এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ অনুষ্ঠান প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত পৰিণীতা শইকীয়া আৰু ৰুলিমণি শইকীয়া, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, লস্মিতা শইকীয়া, হৰমোহন বৰ্মন আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিপুল কলিতা, এফ এম ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত মই জলি ভট্টাচাৰ্য। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে ফুলবায়নশীল আৰু লগৰীয়াসকলৰ কণ্ঠত ঘোষা, কুইন তালুকদাৰৰ কণ্ঠত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, কৃষ্ণকান্ত সন্দিকৈ আৰু লগৰীয়াসকলৰ কণ্ঠত টোকাৰী গীত, তিলোত্তমা ডেকাৰ কণ্ঠত চিয়া গীত আৰু এলিনা কৰ্মকাৰৰ কণ্ঠত এটি মীৰাভজন শুনিলে।

0: News Bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: ভাৰতীয় সুকুমাৰ কলাৰ বিষয়ে ভূপেন হাজৰিকাই কৈছিল, এটা বিশেষ মন কৰিবলগীয়া কথা হৈছে সময়ৰ গতি আৰু তাৰ লগত কলাৰ খোজ মিলোৱা। সময়ৰ লগে লগে ভাৰতৰ সুকুমাৰ কলাত ভাৰতৰ বাহিৰৰ প্ৰভাৱ পৰা দেখা গৈছে। কি সংগীতত, কি চিত্ৰকলাত প্ৰায় সকলোতে পাশ্চাত্য নিয়ম প্ৰণালী ব্যৱহাৰ হ'বলৈ ধৰিছে। সংগীতত স্পেনিছ ইংৰাজ প্ৰভাৱ, চিত্ৰকলাত কিউবিজিম আদি নানা ধৰণৰ বস্তু সোমাইছে। কিছুমানে এনে সংমিশ্ৰণত বুৎপত্তিও দেখুৱাইছে। ভাৰতীয় শিল্পীয়ে কিউবিজিমৰ পৰা আৰম্ভ কৰি জাভানিজ ছায়া ক্ৰীড়া, মেক্সিকোৰ প্ৰভাৱ, পেৰু বা তিব্বতৰ কলাৰ বা আৰু আন কিবাৰ মিশ্ৰণ কৰিবৰ সময়ত এটা কথা মনত ৰাখিব লাগিব যে শেষত গোটেই বস্তুটোৱেই যেন ভাৰতীয় সাঁচ লয়। ভাৰতৰ সুকুমাৰ কলা সময়ৰ ধুমুহাই উৰাব পৰা বিধৰ দুৰ্বল নহয়। কি সংগীত, কি নৃত্য, কি চিত্ৰ, সকলোতে এটি ডাঙৰ শক্তি আছে যাক আমি বাদ দিব নোৱাৰোঁ। ৰবীন্দ্ৰনাথে কৈছিল, অতীতক একেবাৰে এৰি ভৱিষ্যত হ'ব নোৱাৰে। অতীতৰ ভাৰতীয় সুকুমাৰ কলাই কি হোৱা উচিত তাৰ আদৰ্শ দাঙি ধৰে, কিন্তু এই কথাৰ পৰা আমি বুজা ভুল হ'ব যে কি হৈছে তালৈ চকুকে নিদিয়ে। ভাৰতীয় কলাকাৰসকলে সৌন্দৰ্যৰ চিৰন্তন সত্যবোৰৰ গৱেষণা কৰি আহিছে, গতিকে তেওঁলোকৰ পক্ষে তেওঁলোকৰ সময়ৰ অসুন্দৰ সত্যবোৰ বাছি উলিয়াই পেলাব পাৰিছে। এই শক্তি এক মহান শক্তি। কলাশিল্পীৰ কৰ্তব্য হ'ল কলাৰ মহান শক্তিৰে সমাজৰ অসুন্দৰতালৈ আঙুলিওৱা আৰু তাৰ দ্বাৰা জনসাধাৰণৰ মনক জগাই তোলা। সুকুমাৰ কলাৰ প্ৰভাৱ কোনেও কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে। কোনোৱে এখন চিত্ৰ সম্পূৰ্ণৰূপে নাপাব পাৰে, কিন্তু খিৰিকীয়েদি আকাশৰ ৰং বা ধুমুহাৰ আগজাননী দিয়া ক'লা মেঘবোৰ দেখি বেয়া পায়, খিৰিকী জপাই পেলাব পাৰে এনে মানুহ নাই। চিৰন্তন সৌন্দৰ্যৰ বস্তুবোৰ বাদ নিদিও কলাকাৰে বৰ্তমান সমাজ, দেশৰ পৰিস্থিতিৰ বাবে উপকাৰী বিষয়বোৰলৈ বেছিকৈ চকু দিয়া উচিত। পৃথিৱীৰ বেলেগ বেলেগ ৰাজনীতিজ্ঞসকলে অতীজৰে পৰা সুকুমাৰ কলাক উচ্চ স্থান দি আহিছে। গ্ৰীচত প্লেটোৱে তেওঁৰ দাৰ্শনিক ৰজা, ভাৰতত কৌটিল্যই অৰ্থশাস্ত্ৰত শাসনকৰ্তাজনক সুকুমাৰ কলাৰ বুৎপত্তি থকা বুলি দেখুৱাইছে আৰু হ'ব লাগে বুলি জোৰেৰে কৈছে। বাৰ্নাৰ্ড শ্বই কৈছে, কলানুৰাগবিহীন বিশ্ৰাম ভয়ংকৰ। সুকুমাৰ কলাই পৃথিৱীৰ বেলেগ বেলেগ ঠাইত হোৱা বিদ্ৰোহ আৰু স্বাধীনতাৰ যুঁজত অসীম পৰিমাণে সহায় কৰি আহিছে। ফৰাচী বিদ্ৰোহত, আমেৰিকাৰ স্বাধীনতা যুদ্ধত আৰু ৰাছিয়াৰ জনতাৰ বিদ্ৰোহত কলাইহে আগতে নতুন ৰূপ ধৰি জনসাধাৰণৰ মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। আধুনিক যুগৰ ভাৰতীয় শিল্পীসকলৰ মনত বহুতো মুখ্য উদ্দেশ্যৰ মাজতে তেওঁলোকৰ কলাৰ মাজেদিয়ে এই ৰাষ্ট্ৰক জাগ্ৰত কৰা উদ্দেশ্যটিকো সুমুৱাই ল'ব লাগিব। শিল্পীসকলৰ সাধাৰণ মানৱতাতকৈ অতিৰিক্ত শক্তি থকাটো সঁচা। সুন্দৰ সাধক শিৱৰ বাহন উন্মত্ত সাৰ। এই উন্মত্ত সাৰ সেই অতিৰিক্ত শক্তিৰ প্ৰতিমূৰ্তি বুলি কোনো পণ্ডিতে কৈ আহিছে। পৃথিৱী কঁপাই তোলা তাণ্ডৱ সুন্দৰ শিল্পীৰেই সৃষ্টি। শিল্পীসমূহে কলাৰ মাজেদি এক বৃহৎ শক্তি গঢ়ি তুলিব পাৰে। দেশৰ যিকোনো সন্ধিক্ষণত ভাৰতীয় সুকুমাৰ কলাত ৰাপ থকা প্ৰত্যেক যুৱক যুৱতীয়ে এনেবোৰ কথা ভাবি কৰ্তব্যত আগ নাবাঢ়িলে আৰু কোনেই বা ভাবিব, কোনেই বা কৰিব।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ ভূপেন হাজৰিকাৰ লিখনিৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছো পণ্ডিত ভীমসেন যোশীৰ কণ্ঠত ৰাগ গুজৰি তৰী।

ইমান পৰে শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভীমসেন যোশীৰ কণ্ঠত ৰাগ গুজৰি তৰি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো বৰগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানৰ শিল্পী উদেষ্ণা ভাৰ্গৱী। শিল্পীৰ কণ্ঠত পুনতেই শুনক শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

বৰগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানৰ শিল্পী আছিল উদেশনা ভাৰ্গৱী। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

আজি নিশা 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠান দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 9:30 বজাত আলাপ অনুৰাগ। এই অনুষ্ঠানত অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখলানীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। আলেখলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 9:00 বজাত আমাৰ অভিলেখাগাৰত সংগৃহীত হৈ থকা আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লিলি দাস মালিকৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ নয়ন প্ৰসাদৰ। নিশা 8:02 বজাত দৃষ্টিপাত। দিনৰ 1:10 বজাত আৰু সন্ধিয়া 7:45 বজাত সুনীল দেৱৰ কণ্ঠত আধুনিক গীত। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজন, এই বিষয়ে আলোচ কৰিব ডঃ ৰুবি শৰ্মা আৰু ডঃ বৰ্ণালী গগৈয়ে। আত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যৰ, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:45 বজাত হিন্দী ভাষা শিক্ষাৰ পাঠ আগবঢ়াব বৰ্ণালী মালাকাৰে। ইয়াত ভাগ ল'ব ঋতুৰাজ কলিতা আৰু ভাস্বতী বৰাই। সন্ধিয়া 6:40 বজাত বৰুণ দাসৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত। পুৱা 8:30 বজাত গীতিমালিকা অনুষ্ঠানত লক্ষ্য হীৰা দাস আৰু তৰিকুদ্দিন আহমেদ, ৰবীন্দ্ৰনাথ দত্ত, বীৰেন্দ্ৰনাথ দত্ত আৰু লাৱণ্য ডেকা, দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা আৰু সমবেত কণ্ঠৰ গীত শুনিবলৈ পাব। দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী তথা ভাওনা শিল্পী দীপলু ৰঞ্জন হাজৰিকাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ভাস্কৰ শইকীয়াৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 1:20 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিৱেন বেনাৰ্জীৰ কণ্ঠত খয়াল ৰাগ সুধ সাৰেম। দিনৰ 11:30 বজাত বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ সৎসত্তাৰিংশ খণ্ড, ৰচনা জ্ঞানশ্ৰী ভট্টাচাৰ্যৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। পুৱা 10:30 বজাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে প্ৰচাৰ হৈ থকা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:45 বজাত অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য আইডুৰ জোনাকী বাটৰ 10ম খণ্ড, ৰচনা অবন বৰপূজাৰীৰ, প্ৰযোজনা বন্তি বৰপূজাৰীৰ। পুৱা 7:30 বজাৰ উপন্যাস পাঠ অনুষ্ঠানত ৰজনীকান্ত বৰদলৈ ৰচিত উপন্যাস মিৰি জীয়ৰীৰ ধাৰাবাহিক পাঠৰ 8ম খণ্ড শুনিবলৈ পাব। পাঠ আগবঢ়াব উৎপল বৰাই, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা, পুৱা 9:15 বজাত জিলাৰ ৰেহৰূপ, 9:20 বজাত আৰু সন্ধিয়া, ক্ষমা কৰিব, পুৱা 9:20 বজাত আৰু 10 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান।

0: দিনৰ 11:05 পৰাগমালা লাইভ, 1:50 সুৰৰ জিঞ্জিৰি, 8:00 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:15 নেপালী, 3:45 কাৰ্বি আৰু 4:30 বড়ো অনুষ্ঠান, 3:05 আধুনিক গীতৰ অনুষ্ঠান, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সোণেশ্বৰ ৰংহাঙৰ কণ্ঠত কাৰ্বি গীত। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 FM এণ্ডৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
4: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

জীবন আলীৰ যুগলবন্দী। এই মাহৰ দম্পতী মঞ্জুস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। প্ৰচাৰ হ'ব দেওবাৰে নিশা 9:30 বজাত।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: জল প্ৰদূষণ মানৱ সভ্যতাৰ বিকাশৰ লগে লগে প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰো দিনে দিনে বাঢ়ি গৈ আছে। এই সম্পদবোৰৰ কিছুমান এবাৰে ব্যৱহাৰ কৰিব পাৰি আৰু কিছুমান এবাৰ ব্যৱহাৰ কৰাৰ পাছত পুনৰ ব্যৱহাৰ কৰিব পাৰি। পুনঃপুনৰ ব্যৱহাৰ কৰিব পৰা এবিধ প্ৰাকৃতিক সম্পদ হ'ল পানী। খোৱাৰ বাহিৰেও আমি কল কাৰখানা, কাগজ, বস্ত্ৰ, দৰৱ, খাদ্য সামগ্ৰী প্ৰস্তুত, খেতি বাতি কৰা, বাটপথ নিৰ্মাণ, গৃহ নিৰ্মাণ, আমোদ প্ৰমোদৰ বাবেও প্ৰচুৰ পৰিমাণৰ পানী দৈনিক ব্যৱহাৰ কৰি আছোঁ। হওক, মানুহৰ বাহিৰেও প্ৰকৃতিৰ বুকুত থকা প্ৰতিবিধ জীৱকেই পানীৰ প্ৰয়োজন হয়। মাটিৰ স্বাভাৱিক উৰ্বৰা শক্তি অটুট থকাৰ বাবেও পানীৰ প্ৰয়োজন হয়। কিন্তু বৰ্তমান যুগত আমি পৃথিৱীৰ বুকুত থকা পানীখিনিক যিধৰণে অপব্যৱহাৰ কৰিবলৈ লৈছোঁ, তাৰ ফলত অচিৰেই পৃথিৱীখনত ব্যৱহাৰৰ উপযোগী পানীৰ অভাৱ হ'ব। এই ক্ষেত্ৰত যদি প্ৰতিগৰাকী নাগৰিকেই সাৱধান নহওঁ, তেনেহ'লে জল প্ৰদূষণৰ সমস্যাটো অচিৰেই আমাৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ যাব। পানীৰ কথা কওঁতে আমি সাধাৰণতে খোৱা পানীৰ কথাকে ভাবোঁ, কিন্তু আমি এই কথা সকলোৱে মন কৰা উচিত যে দূষিত পানী গ্ৰহণ কৰাৰ ফলত গছ গছনি, কীট পতংগ, পশু পক্ষী, পথাৰৰ শস্যবোৰৰ ভিতৰলৈকেও বিষাক্ত পানী সোমাই গৈ ই খোৱাৰ অনুপযোগী কৰি তুলিব পাৰে। মাটিভাগ দূষিত হোৱাৰ ফলত পথাৰত কাম কৰা খেতিয়ক আৰু হালোৱা গৰু ম'হৰ ছালত দুৰাৰোগ্য ৰোগ হ'ব পাৰে। এই কথা আমি সকলোৱে জানি থোৱা ভাল যে পানী উতলাই কিছুমান ৰোগৰ বীজাণুহে নাশ কৰিব পাৰি, কিন্তু তাত থকা জটিল বিষাক্ত ৰাসায়নিক উপাদানবোৰ নষ্ট কৰিব নোৱাৰি। গতিকে পানীত বিষাক্ত দ্ৰব্য মিহলি হোৱা মানেই মানুহৰ লগতে পশু পক্ষী গছ গছনিৰ বাবেও ভয়াৱহ বিপদে দেখা দিব পাৰে। সেয়েহে এই বিপদক বাধা দিয়াৰ বাবে আমি সকলোৱে কিছু কথা জানি বুজি লোৱাৰ প্ৰয়োজন থাকে। পানী বিভিন্ন কাৰণত দূষিত হ'ব পাৰে। ঘৰত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক দ্ৰব্য মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। উদ্যোগৰ পৰা পেলাই দিয়া বিষাক্ত আৱৰ্জনা মিহলি হৈ খেতিপথাৰ, চাহ বাগিচা আৰু উদ্যানবোৰত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। খেতিপথাৰৰ পৰা ওলোৱা নানা ধৰণৰ আৱৰ্জনা মিহলি হৈ বিভিন্ন দুৰ্ঘটনাৰ ফলত কল কাৰখানা, যান বাহনৰ পৰা ওলোৱা বিষাক্ত পদাৰ্থ মিহলি হৈ ফাৰ্মাচী, নাৰ্ছিংহোম আদিৰ পৰা অশোধিতভাৱে পেলাই দিয়া বেণ্ডেজ, দৰৱৰ বটল আদিকে ধৰি অন্যান্য আৱৰ্জনাৰ দ্বাৰাও পানী দূষিত হ'ব পাৰে। বজাৰ এলেকাত পশু পক্ষীৰ নাড়ী ভুৰু, মাছৰ অৱশিষ্টৰ লগতে বজাৰৰ পৰা ওলোৱা বিভিন্ন ধৰণৰ আৱৰ্জনা মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। মানুহৰ শৌচ প্ৰস্ৰাৱ, থু খেকাৰ আদি মিহলি হৈও পানী বিষাক্ত হ'ব পাৰে। ভূগৰ্ভৰ পানীও বিভিন্ন ধৰণে বিষাক্ত হয়। জলাশয়বোৰৰ পৰা বহু পৰিমাণৰ পানী নিগৰি গৈ মাটিৰ তলত জমা হয়। যেতিয়া বিষাক্ত পদাৰ্থ মিহলি হৈ জলাশয়বোৰৰ পানী বিষাক্ত হৈ পৰিব, তেতিয়া তাৰ পৰা বিষাক্ত পানী নিগৰি গৈ ভূগৰ্ভত থকা জলভাণ্ডাৰো বিষাক্ত কৰে। এনেদৰে কুঁৱা অথবা দমকলৰ পানীও বিষাক্ত হ'ব পাৰে। অধিক গভীৰতাৰ পৰা পানী উঠোৱাৰ ফলত পানীৰ সৈতে ভূগৰ্ভত থকা অপকাৰী ৰাসায়নিক দ্ৰব্যবোৰো অধিক পৰিমাণে ওপৰলৈ উঠি আহে। অৱশ্যে প্ৰাকৃতিক জলাশয়বোৰ বিষাক্ত হোৱাৰ পৰা আমি ৰক্ষা কৰাৰ বিভিন্ন পন্থা গ্ৰহণ কৰিব পাৰোঁ। কৃষিক্ষেত্ৰত ব্যৱহৃত ৰাসায়নিক সাৰ, ৰাসায়নিক কীটনাশক আৰু তৃণনাশক দ্ৰব্য পোনপটীয়াকৈ জলাধাৰসমূহত বা বৰষুণৰ পানীৰ লগত উটি গৈ জলাশয়ত মিহলি হয়। এনে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কমাই জৈৱিক সাৰ আৰু জৈৱিক কীট তৃণ নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰয়োগ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। নগৰ চহৰত কল কাৰখানা আৰু ঘৰৰ পৰা ওলোৱা লেতেৰা পানীবোৰ শোধন কৰাৰ পিছতহে প্ৰাকৃতিক জলাশয়ত পৰিবলৈ দিব লাগে। হস্পিটেল, নাৰ্ছিংহোম আদিৰ পৰা ওলোৱা পানী সম্পূৰ্ণকৈ বীজাণুমুক্ত কৰাৰ পিছতহে প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিব লাগে। ৰাসায়নিক দ্ৰব্য নিৰ্গত কৰা কল কাৰখানা বা মেৰামতি কেন্দ্ৰবোৰৰ পানী বা আন বিষাক্ত দ্ৰব্য উৎসতে শোধন কৰাৰ পিছতহে এৰি দিব লাগে। মুঠতে বৰ্তমানৰ লগতে ভৱিষ্যত পৃথিৱীখনৰ নিৰাপত্তাৰ বাবে আমি কিছু কথা গুৰুত্ব সহকাৰে গ্ৰহণ কৰি মাটি, পানী, বায়ুত বিষাক্ত দ্ৰব্যবোৰ

বুলি নোহোৱাকৈ বিভিন্ন কাম কৰাৰ কৌশল সকলোৱে মিলি প্ৰয়োগ কৰাৰ প্ৰয়োজন আছে। চুবুৰী বা চহৰৰ কলনীবোৰত ব্যৱহৃত পানী নৰ্দমাৰে গৈ প্ৰাকৃতিক জলাশয়ত মিহলি হোৱাৰ আগতে কোনো স্থানত শোধনৰ ব্যৱস্থা কৰা উচিত। অৱশ্যে এনে কামৰ বাবে ব্যক্তিগত সজাগতাৰ উপৰিও সমূহীয়া প্ৰচেষ্টাৰ নিশ্চয় প্ৰয়োজন হ'ব।

0: জ্ঞান বিজ্ঞান শুনিলে, যুগুতালে প্ৰবাল কুমাৰ শৰ্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আজি নিশা 9 বজাত আমাৰ অভিলেখাগাৰত সংগ্ৰহীত হৈ থকা আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লীলি দাস মালিকৰ এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ নয়ন প্ৰসাদৰ।

0: গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে অসমীয়াত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত 3-দিনীয়া যুদ্ধবিৰতিৰ ঘোষণা

পশ্চিমবঙ্গৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত 3-দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। ছিকিমত কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠান কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছে। ইয়াৰ পূৰ্বে শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীঅধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি TMCৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে অহা 12 মে'ত তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰকাশ কৰা অনুসৰি খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰে শপতগ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি সভাপতিগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং ছাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব বুলি বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত 3-দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। এই যুদ্ধবিৰতি আজিৰে পৰা 11 মে'লৈ বলবৎ থাকিব আৰু এই সময়ছোৱাত দুয়োখন দেশৰ মাজত সকলো ধৰণৰ যুদ্ধ সম্বন্ধীয় কাৰ্যকলাপ বন্ধ থাকিব বুলি এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে উল্লেখ কৰে। ট্ৰাম্পে কয় যে এই সাময়িক যুদ্ধবিৰতি চুক্তিৰ জৰিয়তে দুয়ো দেশৰ মাজৰ 1,000 বন্দীক প্ৰত্যাৰ্পণ কৰাৰ দিশটো সামৰি লোৱা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে যুদ্ধ স্থায়ীভাৱে বন্ধ কৰাৰ বাবে আলোচনা চলি আছে। উল্লেখযোগ্য যে প্ৰতি বছৰে 9 মে'ত উদযাপন কৰি অহা বিজয় দিৱস ৰাছিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বন্ধৰ দিন। এই দিনটোতে পূৰ্বৰ ছোভিয়েট ইউনিয়নে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানৰ নাজী বাহিনীৰ বিৰুদ্ধে জয়লাভ কৰিছিল আৰু ৰাছিয়াই ইয়াক মহান দেশপ্ৰেমমূলক যুদ্ধ হিচাপে আখ্যা দি আহিছে। এই দিনটোতে সেই সময়ৰ ছোভিয়েট ৰাছিয়াৰ হাজাৰ হাজাৰ শ্বহীদৰ স্মৰণেৰে বৰ্তমান ৰাছিয়াত সামৰিক পেৰেড প্ৰদৰ্শন কৰা হয়। অৱশ্যে শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি সামৰিক বাহিনীয়ে পেৰেডত অংশগ্ৰহণ নকৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কালি গায়ানাৰ স্বাস্থ্যমন্ত্ৰীক সাক্ষাৎ কৰে আৰু ইণ্ডিয়া গায়ানা স্বাস্থ্য সম্পৰ্কৰ বিষয়ে আলোচনা কৰে। 3-দিনীয়া ৰাষ্ট্ৰীয় ভ্ৰমণসূচীলৈ কেৰিবিয়ালৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্বাস্থ্যমন্ত্ৰী ডাঃ ফ্ৰেংক এণ্টনীক গায়ানাৰ জৰ্জ টাউনত সাক্ষাৎ কৰে। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ডঃ জয়শংকৰ জামাইকালৈ গৈছিল আৰু তাৰ পাছত ছুৰিনামলৈ যায়। ভ্ৰমণৰ অন্তিম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে ত্ৰিনিদাদ আৰু টেবেগলৈ যাব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কালি দক্ষিণ এছিয়া, প্ৰশান্ত মহাসাগৰীয়, মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা মণ্ডলৰ প্ৰতিনিধিসকলৰ সৈতে গঠিত এটা দলৰ সৈতে লৰিয়েল গ্ৰুপৰ বৈঠকত মিলিত হয়। এটা বাৰ্তাত মন্ত্ৰী শ্ৰীগোৱেলে কয় যে ভাৰতৰ পৰা সৌন্দৰ্যবৰ্ধক সামগ্ৰীসমূহৰ উচ্চ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰা আলোচনাৰ পাছত এই বৈঠক অনুষ্ঠিত হয়। শেহতীয়াকৈ লৰিয়েল গ্ৰুপে হায়দৰাবাদত বিশ্বৰ সৰ্ববৃহৎ বিউটি টেক গ্লোবেল কেপাচিটি চেণ্টাৰ মুকলি কৰাৰ পাছত ভাৰতক সৌন্দৰ্য বিষয়ক অধিক সুযোগ সৃষ্টি কৰাৰ পথ এই বৈঠকতে আলোচনা কৰা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ছিকিমত কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে

0: গেংটকৰ নেশ্যনেল ইনষ্টিটিউট অব ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকনলজি আৰু তথ্য প্ৰযুক্তি বিভাগৰ মাজত কালি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিমৰ্মে ৰাজ্যত কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ বাবে বিভাগ তথা প্ৰতিষ্ঠানটোৱে সমন্বয়েৰে কাম কৰি যাব। আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে প্ৰস্তাৱিত কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনত কৃত্ৰিম বুদ্ধিমত্তা চালিত উদ্ভাৱন, সামৰ্থ বিকাশ, প্ৰশিক্ষণ আৰু পৰিৱেশতন্ত্ৰ উন্নয়নৰ বাবে কাম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থী, পেছাদাৰী, ষ্টাৰ্টআপ, চৰকাৰী বিষয়া আৰু অংশীদাৰসকলৰ বাবে সুযোগৰ সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। ইজৰাইল আৰু লেবাননে আমেৰিকাৰ মধ্যস্থতাত অহা 14 আৰু 15 মে'ত দুদিনীয়া সময়সূচীৰে সামগ্ৰিক আলোচনাত মিলিত হ'ব। আমেৰিকাৰ সূত্ৰই জনোৱা অনুসৰি দুয়োখন দেশৰ প্ৰতিনিধিয়ে দেশ দুখনৰ জনসাধাৰণৰ শান্তি আৰু নিৰাপত্তাৰ বাবে বিভিন্ন দিশ সাঙুৰি সৰ্বাম্মক আলোচনাত মিলিত হ'ব। দুয়োখন দেশৰ প্ৰতিনিধিৰ মাজত সীমান্ত অঞ্চল, মানৱীয় সাহায্য আৰু পুনৰ্বাসনৰ পথ নিৰ্ধাৰণ আৰু লেবাননৰ ভূখণ্ডত সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰখা বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। লেবাননৰ কৰ্তৃত্ব সম্পূৰ্ণৰূপে পুনৰুদ্ধাৰ আৰু হিজবুল্লাহৰ সম্পূৰ্ণ নিৰস্ত্ৰীকৰণৰ ওপৰত এই ব্যাপক শান্তি নিৰ্ভৰশীল হ'ব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ বিশেষ অনুষ্ঠান পিপলছ পদ্মৰ অন্তৰ্গত ইয়াৰ পৰৱৰ্তী খণ্ডত ভাৰতত ৰেডিঅ' প্ৰসাৰৰ ক্ষেত্ৰখনত অগ্ৰণী ভূমিকা পালন কৰা ডঃ ৰামমূৰ্তি শ্ৰীধৰৰ সৈতে বাৰ্তালাপ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানটো আজি পুৱা 9:10 আকাশবাণী গোল্ডযোগে প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলতো শুনিবলৈ পোৱা যাব। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। 2027 চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল 2টা পৰ্যায়ত হ'ব। প্ৰথম পৰ্যায়ত ঘৰৰ তালিকা প্ৰস্তুত কৰা হ'ব আৰু দ্বিতীয় পৰ্যায়ত জনসংখ্যাৰ গণনা কৰা হ'ব। ইয়াৰ বাবে অহা বছৰৰ 1 এপ্ৰিলক ভিত্তি তাৰিখ হিচাপে নিৰ্ধাৰণ কৰা হৈছে। দেশত এইবাৰ প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে লোকপিয়ল হৈছে। এই প্ৰক্ৰিয়াত এণ্ড্ৰইড আৰু iOSত উপলভ্য মোবাইল এপৰ জৰিয়তে তথ্যসমূহ সংগ্ৰহ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্য লৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 2টা উইকেট হেৰুৱাই 14.2 অভাৰত 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিন এলেনে 47টা বলত 100 ৰাণ কৰি দলৰ স্থিতি শক্তিশালী কৰি তোলে। ফিন এলেনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছৰ এয়া হৈছে প্ৰতিযোগিতাখনত ক্ৰমাগতভাৱে 4ৰ্থ বিজয়। প্ৰথমে বেট ধৰি দিল্লী কেপিটেলছে 8 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত 142 ৰাণ সংগ্ৰহ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অনুকূল ৰয় আৰু কাৰ্তিক ত্যাগীয়ে 2টাকৈ উইকেট দখল কৰাৰ বিপৰীতে বৈভৱ অৰোৰা, সুনীল নাৰিনে আৰু কেমেৰন গ্ৰীণে 1টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বিজয়ে দলটোক 7ম স্থানলৈ উন্নীত কৰে। আজি জয়পুৰৰ ছয়া মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটেনছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। চীনৰ ছুঝৌত চলি থকা FC 17 বছৰ অনূৰ্ধ মহিলা এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে কালি গ্ৰুপ বিৰ অন্তিমখন খেলত লেবাননক 4-0 গলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ প্ৰীতিকা বৰ্মন, আলভা দেৱী, সেঞ্জম আৰু জয়াই গ'ল দিয়ে। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে 2026 চনৰ 17 বছৰ অনূৰ্ধ ফিফা মহিলা বিশ্বকাপত স্থান লাভৰ নিশ্চয়তা অৰ্জন কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অসমত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে অহা 12 মে তৃতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। ছিকিমত কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰাৰ উদ্দেশ্যে কৃত্ৰিম বুদ্ধিমত্তা উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, আগবঢ়াইছে লিউচিন।

0: সমবায় আন্দোলন প্রতিষ্ঠা করেছিলে, তেখেতে শান্তিনিকেতনত ব্রহ্মচর্য বিদ্যালয় প্রতিষ্ঠা করেছিলে, আজি যাক আমি বিশ্বভারতী বিশ্ববিদ্যালয় বলে জানো। তেখেতে ডাঙর জমিদারির গোটেই অঞ্চলত কৃষি ক্ষেত্রর কারণে 80 বিঘা মাটিত তেখেতে কৃষি উদ্যোগের প্রথম উদ্যোগ লৈছিলে। আর আমি এই কথাও বহুতে হয়তো জানো যে ভারতবর্ষর যেটা জন্ম নিয়ন্ত্রণ আন্দোলন, সেই আন্দোলনের অন্যতম পথিকৃৎ আছিলে রবীন্দ্রনাথ ঠাকুর। গতি এজন বহুমুখী, সর্বধরনের মানব কল্যাণের কারণে উৎসর্গিত প্রাণ, যার কারণে আমি আজিও তেখেতক প্রতিটি বছর প্রতিটি দিনেই তেখেতর গীতত, তেখেতর আদর্শত, তেখেতর সমগ্র জীবনের বাণীত আমি অনুসরণ করো। সকলকে রবীন্দ্র জয়ন্তীর আমি অভিনন্দন জানাইছো।
1: আমার সৈতে সেয়া আছিল কটন বিশ্ববিদ্যালয়ের বাংলা বিভাগের জ্যেষ্ঠ অধ্যাপক তথা বাংলা সাহিত্য সভার রাজ্যিক সাধারণ সম্পাদক ডক্টর প্রশান্ত চক্রবর্তী। এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী তথা অভিনেত্ৰী মল্লিকা সাৰাভাইৰ আজি জন্মদিন। তেওঁ এগৰাকী নিপুণ কুচিপুড়ি আৰু ভাৰতনাট্যমৰ নৃত্যশিল্পী। মহাকাশ বিজ্ঞানী বিক্ৰম সাৰাভাই আৰু শাস্ত্ৰীয় নৃত্যশিল্পী মৃণালিনী সাৰাভাইৰ দুহিতা মল্লিকা সাৰাভাইৰ জন্ম হয় 1953 চনৰ 9 মে তাৰিখে আহমেদাবাদত। তেখেতে 1974 চনত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আহমেদাবাদৰ পৰা MBA সম্পূৰ্ণ কৰে আৰু গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা অৰ্গেনাইজেচনেল বিহেভিয়াৰ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে। মল্লিকা সাৰাভাই এগৰাকী বিখ্যাত নৃত্যশিল্পীৰ লগতে এগৰাকী প্ৰখ্যাত কোৰিঅগ্ৰাফাৰো। ইয়াৰ উপৰি তেওঁ হিন্দী, মালায়ালম, গুজৰাটী আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰত অভিনয়ো কৰিছে। গোটেই জীৱনকালত বহু সন্মান তথা উপাধি লাভ কৰিবলৈ সক্ষম হোৱা মল্লিকা সাৰাভাই সমান্তৰালভাৱে এগৰাকী সামাজিক কৰ্মীও। আজি তেখেতৰ উপজাদিনত আমি তেখেতলৈ জনাইছো আন্তৰিক শুভকামনা। অসমৰ এগৰাকী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ আজি স্মৃতি দিৱস। 1963 চনৰ 8 এপ্ৰিলত গোলাঘাটত জন্ম লাভ কৰা মিহিৰজ্যোতি বৰুৱাই অভিনয় কৰা কেইখনমান চলচ্চিত্ৰ হ'ল চামেলি মেমচাব, ঘৰ সংসাৰ, বন্ধন, সৰু বোৱাৰী, বাৰুদ, শেৱালী ইত্যাদি। ভ্ৰাম্যমান থিয়েটাৰ আৰু অসমীয়া ধাৰাবাহিকৰো এগৰাকী অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যু হয় 2023 চনৰ 9 মে তাৰিখে। প্ৰিয় শ্ৰোতা, আজি বিশ্ব পৰিভ্ৰমী চৰাই দিৱস। আজি এই বিশেষ দিনটোত পৰিভ্ৰমী চৰাই সম্পৰ্কে আমি কথা পাতিছিলো বন্যপ্ৰাণী বিশেষজ্ঞ ডক্টৰ নীলোৎপল মহন্তৰ সৈতে। তেখেতে কয়,
2: আচলতে পৰিভ্ৰমী বুলি যেতিয়া আমি কওঁ, আমাৰ সকলো ৰাইজে এটাই বস্তু ভাবে যে পৰিভ্ৰমী বুলি ক'লে কিছুমান বিশেষ চৰাই যোনখিনি আইডাৰ ঠাণ্ডাৰ দিনত আহে, বিশেষকৈ মানে ঠাণ্ডাৰ দিনত অহা চৰাইখিনিৰ কথাই ভাবে। কিন্তু আচলতে পৰিভ্ৰমী শব্দটোৱে আমি যেতিয়া ভালদৰে তাৰ হিষ্ট্ৰী বা তাৰ আমি অতীত খুচৰি চাম, আমি দেখা পাম যে বিশ্বত থকা প্ৰত্যেক জীৱ জন্তুৱে পৰিভ্ৰমণ কৰে। কিছুমান জন্তুৱে হয়তো বৰ্তমান সময়ত পৰিভ্ৰমণ নকৰিব পাৰে, যেনেকৈ মানুহেও এটা সময়ত পৰিভ্ৰমণ কৰিছিলে, ঠিক সেইধৰণে এতিয়াও বহু বনৰীয়া জীৱ জন্তুৱে পৰিভ্ৰমণ কৰে। আৰু পৰিভ্ৰমণৰ মূল উদ্দেশ্যটো হৈছে তাৰ যি পৰিৱেশ, সেই পৰিৱেশ জীয়াই থকাৰ উপযোগী হোৱা আৰু তাৰ লগতে খাদ্যৰ সম্ভাৰ থকা। এতিয়া আমি বুজিব লাগিব যে শীতকালীন পৰিভ্ৰমী চৰাইবোৰ ক'ৰ পৰা আহে বুলি যেতিয়া আমি কওঁ, তেতিয়া আমি এটাই বস্তু আমাৰ মনলৈ আহে যে সেই চৰাইবোৰ এনেকুৱা ঠাইৰ পৰা পৰিভ্ৰমণ কৰে য'ত শীতকালি তাত থাকিবলৈ ঠাই নাইকিয়া হৈ যায়, সেই ঠাইবোৰ বৰফাবৃত হৈ যায়। মানে ক'বলৈ গ'লে আমাৰ যদি আমি উত্তৰ গোলাৰ্ধৰ কথা কওঁ, উত্তৰ মেৰুৰ কথা কওঁ, এই উত্তৰ মেৰুৰ ফালে যিখিনি ঠাই আছে সেই ঠাইখিনি যেতিয়া বৰফাবৃত হৈ যায় ঠাণ্ডাৰ দিনত, চৰাইবোৰ আমাৰ বিষুৱ ৰেখাৰ ফালে মানে ইকুৱেটৰৰ ফালে চৰাইবোৰ লাহে লাহে উৰিবলৈ আৰম্ভ কৰে আৰু তাত আহি পেলাই তাহাঁতি কিছু সময় কটাই যেতিয়া ঠাণ্ডা দিন শেষ হয় তাহাঁতি আকৌ নিজৰ স্থানলৈ ঘূৰি যায়। এতিয়া শীতকালী পৰিভ্ৰমীৰ কথা আমি বুজিলো আৰু লগতে আমাৰ গ্ৰীষ্মকালীনো কিন্তু কিছুমান চৰাই পৰিভ্ৰমণ কৰে। সেই পৰিভ্ৰমণ কৰা চৰাইখিনি বেছি গৰম ঠাইৰ পৰা, মানে ধৰক আমাৰ ইকুৱেটৰৰ পৃথিৱীৰ যিটো মধ্য অংশ আছে, মধ্য অংশত যেতিয়া গৰম দিনত বহুত বেছি গৰম হৈ যায়, চৰাইবোৰ আমাৰ ইয়াৰ হাবিবোৰলৈ আহে। আৰু শীতকালী চৰাইবোৰ প্ৰায় আমাৰ জলাশয়ৰ হয় আৰু গ্ৰীষ্মকালী পৰিভ্ৰমণ কৰা চৰাইবোৰ প্ৰায় হাবিৰ চৰাই হয়, আৰু সেই দুটা আমি পাৰ্থক্য জানিলো। আৰু তাৰ লগতে চৰাইবোৰে আচলতে পৰিভ্ৰমণ কৰিবলৈ শিকে বহু উপায়েৰে, এটা নিজৰ মা দেউতাৰ পৰাও শিকে, চাই শিকে, দেখি শিকে, আৰু তাৰ লগতে কোন জেগালৈ পৰিভ্ৰমণ কৰিব আৰু কোন সময়ত পৰিভ্ৰমণ কৰিব, এই ধৰণৰ কথাবোৰ খুব দীঘলীয়া সময়ৰ পৰা চলি অহাৰ বাবে ইহঁতৰ ক্ৰম বিকাশতো, ইহঁতৰ জিনতো ধৰক সেই ধৰণৰ ইভলিউশ্যন কিছুমান হৈছে য'ত তাহাঁতি গম পায় জেনেটিক লেভেলতে যে আমি কোনফালে উৰিব লাগিব, কলৈ যাব লাগিব, আৰু তাহাঁতি বিভিন্ন ধৰণৰ দিশ নিৰ্ণয় কৰা সঁজুলি ব্যৱহাৰ কৰে। যে আমাৰ মানুহৰ নিচিনা মেচিন ইউজ নকৰে, কিন্তু তাহাঁতি তৰা নক্ষত্ৰৰ যি অৱস্থান, সেই অৱস্থানক লক্ষ্য কৰি তাহাঁতি নিজৰ দিশ নিৰ্ণয় কৰে,

0: তাৰ লগতে তাহাঁতৰ যেতিয়া তাহাঁতি আকাশলৈ উৰি যায়, উৰা মাৰি যোৱাৰ সময়ত ওপৰৰ পৰা পৃথিৱীখনৰ দৃশ্যপটটো সম্পূৰ্ণ বেলেগ হৈ পৰে। তাহাঁতি ওপৰৰ পৰা গোটেই নদ নদী পাহাৰ পৰ্বত সকলোবোৰ দেখা পায়, আৰু সেই ডাঙৰ ডাঙৰ নদ নদীবোৰৰ যি অৱস্থান, সেই অৱস্থানবোৰক চাই তাহাঁতি মাইগ্ৰেশ্যন কৰা নিজৰ ৰাস্তাবোৰ বিচাৰি লয়। এনেধৰণৰ বিভিন্ন ইণ্টাৰেষ্টিং কাহিনী কিছুমান আছে। আৰু আমাৰ অসমলৈ কিছুমান এনেকুৱা চৰাইও আহে যি এবাৰত 8,000-7,000 কিলোমিটাৰ উৰি আহে, যেনে ব্লেক টেইল গোল্ডৱিথ প্ৰজাতিৰ এটা চৰাই। তাৰপিছত আমোৰ প্ৰদেশৰ পৰা যি ফেলকন আহে, সেইটো আমি জানো যে সিহঁতি বছৰি 22,000 কিলোমিটাৰ উৰে। তাহাঁতি সুদূৰ মনচুৰিয়া আমোৰ প্ৰদেশৰ পৰা তাহাঁতি গৈ একেবাৰে চাউথ আফ্ৰিকা পায়গৈ। সেই সময়ছোৱাত তাহাঁতি মাজতে নৰ্থ ইষ্ট, আমাৰ উত্তৰ পূবত প্ৰায় একমাহমানৰ কাৰণে জিৰণি লয়। তো তেনেকুৱা ধৰণৰ বহুত তথ্যই আছে আমাৰ অসমখনত। আৰু আমাৰ অসমত প্ৰায় 50%তকৈ বেছি আমাৰ ইয়াৰ চৰাইবোৰ পৰিভ্ৰমী চৰাই আচলতে। হয়তো কোনোবা কেইটামান চৰাই বহুত দূৰলৈ পৰিভ্ৰমণ কৰে আৰু কিছুমান চৰাই খুব কম দূৰত্বৰে পৰিভ্ৰমণ কৰে। সেইখিনিও আমি কিন্তু পৰিভ্ৰমী চৰাই বুলিয়ে ক'ব লাগিব। যিবোৰ চৰাই ধৰক শীতকালি তললৈ নামি আহে পাহাৰৰ আৰু গৰমকালি অহাৰ লগে লগে তাহাঁতি আকৌ পাহাৰৰ ওপৰলৈ উঠি যায়, সেইখিনিও পৰিভ্ৰমী। সেইখিনি আচলতে খুব লোকেল, মানে আমাৰ স্থানীয়ভাৱে পৰিভ্ৰমণ কৰে আৰু কিছুমান বহুত দূৰ অতিক্ৰম কৰি পৰিভ্ৰমণ কৰে।
1: আমাৰ সৈতে সেয়া আছিল বন্যপ্ৰাণী বিশেষজ্ঞ ডক্টৰ নীলোৎপল মহন্ত। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1866 চনত ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক গোপালকৃষ্ণ গোখলেৰ জন্ম হয়। 1981 চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী দুৰ্গাবাই দেশমুখৰ মৃত্যু হয়। 1986 চনত পৰ্বতাৰোহী তেনজিং নৰ্গেৰ মৃত্যু হয়। 1998 চনত ভাৰতীয় সংগীতজ্ঞ তালাত মেহমুদৰ মৃত্যু হয়। 2014 চনত শশী কাপুৰক দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ,
2: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা।
4: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
5: যোজনা উন নৌজানো কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
4: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
1: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। অহা 12 মে'ৰ দুপৰীয়া তৃতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন NDA চৰকাৰে শপত গ্ৰহণ কৰিব। শপত গ্ৰহণত অংশ ল'ব প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীকে ধৰি বহুকেইগৰাকী মুখ্যমন্ত্ৰীয়ে। খানাপাৰাত ব্যাপক প্ৰস্তুতি। শুভেন্দু অধিকাৰীয়ে হ'ব পশ্চিমবংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেন্দু অধিকাৰীক পশ্চিমবংগ বিধানসভাৰ নতুন নেতা হিচাপে নিৰ্বাচিত কৰে। বিগত 2টা বছৰত অসমত অপৰাধ সামগ্ৰিকভাৱে 28% হ্ৰাস পাইছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অধীনস্থ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে এই তথ্য প্ৰকাশ কৰি কয় যে সমান্তৰালকৈ আৰক্ষীয়ে গোচৰৰ তদন্ত কৰি অভিযোগনামা দাখিলৰ হাৰ বৃদ্ধি হৈছে। ভূটান চৰকাৰে ভাৰত চৰকাৰৰ সহযোগত কুৰিচু নদীৰ ওপৰত 1,125 মেগাৱাটৰ দৰ্জিলুং জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ কাম কাজ আগবঢ়াইছে। সেই কাম কাজৰ অংশস্বৰূপে যোৱা 5 মে'ত ভূটান চৰকাৰ আৰু বিশ্ববেংকৰ মাজত $515 নিযুত এক বিত্তীয় চুক্তি স্বাক্ষৰিত হয়। ঐতিহ্য পৰম্পৰাৰে আৰম্ভ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাট বিহু কালি পুৱাতেই লোকাৰণ্য হৈ পৰে চাৰিকৰীয়া নৈৰ সেউজীয়া পাৰ। 40 বছৰীয়া যাত্ৰী সংৰক্ষণ ব্যৱস্থা সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰাৰ দিশে আগবাঢ়িছে ভাৰতীয় ৰেল বিভাগ। পুৰণি ব্যৱস্থাৰ সলনি আৰম্ভ কৰিবলগীয়া নতুন ব্যৱস্থাই AI ব্যৱহাৰ কৰি ৱেটিং লিষ্টৰ টিকট নিশ্চিত হ'বনে নহয় সেই কথা নিৰ্ণয় কৰিব। সোমবাৰে ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰেলসমূহক অহা আগষ্ট মাহৰ পৰা নতুন ব্যৱস্থালৈ উন্নীত কৰাৰ নিৰ্দেশ দিয়ে। নীতি আয়োগৰ উপাধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে অশোক লাহিৰিয়ে। আজি তামিলনাডুৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'ব বিজয় থালাপতিয়ে। খেলৰ পৃষ্ঠাত AFC 17 বছৰ অনূৰ্ধ মহিলা এছিয়ান কাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশেৰে ইতিহাস গঢ়িলে ভাৰতীয় দলে। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ তত্বাৱধানত ছত্তীশগড়ত অনুষ্ঠিত হ'বলগীয়া 20 বছৰ অনূৰ্ধ স্বামী বিবেকানন্দ ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বিপলৈ ৰাওনা হৈছে অসম দলটো। গুৱাহাটীত অনুষ্ঠিত আইতা চেম্পিয়নশ্বিপ

ইজ ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ সামৰণি। অসম কন্যা কৃষ্টি হালৈ ডিমকোট অৰ্জন। কালি অনুষ্ঠিত মেচত দিল্লী কেপিটেলছৰ বিৰুদ্ধে 8 উইকেটত জয়ী হয় কলকাতা নাইট ৰাইডাৰ্ছ। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ
1: ঐ চতে গৈ গৈ বাগে পালে ঐ ফুলিলে বেবেলী লতা।
0: এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ উপন্যাস মিৰি জীয়ৰীৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে উৎপল বৰাই, প্ৰযোজনা ঋতুপৰ্ণ
2: দাসৰ
0: মিৰি জীয়ৰী।
3: পিছদিনা ৰাতি পুৱাল সেই পৰ্বতীয়া মিৰিঘৰে তাৰ কানি কাপোৰবিলাক কাঢ়ি নিলে আৰু তাক সিহঁতৰ দৰেই এটা বেতৰ টুপি, একোচা বেতৰ কোধাৰী, এটা কপালত শলা পিন্ধিবলৈ দিলে। কপাল মূৰ থুকি সিও তাকে পিন্ধিলে। তেতিয়া সি আৰু আন আন কথাৰ পৰা বুজিব পাৰিলে যে সেই মিৰিঘৰে তাক সিহঁতৰ বন্দী বা চাকৰ কৰিলে। আৰু এইদৰে তাৰ চাৰিমাহ সময় গ'ল। কপাল মূৰ থুকি পৰ্বতীয়া মিৰিৰে দাসত্ব কৰি দিন নিয়াব ধৰিলে, কিন্তু সিহঁতৰ চকুৰ আগৰ পৰা পলাবলৈ সুবিধা কৰিব নোৱাৰিলে। জংকীয়ে এইদৰে গাচি মিৰিৰ বেশ ধৰি এদিন পৰ্বতৰ ওপৰত তাৰ গিৰিহঁতৰ ঘৰৰ মানুহ এটাৰে সৈতে আলু খেতিত কোৰ মাৰি আছে। এনেতে দেখে যে সিফালৰ পৰা এজাক মিৰিয়ে সিহঁতৰ মাজত তিনি চাৰিজনীমান মিৰিয়নী ধৰি বন্দী কৰি আনিছে। সি দেখি বুজিব পাৰিলে যে সেই মিৰিয়নীবিলাকক গাচিহঁতে আন এখন পৰ্বতীয়া মিৰিগাঁৱৰ পৰা চুৰ কৰি বা ডকাদি আনিছে। অলপ কৌতুকিত হৈ সিহঁতলৈ চাব ধৰিলে। দেখে যে সেই পৰ্বতীয়া মিৰিহঁতৰ ভিতৰত তাৰ নিজা পানেইও আছে। তাৰ হৰ্ষ বিষাদ সমান হল। যি পানেইক সি ভৈয়ামত চিকুণ চিকুণ মুগাৰ ৰিহা মেখেলাৰে সজ্জিত দেখি চকুৰ তৃপ্তি লভিছিল, সেই পানেইৰ গাত আজি গাচি মিৰিয়নীৰ সাজ, লগত কেতবোৰ পৰ্বতীয়া মণি, কঁকালত মুঠেই এহাতমান বহল এডুখৰী কাপোৰ। পানেইও জংকীক সেইদৰে গাচি মিৰিৰ সাজ পিন্ধা দেখি মনে মনে দুঃখিত হল। তাইৰ চকুৰ পৰা আপোনা আপুনি লৌ বলে, কিন্তু যা হওক চাৰি চকুৰ মিল হোৱাত দুয়ো মনতে আনন্দ লভিলে। জংকীয়ে পেটে সৈতে পানেইক মাতো মাতো বুলি আন্দাজ কৰিলে। চতুৰী পানেয়ে তেনেকুৱা ভাৱ দেখি চকুৰ ঠাৰেৰে তাক হাক দিলে। সিও মনে মনে থাকিল, কিন্তু আলেখলেখ ৰাখিলে সিহঁতনো কলৈ যায়। যেতিয়া সি দেখিলে যে সি থকা গাঁৱলৈকে পানেয়েও আহিছে আৰু সদায় সেই গাঁৱতে থাকিব, তেতিয়া তাৰ মনত বৰ ৰং লাগিল। সি পেটে সমন্বিতে ভাবিলে ঈশ্বৰ কিজানি এতেদিনে সিহঁতলৈ প্ৰসন্ন হল। মনতে সেই নজনাজনক ধন্যবাদ দিবলৈ ধৰিলে, কিন্তু পানেইৰ সৈতে কথা বতৰা পাতিবৰ একো সুবিধা কৰিব নোৱাৰিলে। যা হওক, সদায় সি আৰু পানেয়ে চল চাবলৈ কম নকৰিলে।

0: এইদৰে পৰ্বতৰ ওপৰত প্ৰণয়ী যুগলৰ দুমাহ সময় অতীত হৈ গল। এই দুমাহৰ ভিতৰত মুঠেই এদিন জংকীয়ে পানেইৰ সৈতে কথা বতৰা পাতিবলৈ সুবিধা পালে। পানেইৰে জংকীক কলে,
1: জংকী, মোক ভেবেলী চুকৰ পৰা চিলিমিৰিয়ে ধৰি নিয়ে। সেই চিলিমিৰি দেশত চাৰিমাহ থাকোঁ।

0: তাৰ পিছত মই যি ঘৰত আছিলো সেই মানুহঘৰক ইহঁতে কাটি মাৰি আমাক বন্দী কৰি আনিছে। তইনো এইখিনি কেনেকৈ পালি?
1: এই কথাত জংকীয়ে ক'লে,
2: পানেই, মোকো তোক বিচাৰি ফুৰোতে এই গাছিমিৰিহঁতে ধৰি আনে। বাৰু এতিয়া আমি পলাবৰ দিহা কৰিব নোৱাৰোনে?
0: এই গাছিমিৰিহঁতে সদায় আমাৰ ওপৰত চকু ৰাখে, পলোৱা বৰ টান। যা হওক, তই চল চাই এনেকা আহিবি, হাতত সাৰে ভৰিত কাৰে পেৰত টিকিলি মাৰিবি, মই ওলাই আহিম, দুয়ো পলাম।
1: এই দুমাহৰ ভিতৰত জংকীয়ে পানেইৰ সৈতে মুঠেই এইকেইষাৰ কথাহে ক'বলৈ পালে, কিন্তু দুয়ো পলাবলৈ চলচোৱাৰ কম নকৰিলে। দুয়োৰে একেই অৱস্থা, দুয়োকো দুঘৰ পৰ্বতীয়া মিৰিয়ে বন্দী কৰি ৰাখিছে। এই দুমাহৰ ভিতৰত পানেই যি মিৰিঘৰত আছিল, সেই মিৰিঘৰৰ ৰেবাং নামেৰে এটা ডেকাই পানেইক তাৰ পৰ্বতীয়া দস্তুৰ মতে প্ৰণয়ো জনাইছিল আৰু তাইক তাৰ তিৰোতা কৰিবলৈকো বিচাৰিছিল। কিন্তু মোৰ চতুৰী মিৰি জীয়ৰীয়ে এইবাৰো অনেক বুদ্ধি কৌশল কৰি তাইৰ সতীত্ব ৰক্ষা কৰিছিল।

0: তাই এইদৰে এনিশা শুই আছে, মনতে নিজৰ অৱস্থা গণিছে। মাক বাপেকলৈ মনত পৰি মোৰ আজলি মিৰি জীয়ৰীৰ চকুৰ লো ওলাল। কান্দোতে কান্দোতে মোৰ শিতান তিতি গ'ল। লাহেকৈ আই নিদ্ৰাদেৱীয়ে তাইৰ চকু আকৰ্ষণ কৰিলে। চকু মুদোতেই তাই এটি সামাজিক দেখিলে। তাই দেখিলে তাই যেন তাইৰ চেনেঙে সৈতে একেলগে হাতত ধৰাধৰি কৰি ফুৰিছে। তাই দেখিলে যেন তাইৰ চেনেঙে সৈতে আকৌ আহুতলিত ভূঁই ৰখিছে, একেলগে নাও খেলিছে আৰু একেলগে বিহুত নাচিছে। এনেতে যেন সিহঁতৰ গাঁৱৰে এজন বুঢ়া বয়সীয়াল মিৰিয়ে সিহঁত দুয়োকো মাতি আনি কোলাত ললে আৰু সঘনে দুয়োৰো মুখত চুমা খাই ক'বলৈ ধৰিলে,
1: বাচাহত তহঁতে বৰ দুখ পালি। বাচা, তহঁত আৰু এইবাৰ আঁতৰা আঁতৰিকৈ থাকিব নালাগে। তহঁতৰ সকলো দুখৰে ওৰ পৰিল।
0: এইবুলি যেন সেই মৰমীয়াল বুঢ়াজনে আকৌ সিহঁত দুয়োকো দুটা চুমা খালে। তাইও যেন তাইৰ চেনেঙক লগতে দেখি মহা আনন্দ লভিলে। এনেতে যেন সিফালৰ পৰা চিকন বিহু হল। এইদৰে সপোনটি দেখি থাকোঁতেই তাই সাৰ পালে। সাৰ পাই চকু মুখ মোহাৰি দেখে যে তাইৰ চেনেং ওচৰতে। গলত হাবত মাৰি ধৰি ফুচফুচ কৰি ক'ব ধৰিলে,
2: জংকি কেনেকৈ আহিলি?
3: পানী, মই যাৰ ঘৰত আছো সিহঁত টোপনি যাওঁতে মই আঁতৰত সাৰে বৰিত সাৰে উঠি আহিছো। পানী, মোৰ কণেং, আমি এতিয়া পলাব পাৰিলেই হয়। আহোঁতে মই মাৰ বাপেৰক দেখা কৰিছিলোঁ, মাৰ বাপেৰেও অপদ খাইছে। এইবাৰ এনো তোক মই লৈ গ'লে আমাৰ দুয়োকো বিয়া দিব। তোৰ বাপেৰে মোক জোঁৱাই চপাই ল'ব, মোক পু কৰি ৰাখিব লাহৰি ঐ। পলাবল পলাওঁ, পিছতো আৰু অনেক কথা বতৰা হ'ব পাৰিম।
0: পানীয়ে জংকীৰ এই কথাত আকৌ কান্দিব ধৰিলে। পেটে পেটে ভাবিলে তাই কেনে অন্যায় কাম কৰিছে। তাই যদি পলাই ঘূনাসুটিৰ ফালে গৈ জংকীৰ লগত লগ লাগিলেহেঁতেন, তেন্তে এতেদিনে কিজানি মাক বাপেকে তাইক ক্ষমা কৰি জংকীলৈকে দিলেহেঁতেন। যা হওক, এতিয়া আৰু কান্দিবৰ সময় নাই, লৰালৰিকৈ পলাবই লাগে। এইবুলি চকু মুখ মুচি বিছনাৰ ওপৰৰ পৰা গাটো দাঙি যাবলৈ মন কৰিছে মাথোন। জংকীয়ে থিয় হৈ ইফালে সিফালে চাইছে মাথোন। এনেতে ক'ৰ পৰা কেনেকৈ তৎক্ষণাত চকুৰ নিমিষতে ৰেবাং, কেডিং, তামেং, লাইপুং এই নামৰ চাৰিটা পৰ্বতীয়া মিৰিয়ে সিহঁতক বেৰি ধৰিলে আৰু হাতে ভৰিয়ে বান্ধি পেলালে। পানী, জংকী দুয়ো কপালত চপৰিয়াব ধৰিলে। সিহঁতৰ ডেৰণীয়ে গগন উঠালে। পৰ্বতীয়া মিৰিকেইটাই সিহঁতক হাতে ভৰিয়ে বান্ধি পেলাই থলে। হে জগদীশ্বৰ প্ৰভু, মোৰনো এই অজলা আজলি মিৰি ডেকা গাভৰুহালে তোমাৰ চৰণত কি পাপ কৰিছিল? সিহঁতেনো কেলেই ইমান কষ্ট পালে? জগদীশ্বৰ, তুমি সিহঁতক প্ৰায় সুখৰ বাটলৈ আনিছিলা, কিন্তু হঠাতেনো আকৌ কেলেই এনে বিসংগতি ঘটালা? প্ৰভু, তোমাৰ মহিমা বুজা বৰ টান।

0: আজি পৰ্বতীয়া মিৰিগাঁৱত বৰমেল গাছিহঁতৰ প্ৰায় তিনিকুৰিমান মানুহ চাপিছে। মূৰত বেতৰ টুপী, কঁকালত বেতৰ কোধাৰী, হাতত দা, মুখত একোটা বাঁহ, পিতল বা আধতুৱাৰ ধপাত খোৱা নল। অসভ্যহঁতে একোটা নলত কেতখিনিমান গছৰ পাত ভৰাই তাতে জুই দি হুপিছে। দুটা গাহৰি পেলাই লৈ দুডাল শেলেৰে বিন্ধি গাহৰিহাল বধিলে। তাৰ পাছত গাহৰি দুটাক গোটেই গোটেই জুইত সেক দি তেজকুৰ বৈ থাকোঁতে থাকোঁতেই ডোখৰে ডোখৰে কাটি খাবলৈ ধৰিলে। ৰাক্ষসহঁতৰ পেট ভৰিল। তেতিয়া একোটি সাক্ষাৎ বনৰ পশুৰ দৰে হাত সাৱটি ভৰি মেলি মেলি বহিল। সিহঁতৰ আজি বৰমেল, বাৰেগাম চাপিছে, কিবা এটা কথা হেনো বিচাৰ কৰিব। পশুহঁতৰ আজি জানিবা চেচন আদালত বহিল। ক্ৰমে বেলি দুপৰ হ'ল, সিহঁত এইদৰে বহিয়েই আছে, প্ৰত্যেকৰে হাতত চোকা চোকা তৰোৱাল, তীৰ, ধনু ইত্যাদি। সিফালে সিহঁতৰ এটা দেওধায়ে দুটা কুকুৰাকণী লৈ হু হু হা হা ইত্যাদি শব্দ কৰি মঙল চাইছে। এনেতে ৰেবাং, কেডিং, তামেং, লাইপুং আদিকে প্ৰমুখ্য কৰি এজাক মিৰিয়ে পানেই আৰু জংকিক আনি উপস্থিত কৰিলে। হতভাগা হতভাগিনী দুয়ো থকথক কৰি কঁপিবলৈ ধৰিলে। বুজিলে যে আজি সিহঁতক এই নৃশংসহঁতে কিবা এটা কৰিব। দুয়োটাৰে কঁকালত দুডাল জৰি, সেই জৰি দুডাল আকৌ জোৰা লগা, অৰ্থাৎ দুয়োকো একেডাল দলেৰে বন্ধা। সিহঁতে আহি আঁঠু লৈ বাৰেগামৰ আগত পৰিল। তেতিয়াই পৰ্বতীয়া মিৰিবিলাকৰ ভিতৰত বেবেৰিবাং তৰ্ক বিতৰ্ক হবলৈ ধৰিলে। তাৰ অৰ্থ মোৰ ডেকা গাভৰুৱে ভালকৈ বুজিব নোৱাৰিলে। সেই বাৰেগামৰ এটা বয়সীয়াল মিৰিয়ে তেতিয়া সিহঁতে বুজি পোৱাকৈ সুধিলে,
1: তহঁত চুৰ চুৰুনি অইনে নহয়?
2: কেতিয়াও নহয়।
0: তেতিয়া সেই বুঢ়া গামটোৱে ৰেবাং, টেবাং ইত্যাদিক মাতিলে। সিহঁত আহি উপস্থিত হল। তেতিয়া সিহঁতক সুধিলে,
1: তহঁতে এহেঁতালক কত পাইছিলি?
2: দুয়োকো একেলগে নিকা মোৰ ঘৰত ধৰিছো।
1: এতিয়া চোৰ চুৰুনি তহঁতে কি ক?
3: একেলগে থাকিলেই যে আমি পাপ কৰিছিলো এইটো নহয়। আমি একে গাঁৱৰে মানুহ, সৰুৰে পৰা একেলগে আছিলো, এইকাৰণে দুয়ো দেখা হৈ মুঠেই কথা বতৰাই পাতিছিলো।
2: তই মোৰ ঘৰত ৰাতি দুবাগতে কথা পাতিবলৈ পাৰিছিলি।
0: তাৰ পাছত সি বাৰেগামলৈ চাই কলে,
2: বাৰেগাম, এই অপৰাধীয়ালৰ আস্তি হবই লাগে। ইহঁতে পাপো কৰিছে আৰু এতিয়া বাৰেগামৰ আকৌ আকৌ মিছাও মাতিছে।
1: ৰবি, তহঁত আৰু অলপ পৰ।
0: সেই অলপ পৰৰ ভিতৰতে সিহঁতৰ দেওধায়ে কুকুৰাকণী দুটালৈ হাজিৰ হল। কিন্তু বাৰেগামৰ ফাললৈ চাই কথা নকওঁতেই সি আমাৰ ডেকা গাভৰুলৈ এবাৰ চালে। ডেকা গাভৰুহালক দেখি এই দেওধাৰটোৰ হৃদয়তো কৰুণাৰ উদ্ৰেক হল। কিন্তু তৎক্ষণাত আকৌ ৰেবাঙৰ চকু তাৰ চকুৱে চকুৱে পৰিল। তৎক্ষণাত দেওধায়ে মনতে কোচ খাই কলে,
4: বাৰেগাম, ইহঁত দোষী, মঙলে কৈছে।
1: চোৰ চুৰুনি, এতিয়া তহঁতে কি কব?
0: এইবাৰ পানেই জংকীয়ে একোকে উত্তৰ দিব নোৱাৰিলে। সিহঁতে জানিলে যে সেই পিশাচহঁতৰ পৰা সিহঁতে কেতিয়াও উচিত বিচাৰ নাপায়। নিৰাশ মনেৰে ৰল। কিন্তু সিহঁতে তেতিয়াও নাজানিছিল সিহঁতকনো কি কৰিব। তাৰপিছতে বাৰেগামে জংকীলৈ চাই কবলৈ ধৰিলে,
1: চোৰ, তই যে ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি, তই আমাৰ বাৰেগামৰ দস্তুৰ মতে বাৰেগামক গাহৰি, মেতন, মদ, ভাত ইত্যাদি দিব পাৰিবিনে? এই চুৰুনীক দেওমণি, দেওঘটি দি নিব পাৰিবিনে?
0: জংকীয়ে জানিলে যে তাৰ টকা কৰি যি আছিল তাকো আগেয়ে মিৰিহঁতে কাঢ়ি নিছে। এতিয়া সি পৰৰ ঘৰত আছে, ক'ত টকা পাব? উত্তৰ দিলে,
3: মই ইমানবোৰ বস্তু ক'ত পাম?
1: ক'ত পাম? যদি নাপাৱই তেন্তে তই কুকুৰে কেলেই ৰেবাঙৰ ঘৰত চুৰ কৰিছিলি?
3: মই চুৰ কৰা নাই। যদি কৰিছো, আমাৰ বৈয়ামৰ মানুহকে কৰিছো। ৰেবাঙৰ নিজা মানুহ কাকো চুৰ কৰা নাই।
1: আমাৰ বাৰেগামৰ দেশত অকলো অমান কথা।
0: তেতিয়া বাৰেগামহঁতে বিং বিং বাং বাং কৰি অলপপৰ নিজৰ ভিতৰতে মেল পাতিব ধৰিলে। অৱশেষত হুকুম দিলে,
1: চোৰ চুৰুনিয়ে পাপ কৰিছে, ইহঁতক নৈ পাৰলৈ নিব লাগে।

0: তৎক্ষণাৎ নৃশংস দয়ামায়া নোহোৱা পশুতকৈ অধম চাৰিটা মিৰিয়ে পানেই জংকি দুয়োকে একেডাল দোলেৰে আকৌ টানকৈ বান্ধিলে। হতভাগা হতভাগিনীৰ দেদনীয়ে গগন উঢ়ালে। জংকীয়ে নিজৰ গা নিজে কামুৰিবলৈ ধৰিলে। হাতযোৰ কৰি আঁঠুলৈ বাৰেগামৰ আগত বিনাই কবলৈ ধৰিলে,
1: বাৰেগাম মোক মাৰ, এই আজলি মোৰ কণেঙক নামাৰিবি অ, কণেঙ মই তোৰ দুখৰ ভাগি হলো, আয় মোৰ কাৰ্টান ৰক্ষা কৰ, ৰক্ষা কৰ, বাৰেগাম মই দুখী, মোক বধ কৰ, মোক মাৰ, বাৰেগাম মোৰ আজলি কণেঙক নামাৰিবি, তাইৰ পেটত এটা সন্তান আছে, বাৰেগাম আমি বৈয়ামত থাকোঁতে বহুত কষ্ট পাইছো, বাৰেগাম তাই মোৰ তিৰোতা, তাইক নামাৰিবি, বাৰেগাম তাই মাক বাপেককো এৰি মোলৈকে বুলি পলাইছিল, সোৱণশিৰিৰ বালিত থিয় হৈ দুয়োকাৰ চিং কাৰ্টানক আঁকী কৰি আমি বিয়া কৰিছো, বাৰেগাম তাইৰ পেটৰ ল'ৰাটোৰ বদৰ বাকী নহবি, বাৰেগাম আমাক মাৰি তহঁতো লাভ নহয়, বাৰেগাম বাৰেগাম বাৰেগাম মোৰ এই কণেঙক বদা পাপে তহঁতক পাব, বাৰেগাম তাইক এৰি দে, এৰি দে, এৰি দে।
0: বাৰেগামৰ চিত্ত অটল। যি নৃশংসহঁতে বিনা দোষে বিনা কাৰণে মানুহ মাৰিবলৈ কুণ্ঠিত নহয়, যি নৃশংসহঁতে ইগাঁৱে সিগাঁৱে সামান্য এটা মেথুন বা গাহৰি বা দেওঘটিৰ নিমিত্তে কাজিয়া লাগিলে নিশা চোৰৰ দৰে গৈ এখন গাঁৱে আন এখন গাঁৱৰ মানুহক কাটি ছিঙি ল'ৰা তিৰোতাক বন্দী কৰি অনাই ধৰ্ম, সিহঁতক কি জংকী আৰু পানীৰ আৰ্তনাদে গলাব পাৰে? বাৰেগামে উত্তৰ দিলে,
2: বাৰেগামৰ হুকুমৰ লৰচৰ নাই।
0: তেতিয়া সিহঁত দুয়োকো হাতত খেলি মাৰি আঠোটা নৰপিখাচে টানি লৈ গ'ল। বাটে বাটে জংকীয়ে কবলৈ ধৰিলে,
1: পানেই পানেই তই মোৰ নিমিত্তে মাৰ বাপেৰকো এৰি আহি মৰিলি, মই এইটো দুখৰ ভাগি হলো।
0: এইবুলি জংকীৰ চকুৰ পৰা গিৰ গিৰ কৰি পানী ওলাবলৈ ধৰিলে। মোৰ আজলি আকৰি মিৰি জীয়ৰীৰ চকুৰেও ধাৰাসাৰে লৌ বলে। হতভাগিনীয়ে বুজিলে আৰু অলপ পৰৰ মূৰতেই সিহঁতে এই সোণৰ সংসাৰ দেখিবলৈ নাপায়। কান্দি কান্দি বিনাই মোৰ জুই লাগি কপালীয়ে গাবলৈ ধৰিলে।

0: মিৰি জীয়ৰীৰ পাঠৰ শেষ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে উৎপল বৰাই। গীতৰ কণ্ঠ আছিল ঋতুপৰ্ণ দাস আৰু তৰুলতা কুটুমৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বুঢ়া মিৰি, নৱজিৎ ডেকা, বাৰেকাম, অৱনী বৰা, ৰেবাং, সাৰংগপানী ভূঞা আৰু জংকী পানেইৰ চৰিত্ৰত আছিল ঋতুপৰ্ণ দাস আৰু স্নিগ্ধা গগৈ। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটোৱে এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: চৌব্বিশ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা চাৰে ন বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা চাৰে ন বজাত।

আজি নিশা 9 বজাত আমাৰ অভিলেখাগাৰত সংগৃহীত হৈ থকা আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লীলিদাস মালিকৰ এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎগ্ৰহণ নয়ন প্ৰসাদৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতি অৰ্থাৎ 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
7: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা।

0: এতিয়া শুনক বিতং বাতৰি। লক্ষীমপুৰ জিলাৰ ঢকুৱাখানাৰ মৌগুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতি মহামিলনৰ এই বিহুত আজি কপৌফুল আৰু গছপুলি ৰোপণৰ পাছতে গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি হ'বলগীয়া অন্যান্য কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে লক্ষীমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই।
1: গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। দিনৰ 11 বজাত বিহু দলসমূহ আদৰাৰ পিছতেই 11:30 বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ব। ভাৰতৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। ফাটবিহু উপলক্ষে আজি দ্বিতীয় দিনা পূৰ্ণবয়স্ক প্ৰতিযোগিতাত সকলো জাতি জনগোষ্ঠীৰ শতাধিক দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক ডঃ পবিত্ৰ কুমাৰ পেগুৱে।
0: অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাটবিহু এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতা 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্য কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰী, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদি ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লক্ষীমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক আজি পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত আজি লোক আদালত অনুষ্ঠিত হ'ব। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱাৰ প্ৰাধিকৰণ কৰ্তৃপক্ষই আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তিৰ বাবে আদালতত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ডিব্ৰুগড় জিলা খোৱাং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ কালি উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ অভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিজু চেতিয়াই আগধৰা অনুষ্ঠানত অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহিঙীয়াই সভাপতিত্ব কৰে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ প্ৰতিম শৰ্মাই কেন্দ্ৰটোৰ পৰা উত্তীৰ্ণ হাৰ 90% হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰী আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ কথা আছে। দিনৰ 10 বজাত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানৰ বাবে 4,000 আৰক্ষী নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰী কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানটি আজি সজাইছোঁ রবীন্দ্রনাথ ঠাকুর রচিত কেইটিমান গীতেৰে। পুনতে এয়া লক্ষ্য হীৰা দাস আৰু তৰিকুদ্দিন আহমেদ।

আজিৰ গীতিমালিকা অনুষ্ঠানটি সজোৱা হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত কেইটিমান গীতেৰে। অনুষ্ঠানত এইবাৰ দিলীপ শৰ্মা আৰু সুদক্ষিণা শৰ্মা।

ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত কেইটিমান গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাৰ গীতিমালিকা অনুষ্ঠানত। অনুষ্ঠানৰ শেষতীয়া বীৰেন্দ্ৰনাথ দত্ত আৰু লাবণ্য ডেকাৰ কণ্ঠৰ আন এটি গীত।

গীতিমালিকা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে বীৰেন্দ্ৰনাথ দত্ত ৰচিত, ক্ষমা কৰিব, ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত কেইটিমান গীত শুনিলে।

আজি নিশা 9 বজাত আমাৰ অভিলেখাগাৰত সংগ্ৰহীত আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লিলি দাস মালিকৰ এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। তেখেতৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰিছিল নয়ন প্ৰসাদে।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900455।

নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱন আলীৰ যুগলবন্দী এই মাহৰ দম্পতী মঞ্জুস্না মহন্ত গোস্বামী আৰু হৃদয় গোস্বামী। প্ৰচাৰ হ'ব দেওবাৰে নিশা 9:30 বজাত।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
6: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰী ৰাজ্য শপত গ্ৰহণ ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি কাইলৈ বিধায়িনী দলৰ নেতা বাছনি ঐতিহাসিক ফাট বিহু উপলক্ষে আজি দ্বিতীয় দিনাও উখল মাখল ঢকুৱাখানাৰ মহগুলি চাপৰি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠান

0: অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ কথা আছে। পুৱা 10 বজাত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানৰ বাবে 4000 আৰক্ষী নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰীক কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰীঅধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি টি এম চিৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আঁৰত দলটোৰ কৰ্মকৰ্তাসকলৰ কঠোৰ শ্ৰম আৰু ত্যাগৰ সোঁৱৰণ কৰে।
1: 16 মে 3 হুৱে, 21 মে 77 হুৱে আৰু 26 মে 207 কে সাথ আজ আমাৰ মুখ্যমন্ত্ৰী বৈঠক। এই যাত্ৰা জিতনি ভব্য হয়, আনন্দদায়ক হয়, মগৰ যাত্ৰা কা মাৰ্গ জবৰদস্ত असहनीय पीड़ा से भरा हुआ। मैं आज भूल नहीं सकता कि 321 भारतीय जनता पार्टी के देव तुल्य कार्यकर्ताओं ने अपनी जान इस जीत के लिए गवाही है, विचार के लिए गवाही। मैं देश भर में घूमा हूँ, पार्टी के अध्यक्ष के केरल और बंगाल इसके अलावे कहीं पर इस प्रकार की क्रूर हिंसा का नग्न तांडव मैंने नहीं देखा। पहले कम्युनिस्टों ने और फिर टीएमसी। मैं आज हृदय के भाव के साथ वो सभी 321 कार्यकर्ताओं के परिवारजनों को देश की करोड़ों करोड़ों जनता की ओर से और भारतीय जनता पार्टी के करोड़ों कार्यकर्ताओं की ओर से भावपूर्वक नमन करना चाहता हूँ।
0: ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জেপি নাড্ডা আৰু নায়াব সিং চাইনী আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। কোকৰাঝাৰ জিলাৰ বডুফা সাংস্কৃতিক প্ৰকল্পত কালি NDA মিত্ৰজোঁটৰ অন্যতম দল BPFৰ সৈতে বিজেপি নেতৃবৃন্দৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নতুন চৰকাৰ গঠন সন্দৰ্ভত বিভিন্ন দিশ সামৰি আলোচনা কৰা হয়। এই সন্দৰ্ভত অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এইদৰে কয়।
2: নিৰ্বাচিত প্ৰতিনিধিসকল আহিব, বুথ কমিটিৰ সভাপতিসকলৰ পৰা আৰম্ভ কৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা আহিব, সমৰ্থক উপাকাংক্ষীও স্বতঃস্ফূৰ্তভাৱে আহিব। এই ঐতিহাসিক ক্ষণটো কিদৰে আমি উদযাপন কৰিম, সেই গোটেই বিষয়বিলাকো আজি আমাৰ বৈঠকত আলোচনা কৰিছো। আৰু 10 তাৰিখে ৰাতিপুৱা 9 বজাত বিজেপি বিধায়িনী দলৰ সভা আৰু 10 বজাত NDA বিধায়িনী দলৰ সভা আমি গুৱাহাটীত আয়োজন কৰিছো। ইতিমধ্যে কাইলৈ আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ভাৰত চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী জেপি নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মাননীয় মুখ্যমন্ত্ৰী নায়ব সিং সৈনী ডাঙৰীয়া কাইলৈ দুপৰীয়াই আমাৰ অসমত আহি উপস্থিত হ'ব আৰু তেখেতসকলৰ উপস্থিতিতে এই বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব। আৰু 12 তাৰিখে দিনৰ 11 বজাত নতুন মুখ্যমন্ত্ৰী হিচাপে আমি যিজনক মুখ্যমন্ত্ৰী পাতিব বিচাৰিছো সকলোৱে মিলি তেখেতে শপত গ্ৰহণ কৰিব।
0: এই বৈঠকত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, বিজেপি নেতা জয়ন্ত মল্লবৰুৱা আৰু বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ পৰা জয়লাভ কৰা বিজেপি তথা

0: বি পি এফৰ 14গৰাকী নৱনিৰ্বাচিত বিধায়ক আৰু মিত্ৰজোঁটৰ জ্যেষ্ঠ নেতাসকলৰ লগতে দলীয় কৰ্মীসকলো উপস্থিত থাকে। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহখুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুত আজি কপৌফুল আৰু গছপুলি ৰোপণৰ পাছতে গামোচা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি হ'বলগীয়া অন্যান্য কাৰ্যসূচীৰ বিষয়ে আমাক সবিশেষ জনাইছে লখিমপুৰৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াই।
1: গামোচা প্ৰতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্ত। দিনৰ 11 বজাত বিহু দলসমূহ আদৰাৰ পিছতেই 11:30 বজাত অসমীয়াৰ প্ৰাণৰ

0: ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জ্যোতিপ্ৰসাদ শইকীয়া আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই। ফাটবিহু উপলক্ষে আজি দ্বিতীয় দিনা পূৰ্ণবয়স্ক প্ৰতিযোগিতাত সকলো জাতি জনগোষ্ঠীৰ শতাধিক দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপসঞ্চালক ডক্টৰ পবিত্ৰ কুমাৰ পেগুৱে।
1: অনন্য আৰু স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত এই ফাটবিহু এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাটবিহুৰ কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হ'ব। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহ্বান জনাইছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। সংশ্লিষ্টসকলক আজি পুৱা 10 বজাত উপস্থিত থাকিবলৈ জিলা আইন সেৱা প্ৰাধিকৰণৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত লোক আদালত অনুষ্ঠিত হ'ব। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজনৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্তৃপক্ষৰ আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তিৰ বাবে আদালতত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো জয়ন্তী পালনৰ আয়োজন কৰা হৈছে। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। ডিব্ৰুগড় জিলাৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি এখন দুৰ্যোগ প্ৰতিৰোধ সন্দৰ্ভত বৈঠক অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ শশীকান্ত শইকীয়া, এন এছ এছ এন চি চি গোটৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ সহযোগত অনুষ্ঠিত দুৰ্যোগ প্ৰতিৰোধৰ দক্ষতা বিকাশ শিবিৰ উদ্বোধন কৰে। এন এছ এছৰ প্ৰকল্প বিষয়া শিৱনাথ চুটিয়াই আঁত ধৰা অনুষ্ঠানটোত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ তৰফৰ পৰা দুৰ্যোগ প্ৰশমনৰ বাবে ল'বলগীয়া সুৰক্ষা সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ আগত বিভিন্ন কৌশল প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগতে ভালেসংখ্যক শিক্ষাৰ্থী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ সদস্য উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্যলৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 2টা উইকেট হেৰুৱাই 14.2 অভাৰত 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিন এলেনে 47টা বলত 100 ৰাণ কৰি দলৰ স্থিতি শক্তিশালী কৰি তোলে। ফিন এলেনক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব।

0: এতিয়া আহক জুলি শৰ্মা বৰুৱাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰীৰূপে শুভেন্দু অধিকাৰীয়ে আজি শপত গ্ৰহণ কৰিব। বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দুবছৰত অসমত 28% অপৰাধ হ্ৰাস, এন চি বিৰ প্ৰতিবেদনৰ বাতৰিটো দৈনিক অসম কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ চতুৰ্থ গোটৰ কাম কাজ কালিৰে পৰা আৰম্ভ হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতখনে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি প্ৰকাশ কৰিছে। দেশত এতিয়াৰ পৰা অবৈধ বাংলাদেশী অনুপ্ৰৱেশ আৰু গৰুৰ চোৰাং ব্যৱহাৰ অসম্ভৱ হৈ পৰিব। পশ্চিমবংগত কালি গৃহমন্ত্ৰী অমিত শ্বাহে এইদৰে মন্তব্য কৰা বাতৰি দৈনিক জনভূমি কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। যশস্বী কথা সাহিত্যিক হোমেন বৰগোহাঁই কাহিনী আধাৰত নিৰ্মিত অসমীয়া চলচ্চিত্ৰ সুবালাই আন্তঃৰাষ্ট্ৰীয় অনিৰজ বঁটা লাভ কৰা বাতৰি অসমীয়া খবৰ কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰক্ষীৰ যুটীয়া অভিযানত কামৰ প্ৰলোভনেৰে দৰিদ্ৰ লোকক বহিৰাজ্যলৈ নি কিডনী বিক্ৰী কৰাৰ তথ্য উন্মোচন হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতখনে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে 63% প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত কৰাৰ বাতৰি আমাৰ অসম কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ঐতিহ্য পৰম্পৰাৰে ঢকুৱাখনৰ ঐতিহ্যমন্ত ভাত বিহু আৰম্ভ হোৱাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। তামিলনাডুত বিজয় থালাপতি চৰকাৰ গঠনৰ স্বপ্ন অনিশ্চিত হৈ থকাৰ বাতৰিটো দ্য চেণ্টিনেল আৰু দৈনিক অগ্ৰদূত কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ জুলি শৰ্মা বৰুৱা। চীনৰ চুজুত চলি থকা এফচি 17 বছৰ অনূৰ্ধ মহিলা এছিয়ান কাপ ফুটবল প্ৰতিযোগিতাত ভাৰতে কালি গ্ৰুপ বিৰ অন্তিমখন খেলত লেবাননক 4-0 পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেললৈ যোগ্যতা অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাৰতৰ হৈ প্ৰীতিকা বৰ্মন, আলভা দেৱী চেঞ্জাম আৰু জয়াই গ'ল দিয়ে। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে 2026 চনৰ 17 বছৰ অনূৰ্ধ ফিফা মহিলা বিশ্বকাপত স্থান লাভ কৰাৰ নিশ্চয়তা অৰ্জন কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ আজি শপত গ্ৰহণ। ৰাজ্যত তৃতীয়বাৰৰ বাবে NDAৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। ঐতিহাসিক ফাট বিহু উপলক্ষে আজি দ্বিতীয় দিনা উখল মাখল ঢকুৱাখানাৰ মহঘুলি চাপৰি। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি দিল্লী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ 8 উইকেটত জয়লাভ।
2: আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলার রেহরুপ অনুষ্ঠানৰ জৰিয়তে আজি আপোনালোকক লৈ যাবলৈ ওলাইছো উত্তৰ অসমৰ অন্যতম এখন জিলা বিশ্বনাথ জিলালৈ। জিলাখনৰ সদৰ বিশ্বনাথ চাৰিআলিৰ পৰা আমাৰ সৈতে আছে আমাৰ সংবাদদাতা অম্লান কাশ্যপ সাহা। বিশ্বনাথ জিলাৰ বিহালী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত বিশেষ আৱাসিক শিবিৰত উৰিষ্যাৰ দুগৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত সবিশেষ জনাব বিশ্বনাথৰ সাংবাদিক অম্লান কাশ্যপ সাহাই।
2: বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালী স্নাতক মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি চমুকৈ এন এছ এছৰ গোট ক আৰু খৰ উদ্যোগত যোৱা 2 মে'ৰ পৰা 7-দিনীয়া কাৰ্যসূচীৰে পূব মাদুৰালী প্ৰাথমিক বিদ্যালয়ত চলি আছে বিশেষ আৱাসিক শিবিৰ। উক্ত শিবিৰত বিহালী স্নাতক মহাবিদ্যালয়ৰ প্ৰায় অৰ্ধশতাধিক স্বেচ্ছাসেৱকৰ লগতে ৰঙাপাৰা মহাবিদ্যালয়ৰ 4 গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰিছে। ইয়াৰে 2 গৰাকী সুদূৰ উৰিষ্যাৰ। এই আৱাসিক শিবিৰৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ ছাত্ৰীৰ মাজত নেতৃত্ব সুলভ মনোভাৱ গঢ় দিয়াৰ লগতে দত্তক গাঁও, জনস্বাস্থ্য, স্বচ্ছতা অভিযান, সাক্ষৰতা, পৰিৱেশ সংৰক্ষণ আদি বিভিন্ন দিশত ৰাইজক সচেতন কৰিবলৈ চেষ্টা কৰে। অনুষ্ঠানত ৰঙাপাৰা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বিষয়া ডক্টৰ অশ্বিনী কুমাৰ ডেকাই মত বিনিময় কৰে স্বেচ্ছাসেৱকসকলৰ সৈতে।
1: সদ্যঘোষিত চিকিৎসা বিজ্ঞানৰ স্নাতক পৰীক্ষা চমুকৈ MBBSৰ

0: ফলাফলত সমগ্ৰ ৰাজ্যৰ ভিতৰতে বিশ্বনাথ জিলাৰ গহপুৰৰ স্মৃতি চুতীয়াই 78 নম্বৰ স্থান দখল কৰিছে। এই বিষয়ে অধিক জানো আহক আমাৰ সাংবাদিক অম্লান কাশ্যপ সাহাৰ পৰা।
1: সদ্যঘোষিত MBBS পৰীক্ষাত সমগ্ৰ ৰাজ্যৰ 1112 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত 78 নং স্থান দখল কৰি সমগ্ৰ বিশ্বনাথ জিলা তথা গহপুৰলৈ গৌৰৱ কঢ়িয়াই আনিলে স্মৃতি চুতীয়াই। স্মৃতি চুতীয়া হৈছে স্নিগ্ধা গোস্বামী আৰু সঞ্জীৱ চুতীয়াৰ জীয়ৰী। এই কৃতিত্ব প্ৰথমেই তেওঁ মাক দেউতাকক অৰ্পণ কৰে স্মৃতিয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল স্মৃতি চুতীয়াই। ভৱিষ্যতে এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ হৈ নিজৰ অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ বিশ্বনাথ জিলাবাসীক সেৱা কৰাৰ সপোন পুহি ৰাখিছে স্মৃতিয়ে। স্মৃতিৰ সাফল্যত স্বাভাৱিকতেই আনন্দিত পিতৃ মাতৃ, আত্মীয় স্বজন তথা গাঁওবাসী।
0: বিশ্বনাথত অলপতে সাৰ বিতৰণ আৰু ইয়াৰ আনুষংগিক বিষয়ৰ সন্দৰ্ভত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হৈ যায়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত এই সজাগতা সভাখনৰ বিষয়ে আমাক অধিক জনাইছে আমাৰ সাংবাদিক অম্লান কাশ্যপ সাহাই।
1: বিশ্বনাথ জিলা কৃষি বিষয়াৰ কাৰ্যালয় উদ্যোগত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান সন্মিলন কক্ষত সাৰ বিতৰণ আৰু আনুষংগিক বিষয় সম্পৰ্কে এখন সজাগতা সভা অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ কৃষি সামগ্ৰী খুচুৰা বিক্ৰেতাসকলৰ বাবে সাৰ নিয়ন্ত্ৰণ আদেশ 1985 আৰু কীটনাশক আইন 1968ৰ অধীনত নিয়ামক অনুপালন বিষয়ত আয়োজিত সজাগতা তথা প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ প্ৰায় সকলো অনুজ্ঞাপ্ৰাপ্ত সাৰ বিক্ৰেতা আৰু কৃষি বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত সমল ব্যক্তি হিচাপে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ উদ্ভিদ ৰোগ তত্ত্বৰ অধ্যাপক ডক্টৰ নিৰ্মল মজুমদাৰ, গহপুৰৰ মহকুমা কৃষি বিষয়া সাৰংগপানী কেওঁত, বিশ্বনাথৰ মহকুমা কৃষি বিষয়া সোণমণি শইকীয়া আদি উপস্থিত থাকে। অনুষ্ঠানটিত প্ৰায় 110 জন সাৰ বিক্ৰেতাই অংশ লোৱা এই কাৰ্যসূচীত সাৰ বিতৰণ ব্যৱস্থা সুচল কৰা আৰু কৃষকলৈ সময়মতে সাৰৰ যোগান নিশ্চিত কৰা, মজুত পুঞ্জি সংৰক্ষণ আৰু সঠিক হিচাপ ৰখা, চৰকাৰে নিষিদ্ধ কৰা কীটনাশক আৰু সীমিত কৃষি ৰসায়ন সম্পৰ্কীয় নিৰ্দেশনা মানি চলা, লগতে বিক্ৰেতা বা বিভাগীয় বিষয়াই উত্থাপন কৰা আন আন প্ৰাসংগিক বিষয়ৰ ওপৰত বিশদ আলোচনা কৰা হয়।
0: প্ৰিয় শ্ৰোতা, জিলাৰ ৰেহৰূপত আজিলৈ সময় হৈ আহিল। সোমবাৰে পুনৰ লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

জিলা ৰেহৰূপ অনুষ্ঠানত আজি বিশ্বনাথ জিলাৰ ৰেহৰূপ শুনিলে। আজি লগ পালে আমাৰ সংবাদদাতা অম্লান কাশ্যপ সাহাক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আৰম্ভ কৰিছোঁ হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুনতে এয়া অৰিজিত সিঙৰ কণ্ঠৰ এটি গীত। গীতটি লৈছোঁ আজাদ ছবিৰ পৰা।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এবাৰ শুনক ভোলা ছবিৰ এটি গীত, শিল্পী হৰিহৰণ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জেইলৰ ছবিৰ এটি গীত, শিল্পী সিন্ধুদা শ্ৰীনিবাসন আৰু অনিৰুদ্ধ ৰবিয়ে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জিন্স ছবিৰ এটি গীত, শিল্পী সনু নিগম।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো গদৰ ছবিৰ এটি গীত, শিল্পী উদিত নাৰায়ণ আৰু অলকা য়াগনিক।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি এতিয়ালৈ ইমানতে সামৰিছোঁ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অসমা সুষমা।
1: অসমা সুষমা।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য। এইবাৰৰ আলেখ্য আইডেউৰ জোনাকী বাট। মধ্যযুগৰ পৰা ৰামধেনু যুগলৈ অসমীয়া সাহিত্যলৈ লেখিকাৰ অৱদানৰ ভিত্তিত যুগুত কৰা এলানি আলেখ্যৰ ৰচনা অবন বৰপূজাৰীৰ, প্ৰযোজনা বন্তি বৰপূজাৰীৰ। আজি শুনক দশম তথা শেষ খণ্ড, এয়া ৰামধেনু যুগ।
1: ৰামধেনুৰ পৰৱৰ্তীকালত নিৰ্মল প্ৰভা বৰদলৈয়ে অজস্ৰ কবিতাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে, ৰচনা কৰিছে ভালেমান তত্ত্বগধুৰ গ্ৰন্থ।
2: ৰামধেনুৰ পাতত বহুতো লেখিকাই নিজকে কবিৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছিল। বাণী বৰুৱাৰ নষ্টনীৰ এটি উৎকৃষ্টমানৰ কবিতা।
3: কণমানি চৰাই এটিয়ে যোৱাবেলি বসন্তত সাজিছিল ইয়াতে নীৰ, এতিয়া হেমন্ত হল পৰি ৰল মাথো নষ্টনীৰ, উধাও চৰাই আজি কোনফালে গুচি গ'ল উৰি।

0: ৰাম ধেনুৰ পাতত সম্ভাৱনাপূৰ্ণ কবি আছিল মায়াশ্ৰী বৰকটকী। আন এগৰাকী কবি অৰ্চনা চৌধুৰীৰ উৎকৃষ্ট কবিতা আমাৰ প্ৰেমৰ জন্ম।
1: প্ৰাণ গংগাৰ ঢৌৱে ঢৌৱে য'ত ৰক্ত প্ৰবাল জলে নিত্যৰতা প্ৰলয় মাজত স্তব্ধ জীৱন দিনা ধূসৰ বন্ধা পৃথিৱীও হয় ফুলৰ ৰঙত।

0: কবি মানসী বৰুৱাই লিখিছিল সপোন ভঙাৰ দিনা। এক ভিন্ন স্বাদৰ এই কবিতাই এক নিতুল গাঁথনিৰ পৰিচয় দাঙি ধৰে।
1: যৌন পৰিৱৰ্তনৰ দিনত তুমি মোক ভাল পায়ো লাভ নাই, হিৰোচিমা সেই বুৰঞ্জীৰ পাতনি মাথোন। এতিয়া

0: অকাল মৃত্যুবরণ করা প্রবীণা শইকীয়া আছিল এগৰাকী প্ৰতিভাময়ী লেখিকা, কিন্তু প্ৰচাৰ বিমুখ। প্ৰবীণা শইকীয়াৰ বহু কবিতা আৰু গল্প আজিও অপ্ৰকাশিত হৈয়ে থাকিল যদিও অবিনাশী স্বপ্ন আৰু চিত্ৰ তুৰংগত সন্নিৱিষ্ট লেখিকাৰ গল্প আৰু কবিতাখিনি অসমীয়া আধুনিক সাহিত্যলৈ এক আপুৰুগীয়া অৱদান। এইসকল লেখিকাৰ উপৰিও অশ্ৰু বৰুৱা, নিহাৰিকা বৰুৱা আদি কৰি ভালেমান লেখিকাৰ কবিতা ৰামধেনুত প্ৰকাশ হৈছিল।
1: আবাহন যুগৰ পৰা নাৰীৰ ছদ্মনামত ভালেমান গল্প কবিতা প্ৰকাশ হোৱাৰ বাবে এই লেখনিৰ সবিশেষ জানিবৰ উপায় নাই। ৰামধেনু যুগত পূৰ্ৱৱৰ্তী লেখিকা নলিনীবালা দেৱী, ধৰ্মেশ্বৰী বৰুৱানী আদিৰো কবিতা আদৃত হৈ আহিছিল। ৰামধেনু আলোচনী যুগটো বিখ্যাত আছিল বিশেষকৈ গল্পৰ বাবে। ৰামধেনুৰ একো একোটা সংখ্যাত আনকি একাধিক গল্পও প্ৰকাশ হোৱা দেখা যায়। নিৰুপমা বৰগোহাঁয়ে নিজৰ নামত আৰু নীলিমা দেৱী ছদ্মনামত লিখা ভালেমান গল্প পুৰস্কৃতও হৈছিল।

0: নিরূপমা বরগোহাঁর পিছতেই এই যুগৰ সর্বাধিক গল্প লিখা লেখিকা হল স্নেহদেবী। পলমকৈ লিখিবলৈ আৰম্ভ কৰিও তেখেতে সাহিত্য অকাডেমি পুৰস্কাৰ পাবলৈ যোগ্যতা অৰ্জন কৰিছিল, অৱশ্যে মৰণোত্তৰভাৱেহে। তেখেতৰ প্ৰেৰণাৰ সমাধি, পৰিপূৰক, অনুসন্ধান, অন্তৰালত আদি উচ্চমানৰ গল্প। বিশিষ্ট সমালোচক ত্ৰৈলোক্যনাথ গোস্বামীয়ে তেখেতৰ আধুনিক গল্প সাহিত্য নামৰ পুথিখনত মাত্ৰ তিনিগৰাকী মহিলা গল্পকাৰৰ লেখ লৈছে, সুপ্ৰভা গোস্বামী, নিৰূপমা বৰগোহাঁই আৰু স্নেহদেৱী। স্নেহদেৱী সম্পৰ্কে তেখেতে কৈছে,
1: ঠায়ে ঠায়ে ভাৱ প্ৰৱণতাৰ প্ৰকাশ আৰু আতিশয্যৰ প্ৰতি মোহৰ নিদৰ্শন থাকিলেও জীৱনৰ কিছুমান সৰু সৰু ঘটনাই ব্যক্তিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি তেওঁৰ দৃষ্টিভংগী সলনি কৰাৰ দৃষ্টান্ত স্নেহদেৱীৰ গল্পত আছে। সহানুভূতিশীল দৃষ্টিভংগীৰে নাৰী চৰিত্ৰ বিশ্লেষণৰ চেষ্টা তেওঁৰ এটা বিশেষত্ব।
2: লেখিকাৰ প্ৰেৰণাৰ সমাধিৰ এয়া এটি উদ্ধৃতি।
3: কিন্তু সাগৰ সদৃশ গম্ভীৰ সুমিত্ৰা আজি এটা সাধাৰণ খবৰ পায়েই হৈ পৰিছে চঞ্চল অধৈৰ্য। সুমিত্ৰাই নিজেই ভাবে, ইমান অস্থিৰ হৈছো কিয় মই, ই জানো উচিত। নিজৰ অন্তৰৰ পৰাই ইয়াৰ উত্তৰ আহে, উচিত অনুচিতৰ প্ৰশ্নই নুঠে। তুমি যে মানুহ, চিৰন্তন অনুভূতি সম্পন্ন মানুহ, তাক অস্বীকাৰ কৰিবা কেনেকৈ?
2: ৰামধেনুৰ পাতত গল্প কবিতা লিখা অন্যান্য লেখিকাসকল হ'ল লাৱণ্যদেৱী, জেউতি দত্ত, মেৰিনা বেগম, মাৰ্জিনা বেগম, নিৰূপমা বৰুৱা, প্ৰীতি ভট্টাচাৰ্য, নীলিমা শৰ্মা, ৰুণু বৰুৱা, আলিমুন্নিছা পিয়াৰ, সত্যৰেখা বৰুৱা, ৰেণুদেৱী আৰু দীপালী দাস।
0: সুৰভি আৰু আবাহন আদিত গল্প লিখা কমলা দাসেও ৰামধেনুৰ পাতত গল্প লিখিছিল। লেখিকা ৰূপান্তৰ নামৰ গল্পটো ৰামধেনুৰ পুৰস্কৃত গল্প। আৰতি বৈৰাগী, নীলিমা বৰকাকতি, ছদ্মনামে অমিতা বৰুৱা আৰু স্বনামে প্ৰীতি ভট্টাচাৰ্য আদি লেখিকাই অনুবাদ গল্পকে ধৰি কিছুসংখ্যক গল্প ৰামধেনুৰ পাতত লিখি থৈ গৈছে। ৰামধেনুৰ গল্প লেখিকাৰ আন এটি লেখত ল'বলগীয়া নাম কমলিনী বৰবৰুৱা।
2: ৰামধেনুত লক্ষ্মীৰ বুলনী নামৰ মহিলাৰ এটা বিশেষ শিতান আছিল। এই শিতানতো ভালেমান লেখিকাই নিজৰ চিন্তা লেখনিৰ দ্বাৰা ব্যক্ত কৰাৰ সুযোগ পাইছিল। অৱশ্যে গুৰুত্বপূৰ্ণ প্ৰবন্ধ লেখিকাৰ সংখ্যা আছিল তাকৰ। লেখত ল'বলগীয়া ৰচনাসমূহ হ'ল অনুবৰুৱাৰ কলা সংস্কৃতিৰ ক্ষেত্ৰত নাৰীৰ অৱদান শীৰ্ষক প্ৰবন্ধ, দীপালী বৰাৰ বান ৰংগমঞ্চ সম্পৰ্কে তথ্যপূৰ্ণ লেখা, সুপ্ৰভা গোস্বামীৰ প্ৰবন্ধ কীৰ্তনত শিশুলীলা, চেতাৰ বাদনৰ বিষয়ে শিশিৰ কণা ধৰৰ প্ৰবন্ধ, গুজৰাটী কবিতাৰ সৌন্দৰ্য বসন্ত বিলাস ফাগুন সম্বন্ধে প্ৰীতি ভট্টাচাৰ্যৰ বিশ্লেষণমূলক প্ৰবন্ধ আৰু অলকা চৌধুৰীৰ কলা দেশত বগা সভ্যতা শীৰ্ষক প্ৰবন্ধ অন্যতম।
0: ইয়াৰ বাহিৰেও চন্দ্ৰপ্ৰভা চৌধুৰীয়ে এই শিতানত গল্প আৰু প্ৰবন্ধ লিখিছিল। লক্ষ্মীৰ বুলনী শিতানত কমল কুমাৰী বৰুৱাই মৈথিলীচৰণ গুপ্তৰ যশোধৰা কাব্যগ্ৰন্থখনৰ বিষয়ে এটা সুন্দৰ বিশ্লেষণ আগবঢ়াইছিল।
2: ইয়াৰ বাহিৰেও বিজ্ঞান জগতৰ বাতৰিৰে এটা বিশেষ কলম ৰামধেনুৰ প্ৰত্যেক সংখ্যাতেই প্ৰকাশ হৈছিল আৰু স্বনামধন্য অধ্যাপিকা সৰোজ দত্তই এই শিতানত প্ৰতিমাহে বিজ্ঞানৰ বাতৰি লিখিছিল। বিজ্ঞানৰ জয়যাত্ৰা নামৰ প্ৰবন্ধ লিখিছিল অনুসূয়া চৌধুৰীয়ে। মহিলাৰ তাঁতসুত, চিলাই, গৃহস্থালীৰ নানা কামৰ বিষয়ে পৃষ্ঠা আছিল ৰামধেনুত। এখন উচ্চমানৰ কলা সংস্কৃতিমূলক সাহিত্য আলোচনী হলেও এনেবিলাক সামাজিক বিষয়কো ৰামধেনুৱে সামৰি লৈছিল আৰু তাত লেখিকাৰ বৰঙণি আছিল অতুলনীয়।
0: ছপা মাধ্যমৰ উপৰিও সমাজ জীৱনৰ এক বলিষ্ঠ গণমাধ্যম হ'ল অনাতাঁৰ। 1948 চনৰ 1 জুলাই তাৰিখে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ স্থাপনে অসমৰ সামাজিক জীৱনলৈ আনিলে এক আমূল পৰিৱৰ্তন। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিভিন্ন শিতানত অংশগ্ৰহণ কৰাৰ সুবিধা পালে বহুতো নামী অনামী শিল্পী সাহিত্যিকে। কথিকাৰ ৰূপত গীত নাটক সংগীতালয়

লেখকৰ ৰূপত বহুতো লেখক লেখিকাই নিজৰ প্ৰতিভাৰ পৰিচয় দিয়াৰ সুযোগ পালে আকাশবাণীৰ জৰিয়তে। গয়া শ্ৰোতাৰ অনুষ্ঠান মহিলা আৰু শিশুৰ অনুষ্ঠানত নিজৰ পৰিৱেশন যোগ্যতাৰ পৰিচয় দিয়াৰ উপৰিও এইবিলাক অনুষ্ঠানৰ বাবে প্ৰয়োজন হোৱা লেখনিৰ দ্বাৰা নিজৰ প্ৰতিভাৰ পৰিচয় দিয়াৰ সুযোগ পালে বহুতো লেখক লেখিকায়।

0: আকাশবাণীর গর্ভতে অঙ্কুরিত হল ভালেমান লেখিকা। এই কথা অনস্বীকার্য যে অসমৰ সাহিত্য সংস্কৃতির জগতৰ ভালেমান নমস্য ব্যক্তির স্রষ্টা আকাশবাণী।
1: মধ্যযুগৰ পৰা ৰামধেনু যুগলৈকে অসমীয়া সাহিত্যলৈ লেখিকাৰ অবদানৰ কথা কবলৈ গৈ আমি থমকি ৰব লগা হল বহুবাৰ। ইয়াৰ আৰম্ভণি আৰু শেষ কত সেইলৈও উজুতি খালো বহুবাৰ।

মধ্যযুগতে স্বভাৱকবিৰূপে আত্মপ্ৰকাশ কৰা মহিলাই আজি অসমীয়া সাহিত্যৰ জগতত দখল কৰিবলৈ সক্ষম হৈছে এক সন্মানীয় আসন। অলংকৃত কৰিছে সাহিত্য সভাৰ সভাপতিৰ আসন আৰু সভাৰ কবি সন্মিলন আৰু আলোচনা চক্ৰ আদিৰ সভাপতিৰ আসন। সাহিত্য একাডেমীকে আৰম্ভ কৰি সাহিত্যৰ বিভিন্ন পুৰস্কাৰ লাভ কৰাৰ উপৰিও বিভিন্ন সন্মান আৰু উপাধিৰে বিভূষিত হৈছে অসমীয়া লেখিকা মামণি ৰয়চম গোস্বামীয়ে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ লাভ কৰি অসমীয়া সাহিত্যত লেখিকাৰ স্থান আৰু অৱদান কৰিছে।

0: আইদেউৰ জোনাকী বাট আলেখ্যখনিৰ দশম তথা শেষ খণ্ড শুনিলে। ৰচনা আছিল অবন বৰপূজাৰীৰ, প্ৰযোজনা বন্তি বৰপূজাৰীৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটিমান হিন্দী ছবিৰ গীত। পুনতে শুনাবলৈ লৈছো জৱান ছবিৰ গীত। প্ৰথম গীতৰ শিল্পী অৰিজিৎ সিং আৰু শিল্পা ৰাও।

0: ডাঙৰ বুৱাৰী, এইডাল তোমাৰ নামত। ইমানো কিয় খৰধৰ কৰিব লাগে? আৰে আৰু ন ছোৱালী, এইডাল তোমাৰ নামত, আৰু এইযোৰ মোৰ মাইনাৰ নামত।
1: কিন্তু আইতা,
0: হা,
1: আপোনাৰ নামত
2: সকলোবোৰ, মই বেংক, লকাৰ, ফিক্সড ডিপজিট সকলোতে এওঁকেইটো নমিনি বনাইছো। কাইলৈ যেতিয়া মই নাথাকিম, তেতিয়া পইচা পাবলৈ এওঁৰেই সহজ হব।
0: এনে কথা কব নাপায় কি যে
3: আৰবিআই কয়,
4: জানি লওক, সতৰ্ক হৈ ৰওক।
5: অনুষ্ঠানত শুনাবলৈ লৈছোঁ জৱান ছবিৰ আন এটি গীত, শিল্পী অনিৰুদ্ধ ৰবিচন্দৰ, বিশাল দাদলানী আৰু শিল্পা ৰাও।

শ্ৰোতাসকলে হিন্দী ছবিৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছো আই চি ইউ ছবিৰ এটি গীত, শিল্পী জুবিন বিশাল শেখৰ।

শ্রোতাসকলে হিন্দী ছবিৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ডুপ্লিকেট ছবিৰ দুটি গীত, পুনতে উদিত নাৰায়ণ আৰু অলকা য়াগনিক।

ডুপ্লিকেট ছবিৰ আন এটি গীতত এয়া উদিত নাৰায়ণ, আলকা য়াগনিক আৰু শংকৰ মহাদেৱন।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে সামৰিছো। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ এই খণ্ডটিত আমি ভূপেন হাজৰিকা আৰু ভূপেন হাজৰিকাই গীত গোৱা আশা ভোছলে এই বিষয়ে কিছু কথা পাতিম। এই বিষয়ে কিছু কথা পাতিবলৈ আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ভূপেন হাজৰিকাৰ জীৱনকালৰ এগৰাকী নিকটতম ভাতৃ অনুজ, অসমৰ এগৰাকী আগশাৰীৰ চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা। বিদ্যুৎ কুমাৰ ভূঞাৰ আন এটি পৰিচয় আছে, তেখেত আকাশবাণী গুৱাহাটীৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আৰু অভিনয়শিল্পী। আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ।
0: আমি এই আশা ভোছলেৰ প্ৰসংগলৈ আহিব খুজিছোঁ। অলপতে এইগৰাকী মহান শিল্পীৰ প্ৰয়াণ ঘটিছে। তেওঁ হিন্দীকে ধৰি অন্যান্য ভাষাত গীত গাইছে আৰু অসমীয়া ভাষাটো কেইটামান বৰ গীত বৰ সুললিত কণ্ঠৰে বৰ সুৱদি সুৰেৰে গাই থৈ গৈছে আৰু তাৰে কেইটামান গীত ভূপেন হাজৰিকাই চিনেমাৰ বাবে গোৱাইছিলে। সেই প্ৰসংগত আপোনাৰ পৰা কিছু কথা জানিব খুজিছোঁ।
1: এতিয়া এই মংগেশকাৰ পৰিয়ালৰ লগত ভূপেনদাৰ সম্পৰ্কটো লতাজীৰ জৰিয়তেই হৈছে। এতিয়া সেইটো যিহেতু এৰাবাটৰ সুৰত 1958 চনত বিখ্যাত গানটো গাই দিলে, জোনা কৰে ৰাতি অসমীৰে মাতি, সেই এটা গান গালেও অসমৰ সংগীত জগতত লতাজী সদায় অমৰত্ব লাভ কৰি থাকিলেহেঁতেন। তাৰপিছত তেওঁ আকৌ 1969 আশাজীক গোৱাইছে। গোৱাইছে কেনেকৈ, ভূপেন দা আৰু

0: কিশোৰ কুমাৰ
1: আৰু আশা ভোচলে তিনিজনে এটা গান গাইছে। আৰু মোৰ ভাৱ হয় সেইটো আন ভাষাৰ বিষয়ে বস্তুলে মই ইমান মোৰ অভিজ্ঞতা নাই, কিন্তু মই অসমীয়া চিনেমাৰ ক্ষেত্ৰত সেইটোতকৈ দীঘল গান কোনো লিখা নাই বা চিনেমাত নাই। সেইটো হ'ল পক্ষীৰাজ ঘোঁৰা গানটো, তাত ভূপেন দাৰ সংলাপ আছে আৰু খুব সুন্দৰভাৱে কিশোৰ কুমাৰে যিটো ষ্টাইলত গান গায় সেই ষ্টাইলটো তাত ৰাখিছে, কাৰণে কিশোৰ কুমাৰে যেন গাই থাকোঁতে খুব এনজয় কৰিছে। তেওঁ মঞ্চটো খুব জঁপিয়াই চপিয়াই গান গায়, যিটো এতিয়া কোনোবাই গানৰ চৰ্চা হওঁতে কয় যে এনেকৈ জঁপিয়াব নালাগে, নহয়, সেইটো পাৰফৰ্মিং আৰ্টিষ্টে সেইধৰণে পৰিৱেশন শৈলীবিলাক বেলেগ। মন কৰিবলগীয়া সেই চিকমিক বিজুলী চিনেমাখনত এটা দুটা নহয় সেইটো এটা ৰেকৰ্ড, তেৰটা গান আছিলে, বিয়া নাম বিহুলৈকে চব সোমাইছিলে সৰ্বমুঠ তেৰটা গান কোনো চিনেমাত নিদিয়ে, আমাৰ চাৰিটা গানেৰে যেনে তেনে সামৰিব খোজে এতিয়া, সেইটো হ'ল। তাৰপিছত সেইটোত পক্ষীৰাজ ঘোঁৰা গানটোত যিখিনি আশাজীয়ে গাইছে সেইটো আৰু আশাজীৰ বাহিৰে বেলেগ কোনো, লতাজীৰ কাৰণেও নহয়, উষাজীৰ কাৰণেও নহয়, বেলেগ মই অসমীয়া ছিংগাৰৰ কথা নকওঁ।
2: স্বৰ্গয়া আৰু মই ৰূপকুমাৰী আহিছোঁ বজাৰলৈ প্ৰেম বিচাৰি, স্বৰ্গত ইন্দ্ৰই ঠগিলে যিমান, বৰুণেও মিছাকৈ কান্দিলে সিমান,
1: লেখাটো চোৱাচোন কি লিখিছে গান।

এইবিলাক নিয়ম ভঙা গান আৰু এইবিলাক দীঘল দীঘল গান। তাৰপিছত 1979ত আৰু এখন ছবি হৈছে নিৰুদ চৌধুৰীৰ ষ্টৰী মন প্ৰজাপতি। সেইখনৰ সময়তে জয়ন্ত দা ঢুকাইছিলে, তেতিয়া আমাৰ চন্দ্ৰপুৰত ভূপেন দাই শ্বুটিং কৰি আছিলে। যি কি নহওক, তাত এটা গান আছে

0: আপুনি শুনি আছে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। আজিৰ এই খণ্ডটিত আশা ভোচলে গোৱা অসমীয়া গীতৰ বিষয়ে আলোচনা কৰি থকা হৈছে। আজিৰ অতিথি চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা। আলোচনা চলি আছে আশা ভোচলে গোৱা মন প্ৰজাপতি চিনেমাৰ বিষয়ে। তাতে আৰু এটা গান আছে যত ভূপেন হাজৰিকাই আশা ভোচলে সুধিছে
1: কথাকেইটা ইমান ধুনীয়া, এইটো হিৰোৰ সংলাপ, কিন্তু যেতিয়া গানৰ মাজত কথা থাকে তেতিয়া হিৰোটোৱে গৈ ডাবিং কৰিব নোৱাৰে মুম্বাই, গতিকে সিংগাৰজনেই সেইখিনি কৰে। ইমান ধুনীয়া এক্টিং ভূপেন্দ্ৰ, ঠিক কৈছা তুমি।
2: জানকী, কিয় এই সংযমহীন আচৰণ?

0: ভূপেন হাজৰিকাই বলিউডত খুব চৰ্চা লাভ কৰা এখন ছবি আছিল একপাল,
1: আৰু একপালখনত ভূপেন দাই লতাজী আশাজী উষাজী তিনিওগৰাকীকে গান গোৱাইছিলে, আৰু চলো গান এটা আছিলে আশাজীৰ কণ্ঠত, সেইটো আছিলে শীতৰে হেমেকা ৰাতিৰ আধাৰত।

সেই সুৰবোৰ কাৰণে নিজৰ সুৰবোৰ বহল প্ৰেক্ষাপটলৈ নিবৰ কাৰণে সদায় অসমীয়া গানতে আবদ্ধ নাৰাখি ভাল লগা সুৰটো তেওঁ বাৰে বাৰে ব্যৱহাৰ কৰে। আটাইতকৈ বেছি ব্যৱহাৰ কৰা সুৰটো হ'ল বুকু হম হম কৰে আপটো ৰুদালি। আৰু ইয়াতে তিনি ভগ্নীয়ে অসমীয়া বিয়ানামো গাইছে, অসমীয়া বিয়ানামৰ সুৰত, অসমীয়া নিচুকনি গীতৰ সুৰত। সেইবোৰ যেতিয়া ইমান লিজেণ্ডেৰী ছিংগাৰৰ কণ্ঠত শুনা যায়, মোৰ নিচুকনি গীত এটা মোৰ গাঁৱৰ মোৰ অসমৰ, এই কেনেকুৱা এটা ফিলিংছ আহে। আৰু তাত চলো গোৱা গানটো সেই এটাই আছিলে, আনে ৱালে হে বাহাৰ।

0: তাৰ পিছত আহিলে আটাইতকৈ বিখ্যাত এখন ছবি সেইখন আছিলে 1993 ৰুদালি। ৰুদালিৰ গান যেতিয়া ওলাইছে সেই সময়ত ভাৰতীয় চিনেমাত তাৎপৰ্যপূৰ্ণ কেইবাটাও ঘটনা ঘটিছে। পেৰেলেলি সেই সময়ত বজাৰলৈ আহিছে এ আৰ ৰহমানৰ ৰোজা চিনেমাৰ গানবিলাক, একে সময়তে আহিছে চলিকে পিছে কিয়াহে জাতীয় সেই ঘৰানাৰ কিছুমান দৈত্য অৰ্থৰ অলপ ভালগাৰিটি থকা কিছুমান গান বজাৰলৈ আহিছে, অলপ পাতলীয়া গীতবিলাক দৈত্য অৰ্থ বহন কৰে, চলিকে পিছে কিয়াহে বা গুটুৰ গুটাম এনেকুৱা কিছুমান খাতিয়া এই জাতীয় কিছুমান খাতিয়া চৰকাৰীলৈ এই জাতীয় গান কিছুমান আহিছিলে। তাৰ মাজত ভূপেন দাৰ গানকিটা বেছিকে টিন এজ ল'ৰা ছোৱালী কিনা বুলি এটা সমীক্ষাত ওলাইছিলে টাইমছ অফ ইণ্ডিয়াৰ,
1: খুব বিক্ৰী হৈছিলে
0: আৰু গানকেইটা শুনিয়েই সেই ছবিখন বিক্ৰী হৈ গৈছিল সেই বছৰ চিনেমাৰ মাৰ্কেটত। গতিকে এই ৰুদালিত আশাজীক গোৱাইছে সময়ৰ অগ্ৰগতিৰ সুৰত এটা গান, চময়

0: আদৰৰ শ্ৰোতা, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আজিৰ খণ্ডটো ইমানতে সামৰিবৰ সময় হ'ল। অহা খণ্ডত আশা ভোচলেই গোৱা অসমীয়া গীত আৰু অসমীয়া সুৰৰ গীত, এই বিষয়ে বিদ্যুৎ কুমাৰ ভূঞাৰ সৈতে হোৱা আমাৰ কথোপকথনৰ পৰৱৰ্তী অংশটি আগবঢ়াম। আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ।
1: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হ'ব। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাৰ ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। লোক আদালতৰ জাননী পোৱা সকলো লোককে এই প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে প্ৰাধিকৰণে আহান জনাইছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখানা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত আজি লোক আদালত অনুষ্ঠিত হৈছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। জিলা আইন সেৱাৰ প্ৰাধিকৰণ কৰ্তৃপক্ষ আদালতৰ পৰা জাননী লাভ কৰা সকলো ব্যক্তিকে নিজ নিজ গোচৰসমূহ নিষ্পত্তিৰ বাবে আদালতত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যত বিজেপিৰ নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্য মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা।

0: কাইলৈ বিজেপি বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং ছাইনী আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20খন ৰাজ্য মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰাৰ কথা আছে। এই অনুষ্ঠানৰ বাবে 4,000 আৰক্ষী নিয়োগ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰীক কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰী অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃতাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি টি এম চিৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আঁৰত দলটোৰ কৰ্মকৰ্তাসকলৰ কঠোৰ শ্ৰম আৰু ত্যাগৰ সোঁৱৰণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰ চৌহদত আজি প্ৰয়াত জুৰিদেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিনৰ 11:30 বজাত হ'বলগীয়া এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত মৃত্যু হোৱা আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ঘোষিকা অভিনেত্ৰী কণ্ঠশিল্পী জুৰিদেৱী সোঁৱৰণত হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে প্ৰয়াত সহকৰ্মীগৰাকীক গীতে মাতে স্মৰণ কৰিব। জুৰিদেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ এই সংখ্যাটি আজি উন্মোচন কৰা হ'ব। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, কৌস্তভ দাস আৰু শ্বেখ আব্দুল্লা আহমেদ, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, এফ এম ট্ৰান্সমিটাৰত কিশোৰ কুমাৰ শৰ্মা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ আগবঢ়াব মেনকা দেৱে।
2: नमस्कार श्रोताओं, आप सबका परागमाला लाइव में बहुत बहुत स्वागत है। आज रविंद्र जयंती है। आज महान कवि, नोबेल पुरस्कार विजेता और दार्शनिक रविंद्रनाथ टैगोर का जन्म दिवस है। यह दिन उनकी बहुमुखी प्रतिभा, कला, साहित्य और समाज सुधार में उनके योगदान को याद करने के लिए मनाया जाता है। पेशे इस कार्यक्रम का पहला गीत फिल्म कहानी से, आवाज है अमिताभ बच्चन के।

0: इस गीत के साथ ही परागमाला कार्यक्रम यही समाप्त होता है।
1: परागमाला परागमाला
2: परागमाला लाइव खुनिले আগবঢ়ালে মেনকা দেৱে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যৎ। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক মহাপ্ৰলয় ৰোধৰ পদক্ষেপ। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ শ্যামাপ্ৰসাদ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ অষ্টসত্তৰিংশ খণ্ড। নমস্কাৰ, মই অস্মিতা, আমাৰ স্কুলৰ বিজ্ঞান সংঘৰ সাধাৰণ সম্পাদিকা। আপোনালোক আটাইকে আমাৰ আজিৰ এই মাহেকীয়া মুকলি আলোচনালৈ স্বাগতম জনাইছোঁ। আৰু এয়া অংকুৰ সংঘৰ সহ সম্পাদক।
4: নমস্কাৰ আৰু স্বাগতম। আজি আমাৰ মুকলি আলোচনাৰ বিষয়টো হ'লগৈ জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা মহাপ্ৰলয় ৰোধৰ পদক্ষেপ আৰু আঁচনিসমূহ।
3: এই আলোচনাত আমাক বিশেষভাৱে সহায় কৰিব এই বিষয়ৰ বিশেষজ্ঞ ডক্টৰ ৰাজকুমাৰ বৰাই।
5: নমস্কাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকবৃন্দ।
3: নমস্কাৰ ছাৰ, নমস্কাৰ। আৰু আমাৰ সংঘৰ সভানেত্ৰী ডক্টৰ নন্দিনী শইকীয়াই।
6: নমস্কাৰ।
3: নমস্কাৰ বাইদেউ, নমস্কাৰ। ছাত্ৰ ছাত্ৰীসকল, আমি আটায়ে কম বেছি পৰিমাণে জানোৱেই যে জলবায়ুৰ বিৰূপ পৰিৱৰ্তনৰ ফলত সমগ্ৰ পৃথিৱীতেই বিভিন্ন ধৰণৰ সংকট আৰু দুৰ্যোগে দেখা দিছে। এইবোৰৰ ধৰণকৰণবোৰ একেবাৰেই বেলেগ আৰু বৰ জটিল, কাৰণ এইবোৰ ভিন্নমুখী, অনেক কাৰকৰ দ্বাৰাই নিয়ন্ত্ৰিত।
4: হলেও যোৱা কেইবাদশক জুৰি বিজ্ঞানী প্ৰযুক্তিবিদসকলে এইবোৰৰ অধ্যয়ন গৱেষণা কৰি আহিছে আৰু সেইবোৰৰ ভিত্তিতে এনে মহাপ্ৰলয় ৰোধ কৰাৰ বাবে বিভিন্ন ধৰণৰ আৰ্হি, আঁচনি, নীতি নিষেধ আদিও প্ৰস্তুত কৰি দিছে।
3: এয়া যোৱা কেইবা দশক জুৰি এক অবিৰত নিৰন্তৰ প্ৰয়াস হিচাপেই চলি আহি আছে আৰু তেওঁলোকে সময়ে সময়ে এইবোৰ ঘহা মজা কৰি পৰ্যালোচনা কৰি আৰু অধিক কাৰ্যদক্ষ কৰাৰ প্ৰয়াসো জাৰি ৰাখিছে।
4: এই দুৰ্যোগ দুৰ্গতি আৰু মহাপ্ৰলয়ৰ মূল কাৰণটো আপোনালোকে জানেই, সেইটো হ'লগৈ গোলকীয় উষ্ণতা বৃদ্ধি।
3: এৰা গোলকীয় উষ্ণতা বৃদ্ধি
4: আৰু তাৰ বাই প্ৰডাক্টছ হৈছে,
3: প্ৰথমতে আমি আমাৰ দেশখনৰ পৰিপ্ৰেক্ষিততেই কথাবোৰ জুকিয়াই চাওঁচোন। আমাৰ দেশৰ কৃষি, জলসম্পদ, উপকূল অঞ্চল আৰু দ্বীপপুঞ্জসমূহকে ধৰি জনস্বাস্থ্য

0: সমাজ ব্যৱস্থা আদি সকলো ক্ষেত্ৰতেই ইয়াৰ বিৰূপ প্ৰভাৱ দেখা গৈছে আৰু ক্ষেত্ৰবিশেষে এইবোৰ অতি সৰ্বনাশী তথা ক্ষয়ংকাৰী হৈ পৰিছে আৰু ইয়াৰ গুৰিতেই হৈছে বিকাশৰ নামত বিনাশ আৰু
1: জলবায়ু পৰিৱৰ্তনৰ প্ৰতি মানুহৰ হঠকাৰী মনোভাৱ তথা কাৰ্যকলাপ। ভৌগোলিক অৱস্থান আৰু গাঁথনিৰ বাবে আমাৰ দেশখনত জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ বেছিকৈয়ে পৰিছে আৰু আগলৈও পৰিব।
0: মন কৰিছেনে আপোনালোকে, আমাৰ দেশখন তিনিওফালে সাগৰে আগুৰা আৰু উত্তৰৰ দিশত সুউচ্চ হিমাবৃত হিমালয় পাহাৰ।
1: তদুপৰি পাহাৰ পৰ্বত, নদী উপনদী, মৰুভূমি আৰু বিশাল বিশাল অৰণ্যৰে ভৰা
0: এৰা। সেয়েহে আমাৰ দেশৰ সমস্যা তথা প্ৰত্যাহ্বানবোৰো বহুমুখী আৰু বহুমাত্ৰিক। আমি আশা কৰিছো ডক্টৰ বৰাচাৰে এইবোৰ বিষয়ত আমাক শেহতীয়া তথ্য বিশ্লেষণ আদি আগবঢ়াই আমাক কৃতাৰ্থ কৰিব। এয়া ডক্টৰ বৰাচাৰ।
2: ধন্যবাদ অস্মিতা আৰু অংকুৰ, তোমালোকে বৰ সুন্দৰ আৰম্ভণি কৰি দিছা। বিচিত্ৰ ভৌগোলিক উপাদানেৰে সমৃদ্ধ হোৱা বাবে আমাৰ দেশৰ বাবে গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ুৰ বিৰূপ পৰিৱৰ্তন, এই দুয়োটাই এক প্ৰচণ্ড যুটীয়া প্ৰত্যাহ্বান। বাৰু, যোৱাটো শতিকাত গড় হিচাপে পৃথিৱীৰ উষ্ণতা কিমান পৰিমাণে বাঢ়িছে বাৰু তোমালোকে জানানে?
3: 1 ডিগ্ৰী চেলচিয়াছতকৈ অলপ বেছি।
2: ঠিকেই কৈছা তুমি। তোমাৰ নামটো?
3: মোৰ নাম অয়ন আচাৰ, মই 11 শ্ৰেণীৰ ছাত্ৰী।
2: সুন্দৰ
3: ছাৰ, 2015 চনমানৰে পৰাই একেৰাহে কেইবাবছৰো ধৰি আমাৰ দেশত প্ৰচণ্ড গৰম পৰিছে। ঠায়ে ঠায়ে পাৰা 40-45 ডিগ্ৰী চেলচিয়াছ পৰ্যন্ত হৈছেগৈ। তাৰ লগতে আকৌ বায়ু প্ৰদূষণৰ মাত্ৰাও বাঢ়িছে। এইবোৰৰ ফলতে এতিয়া দেশৰ বহুতো লোকে বায়ুৰ বিশুদ্ধতাৰ মানৰ কথা ক'বলৈ ধৰিছে আৰু প্ৰচাৰ মাধ্যমেও সময়ে সময়ে বিভিন্ন চহৰ মহানগৰৰ বাবে বায়ুমণ্ডলৰ শুদ্ধতাৰ সূচকাংকৰ কথা প্ৰচাৰ কৰিব ধৰিছে।
2: ঠিকেই কৈছা অয়না, দৈনিক সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমান, বতাহ বৰষুণৰ অনুমানৰ লগতে বায়ুমণ্ডলৰ শুদ্ধতাৰ সূচকাংকও প্ৰচাৰ কৰিব লাগে।
3: হয় ছাৰ, মানে এয়াৰ কোৱালিটি ইণ্ডেক্স অৰ্থাৎ বায়ুমণ্ডলৰ শুদ্ধতাৰ সূচকাংক দিনৌ প্ৰচাৰ কৰিলে ৰাইজৰ মাজত এই বিষয়ক সচেতনতা বৃদ্ধি পাব।
2: ঠিকেই কৈছা অয়না, কাৰণ বায়ুমণ্ডলৰ প্ৰদূষণ হিচাপতকৈ বেছি হলে শ্বাস প্ৰশ্বাসৰ কষ্টত ভোগা ৰোগীৰ বাবে মাৰাত্মক অৱস্থা হ'ব পাৰে। তদুপৰি শিশু আৰু বয়োজ্যেষ্ঠসকলৰ বাবেও ই বিশেষ সমস্যাৰ সৃষ্টি কৰিব পাৰে।
4: ছাৰ, মই বিজয় বৰুৱা, সমাজ বিজ্ঞানৰ বিষয় শিক্ষক। ছাৰ, মোৰ এটা প্ৰশ্ন আছে।
2: কওক বৰুৱা।
4: ছাৰ, জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা বিৰূপ প্ৰভাৱবোৰৰ সৈতে মোকাবিলা কৰাৰ মূল কাৰ্যকৰী নীতি কি কি বাৰু?
2: বহলভাৱে দুটা। এটা হ'লগৈ সেউজ গৃহ গেছ নিৰ্গমন ব্যাপকভাৱে কমোৱা আৰু আনটো হ'লগৈ কমাই কমাই হিচাবলৈ অনাৰ কালচোৱাত যিবোৰ দুৰ্যোগ দুৰ্ভোগ হ'ব সেইবোৰ যিমানখিনি পাৰি কম কৰি ৰখা।
4: তাৰ মানে তেনে পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলা?
2: হয় হয়, মানে কাৰিকৰী ভাষাত অভিযোজন, মানে ইংৰাজীতে এডাপ্টেশ্যন।
3: ছাৰ, আৰু এটা কথা, এই দুই ধৰণৰ কামৰ বাবে চৰকাৰ আৰু বিভিন্ন সংস্থাইতো সময়ে সময়ে আঁচনি আদি কৰি কাম কৰিয়ে আছে। আমি ব্যক্তিগত পৰ্যায়ত ইয়াৰ বাবে নিজাববীয়াকৈ কি কি কৰিব পাৰোঁ?
2: এৰা অয়না, এইটো এটা প্ৰয়োজনীয় দিশ। অংকুৰ, প্ৰজেকশ্যনখন দিয়াচোন।
5: দিছো ছাৰ, কথাখিনি পঢ়ি দিওঁ ছাৰ।
2: দিয়া।
5: ইয়াত 10টা কামৰ কথা কোৱা হৈছে। প্ৰথমটো হৈছে যিমান পাৰি কম পৰিমাণে মিথেন গেছ নিৰ্গমন কৰা।
0: মাত্ৰ এই মিথেন গেছ নিৰ্গমন বেছি হোৱা বাবে পৃথিৱীৰ জলবায়ুত হোৱা বিৰূপ পৰিৱৰ্তনৰ 1/4 সংঘটিত হৈ আছে। আমাৰ পৰম্পৰাগত শক্তিখণ্ড এনে নিৰ্গমনৰ মূল আধাৰ।
5: দ্বিতীয়টো হৈছে পুনৰ্নবীকৰণ শক্তিৰ ব্যাপক ব্যৱহাৰ আৰু ইয়াৰ পুনৰ্নবীকৰণ পদ্ধতি সহজ সুলভ কৰি তোলা।
0: পুনৰ্নবীকৰণ শক্তি পৰিবহণৰ ক্ষেত্ৰত যাতে জীৱাশ্ম ইন্ধন ব্যৱহাৰ কমাই ৰাখিব পাৰি তালৈ চকু দিয়া, কাৰণ জীৱাশ্ম ইন্ধনৰ বহুল ব্যৱহাৰে সেউজ গৃহ গেছ বহু পৰিমাণে নিৰ্গত কৰে।
5: থুলমূলকৈ এই দুই দিশত সচেতন হলেই বহু পৰিমাণে সেউজ গৃহ গেছ নিৰ্গমন কমাই দিব পাৰি। তাৰ লগতে এইকেইটাও আমাৰ দৈনন্দিন জীৱনৰ বাবে বিশেষ প্ৰয়োজনীয়।
0: প্ৰথমটো হৈছে কম বিদ্যুৎ শক্তি খৰচ হোৱা বাল্ব, টিভি, ফ্ৰিজ আদি ব্যৱহাৰ কৰা। আগতে এইবোৰত বেছি শক্তি খৰচ হৈছিল। এতিয়া নতুন প্ৰযুক্তি, মানে শক্তিদক্ষ প্ৰযুক্তিৰ সহায়ত কম বিদ্যুৎ শক্তি খৰচ কৰা যন্ত্ৰপাতিৰ প্ৰচলন হ'ব ধৰিছে।

0: এইবোৰত তৰাচিন থাকে?
1: হয়, যিবোৰ সঁজুলিত তৰাচিন তিনি বা পাঁচটাকৈ থাকে সেইবোৰত বিদ্যুৎ শক্তিৰ খৰচ কম। আচলতে এই বিষয়ক সজাগতাৰ বিষয়েও আমি আটাই জোৰ দিব লাগে।
2: টিভি, কম্পিউটাৰ আদিৰ প্লাগটো ব্যৱহাৰ নোহোৱা পৰত খুলি থ'ব লাগে আৰু কোঠাৰ পৰা ওলালেই লাইট ফেন বন্ধ কৰাৰ অভ্যাস কৰিব লাগে।
1: দেখাত এই কামবোৰ সাধাৰণ আৰু গুৰুত্বহীন যদিও দেশ এখনৰ অন্তত আধা মানুহেও যদি এনে অভ্যাস গঢ়ি তোলে,
0: প্ৰতিদিনে দেশত কিমান যে হাজাৰ হাজাৰ মেগাৱাট ৰাহি হ'ব।
2: আকৌ এয়া চাওক কি লিখিছে, কাপোৰ কানি ধোৱাৰ বাবে ঠাণ্ডা বা কুহুমীয়া পানীহে ব্যৱহাৰ কৰক, উতলা গৰম পানী নহয়।
0: আকৌ চাওক, যিমান পাৰি কমকৈ মানে একেবাৰে এৰাব নোৱাৰা পৰিস্থিতিতহে ড্ৰায়াৰ ব্যৱহাৰ কৰক, পৰাপক্ষত শুকুৱাৰ বাবে ৰ'দৰ তাপেই ব্যৱহাৰ কৰক।
3: হয় ছাৰ, এইবোৰৰ প্ৰায় আটাইবোৰেই নগৰীয়া জীৱনৰ অপৰিহাৰ্য, কম বেছি পৰিমাণে বহুতে এই নিয়মবোৰ মানিও চলে। পিছে ছাৰ, বজাৰ বিশেষকৈ সেই শ্বপিং মলবোৰততো পুৱা খোলাৰে পৰা ৰাতি বহু পৰলৈকে অজস্ৰ লাইট জ্বলি থাকে আৰু ACসমূহো চলি থাকে, এইবোৰ অপচয় নহয় জানো?
4: অঁ, ঠিকেই কৈছে বৰুৱা আপুনি। আচলতে অট্টালিকা আৰু বহুমহলীয়া ঘৰ বা ব্যৱসায় প্ৰতিষ্ঠানবোৰত চলা ফিৰাৰ সুচল বা পোহৰৰ বাবে লাইট নজ্বলালেও চলে। সেইবোৰত শক্তিৰ ব্যৱহাৰত সচেতন স্থপতিবিদসকলে সূৰ্যৰ পোহৰ কামত লগায়, কেতিয়াবা স্বচ্ছ টিন বা কাঁচৰ ঢাকনি বা পেনেলৰ জৰিয়তে, আৰু কেতিয়াবা সূৰ্যৰ পোহৰ পোনপটীয়াকৈ ব্যৱহাৰ কৰে, আকৌ কেতিয়াবা প্ৰতিফলন পেনেল ব্যৱহাৰ কৰিও তেনে কৰে।
2: হয় ছাৰ, কটন কলেজৰ দুমহলীয়া পদাৰ্থ বিজ্ঞান বিভাগটো 50ৰ দশকতেই সজা। তাত চিৰি আৰু কৰিডৰত দিনত লাইট নালাগে, কাঁচৰ চেনেলেৰে অহা সূৰ্যৰ পোহৰেই আলোকিত কৰি ৰাখে।
3: ঠিকেই কৈছে নন্দিনী বাইদেউ, 19শ শতিকাৰ আৰম্ভণিতে সজা কটন কলেজৰ প্ৰশাসনীয় ভৱন আৰু ৰসায়ন বিজ্ঞান বিভাগৰ ভৱনটোতো কাঁচৰ পেনেল আৰু অতিৰিক্ত উচ্চতাৰে এই কাম কৰা হৈছিল। খুব সম্ভৱ ছাৰ এইবোৰ পৰম্পৰাগত কৌশল, কাৰণ যোৱা শতিকাৰ প্ৰথম ভাগত শক্তিৰ সমস্যাবোৰ ইমান তীব্ৰ বা প্ৰকট নাছিল।
4: হয়, আপুনি ঠিকে অনুমান কৰিছে বৰুৱা। পিছে আজিৰ দিনত গৃহ বা বহুমহলীয়া অট্টালিকা নিৰ্মাণৰ প্ৰযুক্তি অতি উচ্চ পৰ্যায়ৰ হৈ পৰিছে। সৌৰশক্তিৰ লগতে পুনৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰত এই প্ৰযুক্তিবোৰে বিশেষ জোৰ দিয়ে, অৰ্থাৎ মই স্থপতি প্ৰযুক্তিৰ কথা কৈছোঁ। তাৰোপৰিও নিকা প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে সেউজ অট্টালিকাৰ ধাৰণাটো দেশে দেশে বাস্তৱত ৰূপায়িত কৰা হৈছে। অংকুৰ, পিছৰ প্ৰজেকশ্যনখন দিয়াচোন।
0: দিছোঁ ছাৰ, এয়া এটা 13মহলীয়া অট্টালিকা। ইয়াৰ বেলকনি আৰু বেৰবোৰত বিশেষ সাধনেৰে পৰিৱেশ অনুকূল গছ গছনি লতা আদি লগোৱাৰ ব্যৱস্থা আছে। দূৰৈৰ পৰা লোৱা এই ফটোখন চাওক।
2: ইচ, ইমান ধুনীয়া, এখন থিয় অৰণ্য যেনেই লাগিছে। ভালকৈ মন দি চালেহে এইটো যে অট্টালিকা ধৰিব পাৰি।
4: এৰা, ঠিকেই কৈছা, এইবোৰ প্ৰযুক্তি এতিয়াও চালুকীয়া অৱস্থাতে আছে, কিন্তু এইবোৰেই বৰ্তমান আৰু ভৱিষ্যতৰ পৰিৱেশ অনুকূল প্ৰযুক্তি হিচাপে ব্যাপকভাৱে প্ৰচলন হ'বগৈ।
3: হয় ছাৰ, বৰ ভাল হ'ব ছাৰ।
1: ছাৰ, এইবোৰতো চহৰ মহানগৰৰ সৈতে জড়িত কথা, সমস্যা আৰু সমাধান গাঁও এলেকাৰ সৈতে জড়িত সমস্যাবোৰৰ বিষয়ে।
4: অঁ নিশ্চয় অনা, আচলতে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা সমস্যা আজি গাঁও অঞ্চলতো সমানেই ব্যাপক, সমানেই ক্ষতিকৰ আৰু সমানেই প্ৰত্যাহ্বানমূলক। তোমালোকে জানাই, চহৰৰ তুলনাত গাঁওবাসী বহু বেছি পৰিমাণেই প্ৰাকৃতিক সম্পদৰাজিৰ ওপৰত নিৰ্ভৰশীল। দৰাচলতে প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ গাঁও এলেকাৰ জীৱন আৰু জীৱিকাৰ অপৰিহাৰ্য অংগ, আৰু ঠিক সেইকাৰণেই জলবায়ুৰ বিৰূপ পৰিৱৰ্তনে গোটেই বিশ্বজুৰি গাঁওবাসীৰ জীৱন আৰু জীৱিকাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। তাৰে কিছুমান সমস্যাটো অতি ভয়ংকৰ হৈ উঠিব ধৰিছে।
2: ছাৰে বোধ কৰো গাঁৱৰ পৰা চহৰ মহানগৰলৈ প্ৰব্ৰজন, গ্ৰাম্য অৰ্থনীতিৰ অস্থিৰতা আৰু জীৱিকাৰ সমস্যাৰ কথাকেই ক'ব খুজিছে।
4: এৰা, ঠিকেই ধৰিছা নন্দিনী। চোৱাচোন, ইয়াৰে কেইটামান প্ৰজেকশ্যনত দেখুৱাইছো। অংকুৰ,
0: দিছো ছাৰ।
4: এটা হল ঠায়ে ঠায়ে খৰাং আৰু বানৰ প্ৰকোপ বাঢ়িছে, ইয়াৰ ফলত খেতি বাতি ফচল আদি ব্যাপক পৰিমাণে ঘনে ঘনে নষ্ট হ'ব ধৰিছে, আৰু লগতে পশুপালনৰ দৰে অতি মজবুত অৰ্থনৈতিক দিশতো বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। বাকী দুটা অংকুৰ তুমি পঢ়ি দিয়াচোন।
0: হ'ব ছাৰ। বতৰৰ অনিশ্চয়তাৰ বাবে খেতি আৰম্ভ কৰাৰ সময় আৰু ফচল চপোৱা সময় সলনি হৈ আহিছে, এইবোৰে ব্যাপকভাৱে কৃষি আধাৰিত অৰ্থনীতিত বিস্তৰ ক্ষতিসাধন কৰিছে।
4: এৰা, আৰু তৃতীয়তে,
0: জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা প্ৰাকৃতিক দুৰ্যোগ বাঢ়িব ধৰিছে আৰু সেইবোৰ সঘনে হ'ব ধৰিছে।
4: তাৰ অৰ্থ হ'ল গোটেই বিশ্বজুৰি গ্ৰাম্য অৰ্থনীতিৰ মূল ভেটিটোৱেই ধৰক বৰক হৈ পৰিছে।
3: ছাৰ, এই তিনিওটাৰ কুফলটো আমি ইতিমধ্যে ভুগিবই ধৰিছোঁ।

0: দূৰৰ পৰা হাত সৰাৰ কিবা উপায় বা আঁচনি আছেনে বাৰু?
1: অঁ, নিশ্চয় আছে, নিশ্চয় আছে। বিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে স্থানীয় সা সুবিধা ভেদে ইয়াৰ বাবে আঁচনি আৰু পৰিকল্পনাও আগবঢ়াইছে। পিছে সেইবোৰ এতিয়াও ব্যাপকভাৱে জনপ্ৰিয় হৈ উঠা নাই বা ৰাইজে ব্যৱহাৰ কৰা নাই।
2: ছাৰ, এটা বা দুটা উদাহৰণ?
1: নিশ্চয়। পানীৰ নাটনি হোৱা গাঁওবোৰত ঘৰে ঘৰে আৰু ৰাজহুৱাভাৱে সৰু ডাঙৰ খালখনাৰ ব্যৱস্থা কৰিব লাগে। এইবোৰত গোটেই বছৰ কম বেছি পৰিমাণে পানী থাকিবই। আকৌ টিনৰ ছাল থকা ঘৰবোৰত কেৱল নাওৰা লগাই বৰষুণৰ পানী সংগ্ৰহ কৰিব পাৰি। কেৱল সুবিধাজনক ঠাইত তাৰ বাবে খাল বা পকী জলাধাৰৰ ব্যৱস্থা কৰিলেই হ'ল।
3: হয় ছাৰ, এনেদৰে সংগ্ৰহ কৰা বৰষুণৰ পানী খেতি বাতি, বাচন বৰ্তন ধোৱাকে আদি কৰি বহুতো বাহিৰা কামত ব্যৱহাৰ কৰিব পাৰি। তেনে কৰাৰ ফলত কুঁৱা বা দমকলৰ পানীৰ ব্যৱহাৰ কম হ'ব আৰু ভূগৰ্ভস্থ জলস্তৰ সহজে তললৈ নামি নাযায় বাবে
0: পানীৰ নাটনিও দূৰ হ'ব।
4: আৰু খাল খান্দি ল'লেতো এইবোৰত মাছ পুঠিও পুহিব পৰা যাব।
1: এৰা, ঠিকেই কৈছা। এইবোৰ দৰাচলতে অনেক সম্ভাৱনা থকা বিজ্ঞানসন্মত দিহা পৰামৰ্শহে। উদ্ভাৱনী শক্তি থকা লোকে এইবোৰৰ আধাৰতেই আৰু বহুত নতুন কিবা কিবি কৰি ল'ব পাৰে।
3: হয় ছাৰ।
1: এতিয়া শুনক, গাঁও চহৰ নগৰ মহানগৰ বুলি কথা নাই, এটা কথা সকলোতেই খাটে আৰু ভৱিষ্যতলৈও খাটি থাকিব। সেইটো হ'ল পুনৰ নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ আৰু তাক ব্যাপকভাৱে জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস। তাৰ ভিতৰত এটা হ'লগৈ
0: সৌৰ শক্তি।
1: হয়, সৌৰ শক্তি মানে সূৰ্যৰ পৰা পোৱা তাপ আৰু পোহৰ আৰু তাক উপযুক্ত প্ৰযুক্তিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা।
0: ছাৰ, আমাৰ অগ্ৰজসকলে পৰম্পৰাগতভাৱে সূৰ্যৰ তাপ আৰু পোহৰ বিভিন্ন কামত ব্যৱহাৰ কৰি আহিছে আৰু এতিয়াও কৰি আছে। সৌৰ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰিব পৰা হোৱাৰে পৰা এতিয়া গাঁৱে ভূঞে সৌৰ লেম্প আদিৰ বহুল ব্যৱহাৰ হ'বলৈ ধৰিছে। ছাৰ, এতিয়া কথা হ'ল সৌৰ বিদ্যুৎ শক্তিৰ সঁজুলিবোৰ সহজলভ্য আৰু সুলভ মূল্যত পোৱাৰ ব্যৱস্থা কৰিব পৰাহেঁতেন এনে পুনৰ নবীকৰণ শক্তিৰ প্ৰতি ৰাইজৰ আগ্ৰহ আৰু বাঢ়িব।
1: ঠিকেই কৈছে বৰুৱা। এইখিনিতে মই পুনৰ নবীকৰণ শক্তিৰ ক্ষেত্ৰত আমাৰ দেশে ইতিমধ্যে আৰম্ভ কৰা দুখন আঁচনিৰ কথা ক'ব খুজিছো। প্ৰথমখন হ'ল নতুন আৰু নবীকৰণযোগ্য শক্তিৰ কৌশলী আঁচনি,
2: নতুন আৰু নবীকৰণযোগ্য শক্তিৰ
3: কৌশলী আঁচনি,
1: আৰু আনখন হ'লগৈ ৰাষ্ট্ৰীয় সৌৰ শক্তি অভিযান,
2: ৰাষ্ট্ৰীয় সৌৰ শক্তি অভিযান।
1: এই দুয়োখন আঁচনিয়ে সামগ্ৰিকভাৱে জীৱাশ্ম ইন্ধনৰ বিকল্প উদ্ভাৱন আৰু তাৰ প্ৰচাৰ প্ৰসাৰৰ দিশত ভালেখিনি কাম কৰিছে আৰু এইবোৰৰ পৰ্যালোচনাৰ ভিত্তিতেই নতুনকৈ দিক নিৰ্দেশনাও লাভ কৰা হৈছে।
3: এইটোতো বেছ আশাৰ খবৰ ছাৰ।
1: এৰা, তোমালোকে ঠিকেই কৈছা। আৰু এটা কথা, পৃথিৱীৰ উষ্ণতা কমাব লাগিলে সেউজ গৃহ গেছবোৰ শুহি লোৱাৰ প্ৰাকৃতিক ব্যৱস্থা দক্ষ আৰু শক্তিশালী কৰি তুলিব লাগিব আৰু তাৰ বাবে প্ৰশস্ত পথ হৈছে
5: ব্যাপক বনানীকৰণ
0: অথবা ব্যাপক পৰিমাণৰ গছপুলি ৰোৱা আৰু তাৰ আপডাল কৰি ডাঙৰ দীঘল কৰা। আমাৰ স্কুলত ছাৰ, বহুতে জন্মদিন উপলক্ষে গছপুলি ৰুৱে আৰু তাক আপডাল কৰি ডাঙৰ দীঘল কৰে।
1: এইটোতো বৰ ভাল কথা। গছে কাৰ্বন গেছ শোষণ কৰে বাবে কাৰিকৰী ভাষাত ইয়াক কাৰ্বন শোষক বা কাৰ্বন ছিংক বোলে। আজিকালি ভালেমান উচ্চ পৰ্যায়ৰ শিক্ষা প্ৰতিষ্ঠান আদিত প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ পিছতেই নিজৰ নামত একো একোডাল গছ ৰুই তাৰ আপডাল কৰিব লাগে। অৱশ্যে তাৰ বাবে চৌহদত আছুতীয়া ঠাইৰো ব্যৱস্থা কৰা হয়। 4-5 বছৰৰ ভিতৰতে এইবোৰ বেছ কাৰ্যদক্ষ কাৰ্বন ছিংক বা শোষক হৈ পৰে আৰু এইবোৰ দশক দশক জুৰি চলি থাকে।
5: বৰ ভাল কাম দেই, বৰ ভাল উপায় ছাৰ।
1: এৰা অংকুৰ, পিছৰ প্ৰজেকশ্যনখন দিয়াচোন।
2: দিছোঁ ছাৰ। প্ৰথমখনত কোৱা হৈছে যে যোৱা 8,00,000 বছৰৰ ভিতৰতেই পৃথিৱীত কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ আটাইতকৈ বেছি হৈছে।
3: দ্বিতীয়খনত দিয়া আছে যোৱা মাত্ৰ 20 বছৰৰ ভিতৰতেই প্ৰাকৃতিক দুৰ্যোগত বিশ্বজুৰি 600,000 লোকৰ মৃত্যু হৈছে।
2: আৰু তৃতীয়খনৰ মতে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে 2040 চনৰ ভিতৰতেই মেৰু অঞ্চলত বৰফ নোহোৱাই হৈ যাব।
3: আৰু এই চতুৰ্থখনৰ মতে উষ্ণতা বৃদ্ধি আৰু প্ৰবল বৰষুণৰ বাবে কেৱল ভাৰতবৰ্ষতেই প্ৰায় 60 কোটি লোকেই কম বেছি পৰিমাণে বিপৰ্যস্ত হ'ব।
5: অতি ভয়ানক কথা দেখোন।
1: অতি ভয়ানক। আপোনালোকে জানেনে বিশ্বত বছৰি যিমান সেউজ গৃহ গেছ নিৰ্গমন হয় তাৰ কিমান ভাগ ভাৰতে নিৰ্গমন কৰে?
4: শতকৰা প্ৰায় 5 ভাগ। হিচাপত মাত্ৰ 5 ভাগ তেনেই কম যেন লাগিলেও এই পৰিমাণ কিন্তু বহুত বেছি।
1: তুমি ঠিকেই কৈছা অয়না। 90ৰ দশকত আমাৰ দেশে নিৰ্গমন কৰা সেউজ গৃহ গেছ আছিল শতকৰা 65 ভাগ। এতিয়া 20ৰ দশকত ইয়াৰ হাৰ হৈছেগৈ শতকৰা 70 ভাগ। পিছৰ প্ৰজেকশ্যনখন দিয়াচোন অংকুৰ।
2: দিছো ছাৰ।
5: এইবোৰ ইয়াক ইয়াক
2: এৰা ইয়াকেই হিমালয় অঞ্চলত অতি প্ৰাচীন কালৰে পৰা পোৱা এই প্ৰাণীবিধ সম্প্ৰতি হিমালয় অঞ্চলত হোৱা

0: উষ্ণতা বৃদ্ধিৰ বাবে বিপদত পৰিছে। এই ইয়াকবোৰৰ অস্তিত্বই বিপন্ন হৈ গৈছে।
1: এইবাৰ এইকেইখন চাওকচোন, ইয়াত উত্তৰাখণ্ডত হোৱা 30 বিধ পৰম্পৰাগত শস্য আৰু তাৰ খেতি দেখুওৱা হৈছে। যোৱা এটা দশকতেই এইবোৰ অঞ্চলত হোৱা জলবায়ুৰ পৰিৱৰ্তন আৰু তাৰ ফলত হোৱা প্ৰব্ৰজনৰ বাবে এই 30 বিধ শস্যৰ খেতিয়েই বন্ধ হৈ গৈছে।
2: এয়াতো ঘোৰ খাদ্য সংকটৰ আগজাননী।
3: ঠিকেই কৈছা, সেইটো এটা ভয়ংকৰ আশংকা যাক এৰাই চলা সহজ নহয়, কাৰণ উষ্ণতা বৃদ্ধিৰ ফলত খেতিৰ প্ৰকাৰ আৰু ধৰণকৰণ সীমিত হৈ অহাটো গোটেই বিশ্বতেই ঘটিব ধৰিছে। ই কেৱল আমাৰ দৰে নিৰ্বাচিত দুই এখন দেশৰেই দুৰ্যোগ নহয়।
4: তেতিয়াহ'লেতো গোটেই বিশ্বজুৰি খাদ্য সংকটে মানুহক জুৰুলা কৰিব। এইবোৰৰ কিবা উপায় ছাৰ?
3: মূল আৰু একমাত্ৰ উপায়টো সেই একেটাই, সেউজ গৃহ গেছৰ নিৰ্গমন কমাই গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰা। পিছে তেনে কৰিবলৈকে ইতিমধ্যে বহু পলমেই হৈ গৈছে। গতিকে বিজ্ঞানী প্ৰযুক্তিবিদসকলে জলবায়ু পৰিৱৰ্তনৰ ভিন ভিন অৱস্থাত হ'ব পৰা বা কৰিব পৰা বিভিন্ন ধৰণৰ বীজ, শস্য আদি উদ্ভাৱন কৰিছে। ইয়াৰে ভালেমান পৰীক্ষা পাতি সফল হৈছে আৰু সেইবোৰৰ উৎপাদনো ভাল হৈছে।
5: পিছে ছাৰ, এনে নতুন ধৰণৰ বীজ শস্যৰ ব্যৱহাৰ সাধাৰণতেই জনপ্ৰিয় নহয় বা ৰাইজে গ্ৰহণ নকৰে।
3: এৰা, সেইটো এটা ডাঙৰ প্ৰত্যাহ্বান, ডাঙৰ অন্তৰায়। আমাৰ দেশত খেতিয়কসকলৰ বেছিভাগেই পৰম্পৰাগত কৃষি পদ্ধতিত অভিজ্ঞ। পিছে উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত এইবোৰ আৰু এতিয়া স্বচ্ছল জীৱনৰ সমল বা জীৱিকাৰ পথ হৈ থকা নাই। আমাৰ দেশত দৰিদ্ৰতাৰ ইয়ো অন্যতম কাৰণ।
4: ছাৰ, তেনেহ'লে উপায় কি?
3: বিজ্ঞানী প্ৰযুক্তিবিদসকলে বিশদ পৰীক্ষা নিৰীক্ষাৰ অন্তত এটা মডেল বা আৰ্হি প্ৰস্তুত কৰিছে। তাৰ নাম হৈছে সংহত দৃষ্টিভংগী আঁচনি আৰু ব্যৱস্থাপনা।
4: সংহত দৃষ্টিভংগী আঁচনি আৰু ব্যৱস্থাপনা?
3: হাঁ, সংহত দৃষ্টিভংগী আৰু ব্যৱস্থাপনা। ইয়াৰ অৰ্থ হৈছে খেতি বাতি আৰু ইয়াৰ সমস্যা পাতিবোৰ আছুতীয়াভাৱে লৈ আগবাঢ়িব নালাগে। ইয়াৰ সৈতে সামাজিক, অৰ্থনৈতিক, ধৰ্মীয়, সাংস্কৃতিক আৰু প্ৰতিষ্ঠানিক তথা বৈজ্ঞানিক দিশবোৰো সমূহীয়াভাৱে চামিল কৰিহে চাব লাগে। তেতিয়াহে সমস্যাৰ সমাধান আৰু প্ৰত্যাহ্বানৰ মুখামুখি সঠিকভাৱে কৰিব পাৰি।
0: মানে ছাৰ, সকলো সামৰি এক সামগ্ৰিক চিন্তা তথা দৃষ্টিভংগী।
3: এৰা, এনে দৃষ্টিভংগীৰ ফলত ঠায়ে ঠায়ে বেছ সফলতাও দেখা গৈছে। যিবোৰ ঠাইত বৰষুণ কম হয় বা খৰাং, তেনেবোৰ ঠাইত কম পানীৰেই হ'ব পৰা শস্যৰ খেতি কৰা হৈছে। তদুপৰি পানী যোগানৰ বাবে পথাৰত ঠায়ে ঠায়ে কম দৰ কেঁচা কুঁৱাও খান্দি লোৱা হৈছে।
4: আচলতে এয়াও হ'লগৈ পৰিস্থিতি সাপেক্ষে খাপ খাই চলাৰ মানসিকতা, মানে অভিযোজন ক্ষমতা।
3: ঠিকেই, জলবায়ুৰ বিৰূপ পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ অভিযোজনৰ ব্যৱহাৰ কৰা অতি প্ৰয়োজন। এনে অভিযোজন ব্যাপক আৰু কাৰ্যদক্ষ কৰি তোলাৰ বাবে এটা ৰাষ্ট্ৰীয় অনুষ্ঠানো গঠন কৰা হৈছে। ইয়াৰ নাম হৈছে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যপ্ৰণালী। এনে প্ৰতিষ্ঠানে অগ্ৰাধিকাৰৰ ভিত্তিত 4টা ক্ষেত্ৰত কাম আৰম্ভ কৰি দিছে। অংকুৰ, পিছৰ প্ৰজেকশ্যনখন দিয়াচোন।
0: দিছো ছাৰ। প্ৰথমটো হ'লগৈ খৰাং অঞ্চলৰ খেতি বাতি,
1: দ্বিতীয়টো হ'লগৈ বিপদ অনিশ্চয়তা আদিৰ সঠিক ব্যৱস্থাপনা,
0: তৃতীয়টো হ'লগৈ সুলভ, সহজলভ্য, সঠিক তথ্যপাতিৰ যোগান, আৰু
1: চতুৰ্থটো হ'লগৈ প্ৰযুক্তিৰ লগতে জৈৱ প্ৰযুক্তিৰ ব্যাপক তথা সঠিক প্ৰয়োগ।
3: এৰা, আচলতে এই 4টা বিষয়ত ব্যাপক সফলতা লাভ কৰিব পাৰিলে জলবায়ু পৰিৱৰ্তনৰ বাবে হ'ব পৰা ভালেমান দুৰ্যোগ দুৰ্ভোগৰ হাত সাৰি থাকিব পৰা যাব।
5: হয় ছাৰ, এই 4টাই আচলতে বহুতো বিষয়ে সামৰি লৈছে আৰু সমস্যা একোটা সমাধানৰ বাবে যেনেধৰণৰ সামগ্ৰিক দৃষ্টিভংগীৰ প্ৰয়োজন সেই আটাইবোৰেই ইয়াত আছে।
3: মায়ানা, এই অভিযানে দুটা গুৰুত্বপূৰ্ণ এলেকাত ইতিমধ্যেই বেছ ভাল কাম কৰিছে। এটা হ'ল জল সংৰক্ষণ। পৰম্পৰাগত জল সংৰক্ষণ পদ্ধতিৰ সৈতে খাপ খোৱা আধুনিক প্ৰযুক্তি মিলাই কাম কৰা হৈছে, সেইবাবে এইবোৰৰ প্ৰতি গাঁৱৰ ৰাইজৰ আগ্ৰহ বাঢ়িছে।
6: হয় ছাৰ, আমাৰ ফালে তেনেকুৱা হৈ আছে।
3: বৰ ভাল কথা, বৰ ভাল কথা। আৰু দ্বিতীয়টো হ'লগৈ জনস্বাস্থ্য, ৰাইজৰ সুস্থ সবল নিৰোগী অৱস্থা। আচলতে জলবায়ু পৰিৱৰ্তনৰ বাবে বেমাৰ আজাৰৰ ধৰণকৰণবোৰৰো পৰিৱৰ্তন ঘটিছে। ঠায়ে ঠায়ে নতুন নতুন বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটিছে। গতিকে ৰাইজক নিৰোগী আৰু কৰ্মক্ষম কৰি ৰখাৰ বাবেও এই অভিযানত ব্যাপক কাৰ্যসূচী লোৱা হৈছে। এইখিনি কথাৰে মই আজি মোৰ আলোচনাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ, নমস্কাৰ।
7: নমস্কাৰ ছাৰ, নমস্কাৰ।
3: নমস্কাৰ, বৰ ভাল পালোঁ।
1: ধন্যবাদ ডক্টৰ বৰা ছাৰ। জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা আৰু হ'ব পৰা প্ৰবল মহাপ্ৰলয় আৰু দুৰ্যোগ মহাদুৰ্যোগ আদিৰ অনুমান কৰিব পাৰি যদিও সঠিক ৰূপৰেখা বা আৰ্হি যুগুত

0: কৰাটো বৰ সহজ নহয়। ইয়াৰ কাৰণ হৈছে এনে আৰ্হি নিৰ্মাণ ভালেমান আন্তঃসম্পৰ্ক থকা বিষয়ৰ সৈতে জড়িত হৈ আছে, আৰু জলবায়ু পৰিৱৰ্তন কেতিয়া ক'ত কেনেকৈ কিয় বিৰূপ ধৰণে হয় বা ক'ত হ'ব পাৰে এইবোৰ কথাও সঠিকভাৱে অনুমান কৰা কঠিন। তথাপিও দেখা গৈছে এনে অনিশ্চয়তাৰ মাজতো যিবোৰ পদক্ষেপ হাতত লোৱা হৈছে সেইবোৰৰ বেছিভাগেই কাম দিছে। বৰা ছাৰে আজি আমাক ভালেমান সুন্দৰ সুন্দৰ দিহা দিলে। গোটেই বিশ্বতেই এইবোৰ দিশত কামো হৈ আছে। পিছে অবিৰতভাৱে এই কাম চলি থাকিলেও পৃথিৱীৰ উষ্ণতা বৃদ্ধি ৰোধ কৰিবৰ বাবে আমাক কেইবা দশকো লাগি যাব, কিন্তু এই সময় কম কৰাৰ উপায় একেটাই।
1: বিশ্বজুৰি সেউজ গৃহ গেছৰ নিৰ্গমন নিয়ন্ত্ৰিত কৰা।
0: সেউজ গৃহ গেছ নিৰ্গমন নিয়ন্ত্ৰণলৈ আহিলেহে আমাৰ এই অসুখীয়া পৃথিৱীখনৰ অসুখ আঁতৰ হ'ব আৰু
2: আমি এখন নিকা সুন্দৰ বাসযোগ্য বসুন্ধৰা উভতাই পাম। ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ অষ্টসত্তাৰিংশ খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল কৃতাঞ্জলি বৰ্মন, সমুজ্জ্বল দত্ত, পৰিণীতা শইকীয়া, প্ৰবাল কুমাৰ শৰ্মা, অশোক ভট্টাচাৰ্য আৰু মেলডী পাটগিৰি। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in নতুন ভাৰত ন ৰূপত আকাশবাণী।

0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
0: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপতগ্ৰহণ, ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি, ৰাজ্যৰ বিভিন্ন অংশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত খেল। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত 20খন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। শপতগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শুভেন্দু অধিকাৰীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে কবিগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। উল্লেখযোগ্য যে শুভেন্দু অধিকাৰীক কালি বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচন কৰা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত কলকাতাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি শ্ৰীশ্বাহে কয় যে সকলো প্ৰস্তাৱ শুভেন্দু অধিকাৰীৰ সপক্ষে লাভ কৰা হৈছে। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত শ্ৰী অধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। বিধানসভা নিৰ্বাচনত বিজেপিয়ে ঐতিহাসিক জয় সাব্যস্ত কৰি টি এম চিৰ 15 বছৰীয়া শাসনৰ অন্ত পেলায়। বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শুভেন্দু অধিকাৰীৰ গৃহ চহৰ পূব মেদিনীপুৰ আৰু তেওঁৰ সমষ্টি নন্দীগ্ৰামত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ আঁৰত দলটোৰ কৰ্মকৰ্তাসকলৰ কঠোৰ শ্ৰম আৰু ত্যাগক সোঁৱৰণ কৰে। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়াব সিং চাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা বাছনি কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নয়াব সিং চাইনি আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইদৰে কয়।

0: ইতিমধ্যে কাইলৈ আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ভাৰত চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা ডাঙৰীয়া আৰু হাৰিয়ানাৰ মাননীয় মুখ্যমন্ত্ৰী নায়ব সিং সৈনী ডাঙৰীয়া কাইলৈ দুপৰীয়াই আমাৰ অসমত আহি উপস্থিত হ'ব আৰু তেখেতসকলৰ উপস্থিতিতেই এই বিধায়িনী দলৰ সভা অনুষ্ঠিত হ'ব আৰু 12 তাৰিখে দিনৰ 11 বজাত নতুন মুখ্যমন্ত্ৰী হিচাপে আমি যিজনক মুখ্যমন্ত্ৰী পাতিব বিচাৰিছোঁ সকলোৱে মিলি তেখেতে শপত গ্ৰহণ কৰিব।
1: ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়াক নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16 আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়ল অন্তৰ্ভুক্ত হৈছে। বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো জয়ন্তী পালনৰ আয়োজন কৰা হৈছে। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰ চৌহদত আজি প্ৰয়াত জুৰি দেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত মৃত্যু হোৱা আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ঘোষিকা, অভিনেত্ৰী, কণ্ঠশিল্পী জুৰি দেৱীৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে প্ৰয়াত সহকৰ্মীগৰাকীক স্মৰণ কৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। জুৰি দেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ এই সংখ্যাটি আজি কেন্দ্ৰটোৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বৰুৱে উন্মোচন কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হৈছে। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলা ফুলবাগানৰ আদালত চৌহদত আজি লোক আদালত অনুষ্ঠিত হৈছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত অনুষ্ঠিত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে আদি কৰি বিভিন্ন গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত আজি আৰু কাইলৈ সদৌ অসম একাংক নাট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত হ'বলগীয়া এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ 14টা নিৰ্বাচিত তথা প্ৰতিষ্ঠিত নাট্যদলে অংশগ্ৰহণ কৰিব। আজি দুপৰীয়া 12 বজাৰ পৰা নিশা 8 বজালৈ মুঠ 8টা দলৰ 8খন একাংক নাট প্ৰদৰ্শন কৰা হ'ব। কাইলৈ দিনৰ 12 বজাৰ পৰা 6 বজালৈ 6টা নাট্যদলৰ 6খন একাংক নাট প্ৰদৰ্শন কৰা হ'ব। সন্ধিয়া 7 বজাত প্ৰতিযোগিতাত বিজয়ী দলসমূহক পুৰস্কাৰ প্ৰদান কৰা হ'ব। ডিব্ৰুগড় জিলাৰ খোৱাং মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ কালি উদ্দীপনা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক বিজু চেতিয়াই আঁতধৰা অনুষ্ঠানত অধ্যক্ষ ডঃ ত্ৰৈলোক্য দিহিঙীয়াই সভাপতিত্ব কৰে। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ প্ৰতিম শৰ্মাই কেন্দ্ৰটোৰ পৰা উত্তীৰ্ণৰ হাৰ 90% হোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিষয়ে শিক্ষাৰ্থীসকলক অৱগত কৰায়। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। খেলখনত 143 ৰাণৰ বিজয় লক্ষ্যলৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 2টা উইকেট হেৰুৱাই 14 অভাৰ আৰু 2টা বলত 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ফিন এলেনে 47টা বলত

0: এশ ৰাণ কৰি দলৰ স্থিতি শক্তিশালী কৰি তোলে। ফিনেলেনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। উল্লেখযোগ্য যে কলকাতা নাইট ৰাইডাৰ্ছৰ এয়া হৈছে প্ৰতিযোগিতাখনত ক্ৰমাগতভাৱে চতুৰ্থটো বিজয়। প্ৰথমে বেট ধৰি দিল্লী কেপিটেলছে 8 উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 অভাৰত 142 ৰাণ সংগ্ৰহ কৰে। খেলখনত কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ অনুকুল ৰয় আৰু কাৰ্তিক ত্যাগীয়ে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে বৈভৱ অৰোৰা সুনীল নাৰিন আৰু কেমেৰন গ্ৰীণে এটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। এই বিজয়ে দলটোক সপ্তম স্থানলৈ উন্নীত কৰে। বাতৰি শেষৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ। ৰাজ্যত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। ৰাজ্যৰ বিভিন্ন অংশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত খেল। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো।
1: নতুনৰ গতিখেদা ডেকা গাভৰু আমি, নিৰ্ভীক এই শতিকাৰ নতুন নতুনতে ভৰ দি আগুৱাই যায় এটা জাতি, পুৰণিৰ শিপা খামুচি নতুনে আগবাঢ়ি যায়। প্ৰিয় শ্ৰোতা, ন প্ৰতিভাৰ এটা নতুন খণ্ডৰ সৈতে ষ্টুডিঅ'ত মই ভাস্কৰ। আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। আমি অতিথিগৰাকীৰ সৈতে আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছো। আজিৰ অতিথিগৰাকী এগৰাকী উদীয়মান কণ্ঠশিল্পী হোৱাৰ লগতে ভাওনা শিল্পৰ সৈতে খুব নিবিড়ভাৱে জড়িত। মই আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছো। এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে এগৰাকী উদীয়মান কণ্ঠশিল্পী দিপ্লু ৰঞ্জন হাজৰিকা। দিপ্লু, তোমাক আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানৰ মাজত। প্ৰথমেই কোৱা, আকাশবাণী গুৱাহাটীত আজি উপস্থিত হৈ কেনেকুৱা লাগিছে?
2: প্ৰথমেই আপোনালোককে ধৰি অল ইণ্ডিয়া ৰেডিঅ'ৰ সমূহ কৰ্মকৰ্তাক মোক ইয়ালৈ মাতি আনি, মোৰ ইমানৰ যে যোগ্য বুলি ভাবি মাতি অনাৰ কাৰণে অশেষ ধন্যবাদ।
1: নিশ্চয়কৈ আমি তোমাৰ গান শুনিম, আমি কথাও পাতিম।
2: নিশ্চয়
1: সংগীতৰ যাত্ৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। কেনেধৰণে তুমি আৰম্ভ কৰিছিলা, কেতিয়াৰ পৰা আৰম্ভ কৰিছিলা, অকণমান সেই বিষয়ে কোৱাচোন।
2: কেনেদৰে আৰম্ভ কৰিছিলা মানে আচলতে ক'বলৈ গ'লে মোক নিজক জনাৰ অকণমান দেৰি হ'ল। প্ৰথমতে বিভাগটো মোৰ নৃত্যৰ আছিলে, যিহেতু মোৰ মা নৃত্যৰ লগত জড়িত, সত্ৰীয়া সংস্কৃতিৰ লগত বিশেষভাৱে জড়িত। নগাঁৱৰ ডক্টৰ ভূপেন হাজৰিকা কৃষলে সংগীত মহাবিদ্যালয়ত কৰি থকা, সত্ৰীয় নৃত্য শিকাই থকা প্ৰায় 25 বছৰ হ'ল। সেই দিশতে লগতে মই আধুনিক নৃত্যৰ লগতো জড়িত আছিলোঁ। মায়ে তেতিয়া ক'লে যে এনেকৈ তই বৰগীত শিকাৰ প্ৰয়োজন। মই তেতিয়া বৰ এটা ইচ্ছা কৰা নাছিলোঁ সেইটো ক্ষেত্ৰত। গতিকে তেনেক্ষেত্ৰত এদিন মোক ঘৰত জোৰ জবৰদস্তি কৰি আৰু তেওঁ এদিন লৈ গ'ল যে তই বৰগীতটো শিকগে ভাল হ'ব তোৰ কাৰণে। মোৰ তেওঁ অনিচ্ছাতে মই এদিন গ'লো আৰু। মোৰ গুৰু শ্ৰদ্ধাৰ টংকেশ্বৰ শৰ্মা, তেওঁৰ ওচৰতে মই বৰগীতৰ আনুষ্ঠানিক শিক্ষা লৈছিলোঁ। প্ৰথমটো যেতিয়া ক্লাছ কৰিছিলোঁ মাধুতাৰীত আমাৰ ঘৰৰ ওচৰতে, তেতিয়া প্ৰথম ক্লাছটো বৰ অনিচ্ছাকৃতভাৱেই কৰিছিলোঁ। কিন্তু তেওঁ সেইদিনাখন যিকেইটা মোক কথা বুজালে বা বৰগীতটো বা এই গীতৰ ধাৰাটোৰ ওপৰত যিকেইটা কথা ক'লে, সেই কথাকেইটা মানে মোৰ নিজৰ অন্তৰতো লাগিল। আৰু সেই দিনাখনৰ পৰাই মই তেতিয়া ক্লাছ 7 মানত আছিলোঁ, এই গীতৰ ধাৰাটোৰ লগত বেছিকৈ সোমাই যাবলৈ ধৰিলোঁ। মানে তেনেকৈ তেনেকৈয়ে কলিয়াবৰ দুই এজনে চিনি পালে, তেনেকৈ তেনেকৈ ইজন সিজনৰ লগত গাই গাই গাই গাই।
3: নিশ্চয় জানি আচলতে খুব ভাল লাগিলে কথাখিনি। সংগীতৰ যাত্ৰাটো তুমি কিমান বছৰ বয়সৰ পৰা আৰম্ভ কৰিছিলা বুলি কৈছিলা?
2: মই তেতিয়া ক্লাছ 7 মানত আছিলোঁ।
3: এতিয়া কথা হ'ল, যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে, তেওঁলোকে বিচাৰিব তোমাৰ পৰা এটা গীত।
2: নিশ্চয় প্ৰথমে যিহেতু ক'বলৈ মন নাযায় যদিও আমাৰ যিজন আমাৰ মাজতে হেৰাই গ'ল জুবিন গাৰ্গদেৱৰ, তেওঁ সদায় শান্তিত থাকক, য'তেই আছে তেওঁ কুশলে থাকক, তেওঁৰে এটি গীত মই গাবলৈ চেষ্টা কৰিছোঁ।

0: ধন্যবাদ জানাইছো। আসলে এই গীতসমূহ শুনার পাছত কৰবাত সেই আবেগটো পুনৰবাৰ উজাই আহে, যিটো আবেগত এতিয়াও ৰাজ্যবাসী ৰৈ আছে। আৰু সেই সময়খিনি, যিখিনি সময়ৰ পৰা আমি আচলতে এটা নতুন যুগ আৰম্ভ কৰিছিলোঁ, যাক আমি জুবিন যুগ বুলি কৈছোঁ, সেই যুগখিনিৰ আৰম্ভ হৈছে। যিহেতু জুবিন গাৰ্গৰ কথা ওলাইছে, মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, জুবিন গাৰ্গ নামৰ যিটো বিশাল সত্তা, সেই সত্তাটোক তোমালোকৰ প্ৰজন্মই বা তুমি কেনেধৰণে অনুধাৱন কৰা, তুমি কি ধৰণে ভাবা?
1: জুবিন গাৰ্গ আচলতে এনেদৰে বিশ্লেষণ কৰিবলগীয়া বস্তু বুলি মই নাভাবোঁ। তেওঁ নিজৰ মাজত যিটো সত্তা, আচলতে আমাৰ জেনেৰেশ্যনটো খুব কম দেখিছোঁ বুলিয়ে ক'ম, কাৰণ তেওঁৰ যিটো গোল্ডেন যুগ আছিলে সেই যুগটো আমি নেদেখিলোঁ কাৰণে আমাৰ কাৰণে দুৰ্ভাগ্য। সেইটো আমি তেওঁৰ প্ৰায় শেষৰ অংশ বুলিয়ে ক'ব লাগিব, আমি তেওঁ ভালপোৱা শেষৰ অংশখিনিয়ে আমি আছিলোঁ। তেওঁৰ এই বিশাল মানৱতাবোধ আৰু তেওঁ বিশাল গীতিধাৰাটোক আমি জীয়াই ৰাখিবলৈ আমি কিমান কৰিব পাৰোঁ নাজানো, কিন্তু তেওঁ আমাৰ অসমীয়া সমাজ তথা গোটেই ভাৰতবৰ্ষলৈ যিখিনি অৱদান দিছে সেইখিনিৰ প্ৰতি মানে আমি সকলো দায়বদ্ধ, আৰু মানে সকলো আমাৰ মানে আমি তেওঁৰ কাৰণে ইমানেই ভাগ্যৱান বুলি ভাবোঁ যে আমি তেওঁৰ নিচিনা এজন বিশাল সত্তা এজনক যে আমি দেখিবলৈ পালোঁ, শেষৰ ভাগত হ'লেও আমি যে দেখিবলৈ পালোঁ, সেইটো আমাৰ কাৰণে এটি বহুত ডাঙৰ কথা বুলি মই ভাবোঁ।
0: পৰম ভাগ্য,
1: পৰম ভাগ্য।
0: তুমি বৰগীতৰ কথা উল্লেখ কৰিছিলা, তুমি আনুষ্ঠানিকভাৱে প্ৰথম বৰগীতৰ শিক্ষা গ্ৰহণ কৰিছিলা, যদি সম্ভৱ হয় যে এটা বৰগীত আমি শুনি ল'ব পাৰিম নেকি?
1: নিশ্চয়।
0: মই এইকেইটা শ্ৰোতাসকলক জনাই থ'ব বিচাৰিছোঁ যে বৰগীতৰ বাবে যেনেধৰণৰ যাৱতীয় নীতি নিয়মৰ প্ৰয়োজন হয়, সেই প্ৰয়োজন আমি ষ্টুডিঅ'ত আচলতে কৰিব পৰাটো সম্ভৱপৰ কেতিয়াও নহয়। গতিকে মই শ্ৰোতাসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থী, আমি এনেধৰণে এটা বৰগীত আপোনালোকক শুনাব বিচাৰিছোঁ।
1: নিশ্চয়। মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এভাগী ধনশ্ৰী ৰাগৰ বৰগীতেৰে মই গাবলৈ ওলাইছোঁ। বৰগীত ভাগৰ ভাৱাৰ্থ হৈছে মানে বৰগীত ভাগত কোৱা হৈছে যে যেতিয়া কৃষ্ণ মথুৰা এৰি পেলাই যাবলৈ ওলাইছিলে, তাৰ গোপীসৱে সেই শোক প্ৰকাশ কৰিবলৈ মানে সেই বৰগীত ভাগত সেই ভাৱটো প্ৰকাশিত হৈছে। গতিকে সেই বৰগীত ভাগ মই অকণমান গাবলৈ চেষ্টা কৰিছোঁ।

0: যিটো পবিত্ৰতা, সেই পবিত্ৰতাখিনি আচলতে ইয়াৰ ভাৱধাৰাখিনি আমাক দিয়ে। আৰু মই ভাবোঁ যিহেতু তুমি বৈষ্ণৱ সংস্কৃতিৰ সৈতে খুব নিবিড়ভাৱে জড়িত হৈ আছা, গতিকে সেই ক্ষেত্ৰত তোমাৰ পঢ়া শুনা বা অন্যান্য দিশটোৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হৈছে। এতিয়া কথাটো হ'ল যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, তাৰ পাছত ধৰি ললোঁ যে কেইবাখনো অনুষ্ঠানো আছে, সেই কথাবোৰ কেনেকে মিলোৱা হয়, সেই কাৰ্যসূচীখন কেনেকে মিলোৱা হয়?
1: কাৰ্যসূচীখন মিলোৱা হয় মানে সঁচা কথা ক'বলৈ গ'লেতো মই এইবাৰ হাই ছেকেণ্ডেৰী পৰীক্ষাৰ টেষ্টৰ পিছতো অনুষ্ঠান কৰিছো।
0: মই সেইকাৰণে প্ৰশ্নটো
1: মই মানে মই নিজে ভাবো সেই বস্তুটোৱে বৰ এটা প্ৰভাৱ নেপেলায়, কাৰণ যিহেতু পঢ়াটোত থাকি থাকি এটা ষ্ট্ৰেছত সোমাই গৈ এই বস্তুটোত অকণ মুকলি হোৱা যায়। আৰু মই বা আমাৰ যিখিনি এই ক্ষেত্ৰৰ লগত জড়িত মানুহখিনি সেই ক্ষেত্ৰটোৱে এই বস্তুটোৰ পৰা এক মুকলি সকাহহে পায়। আৰু মানে মই নিজে চম্ভালিছো কেনেকৈ সেইটো বাৰু নাজানো, সেইটো আৰু দেউতা মাহঁতো বহুত সহায় কৰিছে মোক, একোতে মানা নকৰে। আৰু যিহেতু পৰীক্ষা ওচৰ চাপিল তো পঢ়িব লাগে বা অনুষ্ঠান কৰি আছো, সেই ক্ষেত্ৰত বৰ এটা জোৰ নিদিয়ে।
0: মই এতিয়া সেই প্ৰশ্নটোলৈ আহিম। আচলতে এজন শিল্প সাহিত্যৰ সৈতে জড়িত মানুহ এজন, যিহেতু তোমালোকে এটা সুন্দৰ সাধনা কৰি আছা, সেই মানুহজনক চৌপাশৰ পৰিৱেশটো খুব ইতিবাচক হোৱাটো প্ৰয়োজন। এতিয়া তুমি ঘৰখনৰ কথা ক'লা, তোমাৰ চৌপাশৰ পৰিৱেশ মানে মই ঘৰখনৰ কথাই বুজিব লাগিব, অকণমান ঘৰখনৰ পৰিৱেশটোৰ বিষয়ে কোৱা আৰু ঘৰখনে তোমাক এই দীপুৰঞ্জন হাজৰিকাজন হোৱাৰ ক্ষেত্ৰত কি ধৰণে সহায় কৰিছে সেই বিষয়ে জানিব।
1: আচলতে আমাৰ ঘৰখন মানে আমাৰ পৰিয়ালটোৱে আমাক বহুত সহায় কৰে, যিহেতু মোৰ ককা তেওঁ এটা সময়ৰ ভ্ৰাম্যমান থিয়েটাৰত কৌতুক অভিনেতা ৰূপে আছিলে, গতিকে আমাৰ সাংস্কৃতিক দিশটো সেইকণৰ পৰাই আৰম্ভ কৰিব
0: ভাবো। মই এইকেইটা জনাই থব বিচাৰিছো, মই তোমাৰ কথাৰ মাজতে কৈছো, তেখেতৰ ককা হৈছে ৰামেশ্বৰ হাজৰিকা। ৰামেশ্বৰ হাজৰিকা হৈছে অসমৰ ভ্ৰাম্যমান নাট্য জগতৰ এগৰাকী খুব জনাধৃত কৌতুক অভিনেতা। দুবাৰকৈ মুনলাইট বঁটা তেওঁ পাবলৈ, তিনিবাৰকৈ মুনলাইট বঁটা পাবলৈ তেওঁ সক্ষম হৈছিলে। আৰু তেনে এটা পৰিয়ালৰ পৰা আহিছে দীপুৰঞ্জন হাজৰিকা। এতিয়া তোমাৰ কথাখিনি কোৱা,
1: তেওঁৰ পৰাটো সেই তেজতেই আছে নে কি আছে নাজানো, তেওঁৰ পৰা অকল সেই সাংস্কৃতিক ভাৱটো আহিছে। আৰু আমাৰ ঘৰতে দেউতা হৈছে এজন চিত্ৰশিল্পী আৰু তেওঁৰ বহুতো নিজৰ মুখা কাম কৰে, চিত্ৰশিল্পৰ লগত জড়িত মানুহ। আৰু মা আপোনাৰ কৃষলয় নগাঁৱৰ কৃষলয় সংগীত মহাবিদ্যালয়ত তেওঁ তাত কৰি থকা আজি প্ৰায় 25 বছৰে হ'ল, 25 বছৰ সত্ৰীয়া নৃত্যৰ লগত জড়িত মানুহ। আৰু নতুনকৈ ঘৰতো তেনেকৈ স্কুল খোলা হৈছে, গতিকে সেই পৰিৱেশটো মানে আৰু আমাৰ যিহেতু সত্ৰত থকা আমি সত্ৰৰ ৰূপনাৰায়ণ প্ৰভাপতি সত্ৰ, তেওঁৰ সত্ৰৰ পৰিৱেশ এটাও আমাৰ মানে গাঁওখনতে আছে, গতিকে সেই ভাৱধাৰাবোৰ আৰু সাংস্কৃতিক দিশটোৰ লগত মোক অকল ঘৰখনেই নহয় পৰিয়ালটোৱেই নহয় গোটেই চৌহদ আৰু আমাৰ কলিয়াবোৰে, বিশেষকে কলিয়াবোৰখন বিশেষকে সাংস্কৃতিক প্ৰেমী জেগা বুলিয়েই কয়। কলিয়াবৰ পৰা যিহেতু তুমিও কলিয়াবৰ পৰা, গতিকে সাংস্কৃতিক প্ৰেমী জেগা টুকুৰত থাকি সংস্কৃতিটো ৰক্ষা কৰাটো আমাৰ দায়িত্ব, গতিকে সংস্কৃতিৰ ভঁৰালত থকা জেগাটুকুৰত গোটেই পৰিয়াল নহয় গোটেই গাঁও নহয় গোটেই আমাৰ অঞ্চল অথবা গোটেই কলিয়াবৰখনতে সেই মানে সংস্কৃতিৰ ভাৱটো পাইছো কাৰণে,
0: বাতাৱৰণটো
1: আছে কাৰণে কিজানি আমি ইমানখিনিলৈকে পাইছো।
0: নিশ্চয়কৈ কলিয়াবৰ আৰু বৈষ্ণৱ সংস্কৃতি ইয়াৰ যথেষ্ট এটা খুব নিবিড় সম্পৰ্ক আছে আৰু এইবাবেই ই প্ৰভাৱ বিস্তাৰ কৰি আহিছে ইয়াৰ সত্ৰসমূহ। তোমালোকৰ কাষৰীয়া সত্ৰখন ৰূপনাৰায়ণ পুৰাভেটি সত্ৰ, ইয়াৰ সত্ৰসমূহে যথেষ্ট পৰিমাণে বৈষ্ণৱ সংস্কৃতিক প্ৰভাৱান্বিত কৰিছে। মই অনুষ্ঠানৰ প্ৰাৰম্ভণিতে কৈছিলোঁ যে তুমি ভাওনা সংস্কৃতিৰ সৈতে খুব ধুনীয়াকৈ জড়িত, এতিয়া সেই বিষয়ে অকণমান কোৱা, ভাওনা সংস্কৃতিৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত হৈ পৰিলা বা এতিয়া কি ধৰণে কামবোৰ কৰি আছা?
1: হয়, ভাওনা সংস্কৃতিৰ লগত জড়িত হোৱা মই ঠিক সৰু পৰাই জড়িত, অৰ্থাৎ কিজানি 10-12 বছৰমানৰ পৰাই তেতিয়া ভাওনা সংস্কৃতিৰ জড়িত। প্ৰথমতেই মোক ভাওনা সংস্কৃতিৰ লগত জড়িত কৰা মানুহটো হৈছে আমাৰ শ্ৰদ্ধাৰ গুৰু মুকুন্দ তামুলীদেৱ। তেওঁৱে মোক প্ৰথমবাৰ ভাওনা কৰিবলৈ লৈছিলে, তেওঁৰ পৰাই ভাওনা সংস্কৃতিটোৰ লগত জড়িত হ'লোঁ। তেতিয়া ৰাম বিজয় নাটকত ৰজাৰ চৰিত্ৰ এটি কৰিছিলোঁ, তেনেকৈ ভাওনাৰ লগত বেছি জড়িত হ'লোঁ। লগতে গুৰু পদুম কুমাৰ মহন্তদেৱ আৰু শ্ৰাৱণ কুমাৰ মহন্ত, ৰাজীৱ মহন্ত, তাৰপিছত আমাৰ তেওঁলোক কেইজনৰ পৰাই বহুখিনি শিকিবলৈ পালোঁ গোটেইকেইজন গুৰুৰ পৰাই। তেওঁলোকে আমাৰ যিহেতু মধ্য অসম অৰ্থাৎ কলিয়াবাৰী বজ্ৰাৱলী পৰম্পৰা

0: ব্ৰজাৱলী বা আগৰ অৰ্থত কবলৈ গলে ব্ৰজাৱলী ব্ৰজাৱলী সেই ব্ৰজাৱলীৰ সংস্পৰ্শটোত অহাৰ বাবে কিজানি আমাৰ শুদ্ধ অসমীয়াটো আমাৰ শুদ্ধ হৈছে বুলি ভাবোঁ। আৰু সেই তেতিয়াৰ পৰা যেতিয়া ভাওনা সংস্কৃতিৰ লগত জড়িত হলো, গতিকে সেই বস্তুৰ লগত ইমান ঘনিষ্ঠতা হল যে এতিয়াও সেই বস্তুৰ লগত বিশেষভাৱে জড়িত, আগলৈও হৈ থাকিব বিচাৰোঁ আৰু বৰ্তমানে এতিয়াও কৰি আছোঁ। শেহতীয়াভাৱে সদৌ অসম অংকীয়া ভাওনা সমাৰোহত আমাৰ টোটেল 32খন ভাওনা হৈছিলে সমাৰোহখনৰ কম্পিটিশ্যন, তাত মই শ্ৰেষ্ঠ গায়ন হৈছিলোঁ আৰু আমাৰ দলটোৱে, মই বাৰু চামগুৰি এটা দলৰ পৰা গৈছিলোঁ, পুৰণি গুদামৰ মানে পুৰণি গুদামৰ সংশোধনী বুলি তেওঁলোকৰ লগত গৈছিলোঁ, তেওঁলোকে দলটোৱে আমি তৃতীয় পাইছিলোঁ। সেই তেনেদৰে যেন আমি মানে অকল কলিয়াবৰতে নহয়, মই বিভিন্ন জেগাতো গৈছোঁ, বিভিন্ন জেগাৰ পৰা ভাওনা কৰিছোঁ, সেই বিভিন্ন জেগাৰ বস্তুখিনি লৈ গাঁৱৰ য'ত এনেকুৱা নহয় যে প্ৰতিখন গাঁৱত, এতিয়া আমাৰ কলিয়াবৰতে প্ৰতিখন গাঁৱৰ বাজনাসহ বা যিহেতু সব বস্তু কিছুমান বন্ধা নোহোৱাকৈও আছে, প্ৰতিখন গাঁৱৰ এখন বাজনা, প্ৰতিখন গাঁৱৰ এখন তাল নাচ, প্ৰতিখন গাঁৱতে বেলেগ, গোটেইখিনি লোৱাটো আমাৰ দায়িত্ব। সেই বস্তুখিনি লৈ শিকি বুজি প্ৰতিখনকে চালি জাৰি চাই কেনেকৈ শুদ্ধভাৱে সেইখিনিকে ৰূপান্তৰিত কৰিব পাৰি, সেইখিনি কেনেকৈ শুদ্ধভাৱে আমি ল'ব পাৰোঁ, আনক যেতিয়া আমাৰ পিছৰ প্ৰজন্মটোৱে যাতে এনেকুৱা অনুভৱ নকৰক যাতে আমাৰ ভাওনা সংস্কৃতি এনেকৈ ৰৈ গ'ল, পিছৰ প্ৰজন্মটোলৈ যাতে থাকক যে ভাওনা কৰিও যে এজন, এতিয়াও বহুত মানুহ ভাওনা কৰিও এতিয়াও নিজৰ জীৱিকা নিৰ্বাহ বুলি কৈছো, জীৱিকা নিৰ্বাহ কৰি আছে, যে সেইটো এটা আমাৰ নিজৰ পৰম্পৰা, আমাৰ নিজৰ এটা আবেগ বুলি ভাবক যাতে হেৰাই নাযাওক, সেইটো আমাৰ জেনেৰেশ্যনখিনি এটা মূল লক্ষ্য হ'ব লাগে মই ভাবোঁ।
1: এতিয়া আমি কথা পাতি গৈছো, মই এতিয়া মোৰ পৰা অকণমান ভাওনাৰ যদি প্ৰৱেশৰ গীত এটা শুনিবলৈ পাওঁ তেতিয়াহ'লে খুব ভাল লাগিব।
0: নিশ্চয়কৈ প্ৰৱেশৰ গীত মই কেলি গোপাল নাটত আমাৰ যি কলিয়াবৰীয়া পৰম্পৰা হিচাপে আছে, কেলি গোপাল নাট ভাগত কৃষ্ণ প্ৰৱেশৰ গীত ভাগ ৰাগ গীত ভাগৰ ৰাগ নাট ৰাগত আছে, সেইটো অকণমান গাই দিব বিচাৰোঁ।

0: কোনোবাই যদি কৈছে কি, কোনোবাই কিৰিলি পাৰিছে, কোনোবাই সেই ভাওনাৰ সময়ৰ যিটো ব্যস্ততা, সেই সময়খিনিলৈ মই ক'ৰবাত ঘূৰি গৈছোঁ খুব। আচলতে এই গীতসমূহ, এই গীতসমূহ ঠাইভেদে বেলেগ বেলেগ সুৰ লয়, যথেষ্ট পৰিমাণে বেলেগ বেলেগ, কিন্তু ক'ৰবাত যিমানেই যি নহওক, ক'ৰবাত সেইখিনি আমাৰ প্ৰাণৰ সংগীত, সেইখিনি আমাৰ বুকুত সোমাই আছে, আমাৰ অন্তৰ্নিহিত এখিনি গীত। ভাওনা সংস্কৃতিৰ সৈতে জড়িত হৈ থকাৰ যদি মই তোমাক ইতিবাচক দুটা দিশ সোধো, সেয়া কেনেধৰণৰ হ'ব?
1: ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ থকা ইতিবাচক দিশ, সেই হিচাপে চাবলৈ গ'লে প্ৰথম দিশটোৱে মই ক'ম, মানুহজনক মানে আমাৰ সংস্কৃতিত ধৰি ৰখাত সহায়ক বুলিও ক'ম, আৰু আমাৰ সেইটো এটা দায়িত্ব বুলি মই ভাবোঁ। যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মাধৱদেৱ গুৰুজনাৰ দ্বাৰা অমৰ সৃষ্টি এই নাটসমূহ, অংকীয়া বুলি কোৱা নাই, আমাৰ যিহেতু পৌৰাণিক কীৰ্তনৰ পৰা বা পুৰাণৰ পৰা লোৱা গীত নাটসমূহ, সেইসমূহ আমাৰ ধৰি ৰখাটো অতি জৰুৰী, কাৰণ সেইখিনিয়ে আমাৰ সম্পদ, সেইখিনি আমাৰ আপুৰুগীয়া সম্পদ। গতিকে মই সেইটো এটা ইতিবাচক বুলিয়ে ভাবোঁ আৰু নিজৰ কাৰণে। গতিকে আৰু দ্বিতীয়তে ভাবোঁ যে মই প্ৰতিজন ব্যক্তিক, এই ব্যক্তিত্বটো প্ৰতিখন নাটৰ আঁৰত কিন্তু সোমাই আছে। এজন ৰাম বিজয় নাটখনত ৰামৰ চৰিত্ৰটোৱে অকল ৰামৰ সেই কাহিনীটোৱে বুজোৱা নাই, কিন্তু অকল ৰাম বিজয় নাটখনত সেই ৰামৰ চৰিত্ৰটোৱে আমি কেনেকৈ চলিব লাগে, কেনেকৈ সেই পৰিৱেশ পৰিস্থিতিৰ লগত কেনেকৈ আগবাঢ়িব লাগে, অৰ্থাৎ কেনেদৰে কেনেকৈ কোনোবা এটা পৰিস্থিতি আহিলেই খঙাল হৈ নপৰি কেনেকৈ শান্তভাৱে থাকিব লাগে, সেই সকলো বস্তু সেই নাটসমূহত পোৱা যায়। পাৰিজাত হৰণত কৃষ্ণৰ আৰু নাৰদৰ চৰিত্ৰৰ সেই মাজৰ কথা কথোপকথনখিনিত আমি বহুত কথা সোমাই পাওঁ। নাৰদৰ সেই মানে ইজনক কৈ পেলাই সিজনক লগা স্বভাৱটো, বা ইজনৰ কথা কৈ সিজনক লগা স্বভাৱটো, আৰু কৃষ্ণৰ সেই সকলো গম পায়ো, সেই সকলো মহিমামণ্ডিত সেই পৰম কৃষ্ণৰ সেই ভাৱসমূহ যাতে আমিও বুজি পাওঁ, যে ইমানখিনি জানিও কৃষ্ণ মনে মনে আছে আৰু কৃষ্ণই কৈছে যে সকলো ঠিক হ'ব আৰু সকলো সময়ৰ লগতেই চলিব, সেই সকলো সেই নাটসমূহৰ পৰা আমাৰ মানে অন্তৰত নিহিত হৈ থাকে সেই কথা, আৰু সেইবোৰ অকল সেই নাটসমূহৰ কাহিনীটো দিয়েই আমাৰ গোটেই মানৱ মানে দেহাটোৰ প্ৰতিটো কথা, প্ৰতিটো আমি দৈনন্দিন জীৱনত যি যি কৰিছো, সকলো কথা সেই নাটসমূহত বিচাৰিলে পোৱা যায়।
0: আচলতে এই গোটেই কথাখিনিৰ পৰা আমি এটা কথাই সহজে ক'ব পাৰোঁ, যে আমি দৈনন্দিন জীৱনত যেনেধৰণে চলন ফুৰণ কৰিব লাগে বা দৈনন্দিন জীৱনত আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এই যিসমূহ দৰ্শন, এই দৰ্শনসমূহে আমাক যথেষ্ট পৰিমাণে অনুপ্ৰাণিত কৰে। আৰু যদিহে এগৰাকী অংকীয়া নাটৰ শিল্পী হয়, তেওঁ বিশেষভাৱে এইসমূহে প্ৰভাৱ বিস্তাৰ কৰে বা তেওঁ প্ৰভাৱান্বিত হয়। এতিয়া কথাটো হ'ল যে কেৱল ভাওনাত গীত পৰিৱেশনেই নহয়, ভাওনাত অভিনয়ো কৰিছা তুমি, হয়নে? এই মুহূৰ্তত যদি এটা সংলাপ মই শুনিব বিচাৰোঁ, তেতিয়াহ'লে কোনখন নাটৰ কি চৰিত্ৰৰ সংলাপ শুনিম?
1: কিছু ভুলো হ'ব পাৰে, যিহেতু বহুদিন এই গীতৰ লগতে জড়িত হোৱাৰ কাৰণে ভাওৰ অকণমান ভাওবিলাক কমি গৈছেগে। তেওঁ মই পাৰিজাত হৰণৰ নাৰদৰ চৰিত্ৰৰ দুকলি অকণমান পয়াৰ গাই দিছো। যেতিয়া নাৰদে কৃষ্ণক গৈ পেলাই তেওঁৰ মহিমাৰ কথা কয় যে পাৰিজাত ফুলপাহ দি, তেতিয়া নাৰদে কয়,

0: অসমীয়া শৈলীটোৰ পৰা অকণ বাহিৰলৈ আহি গৈছোঁ। এইসমূহ আমাৰ গীতি সাহিত্যৰ অন্যতম অন্যতম এটা উপাদান। এইসমূহ আয়ত্ত কৰাটো আজিৰ প্ৰজন্মই কিমান প্ৰয়োজনীয়তা সেইখিনি আৰু নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই। মই তোমাৰ পৰা অন্য এটা কথা মূৰত জানিব বিচাৰিছোঁ, যেনেধৰণে আমি ভাওনাৰ চৰ্চা কৰি আছোঁ ঠিক সেইধৰণে আধুনিক সংগীতৰ চৰ্চাও একেধৰণে তুমি কৰি আহিছা। জুবিন গাৰ্গৰ গীতটো শুনি আমি গম পাইছোঁ, সেয়া লাগে ভূপেন হাজৰিকাৰ গীতেই হয়, জয়ন্ত হাজৰিকাৰ গীতেই হওক, সমান্তৰালভাৱে বিভিন্নজনৰ গীত তুমি পৰিৱেশন কৰি আহিছা। এই মুহূৰ্তত মই যদি তোমাক সুধো তেতিয়াহ'লে কাৰোবাৰ গীত এটা তুমি পৰিৱেশন কৰি দিয়া।
1: ভূপেন হাজৰিকাদেৱৰ তেওঁৰ এটি গীত শ্বিলঙৰ গধূলি গীতটো অকণমান শুনাই দিছোঁ।

0: কিছু পাহৰিছোঁ, যদিও সেইকণে মনত আছে, অকণমান গাই দিবলৈ চেষ্টা কৰিম।
1: নিশ্চয়, মই আশা কৰিছোঁ যিসকল শ্ৰোতাই আমাৰ অনুষ্ঠান শুনি আছে তেওঁলোক যথেষ্ট পৰিমাণে অনুপ্ৰাণিত হৈছে আজিৰ অনুষ্ঠানটোৰ এই সংলাপখিনি বা এই গীতখিনি শুনাৰ পাছত। এই যে পয়াৰ হওক, বিলাপ হওক, চপয় হওক, এইসমূহ আমাৰ গীতি সাহিত্য বুলিয়ে ধৰিছোঁ মই।

0: সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এটা খুব সুন্দৰ গীত। এতিয়া আমি যথেষ্ট কথা পাতিছো অনুষ্ঠানটোত, কিন্তু আচলতে দীপলোক বিশেষকৈ আমি কণ্ঠটোৰ অনুমান শ্ৰোতাসকলক আমি যিমান দূৰলৈকে জনাব লাগিছিল সিমান দূৰলৈকে কিন্তু জনাব পৰা নাই। এবাৰ মই কথা কমকৈ এটা জুবিন গাৰ্গৰ গীত তোমাৰ পৰা শুনি ল'ব বিচাৰিছো।
1: তেওঁৰ জুবিন গাৰ্গৰ এটি গীত, তেওঁৰ গুণগুণ গীতটি অকণমান গুণগুণ।

0: ধন্যবাদ জনাইছো, ইমান ধুনীয়াকৈ তুমি গীতটি পৰিৱেশন কৰিলা। জুবিন গাৰ্গৰ গীতসমূহ যেতিয়ালৈকে ৰাজ্যবাসীয়ে পৰিৱেশন কৰি গৈ থাকিব তেতিয়ালৈকে জাতিটো প্ৰবুদ্ধ হৈ থাকিব। ভূপেন হাজৰিকাৰ গীতসমূহ, বিষ্ণু ৰাভাৰ গীতসমূহ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতসমূহ, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতসমূহ যেতিয়ালৈকে জাতিটোৱে পৰিৱেশন কৰি গৈ থাকিব তেতিয়ালৈকে জাতিটো সমৃদ্ধ আৰু প্ৰবুদ্ধ হৈ গৈ থাকিব। এতিয়া কথা হ'ল যে সংগীতৰ ক্ষেত্ৰত তুমি আগবাঢ়িছা, সংগীতৰ দিশটোত তুমি আগবাঢ়ি গৈ আছা, তাৰ সমান্তৰালভাৱে তুমি ভাওনা সংস্কৃতিৰ সৈতেও যথেষ্ট পৰিমাণে তুমি জড়িত হৈছা। মই যদি সুধো তোমাক, পৰিকল্পনা কেনেধৰণৰ তোমাৰ ভৱিষ্যতৰ?
1: বৰ্তমানটো মই এতিয়া অৰ্থাৎ হাই ছেকেণ্ডেৰী দিয়াৰ পিছত বৰ্তমান গুৱাহাটীলৈকে আহিম বুলি ভাবিছো। গুৱাহাটীলৈকে আহি যিহেতু আমাৰ লুইতকৰ ৰুদ্ৰ বৰুৱা ষ্টেট মিউজিক কলেজ, তাতে মই এডমিশ্যন ল'ম বুলি ভাবিছো আৰু। গতিকে সেই দিশতেই পৰিকল্পনাটো এখন কৰা হৈছে, আৰু যিহেতু এইটোৰ লগতে কিবা এটা কৰিম বুলি নিজকে প্ৰস্তুত কৰিছো, গতিকে এইটোৰ লগতে কিবা এটা নিশ্চয় কৰিম, সেইটো নিজৰ ওপৰত দৃঢ় বিশ্বাস, আৰু ঘৰখনেও সেইমতে বিশ্বাসত এৰি দিছে। আৰু ভাওনা সংস্কৃতিৰ লগত মানে কি, ভাওনা সংস্কৃতিটো আমাৰ জেনেৰেশ্যনটোৱে আৰু অকণমান বুজাটো আৰু অকণমান লগত লাগি থকাটো বিশেষভাৱে জৰুৰী বুলি ভাবোঁ, যিহেতু আমাৰ বৰ্তমান মধ্য অসমত ব্ৰজাৱলী ভাষাটো বেছি প্ৰচলন, অৰ্থাৎ আমাৰ ব্ৰজাৱলী ভাষা কৰা হয়, বাকী উজনি অসমত অসমীয়া মাতৃভাষাৰ ভাওনা। গতিকে আমি যিহেতু মধ্য অসমৰ হৈ মধ্য অসমৰ সেই পৰম্পৰা আৰু ব্ৰজাৱলী যিটো অংকীয়া শুদ্ধতা, সেই অৰ্থাৎ গুৰু দুজনাই যেনেদৰে ঝুমুৰাসমূহতে হওক বা অংকীয়া নাটসমূহতে হওক, সেই নাটসমূহত যিদৰে শুদ্ধভাৱে তেওঁলোকে কৰি থৈ গৈছে, গতিকে সেই ভাৱটোকে মনত ৰাখি আৰু তেওঁৰ সেই অংকীয়া শৈলীটোৱে বুলি নহয়, আমাৰ যিটো গীতিধাৰা বৰগীত হওক বা অসমীয়া লোকগীতসমূহ হওক, এই অসমীয়া গীতিধাৰাটোৰ ওপৰতেই মানে নতুন জেনেৰেশ্যনটোক অকণমান আহিবলৈ অনুৰোধ জনাইছো, যিহেতু আমাৰ অকণমান অভাৱজনিত হৈছে এতিয়া। গতিকে নতুন জেনেৰেশ্যনটোক মই আকাশবাণী গুৱাহাটীৰ পৰাই মই অকণ অনুৰোধ কৰিছো যে আপোনালোক নতুন জেনেৰেশ্যনটোৰ ল'ৰা ছোৱালীখিনি অকণমান এই সাংস্কৃতিক দিশটো অথবা অংকীয়া নাট হওক বা ভাওনা সংস্কৃতিৰ লগত হওক বা এই গীতিধাৰাটোৰ লগত অকণমানভাৱে যিমানখিনি আপোনালোকৰ সক্ষম হৈ গৈ সিমানখিনিলৈকে আপোনালোকে অকণমান যোগ কৰক, যিহেতু আমাৰ জাতিটোক এইসমূহ বস্তুৱে জীয়াই ৰখাত বিশেষভাৱে অৱদান ৰাখিব।
0: আমি আৰু এটা যদি ভাওনাৰ গীত শুনি লওঁ তেতিয়াহ'লে অনুষ্ঠানটো আৰু সুমধুৰ হ'ব।
1: নিশ্চয়কৈ ভাওনাৰ গীত, বৰ্তমান নাটকৰ কথাটো ক'লোৱেই, এতিয়া মাধৱদেৱৰ ঝুমুৰাৰ এটি গীত, মাধৱদেৱৰ ঝুমুৰাৰ চুৰ ধৰা ঝুমুৰাখনৰ এটি গীত গাবলৈ ওলাইছো, যি ৰাগটো আছে বেলুৱাৰ ৰাগত আৰু তালখন একতালত আছে।

0: ইমান সুন্দৰকৈ আচলতে গীতসমূহ তুমি আয়ত্ত কৰিছা বা ইমান সুন্দৰকৈ তুমি গীতসমূহৰ চৰ্চা কৰিছা, ই তোমালোকৰ প্ৰজন্মটোৰ বাবে হওক বা জাতিটোৰ বাবে হওক খুব এটা শুভংকৰ বতৰা। এতিয়া কথাটো হ'ল যে বিভিন্ন সময়ত বিভিন্ন স্থানলৈ গৈ বিভিন্ন ধৰণে অনুষ্ঠানসমূহত ভাগ ল'বলগীয়া হয়। মই যদি তোমাক এতিয়া সোধোঁ যে এই ভাগ লোৱা তুমি অনুষ্ঠানসমূহৰ এটা খুব ভাল লগা মুহূৰ্তৰ কথা যদি সোধোঁ, অকণমান সেই বিষয়ে ক'ব পাৰিবানে?
1: আমি 2025 চনতে যিহেতু মোৰ মানে সত্ৰসমূহ ফুৰাৰ বৰ এটা বৃহৎ আগ্ৰহ, গতিকে সেই সত্ৰসমূহ মই এই অনুষ্ঠানসমূহৰ দ্বাৰাই সত্ৰসমূহ ঘূৰিবলৈ পাইছোঁ। 2025 চনত আমি বৰপেটালৈ ভাওনা সমাৰোহৰ কাৰণে গৈছিলোঁ, আমাৰ কলিয়াবৰৰ পৰাই শ্ৰদ্ধাৰ পদুম চন্দ্ৰ মহন্তদেৱৰ নেতৃত্বত পৰিচালনাত আমি আমি কৰিবলৈ গৈছিলোঁ এখন কংসবধ নাটখন আমি কৰিছিলোঁগৈ। গতিকে সেই তাতো আমি গোটেই পৰিৱেশ বা সত্ৰসমূহ ঘূৰিবলৈ পালোঁ, বৰপেটাৰ সুন্দৰী দিয়াকে আদি কৰি সকলো সত্ৰসমূহ আমি ঘূৰিবলৈ পালোঁ। আৰু তেনেকৈ আমি মাজুলীতো ভাওনা কৰিছোঁ, ৰুক্মিণী হৰণ অংকীয়া নাটখন কৰিছিলোঁ, হাতবৰৰ কেন্দ্ৰীয় নাট্য সমাজৰ অধীনত আমি সেই নাটকখন কৰিছিলোঁ। গতিকে সেই আনন্দটো আচলতে আমাৰ সেইকণতেই, যিহেতু আমি এই দিশৰ লগত জড়িত, গতিকে সত্ৰসমূহেই হওক বা বিভিন্ন জেগাত আমাৰ কলিয়াবৰ অনুষ্ঠানসমূহেই হওক বিভিন্ন মানুহ লগ পাওঁ। বিশেষভাৱে ক'বলৈ গ'লে তেনেদৰে নহয় যদিও মানে বিশেষ মানুহখিনি যে লগ পাওঁ, এটি অনুষ্ঠান পাতিলে তেওঁৰ লগত কথা বতৰা হ'ল, তেওঁৰ লগত কথা বতৰা হ'ল, সেই
0: সংস্কৃতিৰ
1: আদান প্ৰদান সেইখিনিতেই আমি আনন্দ পাওঁ। আমাক যে দুই এজন মানুহে কৈছে ভাল গাইছা, ভাল কৰিছা, দুজন এজন মানুহে চাৰো কৈছে তেওঁক ভাল শিকাইছা, কিবা কৰিছা, সেইখিনিতে আমাৰ আনন্দ। সেই আনন্দটো বিচাৰি পাওঁতে আমি মানে কিছু মোৰ যদিও অকণমান দেৰি হ'ল, আমাৰ গোটেই আমাৰ জেনেৰেশ্যনৰ যিমানখিনি ল'ৰা ছোৱালী আছে সেই আনন্দটোত মানে আমি বৰ বেলেগ এটা স্ফূৰ্তি পাওঁ। আৰু আমাৰ কাৰণে সেইটোৱে ভাল লগা মুহূৰ্ত বুলি ক'বলৈ গ'লে সেইখিনিয়ে ভাল লগা মুহূৰ্ত। প্ৰতিটো অনুষ্ঠানতে প্ৰতিটো যলৈকে যাওঁ তলৈকে ইমান আগ্ৰহ কৰে, মানুহখিনিয়ে ইমান আদৰ কৰে, সেইখিনিয়ে আমাৰ কাৰণে।
0: আমি কথা পাতি যাম আৰু এটা গীত তোমাৰ পৰা শুনিব বিচাৰিছো,
1: জুবিন গাৰ্গৰে আহে বা নাহে গানটো অকণমান গাবলৈ চেষ্টা কৰিছো।

0: এই মৰমৰ নৈখন আজীৱন বৈ থাকক,
1: বৈ থাকক,
0: এই সুন্দৰ যাত্ৰাটো সদায় প্ৰশস্ত হওক পথবোৰ, আমি তাকে আশা কৰিছো। মই তোমাক ধন্যবাদ জনাইছো সময়খিনি আমাক দিলা, সমান্তৰালভাৱে মই তোমাক অভিনন্দন আৰু শুভেচ্ছাও জনাইছো যাতে অনাগত দিনবোৰত যেনেধৰণে তুমি পৰিকল্পনা কৰিছা যাতে তুমি আগবাঢ়ি যাব পাৰা।
2: ইমান পৰে শ্ৰোতাসকলে ন প্ৰতিভা শিতানত উদীয়মান কণ্ঠশিল্পী তথা অভিনয় শিল্পী দিপ্লুৰঞ্জন হাজৰিকাৰ সৈতে ভাস্কৰ শইকীয়াৰ কথোপকথন শুনিলে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া 1 বজাৰ পৰা হিন্দীত আৰু 1:05 পৰা ইংৰাজীত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়া হলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়া হলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক অমিত চৰকাৰৰ কণ্ঠত সুনীল দেৱ, অমিত চৰকাৰ ৰচিত এটি গীত।

0: সুনীল দেৱৰ কণ্ঠত তৰুণ শৰ্মাৰ ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান

ইমান পৰে শ্ৰোতাসকলে, তৰুণ শৰ্মা আৰু অমিত সৰকাৰ ৰচিত গীত দুটি শিল্পী সুনীল দেৱৰ কণ্ঠত শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45 আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক শিৱেন বেনাৰ্জীৰ কণ্ঠৰ শুদ্ধ সাৰংগ ৰাগৰ খেয়াল।

0: ইমান পৰে শিবেন বেনাৰ্জীৰ কণ্ঠৰ সুদসাৰং ৰাগৰ খেয়াল শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপত। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অসম বিজেপিত বিধায়িনী গোটৰ নেতা বাছনি কৰাৰ পাছত কাইলৈ বৈঠক অনুষ্ঠিত।

হ'ব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত পাঁচদিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠান উদযাপন কৰা হৈছে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰ পাল, অশোক কীৰ্তনীয়া, নিশীত প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। আজি আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউৰিঅই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীৰিঅই লগতে শুভেন্দু অধিকাৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত কলকাতাত কালি অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পাছত শ্ৰীঅধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং সাইনি উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং সাইনি আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ 11 বছৰ সম্পূৰ্ণ হৈছে। বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে সকলোকে, বিশেষকৈ সমাজৰ দুৰ্বল আৰু বঞ্চিত শ্ৰেণীৰ লোকসকলক বহনক্ষম বিত্তীয় সুৰক্ষা প্ৰদানেই আঁচনিকেইখনৰ মূল উদ্দেশ্য। আঁচনিকেইখন সন্দৰ্ভত মত প্ৰকাশ কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনা আৰু অটল পেঞ্চন যোজনাৰ অন্তৰ্ভুক্তিৰে কম দৰত বীমা আৰু পেঞ্চন সুবিধা প্ৰদানৰ উদ্দেশ্যে জনসুৰক্ষা আঁচনি আৰম্ভ কৰিছে। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি যোজনাৰ অধীনত 27 কোটিৰো অধিক, প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 58 কোটি আৰু অটল পেঞ্চন যোজনাৰ অধীনত 9 কোটি লোকে নাম পঞ্জীয়ন কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা যোজনাৰ অধীনত 10,70,000ৰো অধিক পৰিয়ালৰ 21,500 কোটিৰো অধিক টকাৰ দাবী নিষ্পত্তি কৰা হৈছে। একেদৰে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত 1,84,000ৰো অধিক পৰিয়ালৰ প্ৰায় 3,600 কোটি টকাৰ দাবী নিষ্পত্তি কৰা হৈছে বুলি শ্ৰীমতী সীতাৰমণে জানিবলৈ দিয়ে। এই যোজনাকেইখনৰ সাফল্যৰ বাবে বেংক আৰু বীমা কোম্পানীসমূহৰ দুখীয়া জনসাধাৰণক বীমা আৰু পেঞ্চন সুবিধা প্ৰদানেই আঁচনিকেইখনৰ মূল উদ্দেশ্য। তেওঁ কয় যে আঁচনিকেইখনৰ অধীনত নাম পঞ্জীয়ন আৰু দাবী নিষ্পত্তি প্ৰক্ৰিয়া সৰল কৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। অনলাইন জনসুৰক্ষা পৰ্টেল মুকলি কৰাৰ ফলত জনসাধাৰণে বেংক অথবা ডাকঘৰলৈ নোযোৱাকৈ সহজে নাম পঞ্জীয়ন কৰিব পৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কষ্টাৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁ কষ্টাৰিকাৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰক অভিনন্দন জ্ঞাপন কৰে আৰু দেশখনৰ জনসাধাৰণৰ সেৱাত তেওঁলোকৰ সফলতা কামনা কৰে। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠান উদযাপন কৰা হৈছে। কালিৰ পৰা

0: অনুষ্ঠিত এই কাৰ্যসূচীত সোমনাথ মন্দিৰৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি আলোকপাত কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিয়াৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ মন্দিৰটোলৈ যাব। উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। 1026 চনত সংঘটিত এই আক্ৰমণৰ ঘটনাটোৰ লগতে 1951 চনত দেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে মন্দিৰটো পুনৰ মুকলি কৰি দেশবাসীৰ প্ৰতি উচৰ্গা কৰা কাৰ্যৰ 75 সংখ্যক বাৰ্ষিকী উপলক্ষে এই অমৃত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দেশৰ মহান বীৰ মহাৰাণা প্ৰতাপৰ জয়ন্তী উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু গৃহমন্ত্ৰী অমিত শ্বাহে বীৰগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰী সিঙে মহাৰাণা প্ৰতাপক অদমনীয় শৌৰ্য আৰু অতুলনীয় গৌৰৱৰ প্ৰতীক বুলি অভিহিত কৰি কয় যে তেওঁ মাতৃভূমিৰ সুৰক্ষাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰি থৈ গৈছে। মহান বীৰগৰাকীৰ সাহস, শৌৰ্য আৰু ত্যাগ দেশৰ ইতিহাসত চিৰদিনলৈ সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব বুলি উল্লেখ কৰি জন্মভূমিৰ সন্মান আৰু স্বাধীনতাৰ বাবে তেওঁ কৰা সংগ্ৰামে দেশৰ ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলিও প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে মাতৃভূমি, ধৰ্ম আৰু সংস্কৃতিৰ সুৰক্ষাৰ বাবে জীৱন উচৰ্গা কৰা মহাৰাণা প্ৰতাপক স্বাধীনতা, আত্মগৌৰৱ আৰু ত্যাগৰ সৰ্বোচ্চ উৎস হিচাপে অভিহিত কৰে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে পশ্চিমবংগৰ শান্তি নিকেতন, বিশ্বভাৰতী বিশ্ববিদ্যালয়সহ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বাংলাদেশতো উৎসাহ উদ্দীপনাৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে কবিগুৰুলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে কবিগুৰুৰ অৱদান সাহিত্য জগতৰ পৰিধিতকৈ অধিক ব্যাপক আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী অগ্ৰণী চিন্তাবিদ, শিল্পী আৰু শিক্ষাবিদ ৰূপে অভিহিত কৰে। তেওঁ লগতে কবিগুৰুৰ কৰ্মৰাজিৰ মাজেৰে দেশৰ চহকী সভ্যতা আৰু মানৱতাৰ দৰে সাৰ্বজনীন প্ৰমূল্যৰাজিৰ প্ৰতিফলন ঘটে বুলি মত প্ৰকাশ কৰে। সমাজ আৰু ভৱিষ্যৎ প্ৰজন্মৰ মাজত তেওঁৰ প্ৰভাৱ চিৰবিদ্যমান হৈ থাকিব বুলি শ্ৰীৰাধাকৃষ্ণনে প্ৰকাশ কৰে। তেওঁ লগতে গুৰুদেৱৰ শাশ্বত শিকনিয়ে জনসাধাৰণক সদায় পথ প্ৰদৰ্শন কৰি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী লেখক, চিন্তাবিদ আৰু অসাধাৰণ প্ৰতিভাৰ কবি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মৰাজিৰ মাজেৰে মানৱতাৰ গভীৰ আত্মবিশ্বাসেৰে সমাজক সমৃদ্ধ কৰি থৈ গৈছে। তেওঁ লগতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিন্তাৰাজিয়ে জনসাধাৰণক পথ দেখুৱাই যাব বুলি আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহেও জয়ন্তী উপলক্ষে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে। সাংসদ আৰু লোকসভাৰ সচিব প্ৰধান উৎপল কুমাৰ সিঙে আজি জন্মবাৰ্ষিকী উপলক্ষে নতুন দিল্লীত থকা সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত থকা কবিগুৰুৰ প্ৰতিচ্ছবিত পুষ্পমাল্য অৰ্পণ কৰে। দেশৰ প্ৰথমগৰাকী নোবেল বঁটা প্ৰাপকৰ সাংস্কৃতিক আৰু সাহিত্যিক ঐতিহ্যৰ প্ৰতি অপৰিসীম অৱদানৰ বিষয়ে আলোকপাত কৰি লোকসভা সচিবালয়ে গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখনিয়ে জনসাধাৰণক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰা বুলি প্ৰকাশ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ ছৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্য লৈ খেলি কলকাতা নাইট ৰাইডাৰ্ছে 14 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অসম বিজেপিৰ বিধায়িনী গোটৰ নেতা বাছনি কৰাৰ বাবে কাইলৈ বৈঠক অনুষ্ঠিত হ'ব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ 75 সংখ্যক বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি মন্দিৰ চৌহদত 5দিনীয়াকৈ সোমনাথ অমৃত পৰ্ব 2026 শীৰ্ষক অনুষ্ঠান উদযাপন কৰা হৈছে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। আজিৰ অনুষ্ঠানত শুনক তৰালী শৰ্মাৰ কণ্ঠৰ 2টি গীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে সুৰৰ জিঞ্জিৰি অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটী মহাবাহৰ পৰা।

0: ইমান পৰে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15 পৰা দুপেহাৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon. This is Akashwani. I am Anuja Kumar with the Midday News. The headlines. Subhendu Adhikari becomes the first BJP Chief Minister of West

এয়া আকাশবাণী গুৱাহাটী। এতিয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন পাঁচগৰাকী কেবিনেট মন্ত্ৰীয়েও শপতগ্ৰহণ কৰে। পশ্চিমবংগৰ ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও অনুষ্ঠানত উপস্থিত থাকে। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং চাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং চাইনী আজি গুৱাহাটীত উপস্থিত হ'বহি। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয় দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনগোষ্ঠীৰ মহামিলনৰ এই বিহুতলিত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কালি পুৱা পতাকা উত্তোলনেৰে বিহুৰ শুভাৰম্ভ কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সকলো জাতি জনগোষ্ঠীৰ বাবে মুকলি হুঁচৰি প্ৰতিযোগিতাত 20টাৰো অধিক দলে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে টকা বিহু প্ৰতিযোগিতা আৰু চেমনীয়া হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহুৰ কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। দেশৰ আন অংশৰ লগতে অসমতো আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালত অনুষ্ঠিত হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হৈছে। জনসাধাৰণৰ সুবিধাৰ্থে এনে গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। দৰং আৰু নলবাৰী জিলাত ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় লোক আদালতৰ অধীনত লখিমপুৰ জিলা আদালত আৰু ঢকুৱাখনা মহকুমা আদালতত আজি বিভিন্ন ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হৈছে। ডিব্ৰুগড় জিলাতো আজি অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ ফুলবাগানৰ আদালত চৌহদত আজি লোক আদালত অনুষ্ঠিত হৈছে। একেদৰে ডিফুৰ জিলা ন্যায়িক আৰু বোকাজানৰ মহকুমা ন্যায়িক আদালতৰ চৌহদত অনুষ্ঠিত লোক আদালতত ফৌজদাৰী আৰু দেৱানী গোচৰকে ধৰি বিভিন্ন গোচৰ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণীৰ 90 বছৰ পূৰ্তি উপলক্ষে আজি আকাশবাণী শিলচৰ কেন্দ্ৰই বিশেষ অনুষ্ঠান আয়োজিত কৰে। মহিলা কলেজত আয়োজন কৰা কবি প্ৰণাম সাংস্কৃতিক অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে সংগীত পৰিৱেশন কৰে। এই অনুষ্ঠানত আকাশবাণী শিলচৰ কেন্দ্ৰৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰ চৌহদত আজি জুৰি দেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত মৃত্যু হোৱা আকাশবাণী গুৱাহাটী আৰু দূৰদৰ্শন গুৱাহাটী কেন্দ্ৰৰ ঘোষিকা, অভিনেত্ৰী, কণ্ঠশিল্পী জুৰি দেৱীৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে সহকৰ্মীগৰাকীক স্মৰণ কৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত কৰে। জুৰি দেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচী পত্ৰিকা আকাশী স্পন্দনৰ এইবাৰৰ সংখ্যাটি আজি কেন্দ্ৰটোৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়োৱে উন্মোচন কৰে। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব। নমস্কাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

ইমান পৰে বিজয় ভূঞাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ৰাজ্যৰ বিভিন্ন অংশত আজি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ নিৰ্দেশমৰ্মে প্ৰায় 10 মাহ পূৰ্বে গুৱাহাটী

0: বড় অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডামেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। এটা ষ্টুডিঅ'ত আছো মই হিতেশ্বৰ কলিতা, দ্বিতীয় ৰুমত নাফিচা বেগম, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা আৰু ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। কণ্টেক্ট পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ, অসমত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি, ৰাজ্যৰ বিভিন্ন অংশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। ৰাজ্যপাল RN ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হৈছে দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। আজি আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাসহ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। শপত গ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে শ্ৰী অধিকাৰীয়ে জনসাধাৰণৰ সৈতে সংযুক্ত নেতা হিচাপে নিজৰ ছাপ ৰাখিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে মুখ্যমন্ত্ৰীগৰাকীক সফল ভৱিষ্যতৰ শুভকামনা জনায়। নাগালেণ্ডৰ নেফিউৰিঅ'ই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীৰিঅ'ৰ লগতে শুভেন্দু অধিকাৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব সিং ছাইনী উপস্থিত থাকি বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰিব। বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে জে পি নাড্ডা আৰু নায়াব সিং ছাইনী আজি গুৱাহাটীত উপস্থিত হ'ব। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1,00,000 লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। দেশজুৰি আজি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি লোক আদালত অনুষ্ঠিত হয়। এই আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তি কৰা হয়। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি

0: কৰা হয়। বিশ্বনাথ জিলাত আজি লোক আদালতৰ জৰিয়তে 1126টা প্ৰাক মোকৰ্দমা আৰু 261টা গোচৰ নিষ্পত্তি কৰা হয়। হাতশিঙিমাৰীত লোক আদালতৰ মাধ্যমেৰে জিলাখনৰ 485টা অমীমাংসিত গোচৰৰ ভিতৰত 71টা নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি বেংকৰ ঋণ সংক্ৰান্তীয় 190টা গোচৰৰ ভিতৰত 47টা আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ 175টা গোচৰৰ ভিতৰত 17টা গোচৰ মীমাংসা কৰা হয়। জিলাখনত এইবাৰ লোক আদালতৰ জৰিয়তে 22,18,000ৰো অধিক টকা সংগ্ৰহ কৰা হৈছে বুলি আইন সেৱা প্ৰাধিকাৰীৰ উচ্চবৰ্গৰ সহায়ক মেহবুবুল ইছলাম খিলজীয়ে জানিবলৈ দিয়ে।
1: গোটেই ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি অসমৰ দক্ষিণ হালমৰা মানকাছৰ জিলাতো আজি বছৰৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। এইবেলি আমাৰ টোটেল কেচেছ টেকেন আপ আছিলে 485, তাৰে ভিতৰত আমাৰ নিষ্পত্তি হৈছে 71 কেচেছ, তাৰে ভিতৰত আমাৰ বেংক ৰিকভাৰী কেচেছ টেকেন আপ আছিলে 190, আউট অফ হুইচ আমাৰ 47টা কেচেছ নিষ্পত্তি হৈছে আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে 8,86,752। এ পি ডি চিলৰ টোটেল কেচেছ টেকেন আপ আছিলে 175 আৰু নিষ্পত্তি হৈছে 17টা আৰু ছেটেলমেণ্ট এমাউণ্ট 2,27,352। আমাৰ মটৰ এক্সিডেণ্ট ক্লেইম ট্ৰাইব্যুনেল এম এছ চি টি কেচেছ টেকেন আপ আছিলে 15টা, তাৰে ভিতৰত নিষ্পত্তি হৈছে 2খন আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে আমাৰ 11,02,000 আৰু ইন টোটেল আমাৰ 485খন কেচেছ টেকেন আপ আছিলে, নিষ্পত্তি হৈছে আমাৰ 71টা আৰু ইন টোটেল আমাৰ ছেটেলমেণ্ট এমাউণ্ট হৈছে 22,18,104।
0: বৰপেটা জিলাত লোক আদালতৰ 495টা গোচৰ নিষ্পত্তি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে 1,52,70,000ৰো অধিক টকা সংগ্ৰহ কৰা হয়। জিলাখনত বেংকৰ ঋণ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় 427টা গোচৰৰ মীমাংসা কৰা হৈছে। ইয়াৰ উপৰি আদালতৰ 68টা গোচৰ নিষ্পত্তি কৰা হৈছে। দৰং, নলবাৰী, লখিমপুৰ আৰু ডিফুতো লোক আদালতৰ জৰিয়তে আজি ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলীত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই, ভূপেন হাজৰিকা আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাজা বৰুৱাই এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
2: জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো থাকি যাব, যুগ যুগ ধৰি প্ৰজন্ম প্ৰজন্মই দেখি থাকিব আৰু লগতে জুবিন গাৰ্গৰ যিখিনি কৰ্মৰাজী সেইখিনি গৱেষণা হোৱা দৰকাৰ। সমগ্ৰ অসমৰ ৰাইজে জনা উচিত জুবিন গাৰ্গে কি কৰিছিলে। এতিয়া আমি কৈ আছো, বিভিন্ন মানুহ এজনে কৈ আছে, আচলতে জুবিন গাৰ্গ কি আছিলে, অকল গান গোৱা শিল্পী আছিলে নে? গতিকে মই সেইটোৱে বিচাৰিম, জুবিন গাৰ্গক লৈ গৱেষণা হওক, জুবিন গাৰ্গৰ কৰ্মৰাজীক গৱেষণা হওক।
0: অনন্য আৰু স্বকীয় বৈশিষ্টৰে মহিমা মন্দিৰৰ এই ফাট বিহু এইবেলি কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। মঙলদৈৰ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত আজি ভাৰতৰ লজিষ্টিক খণ্ডত কেৰিয়াৰ সম্ভাৱনা শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। ইকাৰ্ট লজিষ্টিক কোম্পানীৰ উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰবন্ধক পৰাগ কাশ্যপে এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে ভাগ লৈ ভাৰতৰ লজিষ্টিক খণ্ডৰ ক্ৰমবৰ্ধমান পৰিসৰ, চাহিদা, প্ৰযুক্তিগত উত্তৰণ, লজিষ্টিক আৰু যোগান শৃংখলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত দক্ষ পেছাদাৰীৰ বৃদ্ধি পোৱা প্ৰয়োজনীয়তা আদি বিষয়ত আলোকপাত কৰে। অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ মুৰববী অধ্যাপিকা জ্যোতিষা কোঁৱৰে ভাৰতৰ লজিষ্টিক খণ্ডৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰায়োগিক ব্যৱস্থাপনা বিভাগে আগবঢ়োৱা পাঠ্যক্ৰমৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি কিদৰে ইয়াৰ বাবে আবেদন কৰিব পাৰিব সেই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰুণুমণি লহকৰদাসেও ভাষণ দিয়ে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লয়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো আজি কবিগুৰুৰ জয়ন্তী পালন কৰা হয়। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। আজি পুৱা পতাকা উত্তোলন, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দৰংগিৰিতো দুদিনীয়া কাৰ্যসূচীৰে কবিগুৰুৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি প্ৰভাত ফেৰী, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, কবিগুৰুৰ কবিতাপাঠ, গীত নৃত্য আদি পৰিৱেশন কৰা হয়। বৰপেটা ৰোডত আজি দিনজোৰা কাৰ্যসূচীৰে কবিগুৰুৰ জয়ন্তী পালন কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ স্মৃতি মঞ্চৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত কবিগুৰুৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, কবিগুৰুৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হয়।

0: সভাত সৰভোগ ভৱানীপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটা আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। অনুষ্ঠানটোৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ। অসমত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। ৰাজ্যৰ বিভিন্ন অংশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লোক আদালতৰ আয়োজন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ।
1: FM বেণ্ডৰ 101.6 MHz, মিডিয়াম এভৰ 411.5 মিটাৰ আৰু 29 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ। নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। এই অনুষ্ঠানত শুনক নীলিমা খাতুনৰ কণ্ঠত নদী মাথোবয় শৈৱ সংকলনটিৰ কেইটামান গীত।

শ্ৰোতা কলিমানপুৰে নীলিমা খাতুনৰ কণ্ঠত কেইটিমান আধুনিক গীত শুনিলে। গীতকেইটি নদী মাথো বয়সৰ বহংকলন্তীৰ পৰা লোৱা হ'ল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

প্ৰথমে শুনক আজি পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। আজি নিশা 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠানত ৰাজকুমাৰ মজুমদাৰৰ সন্তুৰ বাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনা হ'ব। নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলিখলানীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। আলিখলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 9 বজাত আমাৰ অভিলেখাগাৰত সংগ্ৰহীত হৈ থকা আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লিলি দাস মালিকৰ সৈতে হোৱা এটি সাক্ষাৎ গ্ৰহণ নয়ন প্ৰসাদৰ। নিশা 8:02 বজাত দৃষ্টিপাত। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানত ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজন এই বিষয়ে আলোচ কৰিব ডঃ ৰুবি শৰ্মা আৰু ডঃ বৰ্ণালী গগৈয়ে। আগধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।

6:40 বৰুণ দাসৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত, 7:05 মৃণাল কুমাৰ চৌধুৰী ৰচিত এটি বৃন্দগান শুনিবলৈ পাব। সুনীল দেৱৰ কণ্ঠত আধুনিক গীত শুনিবলৈ পাব 7:45। শ্ৰোতাসকল, এতিয়া জনাবলৈ লৈছো কাইলৈৰ অনুষ্ঠান পৰিস্থিতি। কাইলৈ পুৱা 10:30 চেমনীয়াৰ চোৰা অনুষ্ঠানত প্ৰাৰ্থনা গগৈৰ কথিকা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি আৰু জীৱন কৌশল শিক্ষা, লগতে জানো আহা আৰু চেমনীয়াৰ গীত মাত, আধৰতা নিভাৰাণী ৰয়, প্ৰযোজনা ঋতুপৰ্ণা দাসৰ। দিনৰ 11:02 নাটশালা অনুষ্ঠানত তেজপুৰৰ জে বি প্ৰডাকশ্যনৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট ৰক্তপুষ্প, মূল নাটৰ কাহিনী ৰবীন্দ্ৰনাথ ঠাকুৰৰ, অসমীয়া ভাষান্তৰ ডঃ জাহানাৰা বেগমৰ, পৰিচালনা গোপেন্দ্ৰ মোহন দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত কৈশোৰৰ অপৰাধ প্ৰৱণতা, সজাগতা আৰু আইনী ব্যৱস্থা, এই বিষয়ে দেৱাংগনা তাঁতীৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ।

গ্ৰহণ নিপা গোৱালাৰ। সন্ধিয়া 7 বজাত ডক্টৰ লীনা ডেকাৰ কথিকা, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। পুৱা 8:30 বজাত গীতিমালিকাৰ শিল্পী কল্পনা ভূঞা, ৰঞ্জিত কটকী, অপৰ্ণা দত্ত চৌধুৰী, অসীম কুমাৰ আৰু কৃষ্ণা লহকৰ বৰদলৈ। দিনৰ 1:10 বজাত ধাৰাবাহিক নাট জোন বেলি তৰা আৰু যাদুকৰী খোৰাৰ তৃতীয় খণ্ড শুনিবলৈ পাব। নাট্যকাৰ আলী হায়দৰ, প্ৰযোজনা কৌস্তুভমণি শইকীয়াৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, 7 বজাত নিয়োগ বাতৰি, পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত নিদান অনুষ্ঠানত উচ্চ ৰক্তচাপ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ডক্টৰ ৰাজীৱ কুমাৰ বৰাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ সঞ্জয় গোস্বামীৰ। পুৱা 9:15 বজাত অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গীতিকাৰ, কণ্ঠশিল্পী, অভিনেত্ৰী ৰেণু দত্ত বৰফুকনৰ সৈতে হোৱা সাক্ষাৎকাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান, কল্পতৰু। দিনৰ 12:30 বজাত আইদৰ বোলনি অনুষ্ঠানত সূৰ্য দাস ৰচিত আলেখ্য সুমলাৰ তাঁতৰ শাল, প্ৰযোজনা বিপুল বৰুৱাৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো উপলব্ধ।
1: আৰম্ভ কৰা হৈছে হিন্দী ভাষা শিক্ষাৰ পাঠ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ, ৰাজ্যত তৃতীয়বাৰৰ বাবে এন ডি এৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। ৰাজ্যপাল আৰ এন ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। আজি আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাসহ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। শপত গ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে কয় যে শ্ৰীঅধিকাৰীয়ে জনসাধাৰণৰ সৈতে সংযুক্ত নেতা হিচাপে নিজৰ ছাপ ৰাখিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে মুখ্যমন্ত্ৰীগৰাকীক সফল ভৱিষ্যতৰ শুভকামনা জনায়। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅৰিঅ'য়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীৰিঅ'য়ে লগতে শুভেন্দু অধিকাৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কাইলৈ দিনৰ 10 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত দিনৰ 11 বজাত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। পাছত এন ডি এৰ বিধায়িনী দলে দুপৰীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ দাবী জনাব। নতুন চৰকাৰে অহা 12 মে'ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নিল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই আজি এখন সংবাদমেলত এই নিৰ্দেশনাসমূহ ঘোষণা কৰে। এই অনুসৰি 12 মে'ৰ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধনৰ

0: বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰুট ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও দুঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহুলি, পাঞ্জাবাৰী, ছয়মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ মহহুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি সুধাকণ্ঠ, ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই, ভূপেন হাজৰিকা আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাজা বৰুৱাই এইদৰে মনৰ ভাৱ ব্যক্ত কৰে।
1: জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো থাকি যাব, যুগ যুগ ধৰি প্ৰজন্ম প্ৰজন্মই দেখি থাকিব। আৰু লগতে জুবিন গাৰ্গৰ যিখিনি কৰ্ম আছে সেইখিনি গৱেষণা হোৱা দৰকাৰ। সমগ্ৰ অসমৰ ৰাইজে জনা উচিত জুবিন গাৰ্গে কি কৰিছিলে। এতিয়া আমি কৈ আছো, বিভিন্ন মানুহ এজনে কৈ আছে, আচলতে জুবিন গাৰ্গ কি আছিলে, অকল গান গোৱা শিল্পী আছিলে নে? গতিকে মই সেইটোৱে বিচাৰিম, জুবিন গাৰ্গক লৈ গৱেষণা হওক, জুবিন গাৰ্গৰ কৰ্মৰাজি গৱেষণা হওক।
0: অনন্য আৰু স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো আজি কবিগুৰুৰ জয়ন্তী পালন কৰা হয়। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। আজি পুৱা পতাকা উত্তোলন, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বৰপেটা ৰোডত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্বকবিগৰাকীৰ জয়ন্তী পালন কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ স্মৃতি মঞ্চৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত কবিগুৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। বৰাক উপত্যকাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত আজি প্ৰয়াত জুৰি দেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত মৃত্যু হোৱা আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ঘোষিকা, অভিনেত্ৰী, কণ্ঠশিল্পী জুৰি দেৱীৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে প্ৰয়াত সহকৰ্মীগৰাকীক স্মৰণ কৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰে। জুৰি দেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ এই সংখ্যাটি আজি কেন্দ্ৰটোৰ উপ সঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু অনুষ্ঠান শাখাৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধাৰে উন্মোচন কৰে। কৰবী হাজৰিকা আৰু দুৰ্লভ কাঠাৰৰ বৰগীতেৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰবীন চন্দ্ৰ বড়ো, কাৰ্তিক সূত্ৰধাৰ, কেন্দ্ৰৰ প্ৰাক্তন অনুষ্ঠান মুৰববী দিলীপ দাস, প্ৰাক্তন ঘোষক অৱনী বৰা, পদ্ম গগৈ, প্ৰাক্তন অনুষ্ঠান কাৰ্যবাহী চন্দ্ৰিমা শৰ্মা, জুৰি দেৱীৰ স্বামী দিগন্ত খাউন, ভগ্নী অভিনেত্ৰী জোনালী দেৱীৰ উপৰি আকাশবাণীৰ বৰ্তমানৰ আৰু প্ৰাক্তন কেইবাগৰাকীও সদস্যই মনৰ ভাৱ প্ৰকাশ কৰে। অনুষ্ঠানত জুৰি দেৱীৰ কণ্ঠত পূৰ্বে বাণীবদ্ধ দুটি লোকগীত বজাই শুনোৱা হয়। মঙলদৈৰ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত আজি ভাৰতৰ লজিষ্টিক খণ্ডত কেৰিয়াৰ সম্ভাৱনা শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। ইকাৰ্ট লজিষ্টিক কোম্পানীৰ উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰবন্ধক পৰাগ কাশ্যপে এই কাৰ্যসূচীত মুখ্য অতিথিৰূপে ভাগ লৈ ভাৰতৰ লজিষ্টিক খণ্ডৰ ক্ৰমবৰ্ধমান পৰিসৰ, চাহিদা, প্ৰযুক্তিগত উত্তৰণ, লজিষ্টিক আৰু যোগান শৃংখলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত দক্ষ পেছাদাৰীৰ বৃদ্ধি পোৱা প্ৰয়োজনীয়তা আদি বিষয়ত আলোকপাত কৰে। অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ মুৰব্বী অধ্যাপিকা জ্যোতিষা কোঁৱৰে ভাৰতৰ লজিষ্টিক খণ্ডৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰায়োগিক ব্যৱস্থাপনা বিভাগে আগবঢ়োৱা পাঠ্যক্ৰমৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি কিদৰে ইয়াৰ বাবে আবেদন কৰিব পাৰিব সেই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰুণুমণি লহকৰ দাসেও অনুষ্ঠানত ভাষণ দিয়ে। এই অনুষ্ঠানত মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ৰাজ্যত অহা 2 আগষ্টত দুটা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এই প্ৰক্ৰিয়াত 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। উল্লেখযোগ্য যে দেশৰ বিভিন্ন অংশত লোকপিয়ল অনুষ্ঠিত হৈছে যদিও বিধানসভা নিৰ্বাচনৰ বাবে অসমত এতিয়ালৈকে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। দেশৰ 16শ আৰু স্বৰাজোত্তৰ ভাৰতৰ 8ম লোকপিয়ল

0: সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহপিয়লো অন্তৰ্ভুক্ত হৈছে। দেশজুৰি আজি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি লোক আদালত অনুষ্ঠিত হয়। এই আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হয়। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তি কৰা হয়। বিশ্বনাথ জিলাত আজি লোক আদালতৰ জৰিয়তে 1126টা প্ৰাক মোকৰ্দমা আৰু 261টা গোচৰ নিষ্পত্তি কৰা হয়। দৰং, নলবাৰী, লখিমপুৰ আৰু কাৰ্বি আংলং জিলাতো লোক আদালতৰ জৰিয়তে আজি ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটা আলোচনা। আলোচনাত অংশ ল'ব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। যোৰহাট জিলাৰ তিতাবৰ বৰহাট জামাত নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আলহাজ আনোৱাৰ হুছেইনৰ আজি বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ। ৰাজ্যত তৃতীয়বাৰৰ বাবে NDA চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ।
1: এপেমেণ্টৰ 101.6 মেগাহাৰ্টজ, মিডামেভৰ 411.5 মিটাৰ আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে।
2: এয়া আকাশবাণী গুৱাহাটী মহাবাহু কৃষি জগত।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, মই ভাস্কৰ জ্যোতি আচাৰ্য আৰম্ভ কৰিছো আজিৰ কৃষিজগত অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত আমি এটা খুব আকৰ্ষণীয় বিষয় লৈছো, সেয়া হৈছে ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজন। এতিয়া ৰজনীগন্ধা ফুলৰ এটা খুব বিশেষ স্থান আছে আমাৰ সমাজত। আমি যদি গীতি সাহিত্যৰ ফালে চাওঁ তেতিয়াহ'লেও আমি দেখোঁ যে তুমি বিয়াৰ নিশাৰ শয়ন পাতিৰ এপাহি ৰজনীগন্ধা, ৰজনীগন্ধা ফুল তোমাৰে জীৱন মে মেহকে ইহি, তোমাৰে জীৱন মে, এনেধৰণৰ বিভিন্ন গান আছে ৰজনীগন্ধা ফুলক লৈ। নামটো যিমান ধুনীয়া, তাৰ সুবাসো খুব সুন্দৰ, আৰু সেইকাৰণেই বোধ কৰোঁ তাৰ এখন খুব ভাল বজাৰ আছে, চাহিদা আছে। গতিকে এই কথাখিনি আমি আলোচনা কৰাৰ আগেয়ে আমি দুয়োগৰাকী সমল ব্যক্তিক চিনাকি কৰি দিবলৈ ওলাইছোঁ। এয়া ডক্টৰ বৰ্ণালী গগৈ,
4: নমস্কাৰ,
3: আৰু ডক্টৰ ৰুবি শৰ্মা,
5: নমস্কাৰ।
3: এখেত দুয়োগৰাকী সহকাৰী অধ্যাপিকা, নলবাৰীস্থিত উদ্যান শস্য আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ। দুয়োগৰাকীকে স্বাগতম,
4: অশেষ ধন্যবাদ আজিৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এই অনুষ্ঠানটিলে আমাক নিমন্ত্ৰণ কৰাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
3: হয়, এতিয়া মই পোনতেই ৰুবি শৰ্মাক মই সুধিব খুজিছোঁ যে ৰজনীগন্ধা ফুলৰ খেতিৰ সম্ভাৱনা কিমান আমাৰ অসমত?
5: আচলতে ৰজনীগন্ধা হৈছে এবিধ বহু বৰ্ষজীৱী খণ্ডজাতীয় ফুল। তাৰ জনপ্ৰিয়তা আমাৰ কৃষকসকলৰ মাজত যথেষ্টখিনি আছে আৰু ইয়াৰ ব্যৱসায়িক গুৰুত্ব বহুত বেছি, কাৰণ ইয়াক অকল আমি কটা ফুল হিচাপেই নহয়, ইয়াৰ পৰা আমি মানে সুগন্ধি তেলো আমি নিষ্কাশন কৰোঁ। চ' সেইকাৰণে দুই ধৰণৰ বজাৰ আমি ৰজনীগন্ধাৰ পৰা পাব পাৰোঁ। আৰু যেতিয়া আমি তেলটো আমি নিষ্কাশন কৰোঁ, সেইটোৰ চাহিদা বিশ্ব বজাৰত যথেষ্টখিনি আছে। তাৰোপৰি ইয়াৰ যিটো কৃষি প্ৰণালী, সেইটো যথেষ্ট সহজ, কম খৰচী, আৰু এবাৰ ৰোৱাৰ পিছত গোটেই বছৰজুৰি আমি ৰজনীগন্ধা ফুল পাই থাকোঁ। আৰু আমি সচৰাচৰ যদি চাওঁ, 1 বিঘা মাটিত যদি আমি ৰজনীগন্ধা ফুলৰ খেতি কৰোঁ, তেতিয়া খেতিয়কসকলে 50-60,000 পৰ্যন্ত লাভ পাবলৈ সক্ষম হয়। যদি মই এক কথাত কওঁ, ৰজনীগন্ধা ই এক অত্যন্ত লাভজনক ফুল, সেইকাৰণে ইয়াৰ চাহিদাও যথেষ্ট বেছি,
3: বাণিজ্যিক সম্ভাৱনা প্ৰচুৰ। আৰু আমাৰ লাহে লাহে হয়তো আগতকৈ বেছি জনপ্ৰিয় হৈ উঠিছে আমাৰ কৃষকসকলৰ মাজত, কিয়? তাৰ কাৰণটো কি বুলি ক'ব খোজে আপুনি?
5: মই সেইটোৱে ক'ম, মানে এইটো কৰিবলৈ যিহেতু সহজ, এইকাৰণে মুকলি পথাৰত আমি ধুনীয়াকৈ খেতি কৰিব পাৰোঁ, কম খৰচী হোৱাৰ কাৰণে, আৰু খুব মানে এনেকুৱা ধৰণৰ কথা, ধৰক খেতিয়কসকলে খুব সহজে মানে কোনো কঠিন বৈজ্ঞানিক প্ৰণালী ব্যৱহাৰ নকৰাকৈ তেওঁলোকে খেতি কৰিব পাৰে। আৰু এবাৰ লগোৱাৰ পিছত, এতিয়া যিটো মই ক'লোঁ দুই ধৰণৰ ৰজনীগন্ধা আছে, এটাক কওঁ আমি ছিংগল ফ্লাৱাৰ,

সেইটো একতৰপীয়া ফুল থাকে আৰু এটা কয় ডাবল ফ্লাৱাৰ, সেইটো মানে বহুতৰপীয়া ফুল। চ' একতৰপীয়া ফুলটো সুগন্ধিটো মানে যথেষ্ট বেছি, সেইটো আমি মানে সুগন্ধি তেল নিষ্কাশনৰ কাৰণে ব্যৱহাৰ কৰোঁ। সেইটোত এটা সুবিধা এটা আছে, এবাৰ আপুনি লগোৱাৰ পিছত 2 বা 3 বছৰলৈ আপুনি আকৌ বেলেগকৈ তাৰ কন্দটো লগাব দৰকাৰ নাই। মানে আমি ফুলটো পাই থাকিম বা ফুলখিনি আমি লৈ পেলাই তাৰপৰা তেলটো

0: সেইটো এক তৰপীয়া ফুল থাকে আৰু এটাকৈ ডাবল ফ্লাৱাৰ, সেইটো মানে বহু তৰপীয়া ফুল। চ' এক তৰপীয়া ফুলটো সুগন্ধিটো মানে যথেষ্ট বেছি, সেইটো আমি মানে সুগন্ধি তেল নিষ্কাশনৰ কাৰণে ব্যৱহাৰ কৰোঁ। সেইটোত এটা সুবিধা এটা আছে, এবাৰ আপুনি লগোৱাৰ পিছত 2 বা 3 বছৰলৈ আপুনি আকৌ বেলেগকে তাৰ কণ্ডটো লগাব দৰকাৰ নাই, মানে আমি ফুলটো পাই থাকিম বা ফুলখিনি আমি লৈ পেলাই তাৰপৰা তেলটো নিষ্কাশন কৰিব পাৰোঁ। কিন্তু যেতিয়া আমি কটা ফুল হিচাপে ব্যৱহাৰ কৰিম, যিটো মই কৈছোঁ বহু তৰপীয়া ফুলটো, সেই ফুলটোৰ আকৌ কথাটো এনেকুৱা, আমি প্ৰত্যেক বছৰে তাক ৰুব লাগিব। কিন্তু আমাৰ এটা বৈজ্ঞানিক পদ্ধতি আছে, আমি যদি মালচিং কৰোঁ, মালচিং কৰিলে মানে গোটেই বছৰ জুৰি আমি ফুলটো পাই থাকোঁ। সেইকাৰণে খুব কম খৰচত আমি এটা লাভজনক ফুলৰ ব্যৱসায় ধুনীয়াকে কৰিব পাৰোঁ, সেইকাৰণে মানে জনপ্ৰিয়তাটো তাৰ অলপ বেছি।
1: হয় হয়, বৰ্ণালী গগৈক মই সুধিব খুজিছোঁ যে ৰজনীগন্ধা ফুলৰ খেতিৰ বাবে কেনেধৰণৰ মাটি বা জলবায়ু উপযুক্ত?
2: জলবায়ুৰ ক্ষেত্ৰত আমি যদি চাওঁ, তেতিয়াহ'লে সাধাৰণতে গৰম আৰু যিটো আৰ্দ্ৰতা, বেছি আৰ্দ্ৰতাপূৰ্ণ যিখিনি অঞ্চল, সেই অঞ্চলবিলাকত এই ৰজনীগন্ধাৰ খেতিটো বেছি ভাল হয়।
1: তেতিয়াহ'লে অসম একেবাৰে উপযুক্ত?
2: হয় হয়, একদম অসম, আমাৰ অসমখন একেবাৰেই উপযুক্ত ৰজনীগন্ধা ফুলৰ ডাঙৰ ব্যৱসায় এটা আৰম্ভ কৰিবৰ কাৰণে আৰু খেতিয়কসকলৰ কাৰণে লাভজনক খেতি এটা দিবৰ বাবে। আৰু মাটি বুলি ক'লে আজিকালি বিভিন্ন সকলো ধৰণৰ মাটিতে আচলতে ৰজনীগন্ধাৰ ফুলৰ খেতি কৰিব পাৰি, কিন্তু তথাপিও বৈজ্ঞানিকভাৱে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে ইয়াৰ বাবে ৰ'দ ঘাই, ওখ আৰু বালিচহীয়া মাটিয়ে উত্তম। কিন্তু যদি আজিকালি যিহেতু বিভিন্ন ধৰণৰ জৈৱিক সাৰসমূহ উপলব্ধ, আমাৰ ভাৰ্মি কম্প'ষ্টেই হওক, গোবৰ সাৰেই হওক, অন্য এনৰিচ কম্প'ষ্টেই হওক, এইবিলাক যিহেতু ফাৰ্মাৰ্ছৰ মাজত উপলব্ধ, গতিকে সেইবিলাক জৈৱিক সাৰ ব্যৱহাৰ কৰিলে আমি যিকোনো ধৰণৰ আলতীয়া মাটিতো এই খেতিটো খুব সুন্দৰভাৱে কৰিব পাৰোঁ। গতিকে মাটি আৰু জলবায়ুৰ ক্ষেত্ৰত অসমত কোনো ধৰণৰ অন্তৰায় নাই ৰজনীগন্ধা খেতি কৰিবৰ বাবে।
1: এতিয়া ইয়াৰ ৰোপণ পদ্ধতি কেনেধৰণৰ বা তাৰ বংশ বিস্তাৰ কেনেকৈ হয়?
2: হয় হয়, সাধাৰণতে আমি কণ্ডৰ পৰা, কণ্ড যিটো ইংৰাজীত কোৱা হয় বাল্ব, বাল্ব বুলি ক'লে খেতিয়কসকলে বেছি ভালকৈ বুজি পাব। হয়, ৰজনীগন্ধা ফুলৰ যিজোপা গছ, সেই গছৰ শিপা অংশত মানে বাল্বৰ সৃষ্টি হয়, নিজে নিজে সৃষ্টি হয়, বাল্ব বা আলুৰ সৃষ্টি হয়। সেই বাল্বসমূহৰ পৰাই আমি ইয়াৰ বংশ বিস্তাৰ কৰোঁ বা নেক্সট 20 বছৰত আমি খেতি কৰিব পাৰোঁ। এজোপা গছত আপোনাৰ কেইবাটাও বাল্ব লাগে, বহু সংখ্যক বাল্ব লাগে। কিছুমান বাল্ব ডাঙৰ হয় আৰু কিছুমান বাল্ব সৰু হয়। মাজৰ অংশত যিখিনি বাল্ব লাগে সেইবিলাকৰ আকাৰ বাকীবোৰতকৈ অলপ ডাঙৰ হয়, আৰু তেনেধৰণৰ ডাঙৰ বাল্ববিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰোঁ। আৰু সৰু বাল্ব যিবিলাক হয় কাষৰ অংশত, সেই সৰু বাল্ববিলাকো আমি ৰুই থ'ব পাৰোঁ, তাৰ পৰা আকৌ নতুন বাল্ব সৃষ্টি কৰিব পাৰোঁ, বা সেই সৰু বাল্ববিলাকো আমি খেতিত ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু আমি একেবছৰতে মানে ভাল ফল নাপাওঁ, তাৰ বাবে 2-3 বছৰৰ পাছত ভাল ফল পাওঁ। গতিকে সকলো ধৰণৰ বাল্ব বা আলু অথবা কণ্ড যিটো গছৰ গুৰিত সৃষ্টি হয়, সেইখিনিৰ পৰাই আমি বংশ বিস্তাৰ কৰিব পাৰোঁ।
1: আৰু সেইবিলাক যিবিলাক বাল্ববিলাক থাকিব, সেইবিলাক ভাল নে বেয়া সেইটো কেনেকৈ গম পাব কৃষকসকলে? তাৰো নিশ্চয় কিবা কথা থাকিব।
2: হয়, বাল্ববিলাক সাধাৰণতে যদি মাটিডোখৰত য'ত আমি মানে ৰজনীগন্ধাৰ খেতি কৰিছোঁ, সেইখিনিৰ পৰিচাৰ্য যদি আমি ভালদৰে কৰিছোঁ, তেতিয়াহ'লে সাধাৰণতে কোনো ধৰণৰ পোক পৰুৱা বা বেমাৰৰ দেখা নাযায় ৰজনীগন্ধা খেতিত। সকলো বাল্বেই স্বাস্থ্যৱানেই হয়, সকলো ধৰণৰ বাল্বেই আমি ব্যৱহাৰ কৰিব পাৰোঁ।
1: আৰু এতিয়া এই ভূমি প্ৰস্তুত কৰা বা কিমান ব্যৱধান ৰাখিব লাগে সেই কথাখিনি যদি?
2: হয় হয়, বাল্ববিলাক যেতিয়া আমি বাছনি কৰিম, তেতিয়া আমি এটা কথা মন কৰিব লাগে যে বাল্বৰ যিটো মেৰ বা ডায়মিটাৰ, সেইটো 2-4 চেণ্টিমিটাৰমান হ'ব লাগে। সেনেকুৱা ধৰণৰ বাল্ব ব্যৱহাৰ কৰিলে আমি বেছি লাভৱান হওঁ। আৰু তাৰপাছত কি হ'ব, আমি প্ৰথমতে বাল্ববিলাক ৰোৱাৰ আগত আমাৰ মাটিডৰা ভালকৈ কোৰ মাৰি বা মৈয়াই চহাই ল'ব লাগিব, ভালকৈ মিহি কৰি ল'ব লাগিব, আৰু বেডবোৰ প্ৰস্তুত কৰিব লাগিব। আৰু বেডবোৰৰ দৈৰ্ঘ্যটো সাধাৰণতে 120 চেণ্টিমিটাৰমান, 1 মিটাৰ বা 1.2 মিটাৰ দীঘল, তাৰপাছত 60 চেণ্টিমিটাৰ বহল, আৰু ওখটো আমি মাটিৰ যিটো লেভেল তাৰ পৰা 15-20 চেণ্টিমিটাৰ ওখকৈ আমি বেডবোৰ ঠিক কৰি বেডবোৰ আমি প্ৰস্তুত কৰি ল'ম। আৰু সেই বেডবোৰৰ ভিতৰত আমি দুটা শাৰীৰ মাজৰ যিটো দূৰত্ব, সেইটো ৰাখিম আমাৰ 20-30 চেণ্টিমিটাৰ, আৰু এটা শাৰীৰ ভিতৰত ভিতৰত যেতিয়া আমি বাল্ব দুটা বাল্ব

0: লগাম বাল্বৰ মাজৰ দূৰত্বটো থাকিব 10 পৰা 20 চেণ্টিমিটাৰ। সেনেকুৱা ধৰণে যদি আমি পুলিবোৰ লগাওঁ বা কন্দবিলাক লগাওঁ তেতিয়াহ'লে আমি প্ৰায় 1 বৰ্গ মিটাৰ মাটিত মানে 50 জোপামান
1: গছ
0: 25-50 জোপামান গছ ৰুব পৰা যায়।
1: হয় হয়, এতিয়া মই ৰুবি শৰ্মাক সুধিব খুজিছোঁ যে ইয়াৰো নিশ্চয় বেলেগ বেলেগ জাত আছে, আপুনি ক'লেই যে এতৰপীয়া থাকে আৰু বহুদৰপীয়া তেনেকুৱা ফুল থাকে, সেই জাতবিলাকৰ বিষয়ে ক'ব নেকি আমাৰ কৃষকসকলে যদি কোনোবাই নতুনকৈ খেতি কৰিবলৈ আগবাঢ়ে কেনেধৰণৰ জাত নিৰ্বাচন কৰিব?
2: হয়, মানে প্ৰথমতে যেতিয়া খেতি কৰিব আগবাঢ়িব তেওঁ এইটো ভাবি চাব লাগিব যে তেওঁ কোনটো মানে উদ্দেশ্য লৈ পেলাই খেতিটো কৰিছে। তেওঁ যদি কটা ফুল হিচাপে বজাৰত বিক্ৰী কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ বহুদৰপীয়া যিটো মই কৈছোঁ ডাবল টাইপটো সেইটো তেওঁ চয়ন কৰিব, আৰু যদি ভাবিছে তেওঁ যিটো আমাৰ তৈলৰ যিটো নিষ্কাশনৰ যিটো প্ৰক্ৰিয়া
1: সেইটোৰ লগত পাৰফিউম উদ্যোগত
2: যিটো প্ৰসাধনৰ উদ্যোগ বা অন্যান্য বেলেগ বেলেগ উদ্যোগত তাৰ যিটো তেল সেইটো আমি ব্যৱহাৰ কৰোঁ, চ' সেইটোৰ কাৰণে যদি তেওঁ খেতি কৰিব বিচাৰে তেতিয়া তেওঁ যাব লাগিব আপোনাৰ ছিংগল টাইপটো যিটো মই কৈছোঁ এতৰপীয়া ফুলটো। ত' যেতিয়া আমি কিবা এটা খেতি কৰোঁ সদায় এটা বস্তুৱে মন কৰিবলগীয়া যে আমি সদায় উন্নত জাতৰ যিবোৰ সঁচ সেইবোৰ চয়ন কৰিব লাগে, তেতিয়াহে আমি ভাল মানে উন্নত ভাল ধৰণৰ উৎপাদন পাব পাৰিম। চ' এতিয়া যদি আমি সঁচৰ কথা কওঁ ৰজনীগন্ধা, যদি বহুতৰীয়া প্ৰতিৰ কথা কওঁ তেতিয়া কেনেকুৱা ধৰণৰ সঁচ আমাৰ কাৰণে ভাল? চ' আমাৰ বজাৰত যিবোৰ পায় সুভাচিনী বুলি এটা আছে, বৈভৱ বুলি আছে, ফুলে ৰজনী, চ' এইবিলাক সঁচ বহুত ভাল, এইবোৰ হ'ল বহুতৰপীয়া ৰজনীগন্ধাৰ কাৰণে। আৰু যদি আমি চাওঁ এতৰপীয়া বা ছিংগল টাইপটোৰ কাৰণে তাৰ কাৰণে কিছুমান ভেৰাইটি আছে যেনেকৈ শৃংগাৰ, প্ৰজ্বল, আৰ্কা নিৰন্তৰা, গুৱাহাটী ছিংগল, চ' এইবিলাকৰ মানে যিটো খেতি আমাৰ অসমত খুব ধুনীয়া হয়। চ' কৃষকসকলে এনেকুৱা ধৰণৰ সঁচবিলাক তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে যাতে তেওঁলোকৰ উৎপাদনটো খুব ভাল হয়।
1: এতিয়া ইয়াৰে সঁচবিলাক আপুনি যিবিলাক জাতৰ কথা কৈছে উন্নত মানৰ, সেইবিলাকৰ সঁচ ক'ৰ পৰা পাব পাৰে কৃষকে?
2: সঁচবিলাকৰ কাৰণে তেওঁলোকে কৃষি বিশ্ববিদ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে বা আজিকালি কিছুমান ৰেপুটেড নাৰ্চাৰী আছে, তেওঁলোকেও সঁচবিলাক ধুনীয়াকৈ
1: নিৰ্ভৰযোগ্য
2: নাৰ্চাৰী আছে, আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহো আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিলে ধুনীয়াকৈ তেওঁলোকে মানে এই সঁচবোৰ
1: বিচৰা জাতবিলাক তেওঁলোকে পাব পাৰে। এতিয়া ৰজনীগন্ধা খেতিত কেনেধৰণৰ যতন লোৱা দৰকাৰ সেই বিষয়ে যদি কয়?
0: হয়, যতনৰ কথা কোৱাৰ আগতে মই এটা কথা আগতে উনুকিয়াবলৈ পাহৰিলোঁ যে এই বাল্ববিলাক আমি কোনটো সময়ত লগাম।
1: হয়,
0: আচলতে বাল্ব লগোৱা সময়টো খুব প্ৰয়োজনীয়, আমি বছৰৰ যিকোনো সময়তে লগালে তাৰ ভাল ফলটো আমি নাপাওঁ, গতিকে খেতিয়কসকলে এইটো মন কৰিব লাগে যে তেওঁলোকে যেতিয়া বাল্ববোৰ লগাব তেতিয়া মাৰ্চৰ পৰা এপ্ৰিলৰ শেষলৈকে
1: নতুনকৈ বৰষুণ দিয়া
0: সময়ছোৱাত যদি তেওঁলোকে লগায় তেতিয়াহ'লে এই মানে উৎপাদনো ভাল দিব আৰু ফুলৰ যিটো কোৱালিটি তাৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব, গতিকে ৰোৱাৰ সময়টো চাব লাগে যে মাৰ্চৰ পৰা এপ্ৰিলৰ শেষলৈকে সেইটো সময়ত লগাব লাগে,
1: নতুনকৈ মাটিত জীপ আহে, অংকুৰণ হোৱাত সুবিধা
0: হয়, অংকুৰণ হোৱাত সুবিধা হয়। আৰু পৰিচৰ্যাৰ কথা আমি যেতিয়া কওঁ তেতিয়া প্ৰথমে হ'ল ৰজনীগন্ধা ফুলক মানে পানী খুব দৰকাৰ, পানী বহুত লাগে, আৰু আমি বাল্ববোৰ মাটিত লগোৱাৰ পিছতে আমি এটা পানীৰ ব্যৱস্থা এটা কৰিব লাগে যাতে ই ভালকৈ অংকুৰণ হ'ব পাৰে, গজালিবোৰ ভালকৈ ওলাব পাৰে। তাৰপাছত গৰম দিনত আমি যদি যেতিয়া হ'ব গৰম দিনত আমি 7-15 দিনৰ মূৰে মূৰে 7-10 দিনৰ মূৰে মূৰে আমি গৰম দিনত পানী দিয়াৰ ব্যৱস্থাটো কৰিব লাগে, আৰু ঠাণ্ডা দিনত ইমান সোনকালে পানী দিয়াৰ দৰকাৰ নাই, 15-20 দিনৰ মূৰে মূৰে পানী দিলেও
1: হয়। এতিয়া বাৰিষা কালচোৱাততো যেতিয়া খুব একেৰাহে বৰষুণ দি থাকে সেই দিনকেইটাত নিশ্চয় তাতে পানী দিয়াৰ দৰকাৰ
0: নাই, সেইকেইটা দিনত বাদ দি যদি শুকান হৈ পৰে মাটিডোখৰা যেতিয়া শুকান হৈ পৰিব তেতিয়া কিন্তু আমি 7 দিনৰ মূৰে মূৰে বা 10 দিনৰ মূৰে মূৰে পানী যোগানৰ ব্যৱস্থাটো কৰিব লাগিব, আৰু গজালি ওলোৱাৰ সময়ত পানী যোগানৰ ব্যৱস্থাটো মাটিত যাতে জীপ থাকে। কিন্তু পানী দিয়া সময়তো এটা মন কৰিবলগীয়া কথা থাকে যে ৰজনীগন্ধা ফুলে আকৌ গুৰিত যদি পানী জমা হয় সি তাক সহিব নোৱাৰে, গতিকে আমি পানী দিয়া সময়ত এটা কথা মন কৰিব লাগে যে গুৰিত যাতে পানী জমা
1: নহয়,
0: দিয়া পানীখিনি যাতে ভালদৰে ওলাই যায়, ওপৰঞ্চি পানী যিখিনি আমি দিম সেইখিনি যাতে ভালকে ওলাই যায় তাৰ প্ৰতি আমি মন কৰিব লাগে। আৰু তাৰপাছত কি হয়, যিহেতু বহুবৰ্ষীয় গছ গতিকে তলৰ পাতবিলাক শুকাই যায়, শুকাই পৰি যায়, সেই শুকাই যোৱা পাতবিলাক আমি আঁতৰাই পেলাব লাগে, বেদৰ পৰা আঁতৰাই পেলাব লাগে, আৰু প্ৰত্যেক 1.5-2 মাহৰ মূৰে মূৰে আমি গছৰ গুৰিবোৰ মানে খুচৰি মাটিটো কোমল কৰি ৰাখিব লাগে, তেনেভাৱে কৰিলে উৎপাদনক্ষম হয়।
1: আৰু এবাৰ ৰজনীগন্ধা ফুল ৰোৱাৰ পাছত কিমান

0: বছৰৰ পাছত তাক আকৌ তুলি নতুনকে বাল্ব ৰুব লাগিব, তেনেকুৱা কথা আছে নেকি?
1: মানে যদি আমি ছিংগলটো কৰোঁ তেতিয়া আমি 2 বা 3 বছৰলৈ সেইখিনি ৰাখি থ'ব পাৰোঁ, তাৰপিছত আমি আকৌ নতুনকৈ প্লেণ্টিং কৰাৰ কথা ভাবিব পাৰোঁ। কিন্তু যদি আপুনি কটা ফুলৰ কাৰণে কৰিছে খেতি, তে আমি ৰিকমেণ্ড কৰোঁ এটাই যে প্ৰত্যেক বছৰে বস্তুখিনি মানে নতুনকৈ ৰোপণ কৰিলে ভাল। আৰু কটা ফুলৰ কথাটোত মানে কি হয়, আমি এটা বছৰ চাওঁ যে ফুলৰ কোৱালিটিটো ভাল হ'ব লাগে। চ' যদি আমি তাক 2 বা 3 বছৰলৈ ৰাখি থওঁ, আমাৰ এটা বছৰ লক্ষ্য কৰিছোঁ, যদি ৰাখি থওঁ এটা কণ্ডৰ পৰা মানে বহুতকেইটা ফুল ওলায়, কিন্তু সেই ফুলৰ যিটো দৈৰ্ঘ্য, সেই দৈৰ্ঘ্যটো কমি যায়। সেইকাৰণে মানে কাঠ ফ্লাৱাৰ হিচাপে, কটা ফুল হিচাপে মানে বজাৰত তাৰ চাহিদাটো কমি যায়। সেইকাৰণে যদি কটা ফুল হিচাপে কৰিছে, তেতিয়াহ'লে আপুনি মানে কৰিব যে প্ৰত্যেক বছৰে আপুনি নতুনকৈ লগাব। আৰু যদি ভাবিছে যে মই অকল যেন তৈল নিষ্কাশনৰ কাৰণে কৰিম, তেতিয়াহ'লে আমি 2 বা 3 বছৰলৈ, যিটো আমি ৰেটুন ক্ৰপ বুলি কওঁ, 2 বা 3 বছৰলৈ ৰাখি থ'লোঁ, তেতিয়া সেই বস্তুখিনিয়ে প্ৰডাকশ্যনটো ধুনীয়াকৈ দি থাকিলে, ফুলটো আমি পাই থাকিলোঁ, তাৰপিছত আমি আকৌ নতুনকৈ পেইণ্টিং কৰিম।
0: এতিয়া এই ৰজনীগন্ধাৰ ফুলবোৰ কেতিয়া চপাব লাগে?
1: আমি যিটো ক'লো কণ্ড বা বাল্ব ৰোৱাৰ 90 বা 100 দিনৰ ভিতৰত আমি দেখিম যে পথাৰত ফুলবোৰ লাহে লাহে ফুলিবলৈ আৰম্ভ কৰিছে। চপোৱাৰ কথাটোত এটা বস্তু গুৰুত্ব দিবলগীয়া, আপোনাৰ বজাৰখনৰ দূৰত্বটো কিমান। যদি আপুনি ভাবিছে যে মই মোৰ ফুলখিনি স্থানীয় বজাৰ এখনতে বিক্ৰী কৰিব বিচাৰিছোঁ, তেতিয়া আমি অকণ দেৰিকৈ তাক চপাম। তেতিয়া এটা বস্তু চাব লাগিব, যেতিয়া ফুলৰ মঞ্জৰি, সেই মঞ্জৰিডালত তলৰ ফালৰ পৰা সৰহ সংখ্যক ফুল ফুলি গৈছে, অকল ওপৰত কেইটামান ফুল কলি অৱস্থাত আছে, তেতিয়া আমি ফুলটো চপাম। সেইটো হ'ল স্থানীয় বজাৰৰ কাৰণে। কিন্তু যদি ভাবিছে আপুনি বহিৰাজ্যত ক'ৰবাত আঁতৰলৈ যদি তাক বিক্ৰী কৰিব বিচাৰিছে বা
0: চিঙাৰ পৰা গন্তব্য স্থান পাব এসপ্তাহ যদি লাগে,
1: সেইটো তেতিয়া আমি অলপ আগতীয়াকৈ মানে তাক চপাব লাগিব। তেতিয়া আমি কেতিয়া চপাম, যেতিয়া আমি ফুলৰ মঞ্জৰিডাল চাইছোঁ যে তলৰ ফুলৰ পৰা 2 বা 3 ফুল ফুলিছে, কিন্তু বাকী সকলো ফুল কলি অৱস্থাত আছে, তেতিয়া সেইটো অৱস্থাতে আমি ধুনীয়াকৈ কাটিব লাগে। আৰু কটাৰ সময়তো এটা বস্তু লক্ষ্য কৰিবলগীয়া, কটাৰ লগে লগে ফুলখিনি কিন্তু পানীত ৰাখিব লাগে। তেতিয়া তাৰ যিটো, আমি জানো যে ফুলখিনি সোনকালে নষ্ট হৈ যায়, যদি আমি লগে লগে পানীত দিওঁ তেতিয়াহ'লে ফুলৰ আয়ুসটো মানে বাঢ়ি যায় আৰু সি বহুত দিনলৈ সতেজ হৈ থাকে।
0: হয়, আৰু এতিয়া বেমাৰ আজাৰটো থাকেই সকলো গছতে, ৰজনীগন্ধাৰ ক্ষেত্ৰত কেনেধৰণৰ সমস্যা দেখা যায়, ৰোগ বা পোক পতংগৰ?
2: এইটো কৈ পেলাই মোৰ ভাল লাগিছে যে ৰজনীগন্ধা ফুলৰ তেনে কোনো বিশেষ মানে পোক বা বেমাৰ তেনেকৈ নাই, দেখা পোৱা নাযায়। কিন্তু তথাপিও কেতিয়াবা যিটো মোৱা পোক, আমাৰ ইংৰাজীত যাক এফিড বুলি কোৱা হয়, সেই মোৱা পোকৰ মানে প্ৰাদুৰ্ভাৱ দেখা যায় আৰু ই পাতবিলাক খুব নষ্ট কৰে। গতিকে তাক মানে কণ্ট্ৰল কৰিবৰ কাৰণে, সমাধানটো পাবৰ কাৰণে আমি কিছুমান কীটনাশক ঔষধ আমি ইউজ কৰিব পাৰোঁ। যেনেকৈ আজিকালি নিউ জেনেৰেশ্যন পেষ্টিচাইড বুলি যিখিনি আহিছে, তাৰ ভিতৰতে ইমিডা ক্লোপ্ৰিড, সেইটো আমি 1.5 মিলিলিটাৰ 1 লিটাৰ পানীত মিলাই 7 দিনৰ মূৰে মূৰে যদি আমি পাতবিলাক ধুনীয়াকৈ স্প্ৰে' কৰোঁ, তেতিয়াহ'লে ইয়াৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ উপৰিও আন কেমিকেল আছে, যেনেদৰে থায়মিথক্সেন, সেইটো একে সাৰতে 1.5 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিলাই 7-10 দিনৰ মূৰে মূৰে। আৰু কিছুমান কৃষকে হয়তো কীটনাশক ঔষধ ইউজ নকৰিব বিচাৰিব পাৰে, তেওঁলোকে নকৰিবও পাৰে, তেতিয়া তেওঁলোকে নিম অইলটো ব্যৱহাৰ কৰিব পাৰিব। কিন্তু নিম অইলটো ব্যৱহাৰ কৰিলে অলপ বেছি হাৰত 5-8 মিলিলিটাৰ প্ৰতি লিটাৰ পানীত মিলাই 7 দিনৰ মূৰে মূৰে স্প্ৰে' কৰিব পাৰে। নতুবা আৰু এটা বস্তু আছে, এইটো অৰ্গেনিকে হয়, স্পাইনোছেট বুলি বজাৰত উপলব্ধ, সেই স্পাইনোছেটটো 2 মিলিলিটাৰ পাৰ লিটাৰ পানীত মিলাই 7 দিনৰ মূৰে মূৰে যদি আমি মাৰি থাকোঁ, তেতিয়াহ'লে এফিডৰ পৰা ৰক্ষা পৰিব পাৰে। আৰু বেমাৰ বুলি যেতিয়া আমি কওঁ, এইটো হ'ল পোকৰ বেমাৰটো সাধাৰণতে কলাৰ ৰদ বুলি কয়, মানে গুৰি পচা বেমাৰ, গুৰিৰ পৰা অলপ গুৰি পচা বেমাৰ, এইটো ফাংগেল ডিজিজ হয়, ফাংগাছৰ পৰা হয়, ভেঁকুৰ জাতীয় মানে বেমাৰ। এই বেমাৰটোৰ পৰা হাত সাৰিবৰ কাৰণেও আজিকালি নতুন ইনচেক্ট বা পেষ্টিচাইড আছে, যেনেদৰে আপোনাৰ ব্ৰেণ্ড নেম মই ক'ব বিচাৰিছোঁ, নেটিভ' বুলি এটা বজাৰত পোৱা যায়। নেটিভ'টোত 2টা কেমিকেল মিক্স হৈ থাকে, টিউবাকনাজল এণ্ড আৰু ট্ৰাইফ্লক্সিষ্ট্ৰবিন, টিউবাকনাজল আৰু ট্ৰাইফ্লক্সিষ্ট্ৰবিন দুইটাই থাকে নেটিভ' নামটো। আৰু এটা আছে ফ্লিণ্ট বুলি, ফ্লিণ্টটো হৈছে কেমিকেল নেম ট্ৰাইফ্লক্সিষ্ট্ৰবিন। আৰু এটা আছে এমিষ্টাৰ, এইখিনি

0: একদম নতুন কেমিকেল, এইখিনি
1: হয় হয়
0: ফাৰ্মাৰে ইউজ কৰিলে যথেষ্ট লাভৱান হ'ব
1: আৰু
0: পাৰে।
1: কৃষকসকলে নিশ্চয় অনলাইন বজাৰতো বজাৰৰ পৰা
0: হয়
1: এইবিলাক
0: হয়
1: ক্ৰয় কৰিব
0: সেইখিনি
1: পাৰে।
0: অনলাইনতো উপলব্ধ। এমিষ্টাৰত আপোনাৰ আছে এজ'ষ্ট্ৰবিজম, এজ'ষ্ট্ৰবিজম, আৰু এই কেমিকেলখিনি কি হয় ফাংগেল ডিজিজ অফ ফাংগাছৰ ওপৰতো কাম কৰিব, আৰু কিছু পৰিমাণে ইহঁতি বেক্টেৰিয়চাইডো হয়, বেক্টেৰিয়েল ডিজিজৰ ওপৰতো কাম কৰিব। আৰু এই কেমিকেলখিনি আপোনাৰ ব্ৰড স্পেক্ট্ৰাম, তাৰমানে অকল যে কলাৰৰ ডিজিজতে কাম কৰিব সেনেকুৱা নহয়, অন্য ডিজিজ হ'লেও ইহঁতৰ প্ৰয়োগ কৰিব পৰা যায়। এই এই কেমিকেলবোৰ সাধাৰণতে 0.1% চলিউশ্যন বনায়। আপুনি যদি 7 দিন 15 দিনৰ মূৰে মূৰে ইউজ কৰে তেতিয়াহ'লে ভাল ফল পাব। আৰু যদি কেমিকেল ব্যৱহাৰ কৰিব নিবিচাৰে বা বেমাৰটো হ'বই দিব নিবিচাৰে, যেনেকৈ প্ৰতিষেধক হিচাপে, প্ৰতিষেধক হিচাপে আমি এটা মন কৰিব লাগে, যেতিয়া আমি পানী দিওঁ পানী জমা হ'বলৈ দিব নালাগে একদমেই, নহ'লে পানী জমা হ'লে মানে গুৰি পচা বেমাৰটো বেছিকৈ
1: হয়।
0: মাত্ৰাধিক বৰষুণ হয় পানীখিনি যাতে ওলাই যাব পাৰে, আৰু বৰষুণৰ বতৰত আমি 15 পৰা 30 দিনৰ মূৰে মূৰে আমাৰ খেতিয়কসকলৰ সকলোৱে জানিবই বৰডেক্স মিক্সাৰ, যিটো বৰডেক্স মিক্সাৰৰো যদি আমি 1% হিচাপত চলিউশ্যন বনাই আমি মাৰি থাকোঁ প্ৰতিষেধক হিচাপে, তেতিয়াহ'লে এনেধৰণৰ পোক পৰুৱা আৰু বেমাৰৰ পৰা আমি হাত সাৰিব পাৰিম।
1: হয়, এতিয়া আমি অকণমান মূল্য সংযোজনৰ দিশলৈ আহিব খুজিছোঁ, কিন্তু তাৰ আগে মই অকণমান জানিব খুজিছোঁ আপোনালোকৰ পৰা, কাৰণ যিহেতু আপোনালোকে এই উদ্যান শস্য আৰু ফুলৰ খেতিৰ বিষয়ে আপোনালোক জড়িত হৈ আছে, ক্ষেত্ৰভিত্তিক বিভিন্ন কামত আপোনালোক ব্যস্ত থাকে, গতিকে কৃষকসকলৰ মাজত কেনেধৰণৰ পৰিৱৰ্তন দেখিছে বিগত সময়ছোৱাত ফুলৰ খেতিক লৈ? কাৰণ আমাৰ অসমত আমি পথাৰ শস্য বা উদ্যান শস্য বিভিন্ন আমি দেখিবলৈ পাওঁ, কিন্তু ক'ৰবাত যেন ফুলৰ খেতিৰ ক্ষেত্ৰত এতিয়াও যেন ক'ৰবাত পাছ পৰি আছে বা মানুহৰ মাজত এতিয়াও সজাগতা যেন আহিবলৈ বাকী, এই ক্ষেত্ৰত আপোনালোকে কেনেধৰণৰ প্ৰগতি এটা দেখিছে শেহতীয়া সময়ছোৱাত?
2: মানে ফুলৰ ক্ষেত্ৰত অলপমান কি হয়, যিহেতু আমি এতিয়া গম পাই থাকোঁ বস্তুবিলাক, চ' যেতিয়া খেতিটো কৰিবলৈ লয় আমাৰ খেতিয়কসকলে, যেতিয়া বস্তুখিনি আহি পেলাই গুৱাহাটী মাৰ্কেটতে চেল কৰিব বিচাৰে, তেতিয়া ইয়াৰ যিখিনি ব্যৱসায়ী, সেই ব্যৱসায়ীসকলে তেওঁলোকক মানে যিটো মূল্য পাব লাগিছিলে সেইটো তেওঁলোকক দিবলৈ নিবিচাৰে, সেইটো এটা আমি
1: স্থানীয়ভাৱে
2: উৎপাদিত পাবে। কিন্তু যদি আমি বস্তুখিনি চাওঁ যে গুৱাহাটী মাৰ্কেটত আজি 1 বছৰত প্ৰায় 8 পৰা 10 কোটি টকাৰ আমদানি হৈ থাকে ফুল, আৰু সেয়েকে সেই ফুলবিলাক ক'ৰ পৰা আমদানি হয়, আমাৰ বহিঃৰাজ্য যেনেকৈ পশ্চিমবংগ কৰ্ণাটকা সেইবোৰ ৰাজ্যৰ পৰা আমদানি হৈ থাকে। যদি আমাৰ খেতিয়কসকলে অলপ সজাগ হয়, সজাগ হৈ পেলাই যদি ফুলৰ খেতিৰ প্ৰতি অলপ গুৰুত্ব দিয়ে, কাৰণ বহুত ফুল আছে যিবিলাকৰ ফুলৰ খেতি আমাৰ অসমত খুব ধুনীয়াকৈ হয়, যেনেকৈ মই ক'ব পাৰোঁ নাৰ্জি ফুলৰ কথা, ইন্দ্ৰমালতীৰ কথা, অৰ্কিডৰ কথাটো ক'বই নালাগে, 151 বিধ বেলেগ বেলেগ অৰ্কিড আমাৰ ইয়াত হয় যাৰ বিশ্ব বজাৰত বহুত চাহিদাও আছে, তেনেকৈ গ্লেডিউলাছ, বহুত বহুত ফুল আছে যাৰ খেতি খুব ধুনীয়া হয়। যদি আমাৰ কৃষকসকলে সেই খেতিসমূহ লয় তেওঁলোকে উপাৰ্জনৰ এটা পথ হিচাপে, তেতিয়াহ'লে আমাৰ যিটো বজাৰৰ যিটো চাহিদা সেই চাহিদাটো আমাৰ স্থানীয় কৃষকসকলে পূৰণ কৰিব পাৰিব। এই 8ৰ পৰা যিটো 10 কোটি টকা আমাৰ ওলাই গৈছে বাহিৰলৈ, সেইটো নোলাই পেলাই আমাৰ ৰাজ্যতে থাকি যাব, আৰু তাৰ লগতে আমাৰ যিটো গ্ৰামীণ যিটো অৰ্থনীতি সেই অৰ্থনীতিটো বিকাশতো যথেষ্ট সহায় কৰিব।
1: হয় হয়, গতিকে তাৰ বাবে প্ৰতিযোগিতাখনত তিষ্ঠি থাকিবলৈ হ'লে বিকল্প বজাৰৰ সৃষ্টি কৰিব লাগিব, আৰু লগতে মূল্য সংযোজনৰ ক্ষেত্ৰতো কিন্তু আগবঢ়াটো উচিত। গতিকে আমি অকল এতিয়া ৰজনীগন্ধাই নহয়, আমি অন্যান্য ফুলৰ মূল্য সংযোজনৰ বিষয়েও আমি জানিব বিচাৰিম। গতিকে প্ৰথমেই এতিয়া আপুনি কৈছে তেল উৎপাদন কৰাৰ কথা, এই মূল্য সংযোজনৰ ছবিখন কেনেধৰণৰ অকণমান যদি স্পষ্ট কৰি দিয়ে?
2: মানে আমি এটা কথাই জানো যে ফুলবিলাক আমি বেছি দিনলৈ ৰাখিব নোৱাৰোঁ, খুব সোনকালে নষ্ট হৈ যায়, আৰু কেতিয়াবা এনেকুৱা হয় কৃষকসকলৰ যে ফুল বজাৰত যিমান চাহিদা তাতকৈ তেওঁলোকৰ বেছি উৎপাদন হৈ গ'ল, তেতিয়া সেই ফুলবোৰ তেওঁলোকৰ পথাৰতে নষ্ট হৈ যায়। তাকে নকৰি যদি আমি মূল্য সংযোজনৰ ওপৰত গুৰুত্ব আৰোপ কৰোঁ, তেতিয়া আমি কি কৰিব পাৰোঁ, সেই ফুলবিলাক জাহিৰ হোৱা ফুলবিলাকৰ পৰা কিছুমান প্ৰডাক্ট আমি তৈয়াৰ কৰিব পাৰোঁ। তো বেলেগ বেলেগ ধৰণৰ মূল্য সংযোজন আছে, চ' কেঁচা ফুলৰ পৰা যেনেকৈ আপুনি বুকে এটা বনালে, ফুলৰ সজ্জা এটা বনালে, তাৰপিছত মালা বনালে, সেইবিলাকৰ মূল্যটো কেঁচা ফুলতকৈ বজাৰত বেছি পোৱা যায়। তেনেকৈ যদি ৰাহি হোৱা ফুলবিলাক আপুনি শুকুৱাই পেলাই সেইবোৰৰ পৰা কিছুমান আলংকাৰিক মানে সামগ্ৰী বনালে, যেনেকৈ ধুনীয়াকৈ এটা ফটো ফ্ৰেম বনালে, এখন গ্ৰিটিংছ কাৰ্ড বনালে, উপহাৰ দিয়া বেলেগ বেলেগ ধৰণৰ বস্তু বনালে, সেইবিলাকৰ ফালেও আমি মন দিব পাৰোঁ। তাৰ লগতে আমি এতিয়া দেখিছোঁ যে কিছুমান খাদ্য হিচাপেও ফুল আমি গ্ৰহণ কৰোঁ, যেনেকৈ আপোনাৰ আমাৰ অপৰাজিতা ফুলটো, জবা ফুলটো, সেইবিলাক আমি চাহ বনাই পেলাই খাওঁ, যেনেকৈ গোলাপৰ পাহিৰ পৰা আমি সদায় খাই থকা মিঠা পানত যিটো গুলকান দিয়ে, সেইটো গুলকানটো গোলাপৰ পাহি আৰু যিটো

0: এই মিশ্ৰণ সেইটো দি পেলাই বনায়।
1: হয়,
0: চ' তেনেকুৱা ধৰণৰ সৰু সৰু ক্ষুদ্ৰ উদ্যোগৰ এটা স্কোপ এটা আছে।
1: হয়,
0: আমি মূল্য সংযোজনৰ ফালে গ'লে আমি ৰাহি হোৱা ফুলখিনি লৈ লগতে আমি খেতি কৰিও মানে দুই ধৰণে আমি সংস্থাপনৰ এটা ব্যৱস্থা কৰিব পাৰোঁ,
1: মানে নষ্ট হ'বলৈ নিদি তাক অন্য প্ৰকাৰেও বিক্ৰী কৰিব পাৰি। বা এতিয়া কোনোবা যদি মূল্য সংযোজনৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰে, তাৰ বাবে খুব ডাঙৰ বিনিয়োগৰ প্ৰয়োজন হয় নেকি বাৰু?
2: আচলতে খুব ডাঙৰ বিনিয়োগৰ ইয়াত প্ৰয়োজন নাথাকে। যদি খেতিয়কজন বা খেতিয়কগৰাকী যথেষ্ট কৰিবলৈ মন কৰা হয়, তেতিয়াহ'লে তেওঁলোকে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিব পাৰে। নিজৰ ঘৰৰ পৰাই কেনেকৈ আৰম্ভ কৰিব, তেওঁলোকে অকল মই টিউব ৰোজৰ কথা কোৱা নাই, বেলেগ ফুলৰ কথাও কৈছোঁ, যে তেওঁলোকে ঘৰতে ধৰি লওক পেকেজিং, আজিকালি পেকেজিং মেটেৰিয়েলবিলাক সকলোতে উপলব্ধ, অনলাইন মাৰ্কেটতো উপলব্ধ, অফলাইন মাৰ্কেটতো উপলব্ধ। কৰোগেটেড বক্স বনালে বা পলিথিন ইউজ কৰিলে পেকেজিং কৰি তেওঁলোকে স্থানীয় বজাৰত অথবা গুৱাহাটীৰ বজাৰতো বিক্ৰী কৰিব পাৰে, সেনেদৰে এটা মূল্য সংযোজন কৰিব পাৰে। বা অথবা তেওঁলোকে ঘৰতে মালা প্ৰস্তুত কৰিলে, বুকে প্ৰস্তুত কৰিলে, বা স্থানীয় কোনোবা, আজিকালিতো ফুলৰ বজাৰখন ইমান ডাঙৰ যে বাৰ্থডে পাৰ্টি হওক বা আপোনাৰ বিয়া সবাহ, যিকোনো ফাংচন, মিটিং, সকলোতে মানে ফুলৰ ব্যৱহাৰ হয়, সতেজ ফুলৰ ব্যৱহাৰ হয়। গতিকে তেওঁলোকে নিজৰ ফালৰ পৰা ৱেডিং প্লেনাৰ বা ইভেণ্ট মেনেজমেণ্ট প্লেনাৰৰ লগত যদি তেওঁলোকে কণ্টেক্ট কৰি সেনেধৰণৰ ব্যৱসায়বিলাকতো নিজৰ সোমোৱাব পাৰে ফুলৰ ব্যৱসায়টো, তেনেদৰে ঘৰৰ পৰাই তেওঁলোকে খুব কম ইনভেষ্টমেণ্টতো ব্যৱসায়টো আৰম্ভ কৰিব পাৰে।
1: এতিয়া আমাৰ মূল্য সংযোজন বুলি কওঁতে আমাৰ যিটো ড্ৰাই ফ্লাৱাৰ, শুকান ফুল, শুকান ফুলৰো চাহিদা আছে, আমাৰ স্থানীয়ভাৱে কোনবিলাক ফুলৰ ক্ষেত্ৰত সেইটো কৰিব পাৰি? মানে
0: শুকান ফুল বুলি আমি সব ফুলেই শুকাব পাৰোঁ, শুকোৱাৰ পিছত আমি কি বনাম সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মানে ব্যৱসায়টো কিমান দূৰ আগবাঢ়িছে।
1: শুকোৱাৰো নিশ্চয় কিবা নিৰ্দিষ্ট পদ্ধতি থাকিব, কাৰণ তাৰ গোন্ধটো থাকিব লাগিব।
0: গোন্ধটো ইমান মেটাৰ নকৰে, কাৰণ শুকোৱাৰ পিছত আমি যিবোৰ বস্তু বনাওঁ মূল্য সংযোজনৰ ক্ষেত্ৰত, যেনেকৈ আজিকালি আপোনাৰ বিয়াৰ যিবোৰ বৰমালা, সেই বৰমালাবিলাকো মানুহে সংৰক্ষণ কৰিব বিচাৰে এজ এ স্মৃতি। সেই বৰমালাবিলাক আজিকালি মানে ৰেজিন দি পেলাই সংৰক্ষণ কৰা এটা মানে ট্ৰেণ্ড এটা চলি আছে।
1: চ'
0: সেইবিলাকো সৰু সৰু বস্তু মানে তেনেকুৱা চাবি ৰিং এটা ধৰক বনালে শুকান ফুল দি পেলাই, শুকান ফুল দি আপুনি ধুনীয়া সজ্জা এটা বনালে, তো তেনেকৈ ধৰণে বহুত বস্তু আমি বনাব পাৰোঁ। চ' সেইবিলাকো আৰু যদি বজাৰত বিক্ৰী কৰোঁ, আৰু তাৰ কাৰণে কোনো ডাঙৰ ফেক্টৰী বা কিবা এনেকুৱা দৰকাৰ নাই, আমি ঘৰতে বহি সৰু ৰুম এটাতে গোটেই কামখিনি কৰিব পাৰোঁ। চ' তেনেকুৱা ধৰণৰ হেৰিবিলাক কৰি পেলাইও বহুত নিবনুৱা যিসকল যুৱক যুৱতী আছে তেওঁলোক, বা যিসকল মহিলা আছে আমাৰ, তেওঁলোকে এইবিলাকো অলপ প্ৰশিক্ষণ এটা লৈ পেলাই আয়ত্ত কৰি পেলাই ধুনীয়াকৈ এটা মানে ইনকামৰ এটা পথ সুচল কৰিব পাৰে।
1: এতিয়া ইয়াৰ পৰা যিবিলাক সুগন্ধি ফুল আছে তাৰ পৰা তেল নিষ্কাশনৰ পদ্ধতিটো কেনেকুৱা, সেইটো কৰিব পৰা যায় নেকি?
0: তেল নিষ্কাশনটো অলপ দিগদাৰী,
1: জটিল
0: হয়। চ' সেইটো কাৰণে আমি কি কৰোঁ, যিখিনি খেতিয়কসকল আছে তেওঁলোকৰ যিখিনি ৰাহি হোৱা ফুল, তাৰ কাৰণে এটা বস্তু চাব লাগিব আমি সুগন্ধি ফুল, যেনেকৈ ৰজনীগন্ধা এটা সুগন্ধি ফুল, তেনেকৈ যিবিলাক সুগন্ধি ফুল আছে তেওঁলোকৰ যিখিনি ৰাহি হ'ল, সেইখিনি তেওঁলোকে মানে একেলগে কেইবাজনীও খেতিয়ক লগ লাগি তেওঁলোকে কালেক্ট কৰি পেলাই এনেকুৱা য'ত ডাঙৰ ফেক্টৰী আছে য'ত তেলটো নিষ্কাশন হয়, তেওঁলোকক ছাপ্লাই দিবাৰ ব্যৱস্থা এটা কৰিব পাৰে। নিজে কৰিলে অলপ খৰচা হয়, তাৰ কাৰণে গভৰ্ণমেণ্টৰ ছাপৰ্টো দৰকাৰ হ'ব, কিন্তু তেওঁলোকে সেইটো কাম কৰিব পাৰে যে যিহেতু নষ্ট হোৱাতকৈ তেওঁলোকৰ ৰাহি হোৱা ফুলখিনি যোনে তেনেকুৱা ফেক্টৰী দি দিয়ে, তেওঁলোকে এটা এডিচনেল ইনকাম এটাও হৈ থাকিব তাৰ পৰা।
1: আৰু এতিয়া আমাৰ কৃষকসকললৈ আপোনালোকৰ পৰামৰ্শ কেনেধৰণৰ হ'ব?
0: চ' বৰ্তমান যদি ছবিখন চাওঁ ফুলৰ অসমত, চ' অসমত ফুলৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। চ' বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান বুলি কওক, বিয়া সবাহ বুলি কওক, বা অন্যান্য উৎসৱত ফুলৰ যথেষ্ট মানে ব্যৱহাৰ হোৱা দেখা পোৱা যায়। কিন্তু যিটো মই অলৰেডি কৈছোঁ যে ইমান ডাঙৰ এখন বজাৰ থকাৰ পিছতো আমি এতিয়াও বহিৰাজ্যৰ ওপৰত আমাৰ যিখিনি লাগতিয়াল ফুল, তাৰ কাৰণে আমি নিৰ্ভৰশীল হৈ আছোঁ। সেইকাৰণে মই খেতিয়কসকলক এটাই শেষত মানে অনুৰোধ কৰিম যে এই যিটো সুযোগ, এই যিটো বজাৰত আমাৰ যিটো চাহিদা বৃদ্ধি পাইছে, এই সুযোগটো তেওঁলোকে গ্ৰহণ কৰক। ফুলৰ খেতিটোক অকল চখ হিচাপে নলৈ এটা ব্যৱসায়ৰ মানে উৎস হিচাপে লৈ, তেওঁলোকে ইনকামৰ চ'ৰ্চ হিচাপে লৈ এইটো আগবাঢ়ক। তেওঁলোকে বিভিন্ন ধৰণৰ খেতি আছে, তাৰ প্ৰশিক্ষণৰ ব্যৱস্থা আছে, সময়ে সময়ে আপোনাৰ কৃষি বিশ্ববিদ্যালয় দি থাকে, আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টত কৃষি বিজ্ঞান কেন্দ্ৰবিলাক আছে, তেওঁলোকেও কাৰিকৰী যিখিনি শিক্ষা সেইখিনি তেওঁলোকক সুবিধাখিনি পূৰা দি থাকে। চ' তেওঁলোকে সেইখিনি লৈ পেলাই ফুলৰ খেতিৰ ক্ষেত্ৰত আগবাঢ়ি গ'লে মই ভাবোঁ এইটো এটা স্বাৱলম্বনৰ নতুন পথ মুকলি

0: হ'ব, আৰু আমিও যিটো ফুলৰ চাহিদা সেইটোৰ লগত খাপ খোৱাকে আমাৰ লোকেল স্থানীয় বজাৰতে আমি গোটেই বস্তুখিনি আমাৰ নিজৰ খেতিয়কৰ ফালৰ পৰাই আমি এভেইলেবল কৰাব পাৰিম। চ' আমি বেলেগৰ বহিৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ কোনো দৰকাৰ নাথাকিব।
1: আৰু যি আমাৰ সংহত কৃষি আছে, ইতিমধ্যে সেই খেতিয়কজনে যিবিলাক খেতি কৰি আছে তাৰ মাজতে অকণমানকে হ'লেও যদি ফুলৰ খেতিৰে আৰম্ভ কৰিছে, তেতিয়াহ'লে তেওঁৰ সম্ভাৱনাটো নিজে বুজিব, দিনক দিনে তেওঁ অভিজ্ঞ হৈ যাব আৰু শেষত হয়তো তেওঁ ব্যাপক হাৰত তেওঁ এই ফুলৰ খেতি আগবঢ়াই নিব পাৰে।
0: আৰু চৰকাৰেও অলপ সহায় কৰিছে, ধৰক যেনেকে ফ্লৰিকালচাৰ মিছন এখন চলি আছে, এতিয়া ইতিমধ্যে 15খন জিলাত ফ্লৰিকালচাৰ মিছনত বহুত খেতিয়কক মানে ফুলৰ খেতিৰ প্ৰতি মানে আগ্ৰহী কৰি তুলিছে। চ' তেওঁলোকক উন্নত মানৰ পুলি, তাৰপিছত পানী যোগান ব্যৱস্থা, প্ৰশিক্ষণৰ ব্যৱস্থা তেওঁলোকৰ সেইবোৰ মিছনৰ আণ্ডাৰত চলি আছে।
1: চ'
0: তেনেকুৱা ধৰণৰ সুবিধাখিনি যদি আমাৰ খেতিয়কসকলে লয় আৰু তেওঁলোকৰ প্ৰথম কথা ধৰক তেওঁলোক আগবাঢ়ি আহিব লাগিব। যেনেকৈ আমি ধান খেতি কৰোঁ বা অন্যান্য শাক পাচলি খেতি কৰোঁ, তাৰ লগতে যদি অকণমান বেছি জেগা নালাগে, মই কৈছোঁ 1 বিঘা মাটিতে আমি 50-60 হাজাৰ টকা ইনকাম কৰিব পাৰোঁ। চ' ইমান এটা লাভজনক খেতি আমি যদি অন্যান্য খেতিৰ লগতে অলপমান কৰোঁ, তেতিয়া আমাৰ এটা ইনকামৰ চ'ৰ্চ এটা বাঢ়ি যায়। মানে
1: গতিকে ভাল লাগিল আজি কথাখিনি পাতি। ফুলৰ খেতিৰ যে কিমান বেছি সম্ভাৱনা আছে আচলতে, সেই বিষয়ে নিশ্চয় আমাৰ আজি শ্ৰোতাসকলখিনি উপকৃত হৈছে। আৰু দুয়োগৰাকী আপোনালোক আহি এইখিনি আমাক সময় দিলে, তাৰ বাবে দুয়োগৰাকীকে ধন্যবাদ জনাই আজিৰ কৃষিজগত অনুষ্ঠান ইমানতে সামৰিছোঁ।
2: ধন্যবাদ। ৰজনীগন্ধা ফুলৰ খেতি আৰু অন্যান্য ফুলৰ মূল্য সংযোজন, আজিৰ কৃষিজগতত এই বিষয়ত এটি আলোচনা শুনিলে। আলোচনাটিত ভাগ ল'লে ডক্টৰ ৰুবি শৰ্মা আৰু ডক্টৰ বৰ্ণালী গগৈয়ে। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ।
3: কৃষি জগত অনুষ্ঠানটি শুনিলে।
4: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
5: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
4: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এটি শুনক বৰুণ দাসৰ কণ্ঠত এটি ৰবীন্দ্ৰ সংগীত।

ইমান পৰে বৰুণ দাসৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা, অসমৰ 3খন গাঁও পঞ্চায়তৰ বিভিন্ন শিতানত বঁটা লাভ, ৰাজ্যত তৃতীয়বাৰৰ বাবে NDAৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি, কাইলৈ বিধায়িনী দলৰ নেতা বাছনি, পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ, অহা 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ 42খন পঞ্চায়তক এই সন্মানৰ বাবে বাছনি কৰা হৈছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰপুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। কৰ্ণাটকে সৰ্বাধিক 6টা বঁটা লাভ কৰিছে। ইয়াৰ পাছতে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাই 5টাকৈ বঁটা লাভ কৰিছে। অহা 3 জুনত নতুন দিল্লীত হ'বলগীয়া অনুষ্ঠানত এই বঁটাসমূহ বিতৰণ কৰা হ'ব। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কাইলৈ দিনৰ 10 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জেপি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়ব সিং ছাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত দিনৰ 11 বজাত একেটা স্থানত NDAৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত NDAৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। পাছত NDAৰ বিধায়িনী দলে দুপৰীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব। নতুন চৰকাৰে অহা 12 মে'ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা NDA শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে খানাপাৰাত আয়োজিত শপতগ্ৰহণ অনুষ্ঠানত বিজেপিয়ে 1 লাখ লোকক সমবেত কৰোৱাৰ লক্ষ্য লৈছে। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই আজি এখন সংবাদমেলত এই নিৰ্দেশনাসমূহৰ বিষয়ে সদৰি কৰে। এই অনুসৰি 12 মে'ৰ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰখা হ'ব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু

0: বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও দুঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰু সজাই, বৈশিষ্ট পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
1: অলৰেডি আমি যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন কৰিছোঁ সেইটো ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়া 2টা বজালৈকে। এই ক্ষেত্ৰত প্ৰথমটো হ'ব যিটো NH-27 আছে, সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়িওৱা গাড়ী থাকে, বিশেষকৈ ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম।
0: বৰলিত পিপলছ ফ্ৰণ্ট চমুকৈ BPFৰ উদ্যোগত আজি কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পত বিজয় উৎসৱ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত দলটোৰ 4গৰাকী নৱনিৰ্বাচিত বিধায়ক ক্ৰমে কোকৰাঝাৰ সমষ্টিৰ চিউলী মহিলাৰী, বাওখুংৰীৰ ৰূপম ৰয়, গোসাইগাঁৱৰ শোভাৰাম বসুমতাৰী আৰু দতমাৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত BTCৰ মুৰববী তথা BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ আস্থাত কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সমস্যাসমূহ পৰ্যায়ক্ৰমে সমাধান কৰা হ'ব বুলি উল্লেখ কৰে।
2: ৰাইজে বিৰাট বিশ্বাস কৰিছে আমাৰ ওপৰত, বহুত ধৰণৰ সমস্যাৰ কথা কৈছে, সেইবিলাক সমস্যাটো মুঠতে আমি সমাধান কৰিম। শপত গ্ৰহণ 12 তাৰিখত হ'ব, প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া বা অমিত শ্বাহ ডাঙৰীয়া হোম মিনিষ্টাৰ আহিব বুলি আমাক জনাইছে, আমিও থাকিম। মন্ত্ৰীৰ বিচাৰটো চবেই বিচাৰিব পাৰে, এইটো অধিকাৰ, কিন্তু আমাৰ দলৰ পৰা স্পষ্ট হৈছে মন্ত্ৰীৰ বাৰ্গেনিং নহয়। 1 নম্বৰ BTCটো প্ৰায়ৰিটি, আমাক কাম কৰিবলৈ সুবিধা আমি পাব লাগে, দিছপুৰৰ পৰা দিল্লীৰ পৰা বাজেট বঢ়াব লাগে, সেইটোৱে। ইয়াৰ পিছত মন্ত্ৰী দিয়ে না নেদে দিছপুৰৰ পৰা।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
3: পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। ৰাজ্যপাল RN ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰ পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ডঃ হিমন্ত বিশ্ব শৰ্মাসহ বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ বাবে শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে কয় যে শ্ৰী অধিকাৰীয়ে জনসাধাৰণৰ সৈতে সংযুক্ত নেতা হিচাপে নিজৰ ছাপ ৰাখিবলৈ সমৰ্থ হৈছে। তেওঁ লগতে মুখ্যমন্ত্ৰীগৰাকীক সফল ভৱিষ্যতৰ শুভকামনা জনায়। দেশজুৰি আজি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হয়। ইয়াৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি লোক আদালত অনুষ্ঠিত হয়। এই লোক আদালতৰ জৰিয়তে বিভিন্ন ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা, ৰাজহ সংক্ৰান্তীয় গোচৰ আদিৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তি কৰা হয়। তদুপৰি বেংকৰ লেনদেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো সমাধান কৰা হয়। বিশ্বনাথ জিলাত আজি লোক আদালতৰ জৰিয়তে 1126টা প্ৰাক মকৰ্দমা আৰু 261টা গোচৰ নিষ্পত্তি কৰা হয়। ধেমাজিত আজি জিলা আদালত চৌহদত অনুষ্ঠিত ৰাষ্ট্ৰীয় লোক আদালতত মুঠ 430টা গোচৰ মীমাংসা কৰা হয়। ইয়াৰ ভিতৰত যান বাহন, বেংকৰ ঋণ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় গোচৰ আছে। হাতশিঙিমাৰীত লোক আদালতৰ মাধ্যমেৰে জিলাখনৰ 485টা অমীমাংসিত গোচৰৰ ভিতৰত 71টা আজি নিষ্পত্তি কৰা হয়। ইয়াৰ উপৰি বেংকৰ ঋণ সংক্ৰান্তীয় 90টা গোচৰৰ ভিতৰত 47টা আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ 175টা গোচৰৰ ভিতৰত 17টা গোচৰ মীমাংসা কৰা হয়। জিলাখনত এইবাৰ লোক আদালতৰ জৰিয়তে 22,18,000ৰো অধিক টকা সংগ্ৰহ কৰা হৈছে বুলি আইন সেৱা প্ৰাধিকাৰীৰ উচ্চবৰ্গৰ সহায়ক মেবুল ইছলাম খিলজীয়ে জানিবলৈ দিয়ে।
4: গোটেই ভাৰতবৰ্ষৰ লগত সংগতি ৰাখি অসমৰ দক্ষিণ হালমৰা মানকাছৰ জিলাতো আজি বছৰৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। এইবেলি আমাৰ টোটেল কেচেছ টেকেন আপ আছিলে 485, তাৰে ভিতৰত আমাৰ নিষ্পত্তি হৈছে 71 কেচেছ, তাৰে ভিতৰত আমাৰ বেংক ৰিকভাৰী কেচেছ টেকেন আপ আছিলে 190, আউট অফ হুইচ আমাৰ 47টা কেচেছ নিষ্পত্তি হৈছে আৰু ছেটেলমেণ্ট এমাউণ্ট হৈছে 8,86,752। APDCLৰ টোটেল কেচেছ টেকেন আপ আছিলে 175 আৰু নিষ্পত্তি হৈছে 17টা আৰু সেটেলমেণ্ট এমাউণ্ট 2,20,000।

0: 7352 আমার মটর এক্সিডেন্ট ক্লেম ট্রাইব্যুনাল এম এস সি টি কেসেস টেকেন আপ আছিলে 15টা, তার ভিতর নিষ্পত্তি হয়েছে দুখন আর সেটেলমেন্ট অ্যামাউন্ট হয়েছে আমার 11,02,000 আর ইন টোটাল আমার 485 খন কেসেস টেকেন আপ আছিলে, নিষ্পত্তি হয়েছে আমার 71টা আর ইন টোটাল আমার সেটেলমেন্ট অ্যামাউন্ট হয়েছে 22,18,104।
1: একেদৰে বৰপেটা জিলাত লোক আদালতৰ 495টা গোচৰ নিষ্পত্তি কৰা হয় আৰু ইয়াৰ জৰিয়তে 1,52,70,000ৰো অধিক টকা সংগ্ৰহ কৰা হয়। জিলাখনত বেংকৰ ঋণ, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অনাদায় মাচুল সম্পৰ্কীয় 427টা গোচৰৰো মীমাংসা কৰা হয়। ইয়াৰ উপৰি আদালতৰ 68টা গোচৰ নিষ্পত্তি কৰা হয়। দৰং, নলবাৰী, লখিমপুৰ আৰু কাৰ্বি আংলং জিলাতো লোক আদালতৰ জৰিয়তে আজি ভালেসংখ্যক গোচৰ নিষ্পত্তি কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মহঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন। চাৰিকৰীয়া নৈৰ পাৰত অনুষ্ঠিত বিভিন্ন জাতি জনজাতিৰ মহামিলনৰ এই বিহুতলিত আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই ভূপেন হাজৰিকা আৰু বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি ৰাজা বৰুৱাই এইদৰে মনোভাৱ ব্যক্ত কৰে।
2: জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো থাকি যাব, যুগ যুগ ধৰি প্ৰজন্ম প্ৰজন্মই দেখি থাকিব। আৰু লগতে জুবিন গাৰ্গৰ যিখিনি কৰ্ম আছে সেইখিনি গৱেষণা হোৱা দৰকাৰ। সমগ্ৰ অসমৰ ৰাইজে জনা উচিত জুবিন গাৰ্গে কি কৰিছিলে। এতিয়া আমি কৈ আছো, বিভিন্ন মানুহ এজনে কৈ আছে, আচলতে জুবিন গাৰ্গ কি আছিলে, অকল গান গোৱা শিল্পী আছিলে নে? গতিকে মই সেইটোৱে বিচাৰিম, জুবিন গাৰ্গক লৈ গৱেষণা হওক, জুবিন গাৰ্গৰ কৰ্মৰাজি গৱেষণা হওক।
1: অনন্য আৰু স্বকীয় বৈশিষ্ট্যৰে মহিমামণ্ডিত এই ফাট বিহু এইবেলি কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। কাইলৈ বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, গছতলৰ মুকলি বিহু প্ৰতিযোগিতা আৰু মুকলি সভাৰে ফাট বিহু কাৰ্যসূচীৰ অন্ত পৰিব। সামৰণি অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰাৰ কথা। অসম লোকসেৱা আয়োগে অহা 5 জুলাইত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। এই সন্দৰ্ভত আয়োগে আজি জাৰি কৰা অধিসূচনা অনুসৰি এই প্ৰাৰম্ভিক পৰীক্ষা ৰাজ্যৰ 35খন জিলাৰ জিলা সদৰত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ সময়সূচী অনুসৰি পুৱা 10 বজাৰ পৰা 12 বজালৈ সাধাৰণ অধ্যয়ন প্ৰথম, বিয়লি 2 বজাৰ পৰা 4 বজালৈ সাধাৰণ অধ্যয়ন দ্বিতীয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব। অধিসূচনাখনত আবেদনকাৰীৰ প্ৰাৰ্থীৰ তালিকা অহা 8 জুনৰ পৰা 15 জুনলৈ আয়োগৰ ৱেবছাইট www.apsc.nic.in উপলব্ধ হ'ব বুলি কোৱা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
3: আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদত আজি প্ৰয়াত জুৰি দেৱীৰ সোঁৱৰণত পৰাণত আজি তুমি শীৰ্ষক এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত যোৱা 11 এপ্ৰিলত দেহাৱসান ঘটা আকাশবাণী গুৱাহাটী আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ঘোষিকা অভিনেত্ৰী কণ্ঠশিল্পী জুৰি দেৱীৰ সোঁৱৰণত আকাশবাণী গুৱাহাটীৰ সতীৰ্থসকলে প্ৰয়াত সহকৰ্মীগৰাকীক স্মৰণ কৰি কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰে। জুৰি দেৱীৰ নামত উৎসৰ্গা কৰা আকাশবাণী গুৱাহাটীৰ প্ৰাচীৰ পত্ৰিকা আকাশী স্পন্দনৰ এই সংখ্যাটি আজি কেন্দ্ৰটোৰ উপসঞ্চালক প্ৰধান ৰবীন চন্দ্ৰ বড়ো আৰু অনুষ্ঠান শাখাৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধাৰে উন্মোচন কৰে। কৰবী হাজৰিকা আৰু দুৰ্লভ কাথাৰৰ বৰগীতেৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৰবীন চন্দ্ৰ বড়ো, কাৰ্তিক সূত্ৰধাৰ, কেন্দ্ৰৰ প্ৰাক্তন অনুষ্ঠান মুৰববী দিলীপ দাস, প্ৰাক্তন ঘোষক অৱনী বৰা, পদ্ম গগৈ, প্ৰাক্তন অনুষ্ঠান কাৰ্যবাহী চন্দ্ৰিমা শৰ্মা, জুৰি দেৱীৰ স্বামী দিগন্ত খাউন, ভগ্নী অভিনেত্ৰী জোনালী দেৱীৰ উপৰি আকাশবাণীৰ বৰ্তমানৰ আৰু প্ৰাক্তন কেইবাগৰাকী সদস্যই মনৰ ভাৱ প্ৰকাশ কৰে। অনুষ্ঠানত জুৰি দেৱীৰ কণ্ঠত পূৰ্বে বাণীবদ্ধ দুটি লোকগীত বজাই শুনোৱা হয়। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। ধুবুৰী, গৌৰীপুৰ, চাপতগ্ৰাম, বিলাচীপাৰা, চাপৰকে ধৰি বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তীৰ কাৰ্যসূচী অনুষ্ঠিত হয়। একেদৰে গোৱালপাৰা জিলাৰ বিভিন্ন স্থানতো আজি কবিগুৰুৰ জয়ন্তী পালন কৰা হয়। জিলাখনৰ দুধনৈৰ জনমন্দিৰ প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হৈছে। আজি পুৱা পতাকা উত্তোলন, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলনৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দৰংগিৰিতো দুদিনীয়া কাৰ্যসূচীৰে কবিগুৰুৰ জয়ন্তী পালন কৰা হৈছে। গোৱালপাৰা চহৰৰ 2 নম্বৰ কলনী আৰু হৰিসভাতো ৰবীন্দ্ৰ জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি প্ৰভাত ফেৰী, কবিগুৰুৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন, কবিগুৰুৰ কবিতাপাঠ, গীত নৃত্য আদি পৰিৱেশন কৰা হয়। বৰপেটা ৰোডত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব কবিগৰাকীৰ জয়ন্তী পালন কৰা হয়। ৰবীন্দ্ৰনাথ ঠাকুৰ স্মৃতি মঞ্চৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত কবিগুৰুগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, কবিগুৰুৰ দ্বাৰা ৰচিত কবিতা আবৃত্তি আৰু ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি স্মৃতিচাৰণ সভাৰো আয়োজন কৰা হয়। সভাত সৰভোগ ভৱানীপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। বৰাক উপত্যকাতো আজি ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। আইপিএল ক্রিকেট

প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কালি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে দিল্লী কেপিটেলছক 8 উইকেটত পৰাস্ত কৰে। 143 ৰাণৰ বিজয় লক্ষ্যৰে খেলি কলকাতা নাইট ৰাইডাৰ্ছে 14 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই 147 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটা আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। যোৰহাট জিলাৰ তিতাবৰ বৰহাট জামাত নিবাসী ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আলহাজ আনোৱাৰ হুছেইনৰ আজি দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা। অসমৰ 3খন গাঁও পঞ্চায়তৰ বিভিন্ন শিতানত বঁটা লাভ। ৰাজ্যত তৃতীয়বাৰৰ বাবে NDAৰ চৰকাৰ গঠনৰ ব্যাপক প্ৰস্তুতি। কাইলৈ বিধায়িনী দলৰ নেতা বাছনি। পশ্চিমবংগত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ। অহা 5 জুলাইত অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: মিডামেপৰ 400 11.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম এণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
2: কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
0: নিয়োগ বাতৰি শুনিলে যুগুতাই আগবঢ়ালে উৎপল বৰায়।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র।

0: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আজি নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যালানীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। শুনিবলৈ নাপাহৰিব আজি নিশা 9:30 বজাৰ আলাপ অনুৰাগ অনুষ্ঠানটি। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। এতিয়া শুনক মৃণাল কুমাৰ চৌধুৰী ৰচিত এটি বৃন্দগান।

Ea, akahpani. বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, পশ্চিমবংগৰ বিজেপি বিধায়িনী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চৰকাৰে 2025 চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। ওড়িশাৰ ডঃ এপিজে আব্দুল কালাম দ্বীপৰ পৰা কালি MIRV প্ৰযুক্তি সম্বলিত শেহতীয়া অগ্নি ক্ষেপণাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰা হয়। আৰ্চাৰী বিশ্বকাপ 2026 দ্বিতীয় পৰ্যায়ৰ পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শিতানত সাহিল যাদৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কিছু সময়ৰ পাছতে ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পশ্চিমবংগৰ বিজেপি বিধায়িনী গোটৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে আন 5গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে। পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিয়ে তেওঁলোকক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত লোৱা আন মন্ত্ৰীকেইগৰাকী হ'ল দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, অশোক কীৰ্তনীয়া, নিশীথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডু। আজি আয়োজিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। শপতগ্ৰহণস্থলী ব্ৰিগেড গ্ৰাউণ্ডত উপস্থিত হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এটা ৰোড শ্বতো অংশগ্ৰহণ কৰে। নাগালেণ্ডৰ নেফিউ ৰিঅ'ই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শুভেন্দু অধিকাৰীক অভিনন্দন জনাইছে। শ্ৰীৰিঅ'ই লগতে শুভেন্দু অধিকাৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক সফল কাৰ্যকালৰ বাবে শুভকামনা জনায়। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত কলকাতাত কালি অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত শুভেন্দু অধিকাৰীক বিধায়িনী গোটৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ পাছত শ্ৰীঅধিকাৰীয়ে পশ্চিমবংগৰ ৰাজ্যপাল RN ৰবিক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন প্ৰথমখন চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে। শপতগ্ৰহণ অনুষ্ঠানৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ যোগেদিও পশ্চিমবংগৰ নৱতম মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে জনগণৰ সৈতে গভীৰভাৱে সম্পৃক্ত হৈ থাকি তেওঁলোকৰ সুখ দুখৰ সততে উমান লৈ থকা নেতাৰূপে শ্ৰীঅধিকাৰীয়ে ইতিমধ্যে প্ৰজ্বল নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ নেতৃত্বত নতুন চৰকাৰখনে পশ্চিমবংগক সুজলা সুফলা ভৱিষ্যতলৈ আগুৱাই লৈ যাব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে আজি শপতগ্ৰহণ কৰা 5গৰাকী কেবিনেট মন্ত্ৰীলৈও অভিনন্দন জ্ঞাপন কৰি তেওঁলোকক তৃণমূল পৰ্যায়ত অবিৰত অবিচল প্ৰচেষ্টাৰে কাম কৰি যাবলৈ আহ্বান জনায়। চৰকাৰে 2025 চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। এই সন্মানৰ বাবে দেশজুৰি 42খন পঞ্চায়তক বাছনি কৰা হৈছে। পঞ্চায়ত ৰাজ মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি অহা 3 জুনত নতুন দিল্লীত বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে 6খন নিৰ্বাচিত পঞ্চায়তৰ সৈতে কৰ্ণাটক শ্ৰেষ্ঠ বিবেচিত হোৱাৰ লগতে 5খনকৈ নিৰ্বাচিত পঞ্চায়তৰ সৈতে অন্ধ্ৰপ্ৰদেশে দ্বিতীয় আৰু ওড়িশাই তৃতীয় স্থান দখল কৰিছে। উল্লেখযোগ্য যে দীনদয়াল উপাধ্যায় পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ শীৰ্ষক দুটা শিতানত এই বঁটাসমূহ আগবঢ়োৱা হয়। দীনদয়াল উপাধ্যায় বঁটাৰ জৰিয়তে দৰিদ্ৰতা মুক্ত জীৱিকা, স্বাস্থ্য, খোৱাপানী যোগান, অনাময়, মহিলাৰ বাবে ইতিবাচক পৰিৱেশ থকা প্ৰশাসন ব্যৱস্থা আৰু সামাজিক ন্যায়কে ধৰি স্থায়ী উন্নয়নৰ লক্ষ্যৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা

পুৰস্কাৰ আৰু নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ শীৰ্ষক দুটা শিতানত এই বঁটাসমূহ আগবঢ়োৱা হয়। দীনদয়াল উপাধ্যায় বঁটাৰ জৰিয়তে দৰিদ্ৰতা মুক্ত জীৱিকা, স্বাস্থ্য, খোৱাপানী যোগান, অনাময়, মহিলাৰ বাবে ইতিবাচক পৰিৱেশ থকা প্ৰশাসন ব্যৱস্থা আৰু সামাজিক ন্যায়কে ধৰি স্থায়ী উন্নয়নৰ লক্ষ্যৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি পঞ্চায়তসমূহক পুৰস্কৃত কৰা হয়। 17খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 34খন গাঁও পঞ্চায়তত এই শিতানত বাছনি কৰা হৈছে। আনহাতে নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰৰ জৰিয়তে জিলা, খণ্ড তথা গাঁও পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰা পঞ্চায়তসমূহক পুৰস্কৃত কৰা হ'ব। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত স্থায়ী বিকাশ পুৰস্কাৰ লাভ কৰিছে। একেদৰে নগাঁৱৰ জুমৰমুৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰিজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে শিতান তথা পৰ্যায়ভিত্তিত নিৰ্বাচিত পঞ্চায়তসমূহে 50 লাখৰ পৰা আৰম্ভ কৰি 5 কোটি টকালৈকে উদগনিমূলক ধন লাভ কৰিব। ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ পঞ্চায়ত উদগনি আঁচনিৰ অধীনত এই বঁটাসমূহ আগবঢ়োৱা হৈছে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে গ্ৰাম্য ভাৰতৰ স্থায়ী তথা সৰ্বাত্মক বিকাশ সংবৰ্ধনৰ উদ্দেশ্যে উৎকৃষ্ট প্ৰদৰ্শন কৰা পঞ্চায়তসমূহৰ কাম কাজক স্বীকৃতি দিয়াৰ লগতে উদগনি যোগোৱাৰ উদ্দেশ্যে বাৰ্ষিক এই ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ আগবঢ়ায়। চি জোচেফ বিজয়ৰ নেতৃত্বত টিভিকে দলে তামিলনাডুত নতুন চৰকাৰ গঠনৰ বাবে 120গৰাকী বিধায়কৰ সমৰ্থন লাভ কৰা বুলি দাবী উত্থাপন কৰিছে। উল্লেখযোগ্য যে 234গৰাকী সদস্যৰে গঠিত তামিলনাডু বিধানসভাত নতুন চৰকাৰ গঠনৰ বাবে 118গৰাকী বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। সদ্যঘোষিত তামিলনাডু বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি টিভিকে দলে 108খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। টিভিকে দলৰ নেতা আধৱ অৰ্জুনে আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে কংগ্ৰেছ, চি পি আই এম, ভিচিকে আৰু IUML দলৰ মুঠ 13গৰাকী বিধায়কে সমৰ্থন প্ৰদান কৰাৰ লগে লগে টিভিকে দলৰ চৰকাৰ গঠনৰ পথ প্ৰশস্ত হৈ উঠিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে হাম্পটন স্কাই ৰিয়েলিটি লিমিটেডৰ সৈতে জড়িত এটা ধন আত্মসাত গোচৰ সম্পৰ্কত পঞ্জাব মন্ত্ৰীসভাৰ মন্ত্ৰী সঞ্জীৱ আৰোৰাক গ্ৰেপ্তাৰ কৰিছে। এই সন্দৰ্ভত সঞ্চালকালয়ে দিল্লী, গুৰুগ্ৰাম আৰু চণ্ডীগড়ৰ 5টা স্থানত ইতিপূৰ্বে তালাচী চলাইছে। ধন আত্মসাত প্ৰতিৰোধী আইন PMLA 2002 ফৌজদাৰী অংশৰ অধীনত এই গোচৰ ৰুজু কৰা হৈছে। শ্ৰোতাই বাতৰি শুনিছে আকাশবাণীৰ পৰা। ওড়িশাৰ ডঃ APJ আব্দুল কালাম দ্বীপৰ পৰা কালি MIRV প্ৰযুক্তি সম্বলিত শেহতীয়া অগ্নি ক্ষেপণাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰা হয়। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ভাৰত মহাসাগৰৰ বৃহৎ ভৌগোলিক অঞ্চলত লক্ষ্য কৰি লোৱা এই বিভিন্ন স্থানত এই ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হয়। মন্ত্ৰালয়ে লগতে উল্লেখ কৰে যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে MIRV প্ৰযুক্তি সম্বলিত অগ্নি মিছাইলৰ সফল প্ৰশিক্ষণত ভাৰতীয় সেনা, DRDO তথা প্ৰতিৰক্ষা খণ্ডৰ কাম কাজৰ শলাগ লয়। শ্ৰীসিঙে কয় যে বাঢ়ি অহা প্ৰত্যাহ্বানজনক পৰিৱেশৰ বিপৰীতে দেশৰ প্ৰতিৰক্ষা খণ্ডৰ প্ৰস্তুতি প্ৰতিফলিত হোৱাৰ ক্ষেত্ৰত এই পদক্ষেপ উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। দেশৰ বিভিন্ন অংশত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী পালন কৰা হৈছে। এই উপলক্ষে পশ্চিমবংগৰ শান্তি নিকেতন, বিশ্বভাৰতী বিশ্ববিদ্যালয়সহ বিভিন্ন স্থানত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শান্তি নিকেতনত পুৱা 5 বজাতে বৈতালিক গীতেৰে পৰম্পৰাগত ৰীতি নীতিৰে ৰবীন্দ্ৰ জয়ন্তী উদযাপন আৰম্ভ কৰা হয়। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জয়ন্তী উপলক্ষে কবিগুৰুলৈ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে কবিগুৰুৰ অৱদান সাহিত্য জগতৰ পৰিধিতকৈ অধিক ব্যাপক আছিল। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী অগ্ৰণী চিন্তাবিদ, শিল্পী আৰু শিক্ষাবিদৰূপে অভিহিত কৰে। তেওঁ লগতে কবিগুৰুৰ কৰ্মৰাজিৰ মাজেৰে দেশৰ চহকী সভ্যতা আৰু মানৱতাৰ দৰে সাৰ্বজনীন প্ৰমূল্যৰাজিৰ প্ৰতিফলন ঘটে বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক এগৰাকী লেখক, চিন্তাবিদ আৰু অসাধাৰণ প্ৰতিভাৰ কবি বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ কৰ্মৰাজিৰ মাজেৰে মানৱতাৰ গভীৰ আৱেগ আৰু মহান অৱধাৰণাৰ অভিব্যক্তি প্ৰকাশ পাইছে। ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ ৰবীন্দ্ৰ কাননতো আজি ৰবীন্দ্ৰ জয়ন্তী উপলক্ষে ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ পাছত অহা 12 মে'ত নতুন চৰকাৰে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। চীনৰ ছাংহাইত চলি থকা আৰ্চাৰী বিশ্বকাপ 2026 দ্বিতীয় পৰ্যায়ৰ পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শিতানত ছাহিল যাদৱে আজি ব্ৰঞ্জৰ পদক

0: অর্জন করেছে। মহারাষ্ট্রর 25 বছরীয় আর্চারগাকিয়ে ডেনমার্কর প্রবীণ আর্চার মার্টিন ডামসবোক ব্রঞ্জর পদক নির্ণায়ক খেল 147-144 পয়েন্টত পরাস্ত করে এইবারের প্রতিযোগিতার ভারতের হয়ে প্রথমটি পদক অর্জন করে। দেওবারলৈকে চলবলিয়া প্রতিযোগিতা দেশে আর দুটা শিতানত পদক লাভ করার আশা আছে। IPL ক্রিকেট প্রতিযোগিতার এখন খেলত কিছু সময়ের পাছত রাজস্থান রয়্যালস গুজরাট টাইটান্সর বিরুদ্ধে অবতীর্ণ হব। জয়পুরের সবাই মানসিং স্টেডিয়ামত খেলখন সন্ধ্যা 7:30 বজাত আরম্ভ হব। টসত জিকি রাজস্থান রয়্যালসে প্রথমে বোলিং করার সিদ্ধান্ত লৈছে। বাতৰি শেষ করার পূর্বে প্রধান বাতৰি কেইটা আকৌ এবাৰ। পশ্চিমবঙ্গৰ বিজেপি বিধায়িনী গোটৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। চৰকাৰে 2025 চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। ওড়িশাৰ ডক্টৰ APJ আব্দুল কালাম দ্বীপৰ পৰা কালি MIRV প্ৰযুক্তি সম্বলিত শেহতীয়া অগ্নিক্ষেপণাস্ত্ৰৰ সফল অনুশীলন সম্পন্ন কৰা হয়। আৰ্চাৰী বিশ্বকাপ 2026 দ্বিতীয় পৰ্যায়ৰ পুৰুষৰ ব্যক্তিগত কম্পাউণ্ড শিতানত সাহিল যাদৱে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কিছু সময়ৰ পাছতে ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: মিডিয়া মেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত শুনিবলৈ পাব নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটি আলোচনা। আলোচনাত অংশগ্ৰহণ কৰিব বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। আগ ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ। এতিয়া আগবঢ়া হৈছে আধুনিক গীতৰ অনুষ্ঠান। এই অনুষ্ঠানত শুনক টুটুমণি দত্তৰ কণ্ঠৰ গীত। গীত কেটি লোৱা হৈছে কল্পনা শ্ৰব্য সংকলনটিৰ পৰা।

সুনীল দেৱৰ কণ্ঠত অমিত চৰকাৰ ৰচিত গীতটি শুনিলে। শ্ৰোতাসকলে আধুনিক গীত শুনিছে সুনীল দেৱৰ কণ্ঠত। শিল্পীৰ কণ্ঠত শেষত শুনো আহক গুণমণি বৰা ৰচিত এটি গীত।

0: শ্ৰোতাসকলে ইমান পৰে সুনীল দেৱৰ কণ্ঠত আধুনিক গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় চৰকাৰে 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ ঘোষণা কৰিছে। অসমৰ শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়ত নিৰন্তৰ বিকাশ পুৰস্কাৰ লাভ কৰিছে। ৰাজ্যত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। কাইলৈ বিজেপিৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই আজি এখন সংবাদমেলত বাৰমেত নতুন চৰকাৰ শপত গ্ৰহণৰ দিনা যান বাহন নিয়ন্ত্ৰণৰ উদ্দেশ্যে কেতবোৰ নিৰ্দেশনা ঘোষণা কৰিছে। পশ্চিমবংগৰ জ্যেষ্ঠ বিজেপি নেতা শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনত বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যত অহা 2 আগষ্টৰ পৰা 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। দেশজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন ঠাইত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আজি লোক আদালত অনুষ্ঠিত হয়। অসম লোকসেৱা আয়োগে অহা 5 জুলাইত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 165 সংখ্যক জয়ন্তী আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয়। লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ মঘুলি চাপৰিত অনুষ্ঠিত ঐতিহাসিক ফাট বিহুৰ আজি 2য় দিনা সুধাকান্ত ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হোৱা এখন খেলত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলি নিশা 9:25 শুনিবলৈ পাব।
0: মিডামেফৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। দৃষ্টিপাত।

0: দৃষ্টিপাত।
1: আজিৰ দৃষ্টিপাত অনুষ্ঠানত শুনক নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিছে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। এয়া দৃষ্টিপাতৰ আধৰি মাইক্ৰফোনৰ সন্মুখত অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মা।
2: নমস্কাৰ শ্ৰোতাসকল, দৃষ্টিপাতলৈ আপোনালোকক আদৰিছো আৰু মোৰ সৈতে আছে মোৰ সহযোগী অৰূপ কুমাৰ শৰ্মা। আপোনালোকে গমেই পাইছে আজি আমাৰ বিষয় নতুন চৰকাৰৰ অগ্ৰাধিকাৰ, আৰু ষ্টুডিঅত আমাৰ সৈতে আছে জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মা ডাঙৰীয়া। আপোনাক আদৰিছো অনুষ্ঠানলৈ,
3: ধন্যবাদ অৰুণিমা।
2: আৰু কিছু সময় পাছতে আমাৰ এই অনুষ্ঠানত অংশ ল'ব ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা ডাঙৰীয়াই। এতিয়া নতুন চৰকাৰ এখনে দুদিন পাছতে শপত গ্ৰহণ কৰিব আৰু শাসনলৈ আহিব। এন ডি এ তৃতীয়বাৰৰ বাবে ৰাজ্যত পুনৰ শাসনভাৰ ল'বলৈ আগবাঢ়িছে, গতিকে অগ্ৰাধিকাৰৰ বিষয়ে নিশ্চয় থাকিব চৰকাৰখনৰ সন্মুখত, যিহেতু আমাৰ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰগৰাকী এতিয়ালৈকে উপস্থিত হোৱা নাই।

0: তেখেতে নিশ্চয় আমাক এই বিষয়ে জনাব, কিন্তু আপুনি কি ক'ব খোজে যে কি কি বিষয়ত অগ্ৰাধিকাৰ দিব লাগিব বা দিয়া উচিত?
1: ধন্যবাদ অৰুণিমা, আজি এই অনুষ্ঠানত মোক এজন আলোচক হিচাপে ইয়াত উপস্থিত থকাৰ সুযোগ দিয়াৰ কাৰণে। নিঃসন্দেহে এটা গুৰুত্বপূৰ্ণ বিষয় যে অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ তৃতীয়বাৰলৈ হ'বলৈ গৈ আছে, শপত ল'ব 12 মে'ত। স্বাভাৱিকতে মানুহৰ মাজত এক ধৰণৰ প্ৰশ্ন থাকিব, উৎকণ্ঠা থাকিব, এই চৰকাৰখনৰ নতুন চৰকাৰখনৰ প্ৰায়োৰিটি কি হয়, অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকে কোনবোৰ বিষয়ত তেওঁলোকে আগস্থান দিয়ে। আমাৰ ধাৰণা বেলেগ হ'ব, মুখ্যমন্ত্ৰীগৰাকীয়ে নিশ্চয় তেওঁৰ ধাৰণা হিচাপে তেওঁ প্ৰায়ৰিটি তেওঁ ঠিক কৰিব। মোৰ যিটো ধাৰণা হয়, মোৰ ধাৰণাটো এনেকুৱা যে চৰকাৰখনৰ, বিগত চৰকাৰখনৰ যিখিনি আধৰুৱা কাম আছিল সেইখিনি নিশ্চয় অগ্ৰাধিকাৰ ভিত্তিক সেইখিনিক প্ৰাধান্য দিব, সেইটো এটা কথা। দ্বিতীয় কথা হ'ল, এতিয়া যদি মোক সোধা হয় কোনবোৰ বিষয়ক প্ৰাধান্য দিয়া উচিত, ডেফিনেটলি মই এটা কথা ক'ম যে ৰাজ্যখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট বা আন্তঃগাঁথনি উন্নয়নৰ বিষয়টোক যথেষ্ট অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজন আছে। ইয়াৰ লগতে মই ক'ম শিক্ষা, স্বাস্থ্য, যোগাযোগ, আপুনি যদি নিবনুৱা সমস্যাৰ কথা কয়, এইবোৰ বিষয় আমি যদি প্ৰায়ৰিটি ভিত্তিক বা অগ্ৰাধিকাৰ ভিত্তিক ল'ব পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি চৰকাৰখনে নিশ্চয় কিছুমান কাম কৰিব লাগিব। কাৰণ চাওক, অসমত নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি গৈছে, শিক্ষিত নিবনুৱাৰ সংখ্যাও যথেষ্টখিনি বাঢ়িছে, বছৰি বাঢ়িছে, লগে লগে কম শিক্ষিত বা তুলনামূলকভাৱে কম শিক্ষিত নিবনুৱা সংখ্যা বাঢ়িছে, যিসকলক আমি বিভিন্ন ধৰণৰ কামত নিয়োজিত কৰিব পাৰোঁ। কিন্তু এইসকল যিসকলতো শিক্ষিত তেওঁলোকৰ কথাটো অলপ বেলেগ হ'ব, যিসকল অৰ্ধশিক্ষিত বা অশিক্ষিত তেওঁলোকেও আমাৰ কাৰণে এক বোজা হৈ থাকিব নেকি? নিশ্চয় থাকিব নোৱাৰে, বা থকা তেওঁলোক বোজা হৈ ৰখাটো আমাৰ লক্ষ্য কেতিয়াও হ'ব নোৱাৰে, যিহেতু আমি এখন কল্যাণকামী ৰাষ্ট্ৰৰ কল্যাণকামী অংগৰাজ্য এখন। গতিকে আমাৰ চৰকাৰে এই বিষয়টোতো নিশ্চয় গুৰুত্ব দিব লাগিব। গতিকে এই যি অৰ্ধশিক্ষিত বা অশিক্ষিত যিসকল ছদ্মবেশী নিবনুৱা বুলিও ক'ব পাৰি, তেওঁলোকৰ কাৰণে নিশ্চয় চৰকাৰৰ পদক্ষেপ থাকিব লাগিব। আনহাতে অসম মূলতঃ এখন কৃষি প্ৰধান ৰাজ্য। সুখৰ বিষয় যে বিগত চৰকাৰে অসমত ছেমিকণ্ডাক্টৰকে ধৰি ঔদ্যোগিক খণ্ডক যথেষ্টখিনি গুৰুত্ব দিছে, কিছু আগৰ তুলনাত বহুখিনি ঔদ্যোগিক মানচিত্ৰত অসমে স্থান পাইছে। আৰু ছেমিকণ্ডাক্টৰ বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এইটোৱে সমগ্ৰ দেশৰ দৃষ্টি কাঢ়িছে। কাৰণ টাটা গ্ৰুপৰ সহযোগত অসম চৰকাৰে যি ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন লৈছে, এইটো কাৰ্যকালত এইবাৰ যি নতুন চৰকাৰ হ'ব, মুখ্যমন্ত্ৰী কোন হয় আমি এতিয়াও ক'ব নোৱাৰোঁ, কাৰণ বিধায়িনী দলে তেওঁলোকৰ নেতা নিৰ্বাচন কৰিব। মুখ্যমন্ত্ৰী যেই নহওক, বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীকো যদি তেওঁলোকে নেতা নিৰ্বাচন কৰে, গতিকে তেওঁৰ ওপৰতে দায়িত্ব পৰিব। গতিকে নিশ্চয় এইবোৰ বিষয়ত গুৰুত্ব দিব। গতিকে আমি আশা কৰিম যে এই যে মই অলপতে এটা কথা ক'লোঁ যে আমাৰ অৰ্ধশিক্ষিত বা অশিক্ষিত যিসকল ছদ্মবেশী নিবনুৱাৰ হাৰত থকা মানুহখিনিক তেওঁলোকে এটা পৰ্যায়লৈ উন্নীত কৰাৰ দায়িত্ব থাকিব। আজি স্কিল ডেভেলপমেণ্টৰ কথা আছে, স্কিল ইউনিভাৰ্চিটিৰ কথাও আহি গৈছে, গতিকে সেই ধৰণৰ কথা নিশ্চয় থাকিব। লগতে অসম যিহেতু কৃষি প্ৰধান ৰাজ্য, অলপতে মই ক'লোঁ উদ্যোগিক ক্ষেত্ৰত অসমে কিছু আগবাঢ়িছে পূৰ্বৰ তুলনাত, গতিকে অসম মূলতঃ কৃষি প্ৰধান ৰাজ্য, গতিকে কৃষিভিত্তিক আমি উদ্যোগ প্ৰতিষ্ঠান বা কৃষিভিত্তিক নতুন নতুন ধৰণে কি ধৰণে আৰু আমাৰ কৃষি ক্ষেত্ৰখনক আগুৱাই নিব পাৰি তাৰ প্ৰতিও নিশ্চয় মনোনিৱেশ কৰাটো দৰকাৰ হ'ব। লগতে আমি এটা কথা ক'ম যে শৈক্ষিক ক্ষেত্ৰতো বহুখিনি কৰাৰ আৰু প্ৰয়োজন আছে। অসমত নতুন নতুন বিশ্ববিদ্যালয় স্থাপন হৈছে, নতুন নতুন শিক্ষানুষ্ঠান স্থাপন হৈছে, আদৰ্শ বিদ্যালয় স্থাপন হৈছে, আদৰ্শ মহাবিদ্যালয় স্থাপন হৈছে, নতুন বহু পুৰণি শিক্ষা প্ৰতিষ্ঠান, বহু মহাবিদ্যালয়, স্বায়ত্তশাসিত বিশ্ববিদ্যালয় বা স্বায়ত্তশাসিত কলেজ, এই ধৰণৰ মৰ্যাদা দিয়া হৈছে, উন্নীত কৰা হৈছে। গতিকে এইবিলাকে শৈক্ষিক মানচিত্ৰত নিশ্চয় এটা গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। কিন্তু আমি ভাবোঁ যে ট্ৰেডিশ্যনেল শিক্ষাৰ পৰিৱৰ্তেও আমি যদি ভকেচনেল বা মানুহক স্কিল ডেভেলপমেণ্ট, যিহেতু স্কিল ইউনিভাৰ্চিটি হৈছে মংগলদৈত হৈ আছে, সেইখনো নিশ্চয় এইটো কাৰ্যকৰাকৈ নতুন চৰকাৰে এইটো কাৰ্যকৰাকৈ নিশ্চয় সেইটো কাৰ্যক্ষম হৈ উঠিব। গতিকে এই ধৰণৰ কথা ডেফিনেটলি থাকিব। একেদৰে অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উন্নয়নৰ বিষয়টোক এটা অগ্ৰাধিকাৰ দিয়া প্ৰয়োজন বুলি ভাবোঁ। কাৰণ অসমত যদি অসমীয়া ভাষা নচলে, অসমত যদি অসমীয়া ভাষাৰ উত্তৰণ নহয়, অসমীয়া বিদ্যালয়ৰ যদি উত্তৰণ নহয়, তেতিয়াহ'লে ক'ত হ'ব? গতিকে এই ক্ষেত্ৰতো চৰকাৰে এটা ফলপ্ৰসু এটা নীতি গ্ৰহণ কৰা উচিত মই ভাবোঁ। দ্বিতীয় আৰু এটা কথা, যদি ব্যক্তিগত খণ্ডতো যদি অসমৰ মাধ্যমৰ বিদ্যালয় গঢ়ি উঠে, তেওঁলোককো বিশেষ ধৰণে উদগনিমূলক এটা ব্যৱস্থা কৰাৰো প্ৰয়োজন থাকিব। কাৰণ ব্যক্তিগত খণ্ডৰ স্কুল মানে ইংৰাজী মাধ্যমৰ বিদ্যালয়, গতিকে কোনোবাই যদি কোনোবা সদাশয় লোক বা প্ৰতিষ্ঠান

0: যদি আগবাঢ়ি আহে যে ব্যক্তিগত খণ্ডত অসমীয়া মাধ্যমৰ আধুনিক ধৰণৰ বিদ্যালয় স্থাপন কৰে, মহাবিদ্যালয় স্থাপন কৰে, তেওঁলোকক চৰকাৰে বিশেষ তেওঁলোকৰ কাৰণে নীতি আঁচনি যুগুত কৰা উচিত বুলি মোৰ ধাৰণা হয়, কৰা উচিত বুলি মই ভাবোঁ। দ্বিতীয় আৰু এটা কথা মই ক'ব খোজোঁ যে স্বাস্থ্যখণ্ডত আমাৰ কৰিবলগীয়া আৰু বহু আছে, কাম আছে। কাৰণ অসমত নতুন নতুন চিকিৎসা মহাবিদ্যালয় হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি বহুখিনি উন্নত হৈছে, সেইটো আমি নোহোৱা বুলি ক'ব নোৱাৰোঁ।
1: কিন্তু সেই অনুপাতে এতিয়া ডক্টৰ বা চিকিৎসকৰ,
0: ডেফিনেটলি মই সেই কথাটোৱে ক'ব লাগিছোঁ, চিকিৎসকৰ এতিয়াও বহু পৰিমাণে চিকিৎসক নাই। মহাবিদ্যালয়বিলাক হৈছে যদিও, চিকিৎসা মহাবিদ্যালয় হৈ গৈছে যদিও, আমি যদি চৰকাৰী চিকিৎসালয়সমূহত দেখোঁ উপযুক্ত চিকিৎসক নাই। গতিকে এই অৱস্থাত আৰু বহু ক্ষেত্ৰত যদিও অসমত চিকিৎসা আন্তঃগাঁথনি গঢ়ি উঠিছে, কিন্তু এতিয়াও উচিত পৰ্যায়ৰ বা এটা যোগ্য চিকিৎসা ব্যৱস্থা বা গঢ়ি উঠা নাই এনেকুৱা ধাৰণা। কাৰণ এতিয়াও চিকিৎসাৰ নামত বাহিৰলৈ গৈ থকাৰ এটা প্ৰৱণতা বাঢ়ি গৈছে, ডে বাই ডে কমা নাই, বাঢ়ি গৈছে। আমি যে ইয়াৰ ফলত এটা অৰ্থনৈতিকভাৱে এটা অসমীয়া লোকচানৰ সন্মুখীন হৈছে, কাৰণ এই যিবিলাক মানুহে উন্নত চিকিৎসাৰ কাৰণে বাহিৰলৈ গৈছে, উন্নত বুলি কথা নহয়, ন্যূনতম চিকিৎসাৰ কাৰণে বহুত বাহিৰে গৈ থাকে বা যাব লগা হয়। গতিকে এই মানুহখিনি যোৱাৰ ফলত অসমে এটা অৰ্থনৈতিক দিশতো লোকচানৰ সন্মুখীন হৈছে। এই মানুহখিনি যদি আমাৰ অসমত আহিলহেঁতেন, অসমতে যদি থাকিলহেঁতেন, আৰু দ্বিতীয়তে অসম যিহেতু সমগ্ৰ উত্তৰ পূবৰ হাব, এটা কেন্দ্ৰস্থল, গতিকে আমি সমগ্ৰ উত্তৰ পূবক কেন্দ্ৰ কৰি ইয়াত এটা মেডিকেল টুৰিজিম এটা গঢ়ি উঠিব পাৰে, ইয়াৰ সম্ভাৱনীয়তা আছে। গতিকে মই ভাবোঁ এইবোৰ বিষয়ত পৰ্যায়ক্ৰমে ধাপে ধাপে যদি চৰকাৰখনে কিছুমান নীতি আঁচনি গ্ৰহণ কৰে, নিঃসন্দেহে আমাৰ ৰাজ্যখন আৰু অধিক উন্নত হ'ব। কাৰণ আমাৰ বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা বাৰে বাৰে উল্লেখ কৰিছে যে দেশৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত অসমে স্থান পাব। গতিকে যদি সেইটোৱেই কৰিবলগীয়া হয় তেতিয়াহ'লে অসম অৰ্থনৈতিক দিশত অগ্ৰসৰ হ'ব লাগিব, উন্নত হ'ব লাগিব। এই ক্ষেত্ৰত অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত উন্নত কৰাৰ বহুকেইটা মাধ্যম আছে। গতিকে এই মাধ্যমবোৰ যদি আমি বাছি, আমাৰ চৰকাৰে যদি বাছি পৰ্যায়ক্ৰমে নীতি আঁচনি লয় আৰু সুসংগঠিতভাৱে যদি এই কামখিনি কৰে, মই ভাবোঁ অসমে আগতকৈ আৰু প্ৰগতি লাভ কৰিব, অসম যথেষ্ট এটা উন্নত ৰাজ্যৰ
2: গতিকে তেখেতে কেইবাটাও বিষয়ত উনুকিয়ালে,
1: আৰু বিশেষকৈ তেখেতে আন্তঃগাঁথনি খণ্ডৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা দেখা গৈছে,
2: আৰু স্বাস্থ্য আৰু শিক্ষাৰ কথা তেখেতে বিশেষভাৱে কৈছে।
1: কিন্তু আন্তঃগাঁথনি খণ্ডৰ দিশৰ পৰা যদি চাবলগীয়া হয়, আমাৰ ৰাজ্যত বিদ্যুতৰ উৎপাদন চাহিদাৰ তুলনাত যথেষ্ট কম, আমি বাহিৰৰ পৰা আনিবলগীয়া হয়।
0: গুৰুত্বপূৰ্ণ বিষয় চাওক, অসমে এতিয়াও বিদ্যুৎ উৎপাদন আচলতে স্বাৱলম্বী হোৱা নাই। কাৰণ এই এটা সময়ত যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া এডিবিৰ লোনেৰে ইয়াত বিদ্যুৎ খণ্ডত সাংঘাতিক ধৰণৰ এটা সংস্কাৰ সাধন হৈছিল, কিন্তু বাস্তৱ ক্ষেত্ৰত এই সংস্কাৰে প্ৰকৃত অৰ্থত অসমক কিন্তু বিদ্যুৎ উৎপাদনত স্বাৱলম্বী কৰা নহ'ল, কৰা নাই। কাৰণ আপুনি যদি চাই অসমত নতুন বিদ্যুৎ উৎপাদন কেন্দ্ৰ গঢ়ি উঠা নাই, সেই যিকোনো পৰ্যায়তে নহওক। গতিকে সেইটো এটা বৰ ডাঙৰ কথা। যদি কাৰণ চাওক, আমি কৈ আছোঁ যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব, ঔদ্যোগিক উন্নয়নৰ কথা, কিন্তু উইডাউট আপোনাৰ যদি আপোনাৰ শক্তিখণ্ড যদি উত্তৰণ নহয়, শক্তিখণ্ড যদি আমি স্বাৱলম্বী নহওঁ, তেতিয়াহ'লে আমি ঔদ্যোগিক খণ্ডৰ উন্নয়নৰ আশা কৰাটো এটা দুৰাশাত পৰিণত হ'ব, নহয় জানো চৰকাৰ?
2: নিশ্চয়। আৰু স্বাস্থ্যখণ্ডৰ কথা যিখিনি আপুনি কৈছে যে চিকিৎসকৰ অভাৱ, কেৱল চিকিৎসকৰ অভাৱেই নহয়, যিখিনি আহিলা পাতি বা পৰীক্ষা নিৰীক্ষাৰ যিখিনি কথা থাকে সেয়াও কিন্তু পৰ্যাপ্ত নহয়। আমি অকল গুৱাহাটী বা মহানগৰীৰ চিকিৎসালয়খনক ক'লেই নহ'ব, গোটেই অসমত বিভিন্ন ধৰণে চিকিৎসা মহাবিদ্যালয় হস্পিটেল নিৰ্মাণ কৰি থকা হৈছে।
1: আনকি মানে কি এনেকুৱা হয়, ইয়াত এটা পৰীক্ষা কৰালে ৰিপৰ্টটোত কিবা ওলালে, বাহিৰত গৈ কৰালে কিন্তু আকৌ বেলেগ এটা ওলায়।
0: এইটো আমাৰ চিকিৎসাক, যিসকল চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত, চিকিৎসা ব্যৱস্থাৰ লগত জড়িত, তেওঁলোকৰ কাৰণে এটা, মই ভাবোঁ ঠিক লজ্জা বুলি কম নে নকম নাজানো, এটা দুৰ্ভাগ্যৰ বিষয়। কাৰণ আমি নিজেও দেখিছোঁ, মই নিজেও ভুক্তভোগী হৈছোঁ বহু ক্ষেত্ৰত, যে আমি বহু ক্ষেত্ৰত ইয়াত পৰীক্ষা নিৰীক্ষা কৰোঁ, কিন্তু আমি, মই নিজে মোৰ পাৰিবাৰিক কথাৰ কাৰণে, পাৰে মোৰ পৰিয়ালৰ, মোৰ আত্মীয়ৰ কাৰণে মই চিকিৎসা ক্ষেত্ৰত মই বাংগালোৰ গৈছোঁ, চেন্নাই গৈছোঁ, ভেলোৰ পৰ্যন্ত গৈছোঁ। তাত ইয়াত মই যিবোৰ ৰিপৰ্ট সংগ্ৰহ কৰিছোঁ, যিবোৰ পইচা পাতি খৰচ কৰি, এটা সাংঘাতিক ধৰণৰ এটা খৰচী ব্যৱস্থা আজিকালি চিকিৎসা ব্যৱস্থাটো। কিন্তু ইয়াৰ ৰিপৰ্টৰ লগত বাহিৰৰ ৰিপৰ্ট নিমিলে। ইয়াৰ কাৰণ কি? ক'ৰবাত নহয় ক'ৰবাত এই ব্যৱস্থাটো, এইটো এটা পেচাদাৰী কথা এটা। গতিকে এই ক্ষেত্ৰত আমাৰ চিকিৎসা ক্ষেত্ৰৰ সৈতে জড়িত লেবৰেটৰী টেকনিচিয়ানেই কওক, চিকিৎসকেই কওক, ৰেডিঅ'লজিষ্টেই কওক, বা অন্যান্য যিসমূহ ইয়াত এই ব্যৱস্থাটোৰ সৈতে জড়িত, তেওঁলোকৰ ক'ৰবাত ক'ৰবাত নিশ্চয় সমস্যা আছে নেকি, বা তেওঁলোকে কিবা তেওঁলোকৰ অনভিজ্ঞতা, বা তেওঁলোকৰ আমি যদি যন্ত্ৰ পাতিৰ কিবা আহিলা পাতিৰ সমস্যা আছে নেকি, বা যোগ্যতাৰ কিবা

সমস্যা আছে নাকি, যার কাৰণে আমি ইয়াত কৰা পৰীক্ষা এটাৰ ৰিপৰ্টৰ সৈতে বাহিৰৰ ৰিপৰ্ট এটা নিমিলে, এইটো অজস্ৰ মানুহৰ ক্ষেত্ৰত, এইটো এটা এটা মাত্ৰ উদাহৰণ হয়, আপুনি যিকোনো মানুহক এটা সুধিলে এই ধৰণৰ এটা নহয় এটা আপুনি সমস্যাৰ সন্মুখীন বা এটা উদাহৰণ পাবই। গতিকে মই ভাবোঁ এই ক্ষেত্ৰত চৰকাৰৰ নিশ্চয় কৰণীয় আছে, মানসম্পন্ন চিকিৎসা এটা আমাৰ কিয়, আমাৰ ৰাজ্যত কিয় উপলব্ধ নহয়, আমি কিয় দেশৰ অন্য প্ৰান্তলৈ, মূলতঃ দাক্ষিণাত্যলৈ আমি চিকিৎসা কিয় যাব, এইটো এটা অথচ অসমত অথচ বহুখিনি উন্নয়ন হৈছে, চৰকাৰে বহুখিনি কাম কৰিছে চিকিৎসা ব্যৱস্থাৰ কাৰণে, উত্তৰণৰ কাৰণে বহুত কাম কৰিছে, জিলাই জিলাই অলমষ্ট মেডিকেল কলেজ গঢ়ি উঠিছে, ইয়াত গুৱাহাটী মহানগৰীত অজস্ৰ বেচৰকাৰী উন্নত চিকিৎসালয় হোৱা বুলি দাবী কৰা হৈছে, কিন্তু তাৰপিছতো এই ধৰণৰ সমস্যাৰ সন্মুখীন কিয় হ'ব লগা হয়, ইয়াত নিশ্চয় ক'ৰবাত নিশ্চয় ক'ৰবাত কাৰোবাৰ ত্ৰুটি আছে, এই ত্ৰুটিমুক্ত এটা চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ নিশ্চয় কৰণীয় আছে। মই ভাবোঁ আহিবলগীয়া যিখন চৰকাৰ, হ'বলগীয়া যিগৰাকী

0: ধৰণৰ সমস্যাৰ সন্মুখীন কিয় হ'ব লগা হয়? ইয়াত নিশ্চয় ক'ৰবাত নহয় ক'ৰবাত কাৰোবাৰ ত্ৰুটি আছে। এই ত্ৰুটিমুক্ত এটা চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ নিশ্চয় কৰণীয় আছে। মই ভাবোঁ আহিবলগীয়া যিখন চৰকাৰ, হ'বলগীয়া যিগৰাকী মুখ্যমন্ত্ৰী, আপোনালোকৰ এই অনুষ্ঠানৰ জৰিয়তে মই আহ্বান জনাম যে চিকিৎসা ক্ষেত্ৰত অন্তত এটা মানসম্পন্ন চিকিৎসা ব্যৱস্থা যাতে গঢ়ি উঠে, কাৰণ চিকিৎসা লাভ কৰাটো এটা আমাৰ মৌলিক অধিকাৰ নহয় জানো। গতিকে এই ক্ষেত্ৰত চৰকাৰখনে নিশ্চয়
1: আৰু আক্ষৰিক অৰ্থতে কেৱল নহয় যাতে বাস্তৱসন্মতভাৱে হয়। আৰু যিকোনো এখন সমাজৰ ক্ষেত্ৰত, যিকোনো এখন ৰাজ্যৰ ক্ষেত্ৰত শিক্ষা আৰু স্বাস্থ্য এই দুটা বিষয় আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু এই স্বাস্থ্যৰ কথাটো বা চিকিৎসাৰ কথাটো এইমাত্ৰ অৰূপ কুমাৰ শৰ্মাই উল্লেখ কৰিলে এই কথাটো যে শিক্ষাৰ ক্ষেত্ৰতো কিন্তু বিভিন্ন ধৰণে বিভিন্ন উপায় আমাৰ অৰ্থ বাহিৰলৈ ওলাই গৈ আছে, যাৰ ফলত সেইটো এটা বোজা পৰিছে আমাৰ অৰ্থনীতিৰ ওপৰত। আৰু যদি দেখা যায় যে প্ৰাথমিক পৰ্যায়ৰ পৰা একেবাৰে উচ্চ পৰ্যায়লৈ শিক্ষাৰ ক্ষেত্ৰত দেখা যায় যে বাহিৰলৈ গৈ ল'বলগীয়া হয়, কোচিং প্ৰশিক্ষণ ল'বলগীয়া হয়, আৰু পিতৃ মাতৃ অভিভাৱকে শিক্ষাৰ নামত এটা বোজা ল'বলগীয়া হয়। আৰু দেখা যায় যে চৰকাৰী যিখিনি শিক্ষানুষ্ঠান আছে তাত কিয় ফলাফল কিয় ভাল নহয়, বহুত শিক্ষানুষ্ঠানৰ এতিয়াও কিয় ভাল নহয়, বা তাততো শিক্ষক নিযুক্তি দিয়া হৈছে খুব সুন্দৰ প্ৰক্ৰিয়াৰে, স্বচ্ছ নিকা প্ৰক্ৰিয়াৰে দিয়া হৈছে বুলি কৈছে। গতিকে তাত কিয় এনেকুৱা কিয় কিছুমান শিক্ষানুষ্ঠান যিবিলাকৰ ঐতিহ্য আছিলে, এটা ধাৰাবাহিকতা ৰক্ষা কৰি আছিলে, তাত কিন্তু এইবাৰ শেহতীয়াকৈ ফলাফল বহুত বেয়া হৈছে তেনেকুৱা কিছুমান শিক্ষানুষ্ঠানৰ। গতিকে এই ক্ষেত্ৰত আৰু যিখিনি ল'ৰা ছোৱালীয়ে ধৰক তেওঁলোকে দশম শ্ৰেণী পৰীক্ষাত উত্তীৰ্ণ হৈছে বা দ্বাদশ শ্ৰেণী পৰীক্ষাত উত্তীৰ্ণ হৈছে, তেওঁলোকে ভাল এটা প্ৰশিক্ষণ তেওঁলোকক প্ৰয়োজন। এই ব্যক্তিগত প্ৰতিষ্ঠানসমূহত সকলো অভিভাৱকে হয়তো তেওঁলোকক প্ৰশিক্ষণ দিয়াটো সম্ভৱপৰ নহয়, যাতে চৰকাৰী উদ্যোগতো তেনেকুৱা কৰিব পাৰি, সেই ধৰণৰ ব্যৱস্থা নিশ্চয় কৰিব লাগে।
0: নিঃসন্দেহে, কাৰণ আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰসংগ এটা উত্থাপন কৰিছে যে আমাৰ চৰকাৰী ব্যৱস্থাত যিসমূহ শিক্ষা প্ৰতিষ্ঠান আছে এইসমূহত আমি দেখি চৰকাৰী বিদ্যালয়ৰ মান নিম্নগামী হৈছে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ কেইবাটাও কাৰণ থাকে। একটো প্ৰশাসনিক কাৰণ থাকে, দ্বিতীয় কথা হ'ল ইয়াত নিয়োজিত হৈ থকা শিক্ষক বা শিক্ষয়িত্ৰী তেওঁলোকৰ বিচাৰ কৰাৰ ক্ষেত্ৰত কৰ্তৃপক্ষই বিশেষ ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে নেকি, এই ধৰণৰ প্ৰশ্ন নিশ্চয় উত্থাপন হয়। আৰু দ্বিতীয়তে আমি এখন চৰকাৰে এইবোৰ বিষয়ে গুৰুত্ব দিব, কাৰণ চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান সেই কলেজ পৰ্যায়ত হ'ব পাৰে, মাধ্যমিক পৰ্যায়ত হ'ব পাৰে, প্ৰাথমিক পৰ্যায়ত হ'ব, এই শিক্ষানুষ্ঠানসমূহ ডে বাই ডে নিম্নগামী বা তেওঁলোকৰ মান অৱনমিত হোৱাৰ কাৰণ মই ক'লোৱেই। একটো শিক্ষা প্ৰত্যক্ষভাৱে জড়িত থকা শিক্ষক কৰ্মচাৰীসকলৰ কথা আছে, দ্বিতীয় কথা প্ৰশাসনিক ব্যৱস্থাটোৱে, প্ৰশাসনৰ যিসকল যাৰ ওপৰত ইয়াৰ দায়িত্ব ন্যস্ত থাকে, যিসকলে ইয়াত পৰীক্ষণৰ দায়িত্ব নিৰীক্ষণৰ যাৰ দায়িত্ব আছে, তেওঁলোকে সেই দায়িত্ব সুচাৰুৰূপে সম্পন্ন কৰা নাই নেকি, এই ধৰণৰ প্ৰশ্ন উত্থাপন হয়। কাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ডে বাই ডে উন্নতি হৈছে, তেওঁলোকৰ শিক্ষাৰ মান উন্নত, তেওঁলোকৰ ৰিজাল্ট ভাল, ইয়াৰ বিপৰীতে চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানৰ ৰিজাল্ট বেয়া, এই ধৰণৰ অভিযোগ থাকে, তাৰ মাজত ব্যতিক্ৰম হয়তো আছে। গতিকে এই ক্ষেত্ৰত এটা স্পষ্ট নীতি নিৰ্দেশনা থকাৰ দৰকাৰ। দ্বিতীয়তে যিসমূহ চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়া ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত যিসকল অতি ভাল ৰিজাল্ট কৰে তেওঁলোকৰ ক্ষেত্ৰত বিশেষ ধৰণৰ এটা পদক্ষেপ চৰকাৰে লোৱা উচিত, কাৰণ চৰকাৰী মাধ্যমৰ যিসকলৰ সন্তানে পঢ়িছে তেওঁলোকৰ কাৰণে এক ধৰণে উদগনিমূলক আঁচনিৰ দৰকাৰ, কাৰণ এইটোতো এটা দেখাত হাঁহি উঠা কথা হ'ব পাৰে, কিন্তু আমি চৰকাৰী মাধ্যমৰ বিদ্যালয় উত্তৰণৰ স্বাৰ্থটো চৰকাৰে কিছু দৰকাৰী আঁচনি লোৱা দৰকাৰ আছে, পদক্ষেপ লোৱাৰ প্ৰয়োজন আহি পৰিছে। গতিকে মই ভাবোঁ নিঃসন্দেহে চৰকাৰ, কাৰণ চৰকাৰখনে এই ক্ষেত্ৰত গুৰুত্ব দিব, কাৰণ এই চৰকাৰখন অসমৰ কাৰণেই কাম কৰিব লাগিব, অসমৰ মানুহৰ কাৰণে কাম কৰিব লাগিব, অসমৰ কল্যাণৰ কাৰণে কাম কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত চৰকাৰে নিঃসন্দেহে নিজৰ পদক্ষেপ গ্ৰহণ কৰিব।
1: হয়, দুটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়, আৰু এই দুটা বিষয় মূল্য যদি কমি যায় অকণমান, আচলতে বিনামূলীয়া কৰিবই লাগে বুলি কোৱা হয় এই দুটা, যদিও বিনামূলীয়া কৰিব নোৱাৰে, যদিহে অকণমান অৰ্থনৈতিক বোজা লাঘৱ হয় তেতিয়াও হয়তো সমাজখনৰ সামগ্ৰিকভাৱে কিছু বোজা লাঘৱ হ'ব। আৰু এটা বিষয় যে নিৰ্বাচনৰ আগতেও বা পাছতো এইটো কথাই খুব বেছি চৰ্চিত হৈছে যে এখন চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিছে বা নিৰ্বাচনত জয়লাভ কৰাটো হিতাধিকাৰী সৃষ্টি কৰাটো এটা চৰ্ত বুলি কোৱা হৈছে। গতিকে এই যে হিতাধিকাৰী সৃষ্টি কৰা বুলি কৈছে, আঁচনি আচলতে কিছুমান দিছে চৰকাৰখনে, সেই আঁচনি সৃষ্টি কৰাৰ লগতে যাতে সঁচা অৰ্থত স্বাৱলম্বিতা অৰ্জন হয় সমাজৰ সকলো স্তৰৰ নাগৰিকৰ, সেই অর্থাৎ সেই ধরনের কিবা পদক্ষেপ বিশেষ
0: নিঃসন্দেহে এই বিষয়টি যথেষ্ট বিতর্কর অবকাশ আছে। হিতাধিকারী প্রয়োজন আছে নে নাই, হিতাধিকারী চাও যি

0: যিসকল সমাজৰ দুৰ্বল বৰ্গৰ মানুহ তেওঁলোকৰ কাৰণে চৰকাৰখন, কাৰণ চৰকাৰৰ মূল দায়িত্বটো হ'ল কল্যাণ, গতিকে কল্যাণকামী ৰাষ্ট্ৰ এখনৰ কল্যাণকামী চৰকাৰৰ দায়িত্ব সমাজৰ দুৰ্বলতম মানুহখিনিক সকাহ দিয়া, আৰ্থিকভাৱে সকাহ দিয়া বা তেওঁলোকক উত্তৰণৰ ক্ষেত্ৰত, তেওঁলোকৰ আৰ্থিক উত্তৰণৰ ক্ষেত্ৰত সকাহ দিয়াৰ ক্ষেত্ৰত নীতি আঁচনি নিহন্দে ল'ব। সেই তাৰ অৰ্থ এইটো নেকি যে কেছ বেনিফিটটো কিমানখিনি প্ৰয়োজন, সেইটোকে নিশ্চয় প্ৰশ্ন থাকিব। এতিয়া চৰকাৰে এই ক্ষেত্ৰত নিশ্চয় কিছু পদক্ষেপ গ্ৰহণ কৰিছে, আত্মসহায়ক গোটবিলাকৰ কাৰণে উৎপাদনমুখী কামত নিয়োজিত কৰাৰ কাৰণে কিছুমান নীতি আঁচনি দিছে, তেওঁলোকে সেইধৰণে কেছ বেনিফিটটো দিছে, গতিকে তাৰো নিশ্চয় প্ৰয়োজন থাকিব। কিন্তু হিতাধিকাৰী কেৱল অৰ্থ সৰ্বস্ব, অৰ্থ বিনিময়ত কেছ ট্ৰেঞ্চফাৰৰ এইটো যিটো, এইটো কমাব পাৰিলে নিঃসন্দেহে লাভ হ'ব। কাৰণ যিসকলক এইধৰণৰ আৰ্থিক সহায়ৰ প্ৰয়োজন, তেওঁলোকে কামৰ বিনিময়ত অৰ্থৰ প্ৰয়োজনটো পূৰাব পাৰিলে ভাল হয়। তেওঁলোকে কাম কৰক, উৎপাদন কৰক, উৎপাদনৰ বিনিময়ত তেওঁলোকে চৰকাৰে তেওঁলোকক পইচা দিয়ক। এই অসম চৰকাৰে এইধৰণৰ নীতি আঁচনি নিশ্চয় ল'ব বা নিশ্চয় তেওঁলোকে এইধৰণৰ পৰামৰ্শ দিয়াৰ কাৰণে নিশ্চয় উপযুক্ত মানুহ আছে। সেয়ে তথাপি মই এই কথাটো ক'ম, যিসকলে অনগ্ৰসৰ শ্ৰেণী, যিসকলকে তেওঁলোকৰতো কাম কৰিব পৰা সক্ষমতা ডেফিনেটলি আছে, গতিকে তেওঁলোকক নিশ্চয় কিছুমান কামত নিয়োজিত কৰিবলৈ তেওঁলোকৰ শ্ৰমৰ বিনিময়ত পইচা দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। এনে অনুৎপাদনশীল কামত মানুহে পইচা দিব নালাগে, কাৰণ টকাটো যদি ডাইৰেক্ট কেছ ট্ৰেঞ্চফাৰ কৰি থাকে সদায় যিকোনো কেৱল কোনো অকাৰণতে, যদি কেৱল দুখীয়া মানুহৰ কাৰণে পইচা দিছে, এইটো এইটো কিন্তু এটা সময়ত আমাৰ কাৰণে ইয়াৰ পৰিণতিটো ভয়াৱহ হ'ব পাৰে, কাৰণ এই ধৰণৰ কৰ্মবিমুখ হৈ গৈছে, কাম নকৰা হৈছে। গতিকে এই কথাটোৰ প্ৰতি মানুহে নিঃসন্দেহে গুৰুত্ব দিব লাগিব, চৰকাৰে মই ভাবোঁ এই ক্ষেত্ৰত নিঃসন্দেহে গুৰুত্ব দিব। মই আশা কৰোঁ নতুন চৰকাৰে এইবোৰ বিষয়ক অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকে এই গোটেই বিষয়টো পৰ্যালোচনা কৰিব।
1: আৰু শ্ৰোতাসকলক আমি জনাবলৈ ভাল পাইছোঁ, আমাৰ সৈতে এতিয়া উপস্থিত হৈছে ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা ডাঙৰীয়া, আপোনাক আমি অনুষ্ঠানলৈ আদৰিছোঁ। আৰু আমি ইতিমধ্যে আলোচনা কৰিলোঁ কেইটামান বিষয় যে আমাৰ নতুন চৰকাৰখনৰ ওচৰত কি কি বিষয় অগ্ৰাধিকাৰ হ'ব পাৰে, আৰু ৰঞ্জনলাল শৰ্মা ডাঙৰীয়াই কেইবাটাও বিষয় আঙুলিয়াই দেখুৱালে যে স্বাস্থ্য, শিক্ষা, কৃষিকে ধৰি বিদ্যুৎ খণ্ডৰ সংস্কাৰ, এনেকুৱা ধৰণৰ কেইবাটাও বিষয় আছে য'ত হয়তো নতুন চৰকাৰখনে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিব লাগিব। এতিয়া আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ যে এনেকুৱা কেইটামান বিষয় বিশেষকৈ অৰ্থনৈতিক দিশত প্ৰগতিৰ বাবে বা আৰু অধিক উন্নতিৰ বাবে কেনেকুৱা ধৰণৰ বিষয়ত গুৰুত্ব দিব চৰকাৰখনে বা দিয়া উচিত?
2: মানে চাওক, চৰকাৰখনে যোৱা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যোৱা 10 বছৰ ধৰি চৰকাৰ আছে, প্ৰথমতে সৰ্বানন্দ সোণোৱাল, তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছত অসমৰ অধিকাংশ জিলা সদৰত মেডিকেল কলেজ স্থাপন কৰা হৈছে, নিৰ্মাণ কাম চলি আছে, বহুকেইখন ডাঙৰ ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰতে হওক বা ডাঙৰ উপনৈ মাজুলী সংযোগী ব্ৰিজকে ধৰি বহুতকেইটা ডাঙৰ ব্ৰিজৰ কাম চলি আছে, মানে হিউজ ইনফ্ৰাষ্ট্ৰাকচাৰ, জাগি ৰোডৰ ছেমি কণ্ডাক্টৰ, তেনেধৰণৰ আৰু 2-3 ডাঙৰ ইণ্ডাষ্ট্ৰী, যিহেতু মাননীয় মুখ্যমন্ত্ৰী আজি কেইমাহমান পূৰ্বে ডাভোছলৈ গৈছিলে ৱৰ্ল্ড ইকনমিক ফৰাম, তাত কেইবাখনো দেশৰ মানে বৃহৎ উদ্যোগ গোষ্ঠীৰ সৈতে তেওঁৰ বুজাবুজি হৈছে, আৰু জুন জুলাই মাহত মানে যিটোক আমি মানে সহজ ভাষাত ধামাকা বুলি ক'ব পাৰোঁ, তেনেকুৱা ধামাকা এটা ঔদ্যোগিক ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে দিব। তো মই ভাবোঁ যে সেই গোটেই কামবিলাকৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ মাজত আস্থাৰ যিটো পৰিৱেশ, যেনেকে নিকা নিযুক্তিৰ জৰিয়তে যুৱ শক্তিৰ ওচৰত মুখ্যমন্ত্ৰীয়ে এনেকুৱা এটা পৰিৱেশ দিবলৈ সক্ষম হৈছে যে মানে পঢ়া শুনা কৰিলে, ভাল ৰিজাল্ট কৰিলে, ভালকে পঢ়া শুনা কৰিলে চাকৰি পাব পাৰি, চাকৰি পাবৰ কাৰণে ৰাজনৈতিক পৰিয়ালত জন্ম নহ'লেও, মই সাধাৰণ ঘৰৰ ল'ৰা ছোৱালী হ'লেও যে চৰকাৰী চাকৰি পাব পাৰি, সেই কথাটো এটা আস্থা এটা সৃষ্টি কৰিছে। সেই যিটো আস্থাৰ সৃষ্টি হৈছে, সেই আস্থাটোক কেৱল চৰকাৰী চাকৰিতে সীমাবদ্ধ নাৰাখি বৃহৎ উদ্যোগ, বৃহৎ কোম্পানীত আমাৰ অসমীয়া যুৱক যুৱতীয়ে কাম কৰিব পাৰে, তেওঁলোকে বৃহৎ উদ্যোগ লিড ল'ব পাৰে, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ, যিটোক আমি ভূপেন হাজৰিকাৰ ভাষাত যদি ক'বলৈ যাওঁ, মানে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ এটা পৰিৱেশ আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনাগত 5 বছৰত দিব বুলি বা দিয়াৰ কাৰণে সংকল্প লৈছোঁ আমি, সেইটো মই আপোনাক ক'ব পাৰোঁ। দ্বিতীয়তে শিক্ষা ক্ষেত্ৰত চাওক, আমি এতিয়া মোৰ কথাটোকে কওঁ বা ৰঞ্জনৰ কথাটোকে কওঁ, আমি ডিগ্ৰী পঢ়িছোঁ, তাৰপিছত এম এ পঢ়িছোঁ, মই হিষ্ট্ৰীৰ এম এ হয়, কিন্তু মই মোৰ কেৰিয়াৰ আৰম্ভ কৰিলোঁ সাংবাদিক হিচাপে, মোৰ কেৰিয়াৰটোৰ লগত মোৰ শিক্ষাৰ কোনো সম্পৰ্ক নাই। আমাৰ অধিকাংশ মানুহৰ জীৱনতেই, আমাৰ সময়ৰ অধিকাংশ মানুহৰ জীৱনত সেইটো হৈছে যে পঢ়া শুনা কৰিছে এটা আৰু কাম কৰি আছে এটা, মই মাজতে এগৰাকী ডকুমেণ্ট

0: নিৰ্মাতাক লগ পালোঁ, তেখেত অসমৰে হয়, নামটো ক'লে হয়তো তেখেতে বেয়া পাব, সেইকাৰণে নকওঁ। তেখেত মানে এগ্ৰিকালচাৰৰ এম এছ চি, কিন্তু এতিয়া তেওঁৰ প্ৰফেশ্যনটো ডকুমেণ্টেৰী বনাই আছে। মই কৈছোঁ এগ্ৰিকালচাৰ চেক্টৰত ডকুমেণ্টেৰী বনাই, নহয় নহয় নহয়, মই টুৰিজিম আৰু এনভাইৰনমেণ্টৰ ডকুমেণ্ট। তেওঁৰ গোটেই একাডেমিক কেৰিয়াৰটোৰ লগত বা শিক্ষাৰ লগত সেই কথাটোৰ কোনো সম্পৰ্ক নাই। তাৰ অৰ্থটো এইটো যে আমাৰ যিটো ৰুচিবোধ থাকে, সেই ৰুচিবোধৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ বা ছাত্ৰজনৰ যিটো চিন্তা থাকে, সেই চিন্তা ধৰণৰ কোনো ধৰণৰ অবজাৰ্ভেশ্যন নকৰাকৈ আমাক এটা পাঠ পঢ়িবলৈ বাধ্য কৰোৱা হয়। কিন্তু আমাৰ চৰকাৰে স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি কাম ইতিমধ্যে কৰিছে আৰু অনাগত দিনত কৰিবৰ কাৰণে প্ৰয়াস কৰিব, সেইটোৱে ছাত্ৰ ছাত্ৰীসকলক নিজৰ ৰুচিবোধৰ আধাৰত মানে শিক্ষা গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। মই ভাবোঁ এইটো এটা চেলেঞ্জ হিচাপে লৈছে মুখ্যমন্ত্ৰী, আৰু সেইকাৰণে তেখেতে টাটাৰ লগত এগ্ৰিমেণ্ট কৰি অসমৰ আই টি আই, অসমৰ পলিটেকনিকবিলাকক ৰিনোভেট কৰাইছে, সেইবিলাকক নতুন নতুন চিলেবাছ ইন্ট্ৰডিউচ কৰাইছে। স্কিল ইউনিভাৰ্চিটিৰ যিটো কাম মংগলদৈত চলি আছে, সেই স্কিল ইউনিভাৰ্চিটিত নতুন নতুন চিলেবাছ ইনক্লুড হৈছে। আমাৰ কনকলতা ইউনিভাৰ্চিটি যিটো গহপুৰত হ'ব, সেই কনকলতা ইউনিভাৰ্চিটিখনত মহিলাৰ সবলীকৰণৰ বিষয়টোক বেছি গুৰুত্ব দি তাত মহিলা কেন্দ্ৰিক যিখিনি শিক্ষা, নাৰী কেন্দ্ৰিক বা ছাত্ৰী কেন্দ্ৰিক যিবিলাক শিক্ষা, তেওঁলোকে য'ত প্ৰফেশ্যনত যাব পাৰে যিবিলাক শিক্ষা লৈ, সেই প্ৰফেশ্যনবিলাক সেই ইউনিভাৰ্চিটিখনে লিড কৰিব। তেনেকুৱা এটা পৰিৱেশ অনাগত পাঁচ বছৰত আমি অসমত দেখা পাওঁ। মুখ্যমন্ত্ৰীয়ে আজি দুদিনমান আগতে এটা কথা কৈছে যে যোৱা পাঁচ বছৰ আমি আধাৰশিলা স্থাপন কৰিলোঁ, অহা পাঁচ বছৰ আমি উদ্বোধন কৰিম। তাৰমানে উদ্বোধন কৰিম মানে কি, অহা পাঁচ বছৰত অসমত আমি যিটো কথা 2021 চন বা 2020 চনত কৰিবলৈ আমি ক্ষমতালৈ আহিছিলোঁ, সেই কথাখিনিৰ উৎপাদন আমি, তাৰ ৰিজাল্ট আমি পাবলৈ আৰম্ভ কৰিম 27 চনমানৰ পৰা। গতিকে মই ভাবোঁ যে 26 চনৰ মে মাহৰ পিছত অৰ্থাৎ 12 তাৰিখৰ পিছত অসমে এটা নতুন ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত।
1: এতিয়াও যদিও আপোনালোকৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন হোৱা নাই, মানে আওপকীয়াকৈ আপুনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো উল্লেখ কৰিছে, এতিয়া হয়তো জনসাধাৰণে আশা কৰিব যে পৰৱৰ্তী সময়ত তেখেতে হয়তো মুখ্যমন্ত্ৰী হ'ব পাৰে, তেনেকুৱা ধৰণৰ সম্ভাৱনা এটা। বাৰু যি কি নহওক, আপুনি ক'লে যে যি উদ্যোগ স্থাপন হ'ব, এটা বৃহৎ পৰিৱৰ্তন এটা হ'বলৈ গৈ আছে হয়তো এইটো বছৰৰে মাজভাগত, তেনেকুৱা ধৰণৰ। গতিকে সেই কথাটো আপুনি উল্লেখ কৰিলে যে আমি, আপুনি নিশ্চিতি দিব যে সেই ধৰণৰ উদ্যোগসমূহত অসমৰ যুৱক যুৱতী যিখিনি খিলঞ্জীয়া ল'ৰা ছোৱালী, তেওঁলোকে ভাল যিখিনি উচ্চ পৰ্যায়ৰ পদবী আছে।
0: মানে মই ছেমিকণ্ডাক্টৰ উদাহৰণটোৱে কওঁ, ছেমিকণ্ডাক্টৰত মানে টাইৱানে হওক বা অন্যান্য য'ত য'ত ছেমিকণ্ডাক্টৰ প্ৰডাকশ্যন হয়, সেই জেগাবিলাকত বা সেই দেশসমূহৰ ইণ্ডাষ্ট্ৰীত অসমৰ বহুত যুৱকে কাম কৰি আছে। তেওঁলোকে ইতিমধ্যে অসমৰ লগত যোগাযোগ কৰিছে, ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত যোগাযোগ কৰি ইতিমধ্যে বহুত আহি গৈছে, অলৰেডি বহুতৰ এপইণ্টমেণ্ট হৈছে। মই যিমান দূৰ জানো, এবাৰ মোক মন্ত্ৰী পীযুষ হাজৰিকাই কোৱা মনত আছে, এতিয়ালৈকে যিমান এপইণ্টমেণ্ট হৈছে কোনো এটা এপইণ্টমেণ্ট বাহিৰৰ মানুহৰ হোৱা নাই, গোটেইখিনি অসমৰ ল'ৰাৰে হৈছে। আৰু অসমৰ খুব ভাল টেকন'ক্ৰেট বাহিৰত আছে, তেওঁলোক একচুৱেলি অসমত পৰিৱেশ নাই কাৰণে। আপুনি বিশ্বাস নকৰিব, আমাৰ বহুত নতুন মেডিকেল কলেজত ইউ এছ, কানাডা ইত্যাদিত চাকৰি কৰা বহুত ডেকা ডক্টৰ উভতি আহিছে যে মোৰ ঘৰৰ ওচৰতে মেডিকেল কলেজ হৈছে, মই তাতে চাকৰি কৰিম। ইয়াত তেওঁ, কিয়নো আজিৰ তাৰিখত আমেৰিকা বা কানাডা বা নিউজিলেণ্ডৰ যিটো সামাজিক পৰিৱেশ, তাত স্কুলত ফায়াৰিং হয়, স্কুলত ল'ৰা ছোৱালী গান লৈ যায়, বন্দুক লৈ যায়, তাত যিটো গান কালচাৰ আছে ছ'চাইটিত, তাত যিটো অপেন ছ'চাইটি, সেই অপেন ছ'চাইটিত আমাৰ মানুহ তাতে এডজাষ্ট হ'ব নোৱাৰে, কিন্তু বাধ্যত পৰি তাত তেওঁলোকে চাকৰি কৰি আছে। যেতিয়া চৰকাৰে আমাৰ ইয়াত এটা পৰিৱেশ দিছে, দুই পইচা কম পালেও তেওঁলোকে নিজৰ ঘৰৰ ভাত খাই পেলাই চাকৰি কৰিবলৈ ইচ্ছুক আৰু নিজৰ মাতৃভূমিত কাম কৰিবলৈ ইচ্ছুক, আৰু তেওঁলোক উভতি আহিবলৈ আৰম্ভ কৰিছে। এতিয়া চাওক, ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী হোৱাৰ লগে লগে 28,000 মানুহৰ ইনভলভমেণ্ট হ'ব। 28,000 মানুহৰ ইনভলভমেণ্ট মানে কিমান ডাঙৰ ফুড ইণ্ডাষ্ট্ৰী এটা হ'ব তাত, কিমান শ ৰেষ্টুৰেণ্ট, কিমান শ হোটেলৰ ৰুম, এইটো ছাবঅৰ্ডিনেট যিবিলাক ব্যৱসায় হ'ব, সেই ব্যৱসায় কিন্তু অসমীয়া মানুহৰ হাতত থাকিব। তাত ওচৰে পাঁজৰেতো চব আমাৰ জনজাতি মানুহ আছে, তিৱা মানুহ আছে, গোৰ্খা মানুহ আছে, অন্যান্য আমাৰ কৈৱৰ্ত মানুহ আছে, অন্যান্য মানুহ আছে, আমাৰ হাতত থাকিব। যে অকল ছেমিকণ্ডাক্টৰৰ চাকৰিটোৱেই নহয়, ছেমিকণ্ডাক্টৰক কেন্দ্ৰ কৰি যি এক ব্যৱসায় গঢ়ি উঠিব তাত, সেই ব্যৱসায়টোও আমাৰ হাতত থাকিব। গতিকে মই ভাবোঁ যে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীয়ে অসমৰ ঔদ্যোগিক ক্ষেত্ৰ আৰু অসমৰ উদ্যমিতা ক্ষেত্ৰ, দুয়োটা ক্ষেত্ৰলৈ এটা বিশাল কণ্ট্ৰিবিউচন কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে সেইদিনা যিটো কৈছে যে দুটা বৃহৎ উদ্যোগ, ছেমিকণ্ডাক্টৰতকৈ ডাঙৰ উদ্যোগ অসমত আহিব, সেই দুটা উদ্যোগে অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনৰ ৰে ৰূপে সলনি কৰি পেলাব বুলি মই ভাবোঁ। আৰু অসমত বহুত স্কোপ আছে, বিভিন্ন উদ্যোগৰ স্কোপ আছে। আপুনি কেৱল যে ছেমিকণ্ডাক্টৰ বা অটোমোবাইল বা তেনেধৰণৰ নহয়, অন্যান্য উদ্যোগৰো অসমত স্কোপ আছে, বিশেষকৈ নামনি অসমত। সেইকাৰণে কৈছোঁ যে নামনি অসমে কানেক্ট কৰে।

0: নাৱেৰে যিটো নিৰীক্ষণ কৰাৰ
1: ব্যৱস্থা,
0: সেই ব্যৱস্থাটো তাত মানে নিশাৰ ভাগতো দিনৰ ভাগতো মানে কটকটীয়া কৰিছে। তাৰ পাছতো মানুহ সোমাইছে, আমি নকওঁ যে মানুহ সোমোৱা নাই, সেইকাৰণে পুষ্টবেক হৈছে, তাত নিৰীক্ষণ হৈছে, নিৰীক্ষণ হোৱাৰ কাৰণে সোমোৱা মানুহ ধৰা পৰিছে আৰু সেই মানুহখিনিক ধৰি আকৌ খেদি পঠাইছে। আপোনালোকে যদি মুখ্যমন্ত্ৰীৰ টুইট বা ফেচবুক পেজ ৰেগুলাৰ ফ'ল' কৰে, ডেইলি 10 জন 15 জন 20 জন মানুহ পুষ্টবেক কৰাৰ তেখেতে বাতৰি দি থাকে। আৰু আগৰ চৰকাৰৰ সময়ত কিন্তু এনেকুৱা ধৰণৰ ঘটনা ঘটা নাছিলে, এৰি দিয়া হৈছিলে সেই জেগাবিলাক, য'ত ফেঞ্চিং কৰিব লগা আছিল তাত ফেঞ্চিং কৰিছে, সেইটো ঠিকেই আছে, কিন্তু য'ত ফেঞ্চিং সম্ভৱ নাছিল সেই জেগাখিনি এৰি দিয়া হৈছিল, তাত মানে কণ্ট্ৰল কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা লোৱা হোৱা নাছিলে। দ্বিতীয় যিটো পাৰ্ট, এতিয়া মাইগ্ৰেশ্যনৰ গোটেই ইছ্যুটো অসম চুক্তিৰ ওপৰত নিৰ্ভৰশীল। আমি প্ৰথমতে ডিটেকশ্যন কৰিব লাগিব, তাৰপিছত ভোটাৰ তালিকাৰ পৰা ডিলিশ্যন কৰিব লাগিব, তাৰপিছত ডিপৰ্টেশ্যন কৰিব লাগিব। ডিটেকশ্যন, ডিলিশ্যন আৰু ডিপৰ্টেশ্যন, তিনিটা ডি। এই তিনিটা ডি কৰিবলৈ যাওঁতে চৰকাৰ, অকল মই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ বুলিয়ে কোৱা নাই, অসম গণ পৰিষদৰ প্ৰথম যিটো চৰকাৰ আছিল, IMDT আইনৰ কাৰণে তেওঁলোকে একোৱে কৰিব পৰা নাছিলে। পৰৱৰ্তী সময়ৰ চৰকাৰ IMDT আইন বাতিল হ'ল, তাৰপিছত এটা পৰিৱেশ সৃষ্টি হ'ল, তাৰপিছত NRCৰ প্ৰসংগ আহিল, তাৰপিছত বিভিন্ন ধৰণৰ সাংবিধানিক, এতিয়াও 4-5টা কেছ চলি আছে, অসম মহাসংঘৰ এটা কেছ চলি আছে, কাট অফ ইয়াৰ 51 কৰাক লৈ পেলাই তাৰ ইয়াৰিং আৰম্ভ হৈছে, কাৰ ৰিলেটেড কেছ চলি আছে, কেইবাটাও বিষয় চলি আছে। তো এটা আইনী যুঁজ চলি আছে এফালে, আনফালে অসমীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব ৰক্ষাৰ বিষয়টো আছে। তো আইনী যুঁজ, আন্তঃসমষ্টি প্ৰবজন, চব কেইবাটাও সমস্যা আছে। 1985ত যেতিয়া অসম চুক্তি হৈছিলে, তেতিয়া অসমৰ 4খন জিলাহে বাংলাদেশী মূলৰ মুছলমানৰ কবলত আছিলে, আজি অসমৰ প্ৰায় 13খন জিলা বাংলাদেশী মুছলমানৰ কবলত, আৰু মানে যদিও ডিলিমিটেশ্যনত নিয়ন্ত্ৰণ কৰা হৈছে, ডিলিমিটেশ্যনৰ আগমুহূৰ্তত অসমৰ 40-45টা বিধানসভা সমষ্টি মোটামুটি বাংলাদেশী মিয়াৰ ডিচাইড কৰিব পৰা কণ্ডিশ্যনত আছিল, কিন্তু ডিলিমিটেশ্যনৰ জৰিয়তে সেইটোক 22লৈ নমাই অনা হ'ল, আৰু এইবাৰ ইলেকশ্যন ৰিজাল্টটো সেই 22ই হ'ল গৈ পেলাই, মানে আল্টিমেটলি গৈ ইলেকশ্যন ৰিজাল্টটো 22ই হ'ল। তো সেইটো আমি দেখা পাইছোঁ। তো এটা সেইটো এটা পদক্ষেপ। দ্বিতীয়, মানে বাংলাদেশী মূলৰ মুছলমানসকলে কি কৰে, এটাটো আন্তঃৰাষ্ট্ৰীয় প্ৰবজন, আনটো থাকে আন্তঃসমষ্টি প্ৰবজন। এটা সমষ্টিত যেতিয়া তেওঁলোক 40% হৈ যায়, তেওঁলোকে তেতিয়া বেলেগ এটা বিধানসভা সমষ্টিলৈ মাইগ্ৰেট কৰি দিয়ে। কেইটামান মই উদাহৰণ আপোনালোকক দিব পাৰোঁ, মোৰ যিটো গৃহ সমষ্টি বিশ্বনাথ চাৰিআলি, আপোনাৰ নাওবৈচা, এই ৰঞ্জনলালে ভালকৈ জানে, শিৱজাৰ সমষ্টি, কমলপুৰ সমষ্টি, মঙলদৈ বিধানসভা সমষ্টি, মাজবাট সমষ্টি, তেনেকৈ তেওঁলোকে সৰুপথাৰ সমষ্টি বাছি লৈছিলে একদম নাগালেণ্ড বৰ্ডাৰৰ। তো তেনেকাকে তেওঁলোকে আন্তঃসমষ্টি প্ৰবজন কৰে। আমাৰ চৰকাৰে দুটা কাম ছাকচেছফুলি কৰিছে। এটা কাম হ'ল যে তেওঁলোকক কনচেনট্ৰেট কৰাইছে একো একোটা বিধানসভা সমষ্টিত, ডিলিমিটেশ্যনৰ জৰিয়তে 102, 104টা বিধানসভা সমষ্টি থলুৱা খিলঞ্জীয়া মানুহ জিকিব পৰা কৰিছে। আজি ডিলিমিটেশ্যনৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণ নকৰা হ'লে নাওবৈচাত কেতিয়াও কংগ্ৰেছৰ জেপি দাস নিজিকে, আজি এইটো SC ৰিজাৰ্ভ কৰি দিয়া হ'ল কাৰণে তেওঁ জিকিলে, নহ'লে NRCৰ সময়ত আন্দোলন কৰি বৰপেটাত অসমীয়া মানুহৰ দোকান আৰু ঘৰ জ্বলোৱা সেই সময়ৰ আমচুৰ জেনেৰেল ছেক্ৰেটাৰী, বৰপেটা সদৰ য'ত কীৰ্তন ঘৰ আছে তাৰ পৰা বিধায়ক হৈ গৈছিলে, কিন্তু ডিলিমিটেশ্যনে সেই সমষ্টিটোক সংৰক্ষিত কৰিলে কাৰণে তাত এতিয়া অসম গণ পৰিষদৰ মানুহ জিকি আহিবলৈ সক্ষম হৈছে। অসম আন্দোলনৰ সময়তো সেইটো সক্ষম হোৱা নাছিলে। গতিকে এনেকুৱা এটা পৰিৱেশ আনিছে, আন্তঃসমষ্টি প্ৰবজন ৰোধ কৰা, খিলঞ্জীয়া মানুহৰ কাৰণে 102, 104টা সমষ্টিক খিলঞ্জীয়া মানুহে জিকিব পৰা পৰিৱেশ সৃষ্টি কৰা, আৰু অসমৰ বনাঞ্চল, সত্ৰভূমি, অন্যান্য আধ্যাত্মিক কেন্দ্ৰসমূহত হোৱা বেদখল মুক্ত কৰা, এইটো প্ৰবজন ৰোধৰে এটা পদক্ষেপ। কমচে কম তেওঁলোকক মনোবৈজ্ঞানিকভাৱে, তেওঁলোকক মানসিকভাৱে চৰকাৰে এই বাৰ্তা দিছে যে তোমালোকে আকৌ নেক্সট যদি কৰা আমি ভাঙি পেলাম, আমি মোহাৰি পেলাম, এনেকুৱা এটা বাৰ্তা তেওঁলোকক দিয়াৰ কাৰণে তেওঁলোক ভয় খাইছে আৰু থমকি ৰৈছে। সেই বাৰ্তাটো বাংলাদেশৰ বাতৰি কাকত সময় কেৰি কৰিছে।
1: নিশ্চয় শৰ্মা ডাঙৰীয়া, মই মাজতে আপোনাক ৰখাইছো, মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে এই কথাটো যে আকৌ চৰকাৰ আহিলে যে
0: উচ্ছেদ
1: অভিযান চলিব। এইখিনি সময়ত ৰঞ্জনৰ শৰ্মা ডাঙৰীয়া, আপুনিও নিশ্চয় লক্ষ্য কৰিছে যে উচ্ছেদ যেতিয়া হৈছে তাৰ সমান্তৰালভাৱে বিতৰ্ক থাকিব এনেকুৱা ধৰণৰ যিকোনো এটা কাৰ্য কৰিলে, গতিকে তাত যেতিয়া উচ্ছেদ কৰে, যিখিনি মানুহক উচ্ছেদ কৰে, সেই তেওঁলোকক কলৈ পঠিওৱা হয়, তাৰ একো আমি তথ্য তেনেধৰণে পোৱা নাই।
0: তাৰমানে সেইটো এটা ইণ্টাৰেষ্টিং বিষয় আপুনি সুধিছে, ভাল পাইছো মই। আপুনি দুটামান, মই পাইলট প্ৰজেক্ট হিচাপে ল'ব, আপুনি দুটামান মই জেগাৰ কথা ক'ম, নাওবৈচা, সৰুপথাৰ। সৰুপথাৰত যেতিয়া উচ্ছেদ হ'ল, দয়াং এই গোটেই পাৰ্টটোত, সৰুপথাৰত উচ্ছেদৰ নটিচ দিয়াৰ লগে লগে 80% মানুহ তাৰ পৰা নিজে নিজে গুচি আহিলে, কত গুছি আহিলে তেওঁলোক মৈরাবাড়ীলৈ গুছি আহিছে। মই যে আপোনাক

0: সকলো আন্ত সমষ্টি প্ৰব্ৰজক মিয়া মুছলমানৰ এটা টেণ্ডেঞ্চি থাকে, তেওঁলোকে এজনী বিয়া পাতি শান্ত নাথাকে, দুজনী তিনিজনী ঘৈণীয়েক থাকে। এজনী ঘৈণীয়েক মৈৰাবাৰীত আছে, আনজনী ঘৈণীয়েক লৈ তেওঁ সৰু পথাৰত খেতি বাতি কৰি আছে জংঘলৰ মাটি লৈ। তাত যেতিয়া তেওঁক নটিচ দি দিলে পুৰণা ঘৈণীয়েকজন, এতিয়া চাব আপুনি যিমান মাইনৰিটি এৰিয়া আছে তাত ফেমিলি কেছ বাঢ়ি গৈছে, তেওঁলোকৰ মাজত সংঘাত বাঢ়িছে। এইটো যদিও এটা হাঁহি উঠা কথা, কিন্তু আমি গ্ৰাউণ্ডত থাকোঁ কাৰণে এই খবৰবিলাক পাওঁ। তো সেই মানুহবিলাক কি হৈছে, পুৰণা জেগালৈ ঘূৰি আহিছে মেজৰিটি মানুহ। কিছুমান মানুহ সঁচাকেই বিদেশী, দহজন ধৰি মৈৰাবাৰীৰ পৰা গৈছে, তাত তেৰটা ঘৰ বনিছে, তিনিটা কিন্তু বিদেশী। সেই তিনিটাক আইডেণ্টিফাই কৰা আছে, এই দহজনে সেই তিনিটাকো লৈ আহিছে লগত। এতিয়া সেই তিনিজনক ধৰি পেলাই
1: সংঘবদ্ধ আগ্ৰাস স্থিতি এটা আছে। এই যে ক'লে শৰ্মাদে ক'লে তিনিজন বাংলাদেশী, এইটো একদম সঁচা কথা। কাৰণ তেওঁলোকে এটা জাতিগত টান আছে, টাইটেলত একে হয় তেওঁলোকে, গতিকে এই দহজনে তেওঁলোকৰ আৰু লগ বন্ধু এইবিলাক লৈ গৈ আগ্ৰাসী হৈ লয়। আৰু এই যে কৈছে মানুহখিনি ক'ত গ'ল, একেবাৰে সঁচা কথা। আপুনি নামনি অসমৰ পৰা বহুত মানুহ গৈছে, সৰুপথাৰত গৈছে বা ক'ৰবাত গৈছে, তেওঁলোকে যেতিয়া উচ্ছেদৰ নটিচ আহি লগা লগ তেওঁলোকৰ ঘৰ বাপচি হ'ল, নিজৰ জেগালৈ গ'ল।
0: এটা মই এটা ইণ্টাৰেষ্টিং কথা কওঁ, নাওবৈচাত যেতিয়া উচ্ছেদ হ'ল, নাওবৈচা পমা ফৰেষ্টত যেতিয়া উৰেষ্ট হ'ল, উচ্ছেদ হোৱাৰ পিছত এটা হুলস্থুলীয়া পৰিৱেশ হ'ল। হুলস্থুলীয়া পৰিৱেশ হোৱাৰ পিছত ডি চি বাধ্য হ'ল তেওঁলোকক মাটি দিবলৈ, ডি চিক বাধ্য কৰোৱা হ'ল, কোৰ্টৰ অৰ্ডাৰ চৰ্ডাৰ আনি। তেতিয়া ডি চিয়ে ক'লে লখিমপুৰৰ যে যিসকল জেনুইন মানুহ, আপোনালোক যদি গোৰাখনীয়াত বিধ্বস্ত হৈছে, আপোনালোক যদি লখিমপুৰ ডিষ্ট্ৰিক্টৰ মানুহ হয়, আপোনালোকে গোৰাখনীয়াৰ সেই গাঁওখনৰ নাম উল্লেখ কৰি সেই সময়ৰ সেই গাঁৱৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেট লৈ মোক এপ্লিকেশ্যন কৰক। প্ৰায় বিশটা পৰিয়ালে এপ্লিকেশ্যন কৰিলে, তাৰে ছটা হিন্দু পৰিয়াল আছিলে, ছটা হিন্দু পৰিয়ালে মাটি পালে, দুটা খিলঞ্জীয়া অসমীয়া পৰিয়াল মুছলিম পৰিয়াল আছিল, তেওঁলোকে মাটি পালে। আন দহটা পৰিয়াল ওলাল, তাৰে ছটা নে সাতটা পৰিয়াল ধুবুৰীৰ পৰা গৈছে, আৰু তিনিটা নে চাৰিটা পৰিয়াল কৰিমগঞ্জৰ পৰা আহিছে, তেওঁলোকে তাৰ ডকুমেণ্টছ দিছে। তেতিয়া তেওঁলোকে কৰিমগঞ্জৰ মানুহ লখিমপুৰ জিলাৰ নাওবৈচাত আহি পেলাই তেওঁলোকে ঘৰ বনাইছে, ধুবুৰী জিলাৰ মানুহ ধুবুৰী জিলাৰ মানুহ গৈ নাওবৈচাত ঘৰ বনাইছে। তো সেই মানুহজনে নাওবৈচাত কেনেকে মাটি পাব, সেই মানুহজনে মাটি পাব ধুবুৰী জিলাত, সেই মানুহ কৰিমগঞ্জৰ মানুহজনে মাটি পাব কৰিমগঞ্জ জিলাত। এই যে যিটো তেওঁলোকে প্ৰুফ কৰিছে, তেওঁলোকৰ নিজৰ এপ্লিকেশ্যনৰ জৰিয়তে তেওঁলোকে আন্ত সমষ্টি মানে আগ্ৰাসন যিটো, সেই আগ্ৰাসনক তেওঁলোকে নিজে প্ৰুভ কৰিছে। আৰু এটা ইণ্টাৰেষ্টিং ফেক্ট মই কওঁ, এইটো ৰঞ্জনহঁতে ৰিপৰ্টিঙত কেতিয়াবা উল্লেখ কৰিব পাৰিব, আমাৰ অসমত যিমান বৰ্ডাৰ আছে, মই একজেক্ট ফিগাৰটো পাহৰি গ'লোঁ, বাংলাদেশ বৰ্ডাৰ তাতোকৈ বেছি বাংলাদেশ বৰ্ডাৰ সংলগ্ন হৈ আছে মিজোৰামত।
2: আচ্ছা,
0: মিজোৰামৰ যিটো বাংলাদেশ বৰ্ডাৰ এৰিয়া সেইটো অসমতকৈ বেছি, কিন্তু মিজোৰামত মাইগ্ৰেশ্যন নাই।
2: হয়, গতিকে আপুনি গুৰুত্বপূৰ্ণ বিষয় এটা উল্লেখ কৰিলে, আৰু ইতিমধ্যে ৰঞ্জনলাল শৰ্মা ডাঙৰীয়ায়ো
0: কেবাবাৰো মই ক'ব পাৰিম নেকি,
2: আমাৰ একেবাৰে 30 ছেকেণ্ড আছে,
0: 30 ঠিক আছে, কিন্তু এই কাৰণে নাই, মিজোৰামৰ মানুহখিনিৰ ভাষা সংস্কৃতি আৰু খাদ্য অভ্যাস বাংলাদেশী মিয়াৰ লগত নিমিলে, কিন্তু আমাৰ বৰ্ডাৰৰ মানুহখিনিৰ ভাষা খাদ্য অভ্যাস আৰু ড্ৰেছ বাংলাদেশী মানুহৰ লগত মিলে, সেইকাৰণে তেওঁলোকে মানে মাইগ্ৰেশ্যনটোক এনকাৰেজ কৰে আমাৰ ভিতৰত থকা বাংলাদেশীখিনিয়ে।
2: আৰু আমি আশা কৰিছোঁ যাতে সঁচাকৈ খিলঞ্জীয়া স্বাৰ্থ ৰক্ষা হওক, আৰু ৰঞ্জনলাল শৰ্মা ডাঙৰীয়াই যিকেইটা বিষয় উল্লেখ কৰিছিলে, স্বাস্থ্য, শিক্ষা, আন্তঃগাঁথনিকে ধৰি আটাইকেইটা বিষয়ত আমি যাতে জনসাধাৰণে আশা কৰা ধৰণে কাংক্ষিত পৰিৱৰ্তন আহক, আৰু সেয়াই আমি সকলোৱে আশা কৰোঁ, অসমৰ জনসাধাৰণে আশা কৰে। আমি যিখন নতুন চৰকাৰ আহিব আমি আগতীয়াকৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আমাৰ অনুষ্ঠান সামৰিবলৈ সময় হৈছে। আপোনালোক দুয়োগৰাকীকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, সহযোগী অপূৰ্ব মালীলৈ ধন্যবাদ জ্ঞাপন কৰি মই আৰু অৰূপ কুমাৰ শৰ্মা এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।
3: দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলে ইমান পঢ়ে। নতুন চৰকাৰৰ অগ্ৰাধিকাৰ শীৰ্ষক আলোচনাটি শুনিলে, ইয়াত অংশগ্ৰহণ কৰিলে বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা আৰু জ্যেষ্ঠ সাংবাদিক ৰঞ্জন লাল শৰ্মাই। অনুষ্ঠানটিৰ আগ ধৰিলে অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIRৰ মোবাইল এপতো শুনি আছে। আজি নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলিখলানীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। আলিখলানীৰ ৰচনা আৰু

0: कल मुख्यमंत्री पद की शपथ लेंगे। भारत ने MIRV प्रणाली से लैस अग्नि मिसाइल के उन्नत संस्करण का सफल परीक्षण किया। प्रधानमंत्री नरेंद्र मोदी कल कर्नाटक और तेलंगाना के दौरे पर रहेंगे, कई विकास परियोजनाओं का शुभारंभ करेंगे। प्रवर्तन निदेशालय ने पंजाब सरकार में मंत्री संजीव अरोड़ा को धन शोधन मामले में गिरफ्तार किया। और साहिल जाधव ने तीरंदाजी विश्व कप के दूसरे चरण में पुरुषों के व्यक्तिगत कंपाउंड स्पर्धा में कांस्य पदक जीता। इसके साथ ही समाचार संध्या का ये अंक समाप्त हुआ। नमस्कार।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহলে
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
6: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
5: পিছে এনে যত্ন ক'ত পালি?
6: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
5: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
6: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
5: অঁ, সঁচাকৈ বৰ ভাল কথা,
6: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
7: আকাশবাণী গুৱাহাটী, এতিয়া শুনক আমাৰ অভিলেখাগাৰত সংৰক্ষিত হৈ থকা আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়াত বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লিৰিদাস মালিকৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ। এই মাহৰ অতিথি অনুষ্ঠানৰ বাবে তেখেতৰ এই সাক্ষাৎ গ্ৰহণ কৰিছিল নয়ন প্ৰসাদে।
8: নমস্কাৰ বাইদেউ।
9: নমস্কাৰ।
8: আৰু আমাৰ অনুষ্ঠানলৈ আজি অহাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। প্ৰথমে আপোনাক সুধিব খুজিছোঁ, আপুনি আকাশবাণীৰ সৈতে, আকাশবাণীৰ বাতৰি পঢ়াৰ এই যিটো আপুনি সুবিধা পালে, কেনেধৰণে আপুনি আকৃষ্ট হৈছিল আকাশবাণীৰ প্ৰতি?
9: বহুত পুৰণি কথা, মই যিমান দূৰ মনত আছে বোধ হয় যেতিয়া মই দিল্লীলৈ নিউজ ৰিডাৰ হিচাপে যোৱাৰ আগতে মই গুৱাহাটী ৰেডিঅ' ষ্টেচনত কাম কৰিছিলোঁ। আমি ড্ৰামা কৰিছিলোঁ, ৰেডিঅ' ড্ৰামা কৰিছিলোঁ, আৰু সত্যপ্ৰসাদ বৰুৱা আছিল তেতিয়া আমাৰ প্ৰযোজকো আছিলে আৰু পৰিচালকো আছিলে। তেওঁৱেই মোক আজি মই যি হোৱাট আই এম টুডে তেওঁৰ কাৰণেই হ'ল মই। তেওঁ সেইখিনি দিছিলে উজান বজাৰতে আছিলে, ব্ৰহ্মপুত্ৰ পাৰতে আছিলে, তাতেই আমি অহা যোৱা কৰিছিলোঁ। আৰু সময়ে সময়ে মই সেই শিশুৰ হেৰিটো, অনুষ্ঠানটো পৰিচালক হিচাপে কাম কৰিছিলোঁ। অকণিৰ মেল আছিলে তেতিয়া, মোৰ জোৰপুখুৰী পাৰত ঘৰ আৰু আকাশবাণী একেবাৰে পোনে পোনে গ'লেই পায়, বেছি দূৰৈ নহয়। আৰু টমিদা আছিল আমাৰ গুৰু, সত্যপ্ৰসাদ বৰুৱা, তেওঁ যথেষ্ট আমাক সহায় কৰিছিল। আৰু সেই সময়ত মই তেতিয়া ভূপেন হাজৰিকা, ভূপেন দাই আমি যেতিয়া অল ইণ্ডিয়া ৰেডিঅ'ৰ মানে নাটক প্ৰতিযোগিতা হৈছিল তেতিয়া আমাৰ এখন নাটক লৈ গৈছিলে তেওঁ, আমি তাত দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ আৰু মই নায়িকা হিচাপে মই পুৰস্কাৰ দিছিলে মোক সেই সময়ত। সেই আৰম্ভণিতে মোৰ সেইটোৱে যোগাযোগ। তাৰপিছত এবাৰ বোধহয় টমিদাই কৈছিলে যে হেৰি নহয় দিল্লীত নিউজ ৰিডাৰ লাগে, তহঁতে যাবি নেকি? তেতিয়া আমি পৰীক্ষা দিছিলোঁ আৰু ওপৰৰ পৰা তাৰপৰা দিল্লীৰ পৰা ক'লে যে তুমি প্ৰথম হৈছে আৰু তুমি আহিব পাৰা ইয়াত। সেইটো সেই সময়ত মোৰ অলপ খোকোজা লাগিছিল কাৰণ মই কেতিয়াও বাহিৰলৈ যোৱা নাই। আৰু পুলিন দাস হ'ল মোৰ সৰু ককাইদেউ, তেওঁ মোক কৈছিলে যে তই যাব খুজিছ যা, কিন্তু অকলশৰীয়া, অলপ সাৱধানে চলিবি। আৰু তেতিয়া আমাৰ হেৰি নাছিলে, পোনপটীয়া যান বাহন মানে ডাইৰেক্ট লাইন নাছিলে, প্লেনেৰে যোৱাৰ ইমান সামৰ্থ্য নাছিল মোৰ আৰ্থিক ফালৰ পৰা। যথেষ্ট তেতিয়া আমি ব্ৰহ্মপুত্ৰ নৈ পাৰ হৈ যাব লাগে, আমিনগাঁৱত সলনি কৰিব লাগে। গৈ পেলাই পালোঁগৈ, তাতে মোৰেই কপাল ভাল আছিল, ওচৰতে অল ইণ্ডিয়া ৰেডিঅ'ৰ ওচৰতে আছিলে YWCA, তাতে এটা ছিট পালোঁ। অৱশ্যে সেইটো একেবাৰেই ধৰণ আমাৰ অসমীয়া ধৰণৰ নহয় আৰু, গোটেই অলপ পশ্চিমীয়া ষ্টাইল। তাতো মই বহুতখিনি শিকিলোঁ, আদব কায়দাও শিকিলোঁ। তাৰপিছত এনেকৈ চলি গ'ল। সেই সময়ত আমাৰ চক্ৰেশ্বৰ ভট্টাচাৰ্য আছিল আমাৰ হেৰি হেড আছিলে।

0: অল ইণ্ডিয়া ৰেডিঅ'ত নিউজ বিভাগত আছিলে আৰু পুলিন চাংকাগতি আছিলে এছিষ্টেণ্ট আৰু মই বোধহয় থাৰ্ড নে ফ'ৰ্থ আছিলোঁ আৰু সেই সময়ত তাৰপিছত ঘটনাক্ৰমে হেৰি আমাৰ তেতিয়া দৰমহা আছিলে 300 টকা ভাবিব নোৱাৰি আছে যথেষ্ট তাৰে মই মালৈ টকাও পঠিয়াইছিলোঁ আৰু হোষ্টেলতো আছিলোঁ সেই থকাৰ পিছত তেনেকৈ থাকোঁতে থাকোঁতে চক্ৰেশ্বৰ ভট্টাচাৰ্যী গুৱাহাটীলৈ বদলি হৈ আহিলে পুলিং চাকাকতিৰ অসুখ হ'ল নে কিবা এটা হ'ল মই যোৱাৰ ছবছৰৰ পিছতে মই ইনচাৰ্জ হ'লোঁ তাত এই মানে কপাল গুণে আৰু চববিলাক তেনেকৈ তেনেকৈ বদলি হা নিউজৰ তেতিয়া মই তেতিয়াৰ পৰা চলাই আছিলোঁ আৰু যেতিয়ালৈকে মই ৰিটায়াৰ কৰোঁ তাৰপিছত মোৰ হাজবেণ্ডে তেওঁ এজন জাৰ্ণেলিষ্ট টাইমছ অৱ ইণ্ডিয়াৰ জাৰ্ণেলিষ্ট হিচাপে লণ্ডনত পষ্টিং হ'ল গতিকে মই ইয়াত চাকৰিটো এৰি দিয়া নাই আৰু অহা যোৱা কৰি আছিলোঁ মই তাত তেনেকৈ ধৰণে চলিলোঁ যেতিয়ালৈকে মই ৰিটায়াৰ কৰিলোঁ
1: আকাশবাণীৰ পৰা অৱসৰ আপুনি কিমান চনত ল'লে
0: মই ৰিটায়াৰ কৰিলোঁ 1994 আজি 10-12 বছৰমান হ'ল আৰু হা বেছিয়ে হ'ল নেকি 1998-1999
1: আকাশবাণীত চাকৰি কৰি থকা সময়তে আপুনি সিদ্ধান্ত ল'লে যে নিগাজিকৈ দিল্লীতে থাকি যাব নহয় জানো
0: অঁ তাতে মোৰ বিয়াও হৈ গ'ল বিয়া হোৱাৰ পিছত আৰু মই তাতে থাকি গ'লোঁ আৰু থাকি যোৱাৰ পিছত এওঁ চাকৰি পালে লণ্ডনত গ'লো তাতে এতিয়া বৰ্তমান তাতেই নিগাজি আৰু মই তাতেই থাকোঁ
1: আপোনালোকে যি সময়ত আকাশবাণীৰ বাতৰি বিভাগত কাম কৰিছিল সেই সময়ত দেশৰ চুকে কোণে বাতৰি পাবৰ বাবে আকাশবাণী একমাত্ৰ মাধ্যম আছিল কিয়নো সেই সময়ত টেলিভিশ্যন অহা নাছিল নহয় জানো
0: আমাৰ সময়ত সেইবোৰ নাছিলে তেতিয়া টেলিভিশ্যন নাছিলে মোৰ সময়ত নাছিলে টেলিভিশ্যন আৰু আমি নিউজবিলাক আমি নিউজ ৰুমৰ পৰা আমাৰ তালৈ আহিছিলে
1: তাৰমানে আকাশবাণীৰ যি কেন্দ্ৰীয় বাতৰি বিভাগ ইংৰাজী আৰু হিন্দী ভাষাৰ বাবে তাৰ পৰা বাতৰিবিলাক আপোনালোকৰ যিবোৰ আঞ্চলিক বিভাগ আছে বিভিন্ন ভাষাৰ ভাৰতবৰ্ষৰ আঞ্চলিক বিভাগ আছে সেই বিভাগবোৰলৈ বাতৰিবিলাকৰ একোটা প্ৰতিলিপি পঠিয়াই দিয়া হৈছিল নহয় জানো
0: সেইবোৰ আমি ভাঙনি কৰোঁ ভাঙনি কৰি টাইম লিমিটৰ ভিতৰতে সেইখিনি পঢ়ি আহিব লাগে লৰালৰি হয় আৰু ৰাতিপুৱাই যাব লাগে 5টাত গ'লেহে 7টাৰ বাতৰিটো পঢ়িব পাৰি কাৰণ 2 ঘণ্টা লাগে নিউজ প্ৰিপেয়াৰ কৰিবলৈ
1: 2 ঘণ্টাৰ ভিতৰতে ভাঙনি কৰি বাতৰি পৰিৱেশন কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক বুলি ক'ব পাৰি নহয় জানো বাইদেউ যথেষ্ট চেলেঞ্জিং
0: আছিলে বাট উই এনজয়ড ইট
1: এতিয়া অৱশ্যে কম্পিউটাৰৰ যুগত সকলো কথাই সলনি হৈছে
0: নিশ্চয় সলনি হ'ব এতিয়া ইমান কম্পিউটাৰ জগত এতিয়া বোধহয় হাতেৰে নকৰিলেও হয় গোটেইখিনি পঢ়াও বোধহয় সলনি হৈ গৈছে পঢ়াৰ ব্যৱস্থাটো
1: হয় আজিকালি সলনি হৈছে কিয়নো আকাশবাণীৰ যি কেন্দ্ৰীয় বাতৰি বিভাগ সেয়া ইংৰাজীত ক'ব পাৰি পেপাৰলেছ অফিচ বুলি সকলোতে কম্পিউটাৰৰ ব্যৱহাৰ আৰু বাতৰি পঢ়োঁতেও সাধাৰণতে কম্পিউটাৰৰ স্ক্ৰীণত বাতৰিবোৰ একাধিক্ৰমে ওলাই যায় আৰু সেইবোৰ চাই চাই বাতৰি পঢ়োঁতাসকলে বাতৰি পৰিৱেশন কৰে
0: সেইবোৰ আমাৰ তাত নাছিলে আমি মানে চব হাতেৰে কৰিব লগা হৈছিল হাত আৰু চকু
1: বাইদেউ চাকৰি জীৱনৰ দীঘলীয়া কালচোৱাত বহুতো ধৰণৰ ঘটনা ঘটে সকলোৰে জীৱনতে ঘটে আপোনাৰো জীৱনত নিশ্চয় তেনেকুৱা আনন্দ বেদনাৰ কিছু মুহূৰ্ত আহিছে তাৰে কিবা আমাৰ শ্ৰোতাসকলক ক'ব নেকি বাৰু
0: আমাৰ তাত তেনেকৈ দুখৰ একো ঘটনা ঘটা নাছিল কাৰণ মই যেতিয়া যাওঁ একেবাৰে নতুন তেতিয়া মোৰ বয়স খুবেই কম আছিল 20 বছৰ বোধহয় সেই সময়ত তাৰপিছত চক্ৰেশ্বৰ ভট্টাচাৰ্য আমাৰ গুৰু আছিল তেওঁ যি কয় তেনেকুৱা হাঁহি উঠা ঘটনা হয়তো দুই এটা ঘটিছে কাৰণ মোৰে জীৱনত এটা বৰ হাঁহি উঠা ঘটনা ঘটিছিলে মই যে ইয়াৰ পৰা গৈছিলোঁ হিন্দী মই একো নাজানো তেতিয়া আমাৰ ইউনিটটো আৰু বঙালী ইউনিটটো আমি একেলগে আছিলোঁ আৰু বঙালী ইউনিটৰ হেড আছিলে বিজন দাস নেকি আমি তেওঁক বিজন দা বুলিয়ে মাতিছিলোঁ তেওঁ আমাৰ কালাৰাম যিটো চকীদাৰ আছিলে কালাৰামক এবাৰ ক'লে যে কালাৰাম মেৰা গিলাচ ধোলা দ মই ভাবিলোঁ যে মোৰ গিলাচো ধুৱাই দিয়ক মোক চব কালাৰাম মেৰে কুবি ধোলা দ সেই তেনেকুৱা ধৰণৰ বহুত ঘটনা ঘটিছে বহুত সমস্যা হৈছিলে সেইবিলাক কাটোতে সময় লাগিছে কিন্তু যিহেতু আমি অসমীয়া পৰিৱেশত আছিলোঁ সবফালৰ পৰা সহায় সমৰ্থনো পাইছিলোঁ আছিলে আৰু মই যিটো পৰিৱেশত আছিলোঁ সেইটো গোটেইখন ইউৰোপীয়ান তাত মোৰ বহুতখিনি কষ্ট হৈছিল প্ৰথম অৱস্থাত তাৰপিছত লাহে লাহে মিলাই ললোঁ আৰু মই
1: আপুনি অলপ আগতে ক'লে যে আপুনি 20 বছৰ বয়সতে দিল্লীলৈ চাকৰি কৰিবলৈ গৈছিল তেতিয়া ঘৰৰ প্ৰতিক্ৰিয়া কেনে আছিল
0: ঘৰৰ পিনৰ পৰা মা আছিলে বাকীবিলাক চবৰে বিয়া বাৰু হৈ গৈছে মায়েতো একো নাজানে তেতিয়া গাঁৱৰ ভদ্ৰমহিলা পঢ়া শুনাও নাই একো নাই মায়ে কৈছিলে তই যি ভাল দেখ কৰ আৰু মইতো একো নাজানো সৰুকাৰে নাৰকাৰে আছিলে তাহাঁতেও মোক তেনেকৈ বাধা দিয়া নাই কিন্তু কৈছে সকলোখিনি তোৰ ওপৰত যি হওক ভগৱানে যিয়ে কৰক মই মানে আই ডিড নট গ' এ ষ্ট্ৰেট
1: আৰু দিল্লীলৈ গৈ আপুনি আকাশবাণীত এটা সুন্দৰ নিৰাপদ পৰিৱেশেই পালে নহয় জানো?
0: সঁচাই নিৰাপদজনক আৰু মানুহবিলাক বৰ হেল্পফুল আছিলে তাত। এতিয়াও নিশ্চয় সহায় কৰিব তাত। এতিয়া মই দিল্লীলৈ গ'লে দেখো গোটেইখন একেবাৰে বেৰা দিয়া পুলিচ।

0: ভৰি গোটেই ভৰা। আমাৰ দিনত তেতিয়া নাছিলে, বহুত পৰিৱৰ্তন আহিছে। কাৰণ সেই পৰিৱেশত বোধহয় সোমোৱাটো আমাৰ অলপ দিগদাৰ হ'লহেঁতেন। আমাৰ তেতিয়াতো কোনো একে খোলা, তেতিয়া দিনত ইমান দুৰ্নীতি নাছিল নেকি, ইমান সন্ত্ৰাসবাদো নাছিলে, নাছিলে, চলি গৈছিলে। অহা যোৱা কৰিছিলোঁ, মোৰ ঘৰৰ ওচৰতে আছিলে অফিচটো হোষ্টেলৰ পৰা, আৰু আমি ৰাতি বিয়লি অকলে অহা যোৱা কৰিছিলোঁ। আৰু আমাৰ মোৰ লগত যিবিলাকে কাম কৰিছিল তাহাঁতৰ লগত মোৰ যিটো সম্পৰ্ক, সেইটো মানে মালিক আৰু মানে এছিষ্টেণ্টৰ সম্পৰ্ক নাছিল। আমি গোটেইবোৰ সমান আছিলোঁ, এটা ছিনিয়ৰ ছিনিয়ৰ এমং দ্য গ্ৰুপ, এনেকুৱা ধৰণৰ আছিলে।
1: আকাশবাণীৰ বাতৰি বিভাগত আপোনাৰ সেই সময়ৰ সহকৰ্মীসকলৰ বিষয়ে কওকচোন।
0: মোৰ সহকৰ্মীসকল খুবেই ভাল আছিল। এজন আছিলে নছিউ ৰহমান, তেওঁতো নাই আজিকালি। তাৰপিছত আছিলে অবন বৰপূজাৰী, প্ৰমোদ শইকীয়া, প্ৰফুল্ল শইকীয়া ঢুকালে একেলগে কাম, গোটেইবোৰ একেলগে কাম কৰা। বাকী ইহঁত যেতিয়া ঘনে ঘনে মানুহবিলাকৰ ট্ৰান্সফাৰ হৈ গ'ল, তেতিয়া গুৱাহাটীৰ পৰা যিবোৰ আহিছিল সেইবোৰৰ লগত মোৰ বৰ যোগাযোগ নাই, কাৰণ সিহঁতকে জেলত আছিলে।
1: আকাশবাণীত আপুনি যেতিয়া বাতৰি পঢ়িছিল তেতিয়া অসমৰ ৰাইজ আপোনাৰ বাতৰি পঢ়া শুনিবলৈ আগ্ৰহেৰে ৰৈ থাকিছিল। এতিয়া দিল্লীৰ অসমীয়া বাতৰি শুনাৰ সুযোগ আপোনাৰ হৈছেনে?
0: মইতো আজিকালি ইয়াত নাথাকো, মই লণ্ডনত থাকো, গতিকে অলপ দূৰদৰ্শনৰ বস্তুটো খুব সঘনে তাত পোৱা নাযায়।
1: লণ্ডনলৈ
0: যোৱাৰ পিছত মই বহি থাকিব বৰ টান পাইছিলো, কাম কাজ নাই। তাৰপিছত মই বিবিচিত দুই এবাৰ কাম কৰিলো, কিন্তু বিবিচিত আমাৰ অসমীয়া ইউনিট নাই, গতিকে মই বঙালীত কৰিছিলোঁ। কিন্তু বঙালীয়ে সাধাৰণতে ক'লে যে আমাৰ মানুহ আছে, আৰু উচ্চাৰণত ইমান বঙালী উচ্চাৰণটো নাই। যি হওক আৰু ময়ো বৰ চেষ্টা নিদিলোঁ। তাৰপিছত এবাৰ মই খবৰ পালোঁ যে হেৰি আমাৰ স্কটলেণ্ড ইয়াৰ্ড পুলিচ আছে নহয় স্কোৱাড, সিহঁতে ট্ৰান্সলেটৰ বিচাৰিছিল বিভিন্ন ভাষাত। তেতিয়া মই এপ্লাই কৰিছিলোঁ, অসমীয়াটো আমাৰ নায়েই কোনো মানুহ, মই বঙালীত দিছিলোঁ। তে সিহঁতে মোক ল'লে তাত, আৰু মই তাতে এতিয়া ট্ৰান্সলেটৰ হিচাপে কাম কৰোঁ স্কটলেণ্ড ইয়াৰ্ডত, পুলিচৰ লগত কাম কৰোঁ। পুলিচ কামটো হৈছে মোৰ ইণ্টাৰপ্ৰেটাৰ, মই ইণ্টাৰপ্ৰেটাৰ হিচাপে কাম কৰোঁ, কিন্তু আমাৰ অসমীয়া নাই, মই বঙালীতে কৰোঁ। কেছবিলাক যেতিয়া হয়, যেনে ডমেষ্টিক ভায়লেঞ্চ হ'ল বা মাৰ পিটাই হ'ল, চোৰতাৰী হ'ল বা ইমিগ্ৰেশ্যনৰ প্ৰব্লেম, সেইবোৰ হ'লে যিবোৰ মানুহে বঙালী নাজানে তেওঁলোকৰ লৈ অহাৰ পিছত আমাৰ লিষ্ট থাকে, এইবোৰ এইবোৰ বঙালী ইণ্টাৰপ্ৰেটাৰ, তেতিয়া আমাক মাতি নিয়ে আমি যাওঁ আৰু কোৰ্টত। তাহাঁতৰ কাৰণে আমি কোৰ্টতো যাব লাগে, এই পুলিচৰ কেছটোৱে গৈ পেলাই কোৰ্টলৈ লৈ যায়, আমি ভাঙনি কৰি দিওঁ সেইটো, হয়তো বঙালী মই ইংৰাজী কৰি দিওঁ।
1: আকাশবাণীৰ জগতৰ পৰা স্কটলেণ্ড ইয়াৰ্ড, বিশ্ববিখ্যাত পুলিচৰ এটা সংস্থা, তাৰ জগতখনত আপুনি এতিয়া কাম কৰি আছে, দুইখন একেবাৰে সুকীয়া সম্পূৰ্ণ জগত, এখন বাতৰি পৰিৱেশন কৰা আৰু আনখন ক'ব গ'লে অপৰাধীৰ জগত বুলি ক'ব পাৰি, কেনে লাগিছে আপোনাৰ এই কামটো কৰি পেলাই?
0: মোৰ বৰ ভাল লাগে কামটো ভাল লাগে, কাৰণ সেইখন এখন বেলেগ জগত। এতিয়া ধৰক, এতিয়া যে ডমেষ্টিক ভায়লেঞ্চ, গিৰিয়েক ঘৈণীয়েকৰ মাজত যি মাৰামাৰি বা ল'ৰা ছোৱালীৰ ওপৰত যি অত্যাচাৰ, সেইবোৰ মই নাজানিছিলোঁ ইমান যে হয় ফেমিলিত। তাৰপিছত ধৰক বঙালী ৰেষ্টুৰেণ্ট বহুত আছে তাত বাংলাদেশী, সিহঁতৰ ৰেষ্টুৰেণ্টত বগালৰা খাবলৈ গ'ল, পইচা নিদিলে, মদ ভাং খালে, তাতো মাৰামাৰি হ'ল, ইহঁতে হয়তো নাজানে ইংৰাজী, সিহঁতৰ কাৰণেও যাব লাগে। সেই তেনেকুৱা ধৰণৰ এইবোৰ ঘটনা মই নাজানিছিলোঁ যে পৃথিৱীত এইবোৰ ঘটনা ঘটে। ইমিগ্ৰেশ্যন ধৰক, সিহঁতে কেনেকৈ ফাঁকি দি গ'ল, পাছপৰ্টখন কেনেকৈ জালি কৰিলে, কি কৰিলে, ইণ্টাৰেষ্টিং বস্তুটো, একেবাৰে সুকীয়া জগত সেইখন নাছিলে। তাৰপিছত ঘটনাক্ৰমে কেতিয়াবা হস্পিটেলটো যাব লাগে মাৰ পিটাই হ'লে, সিও এটা বেলেগ জগত, সেই তেনেকে সময়বিলাক চলি যায়।
1: আপুনি যিহেতু লণ্ডনত নিগাজিকৈ আছে, সেয়ে আপোনাক অইন এটা কথা সুধিব বিচাৰিছো। এই ধৰক, আজি আমি সমগ্ৰ বিশ্বতে দেখা পাইছো, আমেৰিকাত 9/11 হ'ল, লণ্ডনত বোমা বিস্ফোৰণ হ'ল, সমগ্ৰ বিশ্বতে আজি সন্ত্ৰাসবাদৰ এক ৰাজত্ব চলিছে, এই সন্ত্ৰাসবাদৰ মোকাবিলা কৰাত পুলিচৰ ভূমিকা কেনেধৰণৰ বাৰু?
0: লণ্ডনৰ পৰিৱেশ, সন্ত্ৰাসবাদ তাতো আছে, কিন্তু তাত মই যিটো দেখিছোঁ তুলনাত, তাহাঁতৰ কিবা এটা ঘটনা ঘটিলে কোৱাৰ লগে লগে পুলিচ আহি যায়, ওপৰৰ পৰা হেলিকপ্টাৰ আহি যায়, আৰু ধৰক কোনোবাই অপৰাধ কৰিছে তেওঁক ধৰিবলৈ হ'লে কৰে কি, পুলিচ অহাৰ লগে লগে যিমানবোৰ পাব্লিক থাকে সিহঁতক আঁতৰাই দিয়ে, কৰ্ডন অফ কৰি লয় এৰিয়াটো, যে ইয়াত তেনেকুৱা ব্যৱস্থা নাই, আমাৰ জনসাধাৰণেও

সেই পুলিচৰ লগতে কথা পাতি আছে। বহু ঘটনাত মই দেখিছোঁ পুলিচৰ হাতত গ্লাভছ নাই, সিহঁতৰ বুলেট প্ৰুফ জেকেট নাই, সেইবিলাক হ'লে মানুহৰ বোধহয় মৃত্যুটো বহুত কমিলহেঁতেন। দক্ষতাৰ কথা নকওঁ মই, সুবিধাৰ কথা কৈছোঁ, থাকিল হয়। আৰু এই যে পাব্লিকক যে কৰ্ডন অফ কৰি নলয়, মোৰ ভাৱ হয় তাৰ মাজতো হয়তো কালফ্ৰিট লুকাই থাকিব পাৰে, নহয় যে নষ্ট হ'ব পাৰে, কাৰণ পুলিচৰ হাতত মইতো গ্লাভছ দেখা নাই কেতিয়াও পিন্ধা সেইবোৰ চহৰত। হ্যাঁ, কিন্তু হলেও আমি শিকিব পাৰোঁ, শিকাটো অসুবিধা নাই। যেনে ৰাস্তা ঘাটৰ ধৰক ট্ৰেফিক কণ্ট্ৰল ইয়াত একেবাৰেই নাই, মই দেখিছোঁ, মই নিজেই প্ৰমাণ পাইছোঁ যে আপুনি যদি ৰাস্তাত যদি আপুনি ট্ৰেফিক ৰুল ভাঙে, পইচা দিলে আপুনি তাত মুক্তি পায়, সেইটো নাই তাত, সেইটো নাই তাত, সেইটো আপুনি ভাবিবই নোৱাৰে যে পুলিচক টকা দি আপুনি কাম হাসিল কৰি ল'ব, সেইটো তাত নাই। এই ধৰণৰ দুৰ্নীতি মই দেখা নাই, এনেকুৱা সেৰুখা মই দেখা নাই। মই দেখিছোঁ ধৰক আমাৰ ঘৰৰ সন্মুখত যদি গাখীৰৰ বটলকেইটা পৰি থাকে,

0: সেইটো আপুনি ভাবিবই নোৱাৰে যে পুলিচক টকা দি আপুনি কাম হাছিল কৰি ল'ব, সেইটো তাত নাই। এই ধৰণৰ দুৰ্নীতি মই দেখা নাই, এনেকুৱা সেইখা মই দেখা নাই। মই দেখিছো ধৰক আমাৰ ঘৰৰ সন্মুখত যদি গাখীৰৰ বটলকেইটা পৰি থাকে কোনেও লৈ নাযায়, সেইটো তেনেকেই পৰি থাকে। অৱশ্যে সিহঁতৰ আৰ্থিক অৱস্থা ভাল, গতিকে এইবোৰৰ ইমানখিনি অভাৱ নাই। সেই তেনেকুৱা ধৰণৰ আপুনি তালৈ গ'লে বুজিব পাৰি যে আমাৰ সমাজখন এতিয়া বহু পিছ পৰি আছে, সামাজিক ফালৰ পৰা আৰ্থিক ফালৰ পৰা যথেষ্ট কৰা হৈছে, বহুত পিছ পৰি আছে।
1: আমি এটা কথা মন কৰিছো যে এই সন্ত্ৰাসবাদৰ ফলত ইয়াৰ ফলত দেখা গৈছে যে বিশেষকৈ এছীয় মূলৰ যিসকল ব্যক্তি তেওঁলোকক ইউৰোপত বা আমেৰিকাত অকণমান সন্দেহৰ চকুৰে চোৱাৰ কিছু ঘটনা আমি কাকতে পত্ৰই পঢ়িবলৈ পাওঁ, তেনেকুৱা কথা আমি শুনিবলৈ পাইছোঁ। আপুনি যিহেতু লণ্ডনত নিগাজিকৈ আছে, আমাৰ এছীয় মূলৰ লোকসকলৰ প্ৰতি কিবা পক্ষপাতমূলক ব্যৱহাৰৰ কথা আপোনাৰ চকুত পৰিছে নেকি বাৰু?
0: কয়, মানুহে কয়, কিন্তু মই নিজে পোৱা নাই তেনেকুৱা ধৰণৰ। এই ধৰক ইহঁতেতো কয় যে ৰাতি যেতিয়া লিখাই থাকে যে ড্ৰিংক ড্ৰাইভ কৰিলে ধৰিবই, এবটল ওৱান গ্লাছৰ বেছি বোধহয় ৱাইন খাবই নিদিয়ে পাৰ্টিত। আৰু মই দেখিছোঁ কোনো গেডাৰিং হ'লেও গিৰিয়েকে যদি ড্ৰিংক কৰে ঘৈণীয়েকে গাড়ী চলায়, সেইটোত বেছি ষ্ট্ৰিক্ট। কিন্তু মই শুনিছোঁ, মই নিজে পোৱা নাই দেই, কৈছে যে ধৰক তাৰ গাড়ীবিলাকতো খুবেই দামী ডাঙৰ গাড়ীবিলাক, যদি দেখে যে এফ্ৰো কেৰেবিয়ানে চলাইছে এনেকুৱা এটা ডেড নাইটত, সিহঁতে কয় যে সেইবিলাক গাড়ীক পুলিচে বেছি চেক কৰে। মোৰ অৱশ্যে তেনেকুৱা মানে অভিজ্ঞতা হোৱা নাই, এটা আছে তেনেকুৱা কয় যে সিহঁতে অলপ বেছি মানে পাৰ্চিয়েলিটি কৰে, হ'বও পাৰে কাৰণ ইমানবোৰ অভিযোগ আহিছে যে কিবা নহয় কিবা এটা আছে চাগৈ, কিন্তু মই নিজে অভিজ্ঞতা পোৱা নাই এইটো। আমাৰ ধৰক এতিয়া মইতো ছিনিয়ৰ চিটিজেন, আমাৰ তাত অহা যোৱা সিহঁতে বাছ পাছ দিয়ে এখন, সেইখন বাছত আপুনি অল অ'ভাৰ লণ্ডন ঘূৰিব পাৰে, ট্ৰেইনত যাব পাৰে ফ্ৰী, সেইবিলাক আছে, আৰু আপোনাৰ মেডিকেল ফ্ৰী, বহুতখিনি মেডিকেল ফ্ৰীটোৱে বহুতখিনি সুবিধা কৰে। এতিয়া মোৰ হাজবেণ্ডৰ তাত তিনিবাৰ অপাৰেশ্যন হ'ল, দিজ আৰ অল ফ্ৰী, মানে নি অপাৰেশ্যন চিন্তা। আৰু পইচা পাতিৰ যিবোৰ সাধাৰণ আমাৰ মানুহে সাধাৰণতে লাখ লাখ টকা দি চিকিৎসা কৰা বৰ অসুবিধা, পোৱাও নাপায়, সেইটো মেডিকেলটো তাত সুবিধা।
1: ভাৰতবৰ্ষৰ বতৰ আৰু লণ্ডনৰ বতৰ যথেষ্ট পাৰ্থক্য আছে, আমাক বতৰৰ বিষয়ে অকণমান কওকচোন।
0: বতৰটো অৱশ্যে এতিয়া মই ঠাণ্ডা পৰিলে ইয়ালৈ গুচি আহোঁ, কাৰণ তাত বেলি ওলায় প্ৰায় 8টামানত আৰু 3টামান বজাত বেলি মাৰ যায়, গোটেইখন এন্ধাৰ হৈ থাকে, বৰ গ্ৰে, বৰ মানে ডিপ্ৰেছিং ৱেডাৰ। গতিকে মই উইণ্টাৰটো ইয়াতে কটাই পেলাই মাৰ্চ মাহত যাওঁ, আৰু মাৰ্চত গৈ পেলাই আকৌ নৱেম্বৰ ডিচেম্বৰত গুচি, আকৌ নৱেম্বৰত ইয়ালৈ আহিব লাগে, কাৰণ আমাৰ পেঞ্চনৰ কিবা এটা আছে নিয়ম যে নৱেম্বৰ মাহত হাজিৰা দিব লাগে।
1: আপোনাৰ পৰিয়ালৰ কথা আমাক অকণমান জনাব নেকি?
0: মোৰ দুটা ল'ৰা পৱন আৰু অঞ্জন, সিহঁতে ইয়াতে ডাঙৰ হোৱা, পিছতহে বোধহয় তাহাঁতৰ ডিটেইলছ, সৰুটোৰ বোধহয় 7 বছৰ থাকোঁতে আমি তালৈ গৈছোঁ, এতিয়া সিহঁতে বিয়া বাৰু কৰালে, আৰু মই এতিয়া আইতা, মোৰ দুইটা ল'ৰা, দুটাটা ল'ৰা, চাৰিটা ল'ৰা, আৰু মোৰ ডাঙৰ ল'ৰাটো পৱন মালিক, সি এতিয়া বেংগালোৰত এখন হেৰি খুলিছে, ৰিজৰ্ট খুলিছে, হেলথ ৰিজৰ্ট, তাতে সি শ্ৰেয়া নাম দি খুলিছে, সি তাত এতিয়া নাযায়, এতিয়া সি লণ্ডনত ছেটল, বাৰ্কলে কেপিটেলত কাম কৰে মেনেজিং ডাইৰেক্টৰ, আৰু তাৰ হেৰিখন বেংগালোৰত যিখন আছে সেইখন চমেলা কৰা মানুহ আছে, মোৰ ভাগিন ছোৱালীজনীও থাকে তাতে, আৰু সৰু ল'ৰাটো সি অঞ্জন মালিক, সি পঢ়া শুনাত খুবেই ভাল আছিলে, সি লেমনত লেমন ব্ৰাদাৰ্ছত কাম কৰিছিলে, এতিয়া সি এৰি দি পেলাই নিজে বিজনেছ কৰিছে, তাৰ আউটচৰ্চিং আছে, সি বেংকৰ লগত যোগাযোগ কৰে, কৰি পেলাই আই থিংক হি ইজ এ তাহাঁতৰ কোম্পানীটো হ'ল চলিউশ্যন প্ৰভাইডাৰ, কাম কৰে, তাৰ হেডকোৱাৰ্টাৰ হ'ল আমেৰিকাত, অহা যোৱা কৰি থাকে, থাকে লণ্ডনতে, মোৰ দুইটা ল'ৰা লণ্ডনতে থিতাপি লৈছে।
1: আৰু আপোনাৰ স্বামীৰ কথা?
0: মোৰ হাজবেণ্ড হ'ল কৃষণ নাৰায়ণ মালিক, তেওঁ পঞ্জাৱী, তেওঁ টাইমছ অফ ইণ্ডিয়াৰ চিফ এডিটৰ, চিফ কৰেছপণ্ডেণ্ট আছিলে, আৰু তাৰপিছত তেওঁ হেৰি লৈ গ'ল, লণ্ডনলৈ পোষ্টিং পালে,
1: সেইসূত্ৰে আপোনালোকৰ লণ্ডন যোৱা হ'ল,
0: সেইকাৰণে গ'লোঁ, আমি গৈছিলোঁ 3 বছৰৰ কাৰণে, কিন্তু তেওঁ আছিলে তাত কৰেছপণ্ডেণ্ট, ইউৰোপীয়ান কৰেছপণ্ডেণ্ট ফৰ টাইমছ অফ ইণ্ডিয়া, আমি গৈছিলোঁ 3 বছৰৰ কাৰণে, তাৰপিছত 3 বছৰ পিছত তেওঁ আকৌ এক্সটেনশ্যন পালে 3 বছৰৰ, এনেকৈ 7 বছৰমান হোৱাৰ পিছত যেতিয়া আমি আহিব ওলাইছোঁ ল'ৰাহঁত, তেতিয়া তাত থিতাপি হৈ গৈছে, 15 বছৰ সিহঁতে কৈছে আমি লেটেষ্ট ফিনিছ আৱাৰ এডুকেশ্যন, সেই থাকোঁতে থাকোঁতে তাতে থাকিয়ে গ'লোঁ, অহাই নহ'ল, এতিয়া মই অহা যোৱা কৰি থাকোঁ।
1: আৰু তেখেতে অৱসৰ ল'লে এতিয়া?
0: তেওঁ, হি ইজ ৰাইটিং।

0: এ বুক নাও,
1: হুম
0: এখন লিখিলে ইন্ডো ইন্ডো ইংল্যান্ড ইন্ডো ইউকে রিলেশনশিপর
1: বিষয়ে
0: লিখিছে, আৰু এখন লিখি আছে এটা ডায়াসপোরা, আমেরিকান ডায়াসপোরা, ইন্ডিয়ান ডায়াসপোরা ইন আমেরিকা, সেইখন লিখি আছে। আৰু তেওঁ তাত থাকোঁতেও তেওঁ ডক্টরেট পালে, এতিয়া তেওঁ মানে অৱসৰ লোৱাৰ পিছত এতিয়া আৰু কোনো এক্টিভ হেৰি নাই, তেওঁ
1: সাংবাদিকতাৰ পৰা অৱসৰ লৈ লিখা মেলাত বেছি মনোনিৱেশ কৰিছে,
0: যোগাযোগ আছে এতিয়াও প্ৰেছৰ লগত, তেওঁ লিখে এতিয়া বোধহয় ট্ৰিবিউনলৈ লিখি থাকে, পাঞ্জাৱী পাঞ্জাৱৰ যে আছে ডেইলী নিউজ পেপাৰ তালৈ লিখি থাকে।
1: গতিকে আপোনাৰ গোটেইখিনি মানে
0: তাতে আছে,
1: গোটেই সকলোবিলাক পৰিয়াল তাতে আছে আপোনাৰ।
2: বাইদেউ, আপোনাৰ সৈতে কথা পাতি খুবেই ভাল লাগিল। আকাশবাণীৰ কথা, লণ্ডনৰ কথা, স্কটলেণ্ড ইয়াৰ্ডৰ কথা, আমি বহুতো কথাই আপোনাৰ পৰা জানিব পাৰিলোঁ।
0: মোৰো ভাল লাগিল, বহুদিনৰ মূৰত অল ইণ্ডিয়া ৰেডিঅ'লৈ আহি আজি এজন মোৰ পুৰণা বন্ধুক লগ পালোঁ ইয়াতে, প্ৰমোদ শইকীয়াক, বৰ ভাল লাগিলে লগ পাই। আপোনাৰ লগত কথা পাতিও বৰ বঢ়িয়া লাগিল, ভাল লাগিলে, ইয়াৰ পৰিৱেশটো যথেষ্ট ভাল।
2: আমাৰ কেন্দ্ৰতো বহুতো পৰিৱৰ্তন আহিছে, কাৰিকৰী দিশতো বহুতো পৰিৱৰ্তন আহিছে।
0: অঁ আহিছে, মই দেখিছোঁ বহুতখিনি আগবাঢ়িলে, মই দেখিলোঁ যিটো, আমাৰো ভাল লাগিল, খুবেই ভাল লাগিল।
2: আমি আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু ভৱিষ্যতে গুৱাহাটীলৈ আহিলে আপোনাক আমি পুনৰ লগ পাম। আজিলৈ উঠিছোঁ, নমস্কাৰ।
0: নিশ্চয় নিশ্চয় নিশ্চয়, অ'কে অ'কে অ'কে, নমস্কাৰ।
3: ইমানপৰে শ্ৰোতাসকলে আমাৰ অভিলেখাগাৰত সংৰক্ষিত হৈ থকা আকাশবাণীৰ প্ৰথমগৰাকী অসমীয়াত বাতৰি পঢ়োতা সদ্যপ্ৰয়াত লীলিদাস মালিকৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। এই মাহৰ অতিথি অনুষ্ঠানৰ বাবে তেখেতৰ এই সাক্ষাৎ গ্ৰহণ কৰিছিল নয়ন প্ৰসাদে। অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰা হ'ল।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰো কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মই এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
7: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
8: Our voice gets you heard everywhere.
7: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
8: 6900453528।
7: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
9: অনুৰাগ মোৰ গীত,
3: আলাপ অনুৰাগ,
9: আভৰণ মোৰ সুৰৰ মোৰ তনা।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
9: অনুভূতি মোৰ তীত ৰহণীয়া।
3: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

আজি নিশা 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখলানীৰ তৃতীয় খণ্ড শুনিবলৈ পাব। আলেখলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনি আছে। কণ্টেক পাছতে নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী।

0: ৰাজ্যত বিজেপি নেতৃতাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কাইলৈ দিনৰ 10 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং সাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত দিনৰ 11 বজাত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। পাছত এন ডি এৰ বিধায়িনী দলে দুপৰীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে অহা 12 মে'ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই আজি এখন সংবাদমেলত এই নিৰ্দেশনাসমূহ সদৰি কৰে। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
1: অলৰেডি আমি যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন কৰিছো সেইটো ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়া 2টা বজালৈকে। এই ক্ষেত্ৰত প্ৰথমটো হ'ব যিটো NH-27 আছে, সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়িওৱা গাড়ী থাকে, বিশেষকৈ ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম।
0: গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সদ্য সমাপ্ত নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ কাৰণসমূহ চালি জাৰি চোৱা হয়। বৈঠকত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 2029 চনৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা সাজু হবলৈ সকলোকে আহান জনায়। ৰাইজৰ সমস্যাসমূহ দাঙি ধৰা চৰকাৰৰ ভুল নীতিসমূহ আঙুলিয়াই দিয়াৰ ক্ষেত্ৰত দলৰ দায়িত্ব বাঢ়িল বুলি তেওঁ মন্তব্য কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কোষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত দেশৰ হৈ অংশগ্ৰহণ কৰে। শপতগ্ৰহণৰ পিছত পবিত্ৰ মাৰ্ঘেৰিটাই লৌৰা ফাৰ্ণাণ্ডেজক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ভ্ৰমণকালত মন্ত্ৰীগৰাকী দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। তেওঁ কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই কাইলৈ কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত বাগৰুম্বা, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। দিছপুৰ আৰক্ষীয়ে আজি গুৱাহাটীৰ খানাপাৰাত অভিযান চলাই আজিজুল আহমেদ নামৰ জালনোটৰ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তজনৰ পৰা প্ৰায় 80,000 টকা মূল্যৰ জালনোট জব্দ কৰে। আছাম ৰাইফলছে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাক্ষণত কালিৰে পৰা মণিপুৰৰ বিভিন্ন ঠাইত এলানি যোগ কাৰ্যসূচীৰ আয়োজন কৰিছে। এনে কাৰ্যসূচীৰ অংশ হিচাপে খুগাত আয়োজন কৰা যোগাভ্যাসৰ অনুষ্ঠানত চুৰাচানপুৰৰ 50 গৰাকী শিক্ষাৰ্থীয়ে অংশ লয়। ইপিনে থেংনৌপাল জিলাৰ খুডেংথাবিত আজি আয়োজন কৰা যোগ বিষয়ক সজাগতা অনুষ্ঠানত ওচৰৰ গাঁৱৰ মুঠ 26 গৰাকী বিদ্যাৰ্থীয়ে অংশ লয়। এই অনুষ্ঠানৰ জৰিয়তে স্থানীয় জনসাধাৰণক যোগাভ্যাস আৰু সুস্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে সজাগ কৰিবলৈ প্ৰয়াস কৰা হৈছে। মঙলদৈৰ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত আজি ভাৰতৰ লজিষ্টিক খণ্ডত কেৰিয়াৰ সম্ভাৱনা শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। ইকাৰ্ট লজিষ্টিক কোম্পানীৰ উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰবন্ধক পৰাগ কাশ্যপে এই কাৰ্যসূচীত ভাগ লৈ ভাৰতৰ লজিষ্টিক খণ্ডৰ ক্ৰমবৰ্ধমান পৰিসৰ, চাহিদা, প্ৰযুক্তিগত উত্তৰণ, লজিষ্টিক আৰু যোগান শৃংখলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত দক্ষ পেছাদাৰীৰ বৃদ্ধি পোৱা প্ৰয়োজনীয়তা আদি বিষয়ত আলোকপাত কৰা হয়। অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ মুৰববী অধ্যাপিকা জ্যোতিকা কোঁৱৰে ভাৰতৰ লজিষ্টিক খণ্ডৰ প্ৰয়োজন পূৰণৰ বাবে প্ৰায়োগিক ব্যৱস্থাপনা বিভাগে আগবঢ়োৱা পাঠ্যক্ৰমৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি কিদৰে ইয়াৰ বাবে আবেদন কৰিব পাৰিব সেই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰুণুমণি লহকৰ দাসেও অনুষ্ঠানত ভাষণ দিয়ে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লয়। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী শান্তিপুৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাম বাহাদুৰ ছেত্ৰীৰ কালি সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 66 বছৰ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
2: মিডিয়াম এফৰ 411.5 মিটাৰ আৰু 729 কিলোহাৰ্টছত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাভাগৰ পৰা।

0: নিউজন AIR মোবাইল এপতো শুনি আছে।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আলাপ অনুৰাগ আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভা। অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ এয়া তৃতীয় খণ্ড। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড।

হে নলঙ্গা পাহাড়, যুগ যুগ ধৰি তোমাৰ ধৰম কৰম ঠিকেই ৰাখি আহিছা। তোমাৰ বুকুৰ পৰা ওলোৱা জান জুৰিৰ পানীৰে আমাৰ খেতিপথাৰত শস্য উৎপাদনত অৰিহণা যোগোৱাৰ কথা আমি উপলব্ধি কৰোঁ। তুমি দীৰ্ঘজীৱী হোৱা, তুমি দীৰ্ঘজীৱী হোৱা, আমি তাকেই কামনা কৰিছোঁ।

পদুম বোকাত গজে, বোকাৰ পদুমে জগতক সুৰভি বিলায়, মুকুল ৰাভাও পদুমৰ লেখিয়াই। লুইতৰ পলসত গজি উঠা ৰাভা গীত মাত কলাকৃষ্টিৰ বিকাশ, প্ৰসাৰ আৰু প্ৰচাৰ লগতে সংৰক্ষণৰ বাবে মুকুল ৰাভাই নীৰৱে কাম কৰি গৈছে।

0: শ্ৰৱ কেছেটৰ আৱিষ্কাৰে গ্ৰামোফোন ৰেকৰ্ডৰ পৰিসমাপ্তি ঘটাইছিল। মুকুল ৰাভাই মাথো এখন এল পি ৰেকৰ্ডত ৰাভা গীত বাণীবদ্ধ কৰিছিল। কেছেটৰ যুগ আৰম্ভ হোৱাত মুকুল ৰাভাই নিজা প্ৰচেষ্টাত ৰাভা গীতৰ শ্ৰব্য কেছেট উলিয়াইছিল। ৰাভা ছাই পিদান, সমন্বয়ৰ সুৰ, ভাইচিংকিয়া, আগুনৰ পথাৰতে আৰু লামদানি পাথাৰী, এই পাঁচোটা মুকুল ৰাভাৰ গীতৰ শ্ৰব্য কেছেট আৰু চিডি। এই সন্দৰ্ভত আলাপনৰ এগৰাজীৰ শিল্পী মুকুল ৰাভাই কয়,
1: দেখিলোঁ যে লাহে লাহে 90s মানে বিভিন্ন জনগোষ্ঠীৰ শ্ৰব্য কেছেট ওলাবলৈ আৰম্ভ কৰিছে। তেতিয়ালৈকে 4-5টামান বড়ো জনগোষ্ঠীৰ শ্ৰব্য কেছেট ওলাইছে, ৰাভাবিলাকৰ হোৱা নাই। কিয়? মই নিজাববীয়াকৈ এটা প্ৰয়াস কৰিলোঁ যে মই নিজে ৰেকৰ্ডিং কৰিম। তেতিয়া মই ইয়াত থাকি পেলাই প্ৰথম ৰাভা গীতৰ শ্ৰব্য কেছেট পটকৰ মই প্ৰকাশ কৰিছিলোঁ 1991। তাৰ নেক্সট তাৰমানে জ্যোতিষ চিত্ৰমনৰ পিছত আমাৰ মোৰ অতি শ্ৰদ্ধাৰ মই দাদা বুলিয়েই মাতিছিলোঁ।

অডিটেকৰ স্বত্বাধিকাৰী ভূপেন উজিৰ তেখেতৰ ষ্টুডিঅ'ত মই তেতিয়া আঠটা ৰাভা গীতৰ শ্ৰব্য কেছেটৰ বাণীবদ্ধ কৰি পেলাই মই শ্ৰব্য কেছেট তেতিয়া উলিয়াই দিছিলোঁ। আৰু তাৰপিছত যেতিয়া জ্যোতি সংগীতবিলাক মই ৰেকৰ্ডিং কৰিলোঁ 2004ত, তেতিয়া আমাৰ আকাশবাণীত বন্ধু অমৰ উৎপল দত্ত আছিলে, তেখেতক মই ক'লোঁ যেতিয়া মই প্ৰথম বটকৰ জনজাতীয় ভাষাত জ্যোতি সংগীত ৰাভা ভাষাতেই প্ৰকাশ পাইছে।

0: তেতিয়া মই সব্যকেশাত আৰু চি ডি কৰিছিলোঁ আৰু আকাশবাণী গুৱাহাটীত মই তেতিয়া বন্ধুবোৰ উৎপল দত্তৰ হাতত গোটাই দিলোঁ আপুনি যদি বজাৰ ব্যৱস্থা কৰক বহুত কেইটা গীত বাজিছে আৰু
1: আপুনি মুঠতে কেইটা কেছেট কৰিলে
0: মই প্ৰথম কৰিলোঁ আপোনাৰ ৰাভা চাই বিধান বুলি ৰাভা কেৱল আঠটা গীতৰ তাৰপিছত মই নেক্সট কৰিলোঁ সমন্বয়ৰ সুৰ সমন্বয়ৰ সুৰটোতেই ছটা গীত জ্যোতি সংগীতটোৰ ৰাভা ভাষাত থাকিলে আৰু চাৰিটা কমপ্লিট ৰাভা গীত থাকিলে

তাৰপিছত কৰিলোঁ মই লামদানি পাথাৰী বুলি পেলাই। লামদানি পাথাৰী হ'ল মানে ভৈয়ামৰ পথাৰত। তো সেইখন মই কৰিলোঁ 2007ত, আৰু সেই লামদানি পাথাৰী যিখন মানে সেইটো চি ডি হিচাপে মই কৰিলোঁ আৰু কেছেট হিচাপে কৰিলোঁ। সেই মানে লামদানি পাথাৰী যিটো মোৰ শ্ৰব্য চি ডি, সেইখন উন্মোচন কৰিবৰ কাৰণে মই মাতিছিলোঁ। অতি জনপ্ৰিয় তাৰ শিখৰত থকা, যাৰ নাম হয়তো আজি বহুতেই নাজানে আৰু বহুতেই জানে, যিগৰাকী ব্যক্তিক মই নিবিড় সান্নিধ্যৰে তেখেতক মই অনুৰোধ কৰিছিলোঁ, তেওঁ উদ্বোধন মোৰ সেই শ্ৰব্য কেছেটটো মই কলাক্ষেত্ৰত উন্মোচন কৰিছিলোঁ। তেখেতৰ মই নাম ল'ব লাগিব সেইখন চি ডি যেতিয়া মই উন্মোচন কৰিছিলোঁ, শ্ৰব্য চি ডি। অতি জনপ্ৰিয় অসমৰ সংগীত জগতত হয়তো কোনো দিনেই ম্লান পৰি নাযাব। চেনাই মই যাওঁ দেই যিখন যিটো গীত, তাৰ স্ৰষ্টা কমল হাজৰিকা, তেওঁ লণ্ডনত থাকে, তেতিয়া কিছুদিন গুৱাহাটীত থাকে। গুৱাহাটীত থকা অৱস্থাত তেখেতক মই লগ কৰিলোঁ আৰু ক'লোঁ, আজি মই কৈ ভাল পাইছোঁ যে লণ্ডন নিবাসী অসমৰ অসমীয়া প্ৰৱাসী, আৰু তেখেতৰ জৰিয়তে মই মোৰ সেই কেছেটটোৰ উদ্বোধন কলাক্ষেত্ৰত মই কৰিছিলোঁ। তাৰপিছত আঘোণৰ পথাৰতে যিটো দেউতাৰ গীত আছিলে, মানে সেই সময়ত এইচ এম পিত ৰেকৰ্ডিং কৰা সেই গীতটোৰ আঘোণৰ পথাৰতে, আৰু আমাৰ গাঁৱৰ মাজে মাজে কেঁচা আলিৰ বাট দুটা, সেই বনগীত দুটা, সুৰীয়া গীত দুটা আছিলে, সেইটোত মই আঘোণৰ পথাৰটোত সংলগ্ন কৰি দিলোঁ সেই গীতকেইটা, যাতে স্থায়িত্বভাৱে ৰৈ যায়।

0: আপুনি নাটক লিখিছিল নে?
1: মই নাটক লেখা নাছিলো,
0: মঞ্চত কৰিছিল।
1: মই মানে সংগীত পৰিচালনা কৰিছিলোঁ দুই চাৰিখন, মানে এনে সৰু সুৰা ৰূপালীমোহনত মই সংগীত পৰিচালনা কৰিলোঁ। মই এখনতেই কৰিছোঁ নাটকত, খালি ডকুমেণ্টেৰী কিছুমান আমি আৰু কৰিছোঁ, মই কেইবাখনো ডকুমেণ্টেৰী কৰিছিলোঁ। ডকুমেণ্টেৰীবিলাকত মই কৰিছিলোঁ, মানে অলপ মিউজিক ডাইৰেকশ্যন কৰিছিলোঁ। দূৰদৰ্শনৰ পৰা এখন তথ্যচিত্ৰ কৰিলে ৰাভাসকলৰ ওপৰত, ভৈয়ামী ৰাভাৰ ৰূপহী ৰং বুলি পেলাই, সেইখন দূৰদৰ্শনৰ পৰা প্ৰডাকশ্যন কৰিছিলে। তাৰ ডাইৰেকশ্যন কৰিবৰ কাৰণে গৈছিলে অসমৰ অতি জনপ্ৰিয় এজন মানে অভিনেতা পৰিচালক শিৱপ্ৰসাদ ঠাকুৰ,
0: গোলাঘাটৰ
1: গোলাঘাটৰ তেখেতে কৰিছিলে ডাইৰেকশ্যন দূৰদৰ্শনৰ পৰা।

দিছিলে দায়িত্ব, আৰু গোটেই ব্যৱস্থাপনাটো মই কৰিছিলোঁ। তেওঁৰ লগত সহযোগিতা কৰিবলৈ গৈছিলে সেই সময়ৰ অত্যন্ত জনপ্ৰিয় অভিনেতা বিজয় শংকৰ বুলি আমি যাক জানো, দুয়োজনৰ লগত সেই ডকুমেণ্ট্ৰিখন কৰোঁতে তাৰ ধাৰা বিৱৰণী মই লিখিলোঁ। আমাৰ আকাশবাণী গুৱাহাটীৰ অৱনীন্দ্ৰ বৰাই তাত ধাৰা বিৱৰণী মানে কণ্ঠদান কৰিছে। স্ক্ৰিপ্টখন মই লিখিছিলোঁ, পৰিচালনা শিৱপ্ৰসাদ ঠাকুৰে কৰিছিলে। তেতিয়া সেইখন এডিট কৰিবৰ কাৰণে আমাৰ নিৰ্মল প্ৰভা বাইদেউৰ ইয়াতে এটা লজ আছিলে, দ্বিমুক্তা লজ বুলি পেলাই এটা ৰুম লৈছিলে। গতিকে শিৱপ্ৰসাদ ঠাকুৰ আৰু বিজয় শংকৰৰ লগত মই তাত বহি কিমান দিন বহিছোঁ হিচাপ নাই। তো যিয়ে নহওক বাৰু, সেইধৰণে মই সেইখনত সংগীত পৰিচালনা কৰিছিলোঁ। আৰু আমাৰ মৃদুল গুপ্তা এখন কৰিছিলে নাচিনা চাক বুলি পেলাই ডকুমেণ্ট্ৰি, সেইখনত মই সংগীত দিছিলোঁ। আৰু এনেকৈ প্ৰায় 7খনমান ডকুমেণ্ট্ৰি কৰা হৈছিলে, মই তাৰ আবহ সংগীতবিলাক দিছিলোঁ। তো এইধৰণে গৈছে আৰু, মানে সঠিক মই নিজে ব্যক্তিগতভাৱে নিজাববীয়াকৈ কৰা নাছিলোঁ।

0: চিনেমাত গীত গোৱা নাছিল মুকুল ৰাভাই, কিন্তু চিনেমা জগতৰ কলাকুশলীৰ সৈতে বছৰ চেৰে কাম কৰাৰ সুযোগ পাইছিল মুকুল ৰাভাই। এই সন্দৰ্ভত তেওঁ কয়,
1: চিনেমাৰ জগতখনৰ লগত মই বেছি জড়িত নাই, মই সেই বিষয়ত আৰু জড়িত হোৱাৰ সুযোগো নাপালোঁ আৰু মই ইচ্ছাও নকৰিলোঁ। কিন্তু এটা কথা ক'ম, মই চিনেমা জগতখনৰ কথা কৈছে যিহেতু, কালচাৰেল এফেয়াৰ্ছত থাকোঁতেই মই, সেইটো এটা মোৰ এটা আমোদজনক কথা মই ক'ব পৰা যদি হয় সেইকাৰণে মই ক'ব খুজিছোঁ। নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ব্ৰাঞ্চ অফিচাৰ প্ৰথম মই গুৱাহাটীত যেতিয়া অ'পেন কৰা হৈছিল 1991ত, কালচাৰেল এফেয়াৰ্ছত থাকোঁতে এটা বিজ্ঞাপন দিলে যে নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ব্ৰাঞ্চ অফিচ গুৱাহাটীত অ'পেন কৰিব লাগে। তেতিয়াত মই থ্ৰু প্ৰপাৰ্চনেল ডাইৰেক্টৰক কৈ পেলাই মই এপ্লাই কৰিছিলোঁ, যদি মই চাকৰিটো পাওঁ তেতিয়াহ'লে মোক লিয়েন দিব লাগিব। তেতিয়া ডাইৰেক্টৰে ক'লে ঠিক আছে, তোমাৰ ইচ্ছা। তো মই এপ্লাই কৰিছিলোঁ, 8 আমি এপ্লিকেণ্ট আছিলোঁ। তো নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ব্ৰাঞ্চ অফিচটো হ'ল মুম্বাই, তেতিয়া মুম্বাই হোৱা নাই, বম্বেই হৈ আছে। মই এপ্লাই কৰিলোঁ, তাৰ মানে 8 কেণ্ডিডেট আছিলোঁ তাতে। অৱশেষত মই এপইণ্টমেণ্ট লেটাৰখন পালোঁ টেলিগ্ৰাম যোগে মুম্বাইৰ পৰা। তো মই দদৰ মধ্যত পৰিলোঁ, কি কৰিম এতিয়া? ডাইৰেক্টৰক ক'লোঁ, ডাইৰেক্টৰে ক'লে যে তুমি যোৱা, জইন কৰা, গুৱাহাটীতহে আৰু অফিচটো হ'ব। তো অফিচটো জ্যোতিষ চিত্ৰবনৰ এটা ৰুমত অ'পেন কৰা হৈছিলে। চিনেমা জগতখনৰ কেমেৰা মানুহে হায়াৰ কৰিবলৈ যায় কলকাতাৰ পৰা, আৰু তেতিয়া কেমেৰাও কম, জ্যোতিষ চিত্ৰবনত চাফিচিয়েণ্ট নহয় তেতিয়া। গতিকে জ্যোতিষ চিত্ৰবনত এটা ৰুম লৈ পেলাই নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ অফিচটো অ'পেন কৰা হ'ল। তো মোৰ সৌভাগ্য কি, মোক যেতিয়া এপইণ্টমেণ্ট লেটাৰখন দিলে তেতিয়া মই গম পালোঁ যে নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ ডাইৰেক্টৰেল বৰ্ডৰ মেম্বাৰ ডক্টৰ ভূপেন হাজৰিকা, যাৰ প্ৰয়াসত নেকি হয়তো অসমত অতি সোনকালে NFDC ব্ৰাঞ্চটো অ'পেন হৈছে। গতিকে সেইফালেদিও মই ভূপেন হাজৰিকাৰ লগত এটা সান্নিধ্য লাভ কৰাৰ আৰু এটা সুযোগ মই পালোঁ। গতিকে নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যন, মই নিজেও যিটো চিনেমা কৰা নাই কিন্তু চিনেমা জগতখনৰ ব্ৰাঞ্চ অফিচটো অ'পেন প্ৰথম জ্যোতিষ চিত্ৰবনত এটাৰ কথাত অ'পেন কৰা হৈছিল আৰু তাৰ দায়িত্বত মই আছিলোঁ। মই 1.5 কাম কৰিলোঁ তেতিয়া ৰিজনেল অফিচটো কলকাতা, তেতিয়া মই জইন কৰিলোঁ। জইন কৰিয়েই মোক মানে বম্বেলৈ মাতি পঠিয়ালে এডমিনিষ্ট্ৰেটিভ প্ৰশিক্ষণৰ কাৰণে। মই বম্বেলৈ গ'লোঁ, তাত হেড অফিচত থাকিলোঁ 15 মোক এটা প্ৰশিক্ষণ দিলে যে কি ধৰণে আমি অফিচটো চলাব লাগিব। তাৰপৰা আহিলোঁ, আহি অফিচ অ'পেন কৰিলোঁ ইয়াতে। তেতিয়া নেশ্যনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেশ্যনে চিনেমা ইন ইণ্ডিয়া যিখন মেগাজিন, কালাৰ্ট মেগাজিন, সেইখন মই প্ৰথম গুৱাহাটীলৈ আনিছোঁ। আৰু সেই সময়ত মোৰ অতি শ্ৰদ্ধাৰ তেখেতৰ লগত মই বহুদিন একেলগে বহিছোঁ, টেবুলত বহুত কথাই পাতিছোঁ। পবিত্ৰ ডেকাৰ নাম আজি বহুতে হয়তো জানে, তেখেতৰ লগত মই বহুত কথা পাতিছিলোঁ। আৰু 1.5 কাম কৰাৰ পিছত মই দেখিলোঁ যে চিনেমা জগতখনৰ মানে পৰ্দাত দেখি যিটো মোৰ ভাল লাগিছিল, কাম কৰাৰ পিছত মোৰ এনেকুৱা লাগিছিল।

ইগল যে মই আৰু ইয়াত থাকিব নোৱাৰিম, তেতিয়া হয় কি অসমৰ চিনেমা জগতৰ যিখিনি মানুহ, বহুতখিনি মানুহৰ লগত মোৰ সান্নিধ্য আহিছে, মই সান্নিধ্য পাইছোঁ। তেতিয়া আমি ৰয়ষ্টক বুলি কৈছিলোঁ কেমেৰাত ব্যৱহাৰ কৰিবলগীয়া সেই ৰিলটোৰ কথা, তো ৰয়ষ্টক পাৰ্মিট দিব লাগে NFDCA-য়ে। গতিকে অসমৰ চিনেমা জগতৰ প্ৰডিউচাৰ ডাইৰেক্টৰ তাগিদাটো হ'ল যে ৰাভা কালি কলকাতাত গৈ আছোঁ, ৰিল মানে ৰয়ষ্টক আনিব লাগে, আপুনি অৰ্ডাৰখন আমি পাছটো দি দিয়ক। তো ৰাতিও মই গৈ পেলাই জ্যোতিষ চিত্ৰবনত কেতিয়াবা পাছ দিবলগীয়া হৈছে ৰয়ষ্টকৰ, কৈছে ৰাতিপুৱা মৰ্ণিং ফ্লাইটত আমি যাম, কেমেৰা লাগে, কেমেৰা থাকে তেতিয়া কলকাতাত, ৰিজনেল অফিচটো আছিলে কেলকাতাত। তো মই জ্যোতিষ চিত্ৰবনৰ অফিচত বহোঁ আৰু ৰিজনেল অফিচটোৰ লগতো যোগসূত্ৰ ৰক্ষা কৰিবলগীয়া হয়। তো ৰিজনেল অফিচটোত কেমেৰা থাকে, আমি ভাড়া লওঁ গুৱাহাটীত, মানে পাৰ্টিৰ পৰা আমি ভাড়া ল'বলগীয়া হয় গুৱাহাটীত আৰু সেইখিনি পঠিয়াব লাগে কলকাতা ৰিজনেল অফিচত, আৰু তাৰপিছত কলকাতাৰ পৰা কেমেৰা আহে ইয়াতে। গতিকে পাৰ্টিৰ অসুবিধা হয়, যিটো কাৰণত সেইফালেদিও এটা ডিষ্টাৰ্বেঞ্চ যে কেমেৰা থাকে কলকাতাত, আমি ভাড়া ল'বলগীয়া হয় গুৱাহাটীত, অফিচটো গুৱাহাটীত কৰাৰ পিছতো বহুত ধৰণৰ বহুত কথা আহি গ'ল। তো আল্টিমেট মই ক'লোঁ যে মই আৰু ইয়াত নাথাকিম, মই বিদায় ল'লোঁ তাৰ পৰা। ডেৰ বছৰ মই কাম কৰি পেলাই তাৰপিছত আকৌ পুনৰ কালচাৰেলৈ গ'লোঁ। গতিকে চিনেমা কৰিব পৰা নাই যদিও ডেৰ বছৰ মোৰ সেই জগতখনৰ মানুহৰ লগত মোৰ চা চিনাকি হ'ল। গোটেইখিনি কথা মই ভিতৰুৱা যিখিনি আভ্যন্তৰীণ কথা সেইখিনি কথা কিছু হ'লেও মই গম পালোঁ আৰু মই কৈ ভাল পাইছোঁ এইকাৰণে যে কল্পনা লাজমীয়ে যেতিয়া ৰুদালীখন কৰিলে, বোধকৰ 1992 ৰিলিজ হৈছে, তো সেইখনত ভূপেন দাই মিউজিক ডাইৰেকশ্যন কৰিছিলে আৰু ভূপেন দাই নিজেই কোৱা কথা যে তেওঁ যিহেতু NFDCA-ৰ ডাইৰেক্টৰেল বৰ্ডৰ মেম্বাৰ, গতিকে তেওঁ ৰেমুনাৰেশ্যন লোৱাটো নিষিদ্ধ, কেনেকৈ ৰেমুনাৰেশ্যন ল'ব, কিন্তু ডাইৰেকশ্যন কৰিছে কল্পনা লাজমীয়ে, সংগীত পৰিচালনা কৰিছে ভূপেন দাই। তো এইসব কথা মই তেতিয়াই গম পাওঁ যে আভ্যন্তৰীণ দিশটোত বৰ বিশেষ ধুনীয়া বুলি ক'ব নোখোজোঁ, আমি পৰ্দাখনত দেখি যিমান ভাল দেখোঁ। গতিকে মই ভাবিলোঁ মই মাটিৰ মানুহ, মাটিত মোৰ জন্ম, গাঁওখনত মোৰ জন্ম, পুনৰ সাংস্কৃতিক যুগতৰ সেই পথাৰত মই বোকাৰে লুটৰি প্ৰতি হৈ থাকিম, মই তাতেই শান্তি পাম, মই বেক কৰিলোঁ তাৰপিছত।

0: স্কুলত শিক্ষকতা কৰি থকা সময়ৰ পৰাই লেখামেলা কৰিছিল মুকুল ৰাভাই। নৱদূত নামৰ আলোচনী এখনো উলিয়াইছিল। এই সন্দৰ্ভত আলাপনৰ আগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়,
1: মই লেখামেলা কৰিছিলোঁ তেতিয়াৰ পৰাই, যেতিয়া মই স্কুলত শিক্ষকতা কৰি আছিলোঁ, 84লৈকে মই শিক্ষকতা কৰিছোঁ। তেতিয়া যেতিয়া আলোচনীবিলাক পঢ়িছিলোঁ, মই ভূপেন্দ্ৰৰ যিটো আমাৰ প্ৰতিনিধি আৰু ভূপেন্দ্ৰৰ শিল্পী পৃথিৱী বুলি যিখন শিতান থাকে, মই অত্যন্ত মনোযোগেৰে পঢ়িছিলোঁ আৰু মোক আকৃষ্ট কৰিছিল। আৰু ভূপেন্দ্ৰৰ লগত মোৰ প্ৰথম চিনাকি হৈছিল 1974ত। মই 73ত মেট্ৰিক পাছ কৰিলোঁ, তো মই প্ৰাগজ্যোতিষ কলেজত নাম লগালোঁ। তো 74ত মংগলদৈত অসম সাহিত্য সভাৰ অধিৱেশন, তাত সভাপতিত্ব সেই সময়ত কৰা মানে মোৰ শ্ৰদ্ধাৰ ব্যক্তিজন হ'ল অতুল চন্দ্ৰ হাজৰিকা। প্ৰমোদ ভট্ট সমৰ এগৰাকী এই জগতখনৰ একদম পুৰণা ব্যক্তি, দেউতাৰ খুব ভাল বন্ধু আছিল বুলি মই জানো। গতিকে মই তেতিয়াই চিন্তা কৰিলোঁ, মই প্ৰি ইউনিভাৰ্চিটি ষ্টুডেণ্ট হয়, প্ৰথম পৰ্যায়ৰ ছাত্ৰ, দেখিলোঁ যে মংগলদৈত অসম সাহিত্য সভা হ'ব, সাহিত্য সভাৰ সাংস্কৃতিক অনুষ্ঠানটোলৈ ৰাভা লোকনৃত্যৰ দল এটি পঠিয়াবই লাগিব। কাক ক'লে ভাল হ'ব? প্ৰমোদ ভট্ট ছাৰক আহি ক'লোঁ। প্ৰমোদ ভট্টই ক'লে যে মই এখন চিঠি লিখিছোঁ, তুমি যোৱা, নলবাৰীয়া টোনত ভাষাবিলাক কয়, খুব শুনিও ভাল লাগে, অভিভাৱকৰ দৰে কয়। তেখেতে এখন চিঠি লিখি দিলে, মই চিঠিখন লিখি দিছোঁ, দিব লাগিব তোমাক, তোমাৰ ৰাভাৰ লোকনৃত্য দল এটা অসম সাহিত্য সভাত ইনক্লুড কৰিব লাগিব। চিঠিখন লৈ মংগলদৈ গৈ পালোঁ, সভাপতিৰ ওচৰ পালোঁ যে ৰাভাৰ লোকনৃত্য এটা ইনক্লুড কৰিব লাগে। তেওঁ ক'লে খুব ভাল কথা, আৰু চিঠিখন যিহেতু প্ৰমোদ ভট্টাচাৰ্য ছাৰে লিখি দিয়া চিঠি, তেওঁৰ ডিনাই কৰাৰ কোনো প্ৰশ্নই নাহে। তেওঁ ক'লে যে হ'ব। তো আমি দেউতাক, মই দেউতাক গৈ ক'লোঁ যে ৰাভা লোকনৃত্য দল এটা মংগলদৈ সাহিত্য সভাত যাব লাগে। দলটো লৈ গ'লোঁ, তাত প্ৰথম যিদিনাখন অনুষ্ঠান হ'ল, সেইদিনাখন ভূপেন হাজৰিকাৰ অনুষ্ঠান আছিলে। আমি মঞ্চত ৰাভা লোকনৃত্য পৰিৱেশন কৰি মঞ্চৰ পৰা নামিছোঁ, তলৰ চিৰিৰ পৰা ওপৰলৈ উঠি আহিব ভূপেন হাজৰিকা। তেওঁ আমাক সাৱতি ধৰিছে যে বিষ্ণু ৰাভাৰ বিষ্ণুদাৰ বংশধৰ, তোমালোকেহে আচল বংশধৰ ৰাভা লোকনৃত্যৰ দলটোত, এইবুলি তেওঁলোকে তেওঁ আমাক সাৱতি ধৰিছে। তো তেতিয়াই ভাবিলোঁ, এনে এজন মানুহ যিগৰাকী ব্যক্তি গোটেই পৃথিৱীখন ঘূৰি ফুৰিছে, তো সেইটো এটা প্ৰথম সান্নিধ্য মই পালোঁ। তাৰপিছত যেতিয়া মই শিক্ষকতাৰ থাকিলোঁ, তেওঁৰ লেখামেলা পঢ়োঁ, ভাবিলোঁ যে এখন আলোচনী এখন

উলিয়াব পাৰি নেকি? সেইখন আলোচনীনো কি হ'ব, গাঁৱত থাকিনো কোনে পঢ়িব? যিয়ে নহওক বাৰু, মোৰ নিজৰ মনৰ ইচ্ছাটো কৈছোঁ যে আলোচনী এখন আমি কেইজনমানে লগ লাগি পেলাই আলোচনী এখন উলিওৱাৰ চিন্তা কৰিলোঁ। তো বন্ধুবোৰ বাণীকান্ত ৰাভামৰ লগত আছিল তেতিয়া, মহত পাম আছিলে, কবিতা নাট আছিলে, কৃষ্ণাই এগৰাকী এজনী ছোৱালী, ডাক্তৰজনৰ ছোৱালী, তো তেওঁৰ ঘৰত আমাক বহাৰ আড্ডা দিলে। আমি বহিলোঁ তাত, আলোচনা কৰিলোঁ যে এখন আলোচনী আমি উলিয়াব লাগে, সাহিত্য সংস্কৃতিৰ আলোচনী। গতিকে সাহিত্য সংস্কৃতিৰ আলোচনী উলিয়াবলৈ যাওঁতে যথেষ্ট পইচাৰো প্ৰয়োজন আছে, যোগাযোগৰ মাধ্যম বুলিবলৈ একোৱেই নাই, চিঠি পত্ৰৰ দ্বাৰাহে। যি কি নহওক বাৰু, চেষ্টা এটা কৰিম। সম্পাদকৰ দায়িত্ব মোক দিলে, তো মই সম্পাদকৰ দায়িত্ব লৈ পেলাই তেতিয়া ছপাশালো যথেষ্ট কম, ছপাশাল নাইয়ে ক'ব গ'লে। তো মই যিহেতু গুৱাহাটীত অলপ সৰুৰে পৰা অহা যোৱা কৰা মানুহ, দায়িত্বটো মোক দিলে। তো মই বোলে ঠিক আছে, হ'ব। তো প্ৰথম সংখ্যাটোত প্ৰকাশ হোৱা যিসকলৰ লেখা, যোগেশ দাস ভাল গল্পকাৰ আছিলে, তেখেতৰ লেখা প্ৰথম সংখ্যাটোত মই প্ৰকাশ কৰিলোঁ। আৰু এজন ব্যক্তিৰ নাম মই কম, হয়তো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগত জড়িত থকা জ্যেষ্ঠ বিষয়া কৰ্মচাৰী, তেওঁৰ নাম ক'লে নিশ্চয় মনত পেলাব পাৰিব, নাৰায়ণ বেজবৰুৱা, নাটশাখাৰ। তেখেতক মই খুব ভাল ধৰণে পাইছিলোঁ, কথা পাতিছিলোঁ, তেখেতৰ লেখা মই প্ৰকাশ কৰিলোঁ সেইখন আলোচনীত। আজিও আমাৰ মাজত আছে এগৰাকী ভাল গীতিকাৰ, ভাল কবি, এলি আহমেদ বাইদেউ, তেখেতৰ লেখা মই প্ৰকাশ কৰিলোঁ। ডিব্ৰুগড় বৰহাপজানৰ ৰাম গোস্বামীক মই পাইছোঁ, তেখেতৰ কবিতা মই প্ৰকাশ কৰিলোঁ প্ৰথম যিখন মেগাজিন। আৰু সম্পাদনা কৰোঁ মই লেমৰ পোহৰত, গাঁওখনত তেতিয়া বিদ্যুৎ নাই, স্কুলত শিক্ষকতা কৰোঁ, গাঁৱত বিদ্যুৎ নাই, লেমৰ পোহৰত মই সম্পাদনা কৰোঁ, তৎসত্ত্বেও তেখেতসকলৰ লেখা মই প্ৰথম সংখ্যাটোত প্ৰকাশ কৰিব সক্ষম হৈছোঁ। আৰু প্ৰবল ইচ্ছা হ'ল ভূপেন হাজৰিকাৰ যদি মই এটা আগকথা লেখা পালোহেঁতেন কেনেকৈ সম্ভৱ হ'ব, সেইটোৰ মই চেষ্টা কৰিলোঁ। আৰু তেতিয়া গুৱাহাটী এয়াৰড্ৰমৰ পৰা ভূপেন হাজৰিকাই মোক আগকথা লিখি দিলে। ভূপেন হাজৰিকাই সেইখন প্ৰথম সংখ্যাত মেগাজিনখনত, প্ৰথম নহয় দ্বিতীয় সংখ্যাত, দ্বিতীয় সংখ্যাৰ মোৰ সেই মেগাজিনখনৰ নাম দিছিলোঁ নৱদূত বুলি পেলাই। তো ভূপেন হাজৰিকাৰ আগকথা মই তাত লেখাটো, ভূপেন হাজৰিকাৰ হস্তাক্ষৰেৰে মই সেই মেগাজিনখনত আগকথাটো ছপাইছোঁ। তাৰপিছত বিষ্ণু ৰাভা দিৱস আয়োজন কৰিলে সাংস্কৃতিক সঞ্চালকালয়ে 1982 বোধ কৰোঁ। তেতিয়া আমাৰ দেউতাই আহিছিল এটি দল লৈ পেলাই, নৃত্য দল লৈ পেলাই, ৰাভা লোকনৃত্যৰ দল লৈ পেলাই, যিহেতু বিষ্ণু ৰাভা দিৱস। তাত আমি পৰিৱেশন কৰিছিলোঁ বিষ্ণু ৰাভাৰ গীত, নাহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব, ৰাভা ভাষাত সৰ্বপ্ৰথম। সন্মুখত বহি আছিলে ভূপেন হাজৰিকা আৰু আমেৰিকাত থকা যিগৰাকী ব্যক্তিৰ নাম আমি সকলোৱে জানো, অতি শ্ৰদ্ধাৰ ব্যক্তি, ডক্টৰ দিলীপ দত্ত ছাৰ। তেওঁলোকৰ সন্মুখত যেতিয়া ৰাভা ভাষাত প্ৰথম নাহৰ ফুলে নুখুৱাই তগৰ ফুলে খুৱাব পৰিৱেশন কৰিছিলোঁ, যথেষ্ট আমাক প্ৰশংসা কৰিছিলে যে আজিৰ তাৰিখত যদি বিষ্ণু ৰাভা জীয়াই থাকিলেহেঁতেন, জ্যোতিপ্ৰসাদ জীয়াই থাকিলেহেঁতেন, হয়তো তেওঁলোকৰ চিন্তাধাৰাই কিছু নতুন মোৰ লোৱা বুলি ভাবিলেহেঁতেন, এনেকুৱা ব্যক্ত কৰিছিল তেখেতে। যি কি নহওক, তাৰ থাৰ্ড ইছ্যুখন মই যেতিয়া উলিয়ালোঁ, তেতিয়া আৰু মই কালচাৰেল এফেয়াৰ্ছলৈ আহিবলগীয়া হ'ল, সময় নাই, মই দায়িত্ব অৰ্পণ কৰিলোঁ। সেই তিনিটা সংখ্যা মই গাঁৱত থাকি তিনিমহীয়া সেই সাহিত্য সংস্কৃতিৰ আলোচনীখন বন্ধ হয়, কিন্তু মই প্ৰয়াস কৰিছিলোঁ লেখাৰ চৰ্চাটো মোৰ, মই সেইধৰণে কৰিছিলোঁ। আৰু কালচাৰেল এফেয়াৰ্ছত যেতিয়া মই জইন কৰিলোঁ, মই যেতিয়া ৰবীন্দ্ৰ ভৱনত বহোঁ, তেতিয়া দেখিলোঁ যে বিভিন্ন লোকনৃত্যৰ দলবিলাক আমি বাহিৰলৈ পঠিয়াব লগা হয় বা ইয়াত চৰকাৰীভাৱে অনুষ্ঠানবিলাকত পৰিৱেশন কৰিবলগীয়া হয়। তেতিয়া পাব্লিকেশ্যন এছিষ্টেণ্ট আৰু পাব্লিকেশ্যন অফিচাৰ হিচাপে নিয়োগ কৰিছিল আছিলে আমাৰ কৌস্তুভ মণি শইকীয়া, আকাশবাণী গুৱাহাটীৰ বিভাগৰ পৰা তেওঁ পটকৰু সহকাৰী সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে, আমি একেলগে বহোঁ। তো যেতিয়া বিভিন্ন জনগোষ্ঠীৰ গীত মাতবিলাক, নৃত্যৰ লগত থকা সাৰমৰ্মবিলাক আমি বিচাৰি নাপাওঁ লিখিবলৈ, যে আজি বাগৰুম্বা নৃত্যৰ বিষয়ে নৃত্য প্ৰদৰ্শনৰ আগত আমি ঘোষণা কৰিব লাগে, আলি আই লিগাঙৰ নৃত্য পৰিৱেশন কৰাৰ আগত আমি কিছু কথা লিখিব লাগে বা কিছু কথা গাব লাগিব, ক'ব লাগিব, চমাংকান কাৰ্বিসকলৰ নৃত্যৰ সম্পৰ্কে আমি কিছু কথা ক'ব লাগিব, আমি দলত অহা শিল্পীসকলক যেতিয়া সোধোঁ সঠিকভাৱে আমি তাৰ প্ৰত্যুত্তৰবিলাক, প্ৰত্যুত্তৰ পোৱাটো অলপ টান হৈ পৰিছিলে। তেতিয়া মোৰ মনত এটা ভাৱ হ'ল যে মই নিয়মীয়া লেখা এটা আৰম্ভ কৰিব লাগিব। গতিকে তেনেকৈয়ে ৰাভাসকলৰ নৃত্য গীতৰ ওপৰত বিভিন্নজনৰ পৰা মই মতামত লৈ পেলাই, বিচাৰি পেলাই, জানিব খুজি তেওঁলোকৰ পৰা তথ্য লৈ পেলাই লেখা আৰম্ভ কৰিলোঁ। দৈনিক কাকতবিলাকত মোৰ প্ৰকাশ হ'বলৈ আৰম্ভ হ'ল। গতিকে তেনেকৈয়ে মোৰ কিছু প্ৰবন্ধ পাতি প্ৰকাশ পাইছে।

0: এতিয়ালৈকে কেইখন গ্ৰন্থ প্ৰকাশিত হ'ল?
1: এতিয়ালৈকে মোৰ ছখন কিতাপ পাব্লিছ হৈছে। প্ৰথম হ'ল, মই আবেদন কৰিলোঁ ডাইৰেক্টৰেট অফ ট্ৰাইবেল ৰিচাৰ্চ ইনষ্টিটিউট বুলি নামাকৰণৰে, তেতিয়া মোৰ এতিয়াও আছে অফিচটো জৱাহৰনগৰত। তাত মোৰ মেনুস্ক্ৰিপ্টখিনি মই জমা দিলোঁ। তেতিয়া ডাইৰেক্টৰ আছিল, আজিও আছে, তেখেত নিজে ভাল এজন নিবন্ধকাৰ। আমাৰ মই ডাইৰেক্টৰ হিচাপেও তেখেতক পাইছিলোঁ, বিমল কুমাৰ হাজৰিকাক, তেওঁ ডাইৰেক্টৰ হিচাপে আছিলে। তো মোৰ পাণ্ডুলিপিখন দেখি তেওঁ কৈছে যে মুকুল ৰাভাৰ এখন আমি ল'বই লাগিব, তেওঁ মোক পিছত কৈছে। মই গম পালোঁ যে কোন আছিল তেতিয়া নাজানো, কিন্তু মোলৈ চেংচন লেটাৰখন গ'ল যে মোৰ মেনুস্ক্ৰিপ্টখন তেওঁলোকে চপাই দিব। আৰু সেইখন কিতাপ 1995 মোৰ প্ৰথম সেইখন লোক সংস্কৃতিৰ সুবাস বিচাৰি কিতাপখন প্ৰকাশ পাইছে। তাৰপিছত মই সৰু সুৰাকৈ কেইখনমান আৰু কিতাপ লিখিলোঁ, যে ৰাভা লোককৃষ্টিৰ বিকাশত কিছু চিন্তা, মানে সমন্বয়, মানে সম্প্ৰীতিৰ যিটো আমাৰ চিন্তাধাৰা, তো এই ক্ষেত্ৰতো মই কিতাপ এখন লিখিলোঁ। তো এইবোৰ বৰ বেছি লেখত ল'বলগীয়া কিতাপ নহয়, সৰু সৰু কিতাপ আৰু। আৰু অৱশেষত এইবাৰ জানুৱাৰীত মোৰ এখন আৰু কিতাপ মোৰ পাব্লিছ কৰি দিলে চৰকাৰীভাৱে, মানে ডাইৰেক্টৰেট অফ ৰিচাৰ্চ এণ্ড ট্ৰাইবেল এণ্ড চিডুল কাষ্ট বিভাগে। কিতাপখনৰ নাম হ'ল লোককৃষ্টিৰ পথাৰে পথাৰে বুলি মই দিলোঁ। বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত মই লিখা সেই কিতাপখিনি তাত সন্নিৱিষ্ট হৈছে। সেইটো লেটেষ্ট আৰু, মানে প্ৰবন্ধ সংকলন হয়। গতিকে এইধৰণে সাহিত্য সংস্কৃতিৰ মাজত মানে তিনি তিনি মই মানে ফিল্ডত খালী পথাৰত নামিছোঁ আৰু যি পাইছোঁ তাকে বুটলি লোৱাৰ এটা প্ৰয়াস কৰিছোঁ।

আলাপ অনুৰাগ, অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ তৃতীয় খণ্ডটি শুনিলে। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কীৰ্তাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ এই একেটা বাৰৰ একে সময়তে।

0: আলাপ অনুরাগ অনুষ্ঠানটি শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: আওয়ার ভয়েস গেটস ইউ হার্ড এভরিওয়্যার।
1: বিজ্ঞাপন জনসাধারণক সজাগ করিবলৈ আর সরকারি আসনির বিষয়ে অবগত করাবলৈ আমার ফোন নম্বরটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটি সর্বক্ষণ সর্বত্র আপনার হইতে।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টছত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজন AIR মোবাইল এপতো শুনি আছে। অখিল ভাৰতীয় সংগীতানুষ্ঠানত এতিয়া ৰাজকুমাৰ মজুমদাৰৰ সন্তুৰ বাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনা হ'ব।
3: आकाशवाणी है आज के संगीत के अखिल भारतीय कार्यक्रम में प्रस्तुत है राजकुमार मजुमदार का संतूर वादन।